নমস্কাৰ, সুপ্ৰভাত। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ বহাগ মাহৰ 28 দিন, 1948 শকাব্দৰ বহাগ মাহৰ 22 দিন, 2026 খ্ৰীষ্টাব্দৰ আজি মে মাহৰ 12 তাৰিখ। এতিয়া সময় পুৱা 5:31 34 ছেকেণ্ড গৈছে। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে আমাৰ অনুষ্ঠান নিউজ অন এয়াৰ মোবাইল এপতো উপলব্ধ।

প্ৰিয় শ্ৰোতা, এতিয়া ষ্টুডিঅ'ত আছো মই মিতালী বৰবৰা, ডিউটি ৰুমত আছে আৰাধনা বৰা, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, নিখিল শৰ্মা, হৰমোহন বৰ্মন, ইমৰাণ হুছেইন, এফ এম ট্ৰান্সমিটাৰত কৌস্তভ দাস, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, তিলক চন্দ্ৰ দাস আৰু আছিফ আহমেদ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বন্দনা।

বন্দনা অনুষ্ঠানটির ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে কান্তাদেৱীৰ কণ্ঠৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, সৰলা দেৱী আৰু সংগীসকলৰ কণ্ঠৰ নাম, নৃপেন চন্দ্ৰ দাস আৰু সংগীসকলৰ কণ্ঠৰ টুকাৰী গীত আৰু ৰুবি চৌধুৰীৰ কণ্ঠৰে এটি ভজন শুনিলে।

0: আৰু ভাষাতত্বৰ পুথিৰ লগত পৰিচয় নথকা হেতুকে অনেক শব্দ অদ্ভুত বৰ্ণবিন্যাসেৰে লিখা হয় বা অদ্ভুত অৰ্থত শব্দটো প্ৰয়োগ কৰা হয়। অকল যে নজনাসকলেই এই দোষত দোষী এনে নহয়, পণ্ডিতসকলেও পাণ্ডিত্যৰ মোহত এনে ভ্ৰম প্ৰমাদৰ সৃষ্টি কৰে। চৰাইদেউক বিহগাদ্ৰী, সোৱণশিৰিক সুবৰ্ণশ্ৰী বা স্বৰ্ণদী, দীখোক দীক্ষুনদী কৰা এনে পণ্ডিতীয়া মোহ। কামাখ্যা যদিও দেখাত জাতে পাতে সংস্কৃত শব্দ, কামৰূপ শব্দও যদিও তেনেধৰণৰে, ডক্টৰ কাকতিয়ে সিহঁতৰ অনা আৰ্য অৰ্থাৎ অষ্ট্ৰিক মূল খুচৰি উলিয়াইছে। চীন টাংচুত কালটু আৰু অসমীয়া বুৰঞ্জী আৰু চৰিত সাহিত্যত কৰতীয়া গংগা বোলা নৈখনক সংস্কৃতীয়া কৰি কৰতীয়া কৰা হৈছে, মহাদেৱৰ হাতৰ পৰা ওলোৱা পানীৰ ধাৰা, এই অৰ্থত বোলে সেই নাম। আজিকালিৰ যুগতো জাৰ্মান মেক্সমুলাৰক সংস্কৃতজ্ঞ পণ্ডিতে ভট্ট মুখ্যমুলাৰ বুলিহে সুখ পাইছে। সোৱণশিৰিৰ কথা কলো, ধনশিৰি আৰু চিৰিলুইটৰ কথাও লগতে মনত পৰা স্বাভাৱিক। সংস্কৃতীয়া মনোভাৱ থকা লোকে এই শিৰি আৰু চিৰিৰ মূল শ্ৰী বুলিয়েই ধৰিব, কিন্তু তাৰ মূল বড়ো ভাষাৰ শিৰিহে, অৰ্থ নৈ। লুইট শব্দটো সংস্কৃত লৌহিত্যৰ বা লোহিতৰ, চিৰিলুইট সংস্কৃত শ্ৰীলৌহিত্যৰ অপভ্ৰংশ বুলি ভবা হয় আৰু তাকে লৈ বাদ প্ৰতিবাদো চলে। কিন্তু ডক্টৰ কাকতিয়ে লুইটৰ মূল বুলি ধৰা লোহিত আচলতে লাওটো কি তেনে অষ্ট্ৰিক ৰূপৰ সংস্কৃতিকৰণ মাত্ৰ। আহোম ভাষাৰ বুৰঞ্জীত বৰ্ণৈৰ নাম টি লাও বা নাম টি লাও, এই নামটো নাম অংশহে আহোম ভাষাৰ, অৰ্থ নৈ। আহোম ভাষাত বৰ্ণৈৰ নাম নাম ডাউদি।
1: মুকুতামালা, আজিৰ মুকুতামালা ডক্টৰ মহেশ্বৰ নেওগৰ ৰচনাৰ পৰা লোৱা হল।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি, শৰীৰৰ উপৰিও ই মনক নিকা কৰে।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ভজনৰ অনুষ্ঠানত শুনাবলৈ লৈছো পণ্ডিত ভীমসেন যোশী আৰু লতা মঙ্গেশকৰ কণ্ঠৰ ভজন। প্ৰথমে শুনক লতা মঙ্গেশকৰ কণ্ঠৰ এটি ভজন।

পণ্ডিত ভীমসেন যোশী আৰু লতা মঙ্গেশকৰ কণ্ঠৰ কেইটিমান ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আজিৰ অনুষ্ঠান পৰিস্থিতি।

আজি দিনৰ 11:05 পৰা গুৱাহাটীৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'বলগা অসমৰ মুখ্যমন্ত্ৰী আৰু অসম মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ শুনিবলৈ পাব। অনুষ্ঠানটিৰ আঁত ধৰিব কাৰ্তিক সূত্ৰধৰ, সীমান্ত বাৰ্মা আৰু ইন্দ্ৰজিৎ দাসে। নিশা 9:30 সাধক সুন্দৰ অনুষ্ঠানত বিশিষ্ট গীতিকাৰ, কণ্ঠশিল্পী তথা অভিনেত্ৰী ৰেণু দত্ত বৰফুকনৰ সৈতে হোৱা কথোপকথনৰ তৃতীয় খণ্ডটি শুনিবলৈ পাব। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 8:20 সুৰৰ শৰাই অনুষ্ঠানৰ শিল্পী মিতালী দে, প্ৰযোজনা মলয় সূত্ৰধৰৰ। নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত বিশ্ব বেডমিণ্টনত ভাৰতীয় শ্বাটলাৰ, এই বিষয়ে

অসীম ঘোষৰ সৈতে এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ, লগতে আছে খেলৰ বাতৰি। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 মুনু মেধিৰ কণ্ঠৰ আধুনিক গীত, সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত গাহৰিৰ বিভিন্ন ৰোগৰ বিজ্ঞানসন্মত ব্যৱস্থাপনা, এই বিষয়ে আলোচ কৰিব ডক্টৰ লুকুমণি বুঢ়াগোহাঁই, ডক্টৰ জানমণি শ্যাম আৰু ডক্টৰ ধ্ৰুৱজ্যোতি বৰপূজাৰীয়ে, হাত ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা উৎপল বৰাৰ। বিয়লি 5:20 চাহ গছৰ মাজে মাজে অনুষ্ঠানত অৱসৰপ্ৰাপ্ত চাহ শ্ৰমিকৰ বাবে আত্মনিয়োগৰ বিভিন্ন সা সুবিধা, এই বিষয়ে লক্ষীনাথ মাৰাঠীৰ সৈতে এটি সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ অঞ্জু দাসৰ। দিনৰ 12:30 আইডিৰ বুলনিত এটি বিচিত্ৰ অনুষ্ঠান পৰিৱেশন কৰিব তামোলপুৰ জিলাৰ গুৰেশ্বৰৰ ৰামচা গাঁৱৰ মহিলাসকলে। দিনৰ 12:15 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত স্নেহলতা দাসৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ড শুনিবলৈ পাব। সাক্ষাৎগ্ৰহণ অশোক ভট্টাচাৰ্যৰ। পুৱা 8:30 গীতিমালিকা অনুষ্ঠানত হাছিনা হাজৰিকা, সমৰ হাজৰিকা, জ্যোতিকা চৌধুৰী, তফিক আহমেদ আৰু তৃষাৰাণী শইকীয়াৰ কণ্ঠৰ গীত শুনিবলৈ পাব। পুৱা 10:00 জীৱন সুৰভি অনুষ্ঠানৰ অতিথি অৱসৰপ্ৰাপ্ত শিক্ষক ভোগীৰাম ৰাভা, আধৰুতা আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। পুৱা 7:30 ৰূপালী লহৰ, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 9:20 পোনপটীয়া ফোন ইন কল্পতৰু অনুষ্ঠানটি শুনিবলৈ পাব। পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 9:15 জিলাৰ ৰেহৰূপ, পুৱা 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰয়োজিত অনুষ্ঠান উমংগ শুনিবলৈ পাব।

দিনৰ 1:20 প্ৰাসংগিক, 1:50 জবা দাসৰ কণ্ঠৰ লোকগীত শুনিবলৈ পাব, আঢ়ৈ বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। বিয়লি 3:05 আধুনিক গীতৰ অনুষ্ঠান। সন্ধিয়া 7:20 আকৌ শুনোৱা হওক, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত ৰেৱতী কুমাৰ ৰাভাৰ কণ্ঠৰ ৰাভা গীত, নিশা 9:00 চিত্ৰগীত, 10:00 ৰামধেনু। আজিৰ অনুষ্ঠান পৰিচিতি ইমানেই।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in ত নতুন ভাৰত

0: বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: আন্তঃৰাষ্ট্ৰীয় ধাতৃ দিবস আৰু ফ্লৰেন্স নাইটিংগেল। যিগৰাকী নাৰীক সমগ্ৰ বিশ্বই জানে লেডি উইথ দ্য লেম্প বুলি, সেইগৰাকী নাৰীৰ এই কণ্ঠস্বৰ। তেওঁ হ'ল ফ্লৰেন্স নাইটিংগেল। এই মহীয়সী নাৰীগৰাকীৰ জন্ম হৈছিল 1820 চনৰ 12 মে' তাৰিখে। আধুনিক নাৰ্ছিং সেৱাৰ প্ৰৱৰ্তন কৰা ফ্লৰেন্স নাইটিংগেলৰ জন্মদিনটোকে সেয়েহে সমগ্ৰ বিশ্বই আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস বা আন্তঃৰাষ্ট্ৰীয় ধাতৃ দিৱস হিচাপে উদযাপন কৰে। ফ্লৰেন্স আছিল এগৰাকী সুলেখিকা আৰু পৰিসংখ্যাবিদ। তেওঁৰ দেউতাক আছিল উইলিয়াম এডৱাৰ্ড নাইটিংগেল আৰু মাক আছিল ফ্ৰান্সিছ নাইটিংগেল। ফ্লৰেন্সে সৰুৰে পৰাই আনক সহায় কৰি ভাল পায়।

0: পাইছিল। শুশ্ৰূষা বিদ্যা বা নাৰ্ছিং শিকাৰ উদ্দেশ্যে নাইটিংগেলে 1844 চনত প্ৰথমতে ইউৰোপৰ বিভিন্ন দেশৰ হস্পিটেলবিলাক পৰিদৰ্শন কৰে আৰু অৱশেষত জাৰ্মানীৰ কেইজাৰৱাৰ্থ আৰু ফ্ৰান্সৰ পেৰিছৰ দুখন সেৱাশ্ৰমত অলপ দিনৰ বাবে শিক্ষা লয়। শিক্ষা সমাপ্ত কৰি ইংলণ্ডলৈ যায় আৰু নিৰাশ্ৰয় ৰোগগ্ৰস্ত নৰনাৰীৰ সেৱা শুশ্ৰূষা আৰু চিকিৎসালয়ৰ উন্নতিৰ হকে অবিশ্ৰান্তভাৱে পৰিশ্ৰম কৰিবলৈ ধৰে। অতিপাত শ্ৰম আৰু মানসিক কষ্টৰ বাবে 1847 চনত নাইটিংগেল অতি দুৰ্বল হৈ যোৱাত মাকে তেওঁক ৰোমলৈ পঠিয়ায়। তাতো চিকিৎসালয়ৰ সংস্কাৰৰ কামত লাগে। 1853 চনৰ আগষ্ট মাহৰ 12 তাৰিখে তেওঁ ৰোগীয়া মহিলাসকলৰ চিকিৎসা সংস্থা এটাৰ পৰিচাৰিকাৰ পদত যোগদান কৰে। ইতিমধ্যে 1854 চনত ইংলেণ্ড, ফ্ৰান্স আৰু তুৰস্কই একেলগে ৰাছিয়াৰ বিৰুদ্ধে থিয় দি বিখ্যাত ক্ৰিমিয়াৰ যুদ্ধৰ ঘোষণা কৰে। যুদ্ধত আহত সৈনিকবিলাকৰ চিকিৎসাৰ বাবে যুদ্ধক্ষেত্ৰলৈ আমন্ত্ৰণ পালে নাইটিংগেলে। 38গৰাকী নাৰ্ছক লৈ তেওঁ আহি ব্ৰিটিছ সৈন্যবাহিনীৰ হাস্পাতালত উপস্থিত হলহি। ব্ৰিটিছ সৈন্যবাহিনীত মহিলা নাৰ্ছৰ প্ৰৱেশ সেয়ে প্ৰথম। আহত আৰু ৰোগীয়া সৈনিকসকলৰ শুশ্ৰূষাৰ বাবে তেওঁ অক্লান্ত পৰিশ্ৰম কৰে। আনকি মাছনিহা অকলে তেওঁ বন্তি এগছ জ্বলাই ৰোগীক চাই ফুৰিছিল। সেই ৰোগীবিলাকে তেওঁক নাম দিছিল দ্য লেডি উইথ দ্য লেম্প। 1856 চনত ক্ৰিমিয়াৰ যুদ্ধৰ অৱসান ঘটে। চৰকাৰে নাইটিংগেলক মেন অৱ দ্য ৱাৰ উপাধিৰে বিভূষিত কৰে। ইংলেণ্ডবাসীয়ে তেওঁক উপহাৰস্বৰূপে 50,000 পাউণ্ড আগবঢ়ায়। এই ধনেৰে শুশ্ৰূষা বিদ্যা শিকিবলৈ আগবাঢ়ি অহা শিক্ষাৰ্থীসকলক সুযোগ দিবলৈ ছেণ্ট থমাছ আৰু কিংছ কলেজ প্ৰতিষ্ঠা কৰে। ইয়াৰ শলাগস্বৰূপে মহাৰাণী ভিক্টৰিয়াই ধন্যবাদ পত্ৰ এখনৰ সৈতে হীৰা খটোৱা ক্ৰছ এডাল আৰু তুৰস্কৰ চুলতানে বহুমূলীয়া মণি মুকুতা খটোৱা খাৰু এযোৰ পঠিয়ালে। নাৰ্ছিং যে এক সন্মানজনক বৃত্তি এই কথা পোনপ্ৰথমবাৰৰ বাবে বিশ্ববাসীক অৱগত কৰালে নাইটিংগেলে। ধাত্ৰীৰ বিভিন্ন কাম সম্পৰ্কে নাইটিংগেলে বহু বহুমূলীয়া কিতাপ লিখি থৈ গৈছে। 1860 চনত তেওঁৰ নামেৰেই নাইটিংগেল ট্ৰেইনিং স্কুল অৱ নাৰ্ছেছ প্ৰতিষ্ঠা হয়। 1907 চনত তেওঁক অৰ্ডাৰ অৱ মেৰিট উপাধিৰে সন্মান জনোৱা হৈছিল। নিজৰ দেহাৰ অকণো যত্ন নোলোৱাত লাহে লাহে নাইটিংগেলৰ দেহা পৰি আহিবলৈ ধৰে। 1910 চনৰ 13 আগষ্টত দেহাৱসান ঘটে। বৃদ্ধ সৈন্যসকলৰ শুশ্ৰূষাৰ প্ৰয়োজন হোৱা ধন সংগ্ৰহৰ বাবে নাইটিংগেলে তেওঁৰ এটি চমু ভাষণ 1890 চনৰ 30 জুলাই তাৰিখে মমৰ চুঙাৰ পিঠিত বাণীবদ্ধ কৰিছিল। তাতে তেওঁ কৈছিল, মই হয়তো মানুহৰ স্মৃতিত আৰু বহুদিন নাথাকিম, কিন্তু মোৰ নাম ৰৈ যাব। তেওঁৰ সেই কণ্ঠস্বৰ পুনৰ এবাৰ আপোনালোকলৈ আগবঢ়াইছোঁ আৰু লগতে শ্ৰদ্ধা নিবেদন কৰিছোঁ ফ্লৰেন্স নাইটিংগেলক আৰু লগতে শত সহস্ৰ ধাত্ৰীক জনাইছোঁ ধাত্ৰী দিৱসৰ শুভেচ্ছা আৰু শ্ৰদ্ধা।
1: When I'm no longer even a memory, just a name, I hope my voice may perpetuate the great work of my life. God bless my dear old comrades of Balaclava and bring them safe to shore.

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: কৰ্মচাৰী চয়ন আয়োগে 731টা ষ্টেনোগ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডি পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স গ্ৰেড চি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব আৰু গ্ৰেড ডি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ssc.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 15 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, জেনেৰেল 40টা পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, ডিইপিআৰ 10টা পদ। প্ৰাৰ্থী ইকন

ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত এম এ বা এম এছ চি হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি ডি আৰ ডি এছ আই এম 10টা পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথেমেটিক্স, মেথেমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,865টা এপ্ৰেণ্টিচ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালচোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানী দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। নিয়োগ বাতৰি ইমানেই।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। তামিলনাডু বিধায়িনী দলৰ নেতা নিৰ্বাচনক লৈ এ আই ডি এম কেৰ বিধায়কসকল দুটা ভোটত বিভক্ত হোৱাক লৈ ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশ উত্তাল হৈ পৰিছে। দেশত খাদ্য শস্যৰ কোনো নাটনি নাই আৰু বৰ্তমান খাদ্যৰ পৰ্যাপ্ত ভাণ্ডাৰ মজুত আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত এখন খেলত

জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। তেওঁৰ লগতে বিজেপিৰ দুগৰাকী আৰু অসম গণ পৰিষদ তথা বি পি এফৰ এগৰাকীকৈ বিধায়ক ক্ৰমে ৰামেশ্বৰ তেলী, অজন্তা নেওগ, অতুল বৰা আৰু চৰণ বড়োৱে আজি মন্ত্ৰী হিচাপে শপত ল'ব বুলি সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ শৰ্মাই কালি প্ৰকাশ কৰে। জ্যেষ্ঠ বিজেপি নেতা ৰঞ্জিত কুমাৰ দাসক বিধানসভাৰ অধ্যক্ষ পদৰ প্ৰাৰ্থী হিচাপে এন ডি এ প্ৰক্ষেপ কৰিব বুলিও একেটা বাৰ্তাত তেওঁ

উল্লেখ করে। এপিনে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত শপতগ্ৰহণ অনুষ্ঠান উপলক্ষে চলাৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। কাৰ্যবাহী তথা প্ৰক্ষেপিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি শপতগ্ৰহণস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। পাছত তেওঁ সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব বুলি জনায়। ড০ শৰ্মাই লগতে 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই এই অনুষ্ঠানত উপস্থিত থাকিব বুলি প্ৰকাশ কৰে। এই শপতগ্ৰহণৰ লগে লগে অসমত এন ডি এ একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে আৰু ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে প্ৰথমগৰাকী অকংগ্ৰেজী নেতা হিচাপে ৰাজ্যৰ ইতিহাসত নাম লিপিবদ্ধ কৰিব। 126জনীয়া অসম বিধানসভাত বিজেপিয়ে 82খন আসন লাভ কৰাৰ লগতে ইয়াৰ মিত্ৰদল অসম গণ পৰিষদ আৰু বি পি এফে 10খনকৈ আসনেৰে মুঠ 102খন আসন লাভেৰে বিপুল বিজয় সাব্যস্ত কৰিছে। আজিৰ শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তামিলনাডুত এ আই ডি এম কেৰ 30গৰাকী বিধায়কে পি ভেলুমণিক বিধায়িনী দলৰ নেতা হিচাপে আৰু চি বিজয় ভাস্কৰক হুইপ হিচাপে ঘোষণা কৰাৰ পাছত ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশ উত্তাল হৈ পৰিছে। বিধায়ককেইগৰাকীয়ে অস্থায়ী অধ্যক্ষ কৰুপেয়াক সাক্ষাৎ কৰি তেওঁলোকৰ হস্তাক্ষৰ সম্বলিত পত্ৰ দাখিল কৰে। ইপিনে 17জন বিধায়কৰ আন এটা দলে ই পালানিস্বামীক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচন কৰে। এনে পৰিস্থিতিত ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী চি জোচেফ বিজয় নেতৃত্বাধীন চৰকাৰে কাইলৈৰ ভিতৰত বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা শুকুৰবাৰৰ পৰা 6দিনীয়া কাৰ্যসূচীৰে সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ, নেডাৰলেণ্ডছ, ছুইডেন, নৰৱে আৰু ইটালী ভ্ৰমণ কৰিব। 5খন ৰাষ্ট্ৰ ভ্ৰমণসূচীৰ প্ৰথম পৰ্যায়ত শ্ৰীমোদীয়ে শুকুৰবাৰে ইউ এইত উপস্থিত হৈ দেশখনৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰিব। দুয়োগৰাকী নেতাই বিভিন্ন দ্বিপাক্ষিক বিষয়, বিশেষকৈ শক্তি সহযোগিতা আৰু পাৰস্পৰিক গুৰুত্বসম্পন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় সম্পৰ্কে মত বিনিময় কৰিব। সৰ্বাত্মক কৌশলগত সহযোগিতা, শক্তিশালী ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু জনসাধাৰণৰ সৈতে সংযোগৰ দৰে বিষয়বস্তুৰে অধিক আগুৱাই নিয়াৰ উপায় সম্পৰ্কেও তেওঁলোকে আলোচনা কৰিব। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী নেডাৰলেণ্ডছলৈ যাব। ইয়াৰ পাছত তেওঁ ছুইডেনৰ গুটেনবাৰ্গ ভ্ৰমণ কৰিব। নৰৱে ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে তৃতীয় ভাৰত নৰ্ডিক সন্মিলনত অংশগ্ৰহণ কৰিব। ভ্ৰমণৰ অন্তিম পৰ্যায়ত প্ৰধানমন্ত্ৰীয়ে ইটালীলৈ যাব। প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণে বিশেষকৈ বাণিজ্য আৰু বিনিয়োগ চুক্তিৰ লগতে আন সকলো খণ্ডতে ইউৰোপৰ সৈতে ভাৰতৰ অংশীদাৰিত্ব অধিক গভীৰ কৰি তুলিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। দেশত খাদ্যশস্যৰ কোনো নাটনি নাই আৰু বৰ্তমান ভাৰতত খাদ্যৰ পৰ্যাপ্ত ভাণ্ডাৰ মজুত আছে বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে দৃঢ়তাৰে প্ৰকাশ কৰিছে। কালি নতুন দিল্লীত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাৰ সৈতে যুটীয়াভাৱে ছেহত অৰ্থাৎ ছায়েন্স এক্সিলেন্স ফৰ হেল্থ থ্ৰু এগ্ৰিকালচাৰ ট্ৰান্সফৰমেশ্যন অভিযানৰ শুভাৰম্ভ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। ভাৰতীয় কৃষি গৱেষণা পৰিষদ আই চি এ আৰ আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আই চি এম আৰৰ এই যুটীয়া পদক্ষেপৰ শলাগ লৈ মন্ত্ৰী চৌহানে কয় যে এই অভিযানে জনসাধাৰণৰ স্বাস্থ্যসন্মত জীৱনশৈলী গঢ়ি তোলাত বিশেষ সহায় কৰিব। দেশত উৎপাদিত খাদ্য সামগ্ৰীসমূহ জনতাৰ স্বাস্থ্যৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতিপূৰ্ণ হোৱাটো নিশ্চিত কৰাই ছেহত অভিযানৰ মূল লক্ষ্য। চৰকাৰে স্বাস্থ্যখণ্ডত সৰ্বাংগীন আৰু প্ৰতিৰোধমূলক দৃষ্টিভংগী গ্ৰহণ কৰাৰ কথা উল্লেখ কৰাৰ লগতে স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰোগ প্ৰতিৰোধ তথা ৰোগৰ আগতীয়া চিনাক্তকৰণৰ বাবে বিজ্ঞান, নীতি আৰু ৰূপায়ণৰ মাজত সু সমন্বয়ৰ প্ৰয়োজনীয়তাৰ দিশটোত আলোকপাত কৰে। উল্লেখযোগ্য যে ছেহত অভিযানৰ জৰিয়তে কৃষি, পুষ্টি আৰু স্বাস্থ্যখণ্ডক একত্ৰিত কৰি এখন সুস্থ ভাৰত গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। এই অভিযানে বিশেষকৈ 5টা অগ্ৰাধিকাৰপ্ৰাপ্ত ক্ষেত্ৰত বৈজ্ঞানিক উদ্ভাৱনৰ জৰিয়তে পুষ্টিৰ মানদণ্ড উন্নত কৰাৰ লগতে জনস্বাস্থ্য সুৰক্ষিত কৰাৰ দিশত কাম কৰিব। পশ্চিম এছিয়াৰ সাম্প্ৰতিক উত্তেজনাৰ মাজতো দেশত পৰ্যাপ্ত পৰিমাণৰ পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছ মজুত আছে বুলি কেন্দ্ৰীয় চৰকাৰে দেশবাসীক আশ্বস্ত কৰিছে।
নতুন দিল্লীত অনুষ্ঠিত এখন আন্তঃ মন্ত্ৰালয়ৰ সংবাদমেলত

0: পেট্রোলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই এই বিষয়ে উল্লেখ কৰি কয় যে ঘৰুৱা ব্যৱহাৰৰ বাবে এল পি জি চিলিণ্ডাৰৰ যোগান নিৰৱিচ্ছিন্নভাৱে অব্যাহত আছে আৰু যোৱা তিনিটা দিনত 1,26,00,000তকৈও অধিক চিলিণ্ডাৰ গ্ৰাহকক যোগান ধৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহানক দোহাৰি তেওঁ জনসাধাৰণক ব্যক্তিগত বাহনৰ সলনি ৰাজহুৱা পৰিবহণ ব্যৱস্থা ব্যৱহাৰৰ জৰিয়তে ইন্ধন ৰাহি কৰিবলৈ অনুৰোধ জনায়। আনহাতে কৃষকসকলক আশ্বস্ত কৰি ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব অপৰ্ণা শৰ্মাই জনায় যে 2026 বৰ্ষৰ খাৰিফ বতৰৰ বাবে দেশত 51%তকৈ অধিক সাৰ মজুত ৰখা হৈছে। দেশত সাৰৰ যাতে নাটনি নহয় তাৰ বাবে অতিৰিক্ত 97 লাখ মেট্ৰিক টন সাৰৰ যোগান ধৰা হৈছে। ইপিনে পশ্চিম এছিয়াত কৰ্মৰত ভাৰতীয় নাবিক আৰু নাগৰিকসকলৰ সুৰক্ষা সন্দৰ্ভতো চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সদৰি কৰি বন্দৰ আৰু জাহাজ পৰিবহণ মন্ত্ৰালয়ে জনাইছে যে বৰ্তমানলৈ 3,000ৰো অধিক নাবিকক দেশলৈ নিৰাপদে উভতাই অনা হৈছে। বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে সংবাদ মাধ্যমক জনোৱা অনুসৰি ভাৰতীয় জাহাজসমূহৰ সুৰক্ষিত যাতায়াতৰ বাবে ভাৰতে ইৰাণ চৰকাৰৰ সৈতে নিৰন্তৰ যোগাযোগ ৰাখিছে। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি ভিডিঅ' কনফাৰেন্সিংযোগে দহৰীঘাট অনৰিহাৰ যাত্ৰীবাহী ৰেল সেৱাৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে। এই নতুন ৰেল সেৱাই উত্তৰ প্ৰদেশৰ মৌ আৰু গাজীপুৰ জিলাৰ যাত্ৰীসকলক সুলভ সুৰক্ষিত আৰু আৰামদায়ক যাতায়াতৰ সুবিধা প্ৰদান কৰিব। এই ৰেল সেৱা অতি শীঘ্ৰে বাৰাণসীলৈ সম্প্ৰসাৰণ কৰা হ'ব বুলি ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ কালি হিমাচল প্ৰদেশৰ ধৰমশালা ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে পঞ্জাব কিংছক 3 উইকেটত পৰাস্ত কৰে। 211 ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি দিল্লী কেপিটেলছে 19 অভাৰত 7টা উইকেটৰ বিনিময়ত 216 ৰাণ কৰি বিজয় সাব্যস্ত কৰে। অধিনায়ক অক্ষৰ পেটেলে সৰ্বাধিক 56 ৰাণৰ বৰঙণি আগবঢ়ায়। ডেভিড মিলাৰে 28টা বলত 51 ৰাণ কৰে। পঞ্জাব কিংছৰ হৈ অৰজিৎ সিং আৰু যশ ঠাকুৰে 2টাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে দিল্লী কেপিটেলছে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত পঞ্জাব কিংছে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 210 ৰাণ সংগ্ৰহ কৰে। শ্ৰেয়াছ আয়াৰে দলৰ হৈ সৰ্বাধিক 59 আৰু প্ৰিয়াংশ আৰিয়াই 56 ৰাণ কৰে। মাধৱ তিৱাৰীক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। সামৰাৰ পূৰ্বে এতিয়া প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। তামিলনাডুত বিধায়িনী দলৰ নেতা নিৰ্বাচনক লৈ এ আই ডি এম কেৰ বিধায়কসকল 2টা গোটত বিভক্ত হোৱা লৈ ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশ উত্তাল হৈ পৰিছে। দেশত খাদ্য শস্যৰ কোনো নাটনি নাই আৰু বৰ্তমান খাদ্যৰ পৰ্যাপ্ত ভাণ্ডাৰ মজুত আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে পঞ্জাব কিংছক 3 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰিটো মানি পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে ইন্দ্ৰজিৎ দাসে, প্ৰযোজনা কাৰ্তিক সূত্ৰধাৰৰ। এয়া শুনক আজি পুৱা।
2: সুপ্ৰভাত প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছো আজি পুৱা। আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ আজি বহাগ মাহৰ 21 দিন, 2026 খ্ৰীষ্টাব্দৰ আজি 12 মে'। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ 10ম তিথি। আজি পুৱা সূৰ্যোদয় হৈছিল 4:42:34 আৰু আজি সূৰ্যাস্তৰ সময় সন্ধিয়া 5:54:10।

মানুহৰ পৰিচয় তেখেতৰ ধন বা পদবীৰে নহয়, তেখেতৰ মনেৰেহে হয়। যি মনৰ দুখীয়া, তেখেতৰ অগাধ সম্পত্তি থাকিলেও সেয়া অৰ্থহীন, কথাষাৰ কৈছিল অটল বিহাৰী বাজপেয়ীয়ে। মই গোটেই জীৱন ধৰি দুটা সমান্তৰাল জীৱন যাপন কৰি আহিছো, এটা হল মোৰ অন্তৰৰ জীৱন।

0: আনটো হল মোৰ বাহিৰৰ জীৱন। এটা হল সৎ আদৰ্শবাদী হোৱাৰ চেষ্টাৰ জীৱন, আনটো হল বিচিত্ৰ অভিজ্ঞতা সন্ধানী নীতি নিৰপেক্ষ জীৱন। যিসকলে খুব গভীৰভাৱে ধ্যান কৰি জীৱনটো যাপন কৰে, অন্ততঃ তেওঁলোকৰ অন্তৰৰ জীৱনৰ অভিজ্ঞতা বাহিৰৰ জীৱনতকৈ পৃথক। মূলতঃ কথাশিল্পী আৰু সাংবাদিক হিচাপে খ্যাত হোমেন বৰগোহাঁই স্কুলত পঢ়া সময়ত ডিব্ৰুগড় চৰকাৰী হাইস্কুলৰ আলোচনীত তেখেতৰ লেখা ওলাইছিল। 50ৰ দশকৰ পৰা সাহিত্যৰ ক্ষেত্ৰখনত তেখেতৰ আশাসুধীয়া প্ৰয়াস। অসমীয়া সাহিত্যৰ আন এক আধুনিকতাৰ পথিকৃত বৰগোহাঁয়ে লেখত ল'বলগীয়া কেইবাখনো উপন্যাস তথা বহুতো চুটিগল্পৰে সাহিত্যক সমৃদ্ধ কৰাৰ লগতে ঐকান্তিক এক মননশীলতাৰে বুদ্ধিনিষ্ঠ সৃষ্টিৰ বাবে সমালোচকসকলৰো স্বীকৃতি লাভ কৰিছিল। কবি হিচাপেও আছিল তেখেতৰ এক সুকীয়া পৰিচয়। তেখেতৰ কবিতায়ো বহন কৰে এক স্বতন্ত্ৰ অভিজ্ঞতাৰ জগতত তেখেতৰ নিঃসংগ অভিযানৰ স্বাক্ষৰ। মাত্ৰ 13 বছৰ বয়সতে তেখেতৰ প্ৰথম কবিতা প্ৰকাশ হৈছিল মাধৱ বেজবৰুৱা সম্পাদিত বাঁহীত।
1: জীৱনৰ প্ৰথম লেখা ছপাৰ আখৰত দেখাৰ যিটো উন্মাদনা, সেইটো পাহৰিব নোৱাৰি। আমি সেই সময়ত বহুত ডাকযোগে বাতৰি কাকত আলোচনী লৈছিলোঁ, গতিকে প্ৰত্যেক দিনাখনে মই সেইবোৰ সংগ্ৰহ কৰিবলৈ ডাকঘৰলৈ যাওঁ। তাৰ 3 মাহমানৰ আগতে বাঁহীলৈ কবিতা এটা পঠালোঁ ৰাণী গুইদালো। তাৰ বাঁহীখন আহি আছে, সদায় খুলি চাওঁ, মোৰ কবিতা নাইহে নাই। তেতিয়া মোৰ বয়স মাত্ৰ 13 বছৰ। প্ৰত্যেকৰে মনটো জয় পৰি যায়, হতাশ হওঁ। আৰু তেতিয়া মোৰ নিয়ম আছিলে যে ডাকঘৰত মানে কাগজ আলোচনী পালেই লগে লগে তাতেই খোলো, খুলি গোটেই বাটটোত পঢ়ি পঢ়ি আহোঁ। সেইদিনা ডাকঘৰত আৰু বাঁহীখন দেখি মই খুব কম্পমান হৃদয়েৰে খুলিছোঁ, ভাবিছোঁ আজিওতো নাপাম, আৰু খুলিয়েই দেখিলোঁ মোৰ কবিতা। তেতিয়া মই ক'ব নোৱাৰাকৈ মোৰ বুকুৰ ভিতৰৰ পৰা এটা বিৰাট চিৎকাৰ, বোধহয় ওচৰৰ মানুহে ভয় খাই যাব পাৰে, আৰু সেইটো লৈয়ে মই একেটা দৌৰতে প্ৰায় আধা মাইল বাট মই দৌৰি ঘৰলৈ আহিছোঁ। মই কেনেকৈ আহিছোঁ মানে ক'ব নোৱাৰোঁ। আহি পদূলিমুখৰ পৰা চিঞৰিছোঁ, দেউতা দেউতা মোৰ কবিতা। তাৰপিছত মই একো ক'ব নোৱাৰা হৈ দেউতাই মোৰ মুখলৈ চাইছে, বাঁহীখনলৈ চালে। মই আকৌ ক'লোঁ দেউতা, পিছৰ বাক্যটো ক'ব পৰা নাই। দেউতাই বাঁহীখন ল'লে। গতিকে সেইটো অনুভূতি মোৰ যেন এইমাত্ৰ আজিহে ঘটনাটো ঘটিছে তেনেকৈ মনত আছে।
0: জীৱনৰ দীঘল বাটত কেতিয়াবা ক্লান্ত হৈ ঘূৰি চাওঁ, কেতিয়াবা ভাৱ হয় ঘূৰি যাওঁ, ঘূৰি যাওঁ স্নিগ্ধ সেই নদী তীৰলৈ, যৰ সোণালী বালিৰ সৈতে আজিও মিহলি হৈ আছে ল'ৰালিকালৰ বহু আলসুৱা অমৰ সপোন। ঘূৰি যাওঁ উজ্জ্বল শ্যামল সেই গাঁৱলৈ, যৰ গছে বনে বাটে ঘাটে পথাৰে সমাৰে কিজানিবা আছে লাগি এতিয়াও স্মৃতিৰ পৰশ সোধা সেই দূৰ বিস্মৃত স্বৰ্গৰ।
1: গাঁৱৰ পৰিৱেশ দুটা, এটা হল মোৰ গাঁৱৰ যিটো প্ৰাকৃতিক পৰিৱেশ, মইতো ভাবোঁ যে এখন প্ৰকৃতিৰ অপৰূপ ৰম্য কানন আছিলে সেই সময়ত। মানে অৰণ্যৰ মাজত চাৰিওফালে নদী জান জুৰি, মই ঘূৰি চাই ভাবোঁ যে সেইখন এখন স্বৰ্গপুৰী আছিলে, আৰু সেইটো মোৰ কল্পনা বিলাস নহয়, আচলতেই এখন অৰণ্যৰ মাজৰ অপৰূপ মানে এখন মানে অৱৰ্ণনীয় ৰম্যপুৰী আছিলে। তাৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যই মোৰ মনৰ প্ৰত্যা যুগমীয়া সাঁচ বা প্ৰভাৱটো পেলাইছেই। মই যে মোৰ খুব প্ৰিয় কবি বুলি ৱৰ্ডছৱৰ্থ তেখেতৰ নাম কৈ থাকোঁ, যে প্ৰকৃতিৰ সৌন্দৰ্য অকল চকুৰে চাবলগীয়া বস্তুৱেই নহয়, প্ৰকৃতিৰ সৌন্দৰ্য এটা অতি বিৰল আধ্যাত্মিক অভিজ্ঞতা। গতিকে ঢকুৱাখানাৰ মোৰ জন্মভূমিৰ প্ৰাকৃতিক সৌন্দৰ্যই মোৰ মনৰ ওপৰত এটা খুব গভীৰ আধ্যাত্মিক প্ৰভাৱ পেলাইছিল। দ্বিতীয় পৰিৱেশটো হ'ল মোৰ গাঁৱৰ যিখন সামাজিক জীৱন। তেতিয়া বুজি পোৱা নাছিলোঁ, কাৰণ তুলনাৰ সুযোগ নাছিলে। এতিয়া ঘূৰি চাই দেখোঁ যে সেইখন এনেকুৱা এখন শান্তিপূৰ্ণ পবিত্ৰ সুসভ্য সমাজ আছিল যে সেইখন যে এখন পৃথিৱীৰ পৰা লুপ্ত হৈ যোৱা এখন স্বৰ্গপুৰী যেন লাগে। সেইটোও মোৰ কল্পনা বিলাস নহয় যে শেষ বয়সত আহি খুব স্মৃতি কাতৰ হৈ অতীতৰ চব বস্তুৱেই ভাল লাগে, মই ঠিক তেনেকুৱা ভাববিলাসিতা কৰা নাই। সঁচাকেই কওঁ যে মোৰ গাঁওখনৰ মানুহবোৰ ইমান সভ্য, ইমান শান্তিপ্ৰিয়, ইমান শিষ্টাচাৰী আছিল যে সেই সামাজিক পৰিৱেশটো মোৰ মনত এটা খুব স্থায়ী প্ৰভাৱ পেলাইছে।
0: বিশিষ্ট সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ, সাহিত্য অকাডেমী বঁটাপ্ৰাপক, অসম সাহিত্য সভাৰ 2 বাৰকৈ সভাপতিৰ আসন অলংকৃত কৰা হোমেন বৰগোহাঁইদেৱক স্মৃতি দিৱসৰ আজিৰ দিনটোত আমি জনাইছো শ্ৰদ্ধাঞ্জলি।
2: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই অ?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰো কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে ময়ো এবাৰ যাব লাগিব।

0: নিশ্চয় নিশ্চয় তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
1: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী। প্ৰিয় শ্ৰোতা, আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ নতুন মন্ত্ৰীসভাই শপত গ্ৰহণ কৰিব। এই অনুষ্ঠান খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই এই অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰিব আৰু অসমৰ আকাশবাণী কেন্দ্ৰসমূহে এই অনুষ্ঠানটি ৰিলে কৰি শুনাব। আজিৰ এই শপতগ্ৰহণ সমাৰোহত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰী, দেশৰ বিশিষ্ট উদ্যোগপতিকে ধৰি বহুতো গণ্যমান্য লোকে আজিৰ এই শপতগ্ৰহণ সমাৰোহত অংশগ্ৰহণ কৰিব। আজিৰ এই শপতগ্ৰহণ সমাৰোহৰ পৰিপ্ৰেক্ষিতত যাতে সাধাৰণ জনতাৰ কোনোধৰণৰ অসুবিধা নহয় তাৰ বাবে গুৱাহাটী মহানগৰ আৰক্ষীৰ যান বাহন শাখাই কিছুমান নিৰ্দেশনা জাৰি কৰিছে। আমি এতিয়া পোনে পোনে আমাৰ অনুষ্ঠানলৈ আদৰিছো যান বাহন শাখাৰ উপ আয়ুক্ত জয়ন্ত সাৰথি বৰাক, আৰু তেখেতৰ পৰাই আমি এই সম্পৰ্কে সবিশেষ জানিব বিচাৰিছো।
2: ধন্যবাদ ইন্দ্ৰ, সুপ্ৰভাত অসমৰ সকলো ৰাইজক মই আপোনাৰ থ্ৰুৰে জনাইছো। আপোনালোকে জানে আজি অসমৰ কাৰণে এটা বহুত উৎসাহিত দিন। আজি অসমৰ নতুন চৰকাৰে শপত গ্ৰহণ কৰিব। এই শপত গ্ৰহণ অনুষ্ঠানটোত দেশৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন নেতাকে ধৰি গণ্য মান্য ব্যক্তি আহিছে। সেইকাৰণে নৰ্মেল ট্ৰেফিকটোৰ পাব্লিকৰ যাতে প্ৰব্লেম নহয়, অসুবিধা নহয়, তাৰ কাৰণে গুৱাহাটী যান বাহনৰ কিছুমান নীতি নিয়ম আমি প্ৰয়োগ কৰিছো। ৰাইজক মই অনুৰোধ কৰিছো, পোনপ্ৰথমতে যদি কোনোবা লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্টলৈ যায় তেওঁলোকে হাতত অলপ সময় লৈ যাতে আগবাঢ়ি যায়, কাৰণ যিহেতু এই প্ৰগ্ৰেমটোত শপত গ্ৰহণ অনুষ্ঠানটোত 1,00,000 জনসমাগম হব। তাৰোপৰি ইয়াত বিভিন্ন প্ৰান্তৰ পৰা আগতেই কৈছো বিভিন্ন গণ্য মান্য ব্যক্তি কৰি বহুত ধৰণৰ মানুহ ভাৰতবৰ্ষৰ পৰা ইয়াত আহিছে। তো তেওঁলোকে এয়াৰপৰ্ট যাব লগাখিনি 2 ঘণ্টামান হাতত সময় লৈ গলে তেওঁলোকৰো সুবিধা আৰু আমাৰো সুবিধা। আৰু এটা অনুৰোধ কৰিছো, পৰাপক্ষত তেওঁলোকে নেশ্যনেল হাইৱে NH-27 যিটো আমাৰ খানাপাৰা পৰা জালুকবাৰী যায় সেই ৰাস্তাটো প্ৰত্যাহাৰ কৰি তেওঁলোকে যাতে GS ৰোড দি যায়। GS ৰোড দি গলে তেওঁলোকে অলপ যাত্ৰাটো বেছি সুগম হব। যিবোৰ ডাঙৰ গাড়ী, ট্ৰাক, মাল টানা গাড়ী 6 চকাৰ ওপৰৰ, সেইখিনি আমি আজি ৰেষ্ট্ৰিকশ্যন কৰিছো NH-27ত। আৰু কোনো ৰোড চাইড পাৰ্কিং আমি এলাউ কৰা নাই। NH-27কে ধৰি যিটো GS ৰোড আছে আপ টু কন্যাধাৰা পইণ্টৰ পৰা 6 মাইল, আকৌ পাঞ্জাবাৰী ৰোড 6 মাইলৰ পৰা যিটো আপোনাৰ আৰ্মি কেণ্টনমেণ্ট গেটখনলৈকে, অনুৰোধ কৰিছো যাতে ৰোড চাইড কোনো পাৰ্কিং নকৰে।
1: বৰাদেৱ, আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছো। অসমৰ বিভিন্ন ঠাইৰ পৰা বহু লোকৰ সমাগম হব ইতিমধ্যে আপুনি উল্লেখ কৰিছে, গতিকে তেখেতসকলে হয়তো বাছত আহিব বা বিভিন্ন বাহন লৈ আহিব, তেখেতসকলে কিদৰে পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত উপস্থিত হব পাৰিব সেই সম্পৰ্কে আপোনাৰ পৰা জানিব বিচাৰিছো।
2: চাওক, যিখিনি আমাৰ ডাঙৰ ডাঙৰ বাছ লৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা উজনি অসমৰ পৰাকে ধৰি বা নামনি অসমৰ পৰা যিটো এই কাৰ্যসূচীলৈ আহিব মেটেনি খানাপাৰা ফিল্ডলে, তেওঁলোকৰ গাড়ীবিলাক হৈছে কি, যিখিনি লৱাৰ আছামৰ পৰা গাড়ী আহিব, লৱাৰ আছাম মানে মই ধৰক আপ টু কামৰূপৰ পৰা আৰম্ভ কৰি বিশ্বলে আমাৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, সেই গোটেইখিনিকে কৈছো মই, তেওঁলোকে আহিবা গাড়ীখিনি দুটা পইণ্টত ভাগ কৰা হৈছে। কিছুমান গাড়ী আমি যিটো বালুঘাট বুলি পইণ্ট এটা আছে, বালুঘাটৰ পৰা আমি বাওঁফালে ভৰাই দিম ত্ৰিপুৰা গলিটো দি। ত্ৰিপুৰা গলিটো দি গলে তেওঁলোকে জয়ানগৰ চাৰিআলি পাব। জয়ানগৰৰ চাৰিআলিলে তেওঁলোকে বাছৰ পৰা নামিব আৰু তাৰ পৰা তেখেতসকল খোজকাঢ়ি ফিল্ডলৈ যাবগৈ। সেইটো ডিষ্টেঞ্চটো বেছি নহয়, 700 মিটাৰমান হয়। আৰু বাছবিলাক আমি যিবিলাক পাৰ্কিং ডেজিগনেট কৰিছো সেই পাৰ্কিং জেগালৈ আমি পঠিয়াই দিম। আৰু কিছুমান লৱাৰ আছামৰ বাছ আমি খানাপাৰাৰ যিখন ফ্লাইঅভাৰ আছে ফ্লাইঅভাৰখন পাৰ কৰাই দিম। পাৰ কৰাই দি ব্ৰিজৰ শেষৰ মূৰত নামি তেওঁলোক খোজকাঢ়ি ৰিচাৰ্চ গেটৰ ফালৰ পৰা সোমাব পাৰিব। আৰু যিখিনি গাড়ী আপাৰ আছামৰ ফালৰ পৰা আহিব সেইখিনি গাড়ী একে আমি খানাপাৰা ব্ৰিজখন নুঠোতে আমি তেওঁলোকক কাপা গাড়ীৰ পৰা ডিবৰ্ডিং হব আৰু গাড়ীখিনি টুৱাৰ্ডছ বৰচুপৰ ফালে পঠিয়াই দিম, য'ত আমাৰ ডেজিগনেটেড পাৰ্কিং প্লেচ অলৰেডি এনাউন্স কৰা হৈছে। আৰু চিটিৰ মাজেৰে যিখিনি গাড়ী আহিব তেওঁলোকৰ কাৰণে আমি ৰাখিছো যিটো আমাৰ অডিটৰিয়াম আছে, জ্যোতি বিষ্ণু অডিটৰিয়াম নতুনকৈ খোলা, তাত আছে জাগা। তাৰ ওচৰতে 2খন ফিল্ড আছে, এখন ফাৰ্ম গেট ফিল্ড আছে আৰু এখন আছাম একৰ্ড ফিল্ড আছে, তাতে তেওঁলোকে গাড়ীখিনি ৰাখিব পাৰিব। তাৰোপৰি যিখিনি সৰু গাড়ী লৈ আহে, সৰু গাড়ী ৰখাৰ কাৰণে আমাৰ আছে ভেটেনেৰি কলেজ কেম্পাছৰ যিটো কমপ্লেক্স আছে তাত ৰাখিব পাৰিব গাড়ীখিনি। আৰু এটা আপোনালোকক কৈ দিওঁ, যিসকল এটা ৰাস্তা আমি ফ্ৰম খানাপাৰাৰ পৰা ইঞ্জিনিয়াৰিং কাটিং যিটো ৰেডিচন হোটেল

0: হোষ্টেল ফাণ্ড পাৰ হৈ যায়, এতিয়া খানা পৰাৰ পৰা গলে লেফ্ট চাইডৰ যিটো ৰাস্তা আছে সেইটো কমপ্লিট আমি খোলা ৰাখিছো ইমাৰজেঞ্চি কিবা কাৰণে গাড়ীৰ মুভমেণ্টৰ কাৰণে। মানে যেতিয়া আপুনি যোৰাপাটৰ পৰা জালুকবাৰীৰ পৰা আহিব ইঞ্জিনিয়াৰিং কাটিঙত আমি গাড়ীখিনি এটা ষ্টেকতে বহুতে গাড়ী চলাম, এটা ট্ৰেক সম্পূৰ্ণভাৱে খোলা থাকিব ইমাৰজেঞ্চি কেতিয়াবা গাড়ী মুভমেণ্ট কৰিবৰ কাৰণে। বৰ্তমানলৈকে গুৱাহাটী যান বাহন শাখাই এইখিনিয়ে আমাৰ ট্ৰেফিক ৰুলছ এণ্ড ৰেগুলেশ্যন কৰিছো। ধন্যবাদ ইন্দ্ৰ।
1: গুৱাহাটী মহানগৰ আৰক্ষীৰ যান বাহন শাখাৰ তৰফৰ পৰা আজি কি ধৰণে নিৰ্দেশনা জাৰি কৰা হৈছে যান বাহন চলাচলৰ ক্ষেত্ৰত, এই কথাখিনি আপুনি সুন্দৰকৈ শ্ৰোতাসকলক বুজাই কলে, তাৰ বাবে জয়ন্ত সাৰথি বৰা আপোনাক আমি কৃতজ্ঞতা জনাইছো। ইতিহাসৰ পাতত ভুমুকি মাৰিলে আমি আৰু পাওঁ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, গৱেষক, অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক শৰৎ চন্দ্ৰ গোস্বামীৰ জন্ম হৈছিল 1887 চনৰ আজিৰ তাৰিখতে। আধুনিক নাৰ্ছিং সেৱাৰ অগ্ৰদূত, লেখিকা, পৰিসংখ্যাবিদ ফ্লোৰেন্স

0: আৰু পাওঁ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, গৱেষক, অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক শৰৎ চন্দ্ৰ গোস্বামীৰ জন্ম হৈছিল 1887 চনৰ আজিৰ তাৰিখতে। আধুনিক নাৰ্ছিং সেৱাৰ অগ্ৰদূত, লেখিকা, পৰিসংখ্যাবিদ ফ্লোৰেন্স নাইটিংগেলৰ জন্ম হৈছিল 1820 চনৰ আজিৰ তাৰিখতে। ফ্লোৰেন্স নাইটিংগেলৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে বিশ্বৰ ধাত্ৰীসকলে ৰোগীসকলৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ 12 মে'ৰ দিনটো আন্তৰ্জাতিক ধাত্ৰী দিৱস ৰূপে পালন কৰা হয়। সাহিত্যিক দেৱকান্ত সন্দিকৈৰ জন্ম হৈছিল 1950 চনৰ আজিৰ তাৰিখতে। ইৰাণী গণিতজ্ঞ মাৰিয়াম মিৰ্জা খানীৰ জন্ম হৈছিল 1977 চনত। ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ঋষি সুনাকৰ জন্ম হৈছিল 1980 চনৰ আজিৰ তাৰিখতে। ভাৰতীয় পদাৰ্থ বিজ্ঞানী বি বিজয়ালক্ষ্মীৰ মৃত্যু হৈছিল 1985 চনৰ আজিৰ তাৰিখতে। মোহিনীয়াট্টমৰ বিশিষ্ট শিল্পী কলামণ্ডলম কল্যাণীকুট্টি আম্মাৰ মৃত্যু হৈছিল 1999 চনত। ভাৰতীয় ঔপন্যাসিক সুচিত্ৰা ভট্টাচাৰ্যৰ মৃত্যু হৈছিল 2015 চনত। সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেঞ্চন যোজনা, মোদীজীৰ সংকল্প।
1: যোজনা উন নৌজৱানৰ কে লিয়ে হে তাকি আপ জব 60 সাল কে হোগে আপকো কভি কিসি কে সহারে কি জৰুৰত না পৰে, আপ আপনা বুঢ়াপা ভি গৰো কে সাথ বিতা সকো।
0: এতিয়ালৈ এই যোজনাত 8,85,00,000 অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক। হার্ট এটেক, স্ট্রোক, রোড এক্সিডেন্ট, শিশুর জরুরি অবস্থা, পেটর বিষ বা গ্যাস্ট্রিক ব্লিডিং, তৎক্ষণাৎ আহক অ্যাপোলো এক্সেল কেয়ার হাসপাতালের ইমার্জেন্সি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জরুরীকালীন চিকিৎসকর দল, আধুনিক ICU আর ইমার্জেন্সি OT, 24 ঘন্টায় সাজু আপনার সেবাত। অ্যাপোলো এক্সেল কেয়ার হাসপাতাল, পশ্চিম বড়াগাঁও, গুয়াহাটি। ফোন নম্বরটি 9957568450। এতিয়া আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ ঘাই ঘাই বাতৰিসমূহলৈ। একেৰাহে দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰূপে আজি শপত গ্ৰহণ কৰিব ডঃ হিমন্ত বিশ্ব শৰ্মাই। তেখেতৰ সৈতে আজি শপত ল'ব অতুল বৰা, ৰামেশ্বৰ তেলী, চৰণ বড়ো, অজন্তা নেওগে। দিনৰ 11:40 খানাপাৰাত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত শপত বাক্য পাঠ কৰাব ৰাজ্যপালে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে আদি কৰি বহু কেন্দ্ৰীয় মন্ত্ৰী, 22খন NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি ৰাজনীতিৰ মহাতাৰকাৰ পৰা প্ৰখ্যাত উদ্যোগপতিলৈ ভাৰতৰ দ্বিতীয় ৰাজধানী পৰিণত গুৱাহাটী, অসমৰ বাৰীৰহণীয়া কৃষ্টি সংস্কৃতিৰে অতিথিক আদৰণি। নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানৰ বাবে খানাপাৰাত 4খন মঞ্চ, জিলিকি উঠিব অসমৰ 7 পুৰুষীয় বৰ্ণাঢ্য কৃষ্টি সংস্কৃতিৰ ঐতিহ্য। দুই পুত্ৰক লগত লৈ শপতগ্ৰহণ অনুষ্ঠানৰ মঞ্চ সজাইছে নুৰুদ্দিন আহমেদে। সোমনাথ মন্দিৰৰ পুনৰুদ্ধাৰৰ 75 সংখ্যক বৰ্ষপূৰ্তিৰ অমৃত মহোৎসৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অটল বিশ্বাসৰ ৰেঙনি, ভাৰতৰ চিৰন্তন আত্মাৰ প্ৰতীক সোমনাথ মন্দিৰ। হৰমুজ প্ৰণালীত নিজৰ সাৰ্বভৌমত্ব বজাই ৰাখিব বিচাৰে ইৰাণে, তেহৰাণৰ শান্তিৰ প্ৰস্তাৱ নাকচ কৰিছে ডনাল্ড ট্ৰাম্পে। সম্পাদকীয় পৃষ্ঠালৈ আহিছো। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় ইনিংছৰ প্ৰসংগৰে নিয়মীয় বাৰ্তা কাকতে, ইন্ধন ব্যৱহাৰৰ দিশত প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰসংগৰে দৈনিক অসম কাকতে, গ্ৰেট নিকোবৰ দ্বীপপুঞ্জৰ অশনি সংকেত এই শিৰোনামেৰে আমাৰ অসম কাকতে সম্পাদকীয় প্ৰকাশ কৰিছে। খেলৰ পৃষ্ঠাত ক্ৰমাগত দ্বিতীয়বাৰলৈ লা লিগাৰ খিতাপ বাৰ্চিলোনাৰ, AFC 17 বছৰৰ অনুৰ্ধৰ মহিলাৰ এছিয়া কাপৰ কোৱাৰ্টাৰ ফাইনেলত চীনৰ হাতত 3-0 পৰাস্ত ভাৰত। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হ'ল। আপোনালোকৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই ইন্দ্ৰজিৎ দাসে আজি পুৱা অনুষ্ঠানটি ইয়াতেই সামৰিছো। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: চিনেমা গীতৰ বিশেষ অনুষ্ঠান ৰূপালী লহৰ।

1974 চনত লাচিত চিত্ৰমৰ বেনাৰত মুক্তি লাভ কৰা এখন ছবি সন্তান। সন্তানৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা আছিল অমৰ পাঠকৰ। সংগ্ৰাম চিনেমাৰ পিছত সন্তান আছিল অমৰ পাঠকে পৰিচালনা কৰা দ্বিতীয়খন ছবি। সন্তানৰ সংগীত পৰিচালক আছিল লোকসংগীতৰ সাধক প্ৰভাত শৰ্মা। স্বাভাৱিকতে এই ছবিত সন্নিৱিষ্ট হৈছিল এটি বৰগীত।

সন্তানসকলেই পিতৃ মাতৃৰ ভৱিষ্যতৰ আশা ভৰসাৰ থল, দেশৰ ভৱিষ্যত নাগৰিক, উপযুক্ত নাগৰিকৰূপে সিহঁত গঢ় লৈ উঠাটো সকলোৱে কামনা কৰে। কিন্তু সেই কামনাবোৰ জানো সদায় বাস্তৱত পৰিণত হয়? সন্তানসকলক উপযুক্ত নাগৰিক হিচাপে গঢ়ি তুলিবৰ বাবে প্ৰয়োজনীয় সুস্থ অৰ্থনৈতিক আৰু সামাজিক পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত সমাজৰ সকলোৰে দায়িত্ব আছে। মূলতঃ এনে এটি বিষয়বস্তুকে লৈ নিৰ্মাণ কৰা হৈছিল

ছবিখনৰ এই গীতটি ৰচনা কৰিছিল ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে আৰু কণ্ঠদান কৰিছিল ইন্দ্ৰাণী গাংগুলী আৰু ঋদীপ দত্তই। উল্লেখ্য যে এই গীতটিয়ে সেই সময়ত অসমীয়া সমাজত এক ধৰণৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। আৰু এটি বিশেষভাৱে উল্লেখ কৰিবলগীয়া কথা যে এই গীতটিৰ জৰিয়তেই ঋদীপ দত্তৰ অসমীয়া ছবিত নেপথ্য কণ্ঠশিল্পীৰূপে আত্মপ্ৰকাশ ঘটিছিল। যুৱ মানসিকতাক প্ৰতিফলিত কৰি গীতিকাৰ কেশৱ মহন্তও ছবিখনৰ বাবে এটি গীত ৰচনা কৰিছিল।

0: পৰিচালক অমৰ পাঠকে ছবিখনৰ বাবে তিনিটা গীতো ৰচনা কৰিছিল। তাৰে এটা আছিল ৰোমান্টিক গীত, যিটোত কণ্ঠদান কৰিছিল ঋজিত দত্ত আৰু দেৱজানী বৰাই।
1: মিঠা মিঠা

সন্তান ছবিখনত আছে বৰ্তমানৰ যুৱ সমাজক আত্মনিৰ্ভৰশীল হোৱাৰ আহ্বান, নিজ হাতে শ্ৰম কৰি নিজকে জীয়াই ৰখাৰ আহ্বান, কাৰণ এতিয়াৰ যুৱচামেই গঢ়িব লাগিব নতুন সমাজ। ছবিখনৰ এই গীতটিৰ জৰিয়তে দিয়া হৈছে সেউজীয়া।

সন্তান ছবিখনে জন্মলাভৰ 45 বছৰত ভৰি থৈছে, কিন্তু এতিয়াও প্ৰাসংগিক এই ছবিখনৰ বিষয়বস্তু। যুৱ উচ্ছৃংখলতাক লৈ আজিও উদ্বিগ্ন আমাৰ সমাজ। সন্তান ছবিখনৰ জৰিয়তে এনে এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু ৰূপালী পৰ্দাত তুলি ধৰাটোৱেই আছিল পৰিচালক অমৰ পাঠকৰ সফলতা।

আদৰৰ শ্ৰোতা, আজিৰ ৰূপালী লহৰ অনুষ্ঠানটিৰ এই খণ্ডটিও ইমানতে সামৰিবৰ সময় হ'ল। অহা খণ্ডত পুনৰ লগ পাম। নমস্কাৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
4: হয়,
3: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
4: পিছে এনে যত্ন ক'ত পালি?
3: গুৱাহাটী ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
4: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
3: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
4: অঁ, সঁচাকৈ বৰ ভাল কথা,
3: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খণ্টেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্নিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস।

0: জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰীমোদী যোৱা নিশা গুৱাহাটীত উপস্থিত হয়। বৰঝাৰ বিমানবন্দৰৰ পৰা প্ৰধানমন্ত্ৰীগৰাকী পোনে পোনে কইনাধাৰালৈ যায় আৰু ৰাজ্যিক অতিথিশালাত নিশা কটায়। মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ ভালেসংখ্যক জ্যেষ্ঠ নেতা উপস্থিত থাকিব। শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামি, বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ' কালিয়ে গুৱাহাটীত উপস্থিত হয়। আজিৰ অনুষ্ঠানত বিভিন্ন দেশৰ বিশিষ্ট উদ্যোগপতি, ৰাষ্ট্ৰদূত, সত্ৰাধিকাৰ, দলৰ কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতিসকলো উপস্থিত থাকিব। বিজেপিৰ বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পাছত ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি 4গৰাকী সতীৰ্থ বিধায়কৰ সৈতে খানাপাৰাত শপত গ্ৰহণ কৰিব। ডঃ শৰ্মাই কালি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে বিজেপিৰ ৰামেশ্বৰ তেলী আৰু অজন্তা নেওগে আজি মন্ত্ৰী হিচাপে শপত ল'ব। আনহাতে মিত্ৰ দল অগবৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু বি পি এফৰ পৰা চৰণ বড়োৱে আজি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰিছে। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভ কৰাৰ পাছত বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ ৰামেশ্বৰ তেলীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
1: হঠাৎ মই দেখা পালো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা টুইট য'ত নেকি শপত গ্ৰহণত 5জন মানুহে কৰিব মুখ্যমন্ত্ৰীকে ধৰি, তাত মোৰ নামটো আছে। তো মই বিশেষভাৱে ধন্যবাদ জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক। প্ৰায় 1 লাখতকৈ অধিক মানুহৰ উপস্থিতিত শপত গ্ৰহণ অনুষ্ঠানটো হ'ব আৰু সেইটো মোৰ কাৰণে

0: স্মরণীয় দিন হব। মই নেশ্যনেল পলিটিক্সত আছিল প্ৰায় 12 বছৰ। তাৰপিছত মই পাৰ্টিক কৈছিলোঁ মই নেশ্যনেল পলিটিক্স কৰিম, কিন্তু পাৰ্টিয়ে সিদ্ধান্ত ললে যে আপুনি ৰাজ্য ৰাজনীতি কৰিব লাগিব। আৰু ঠিক তেনেকৈ মই আকৌ দুলীয়াজান সমষ্টিত মোক NDAৰ প্ৰাৰ্থী বনোৱা হ'ল আৰু নিশ্চয় 10,501 ভোটৰ ব্যৱধান জয় হ'বলৈ সক্ষম হ'লো। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত থাকিব, আমাৰ অমিত শ্বাহ ডাঙৰীয়া থাকিব, আমাৰ নেশ্যনেল প্ৰেচিডেণ্ট নীতিন নবীনজী থাকিব, লগতে ভাৰতবৰ্ষৰ কেইবাখন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব, চেণ্ট্ৰেল মিনিষ্টাৰ উপস্থিত থাকিব। শপত গ্ৰহণ অনুষ্ঠান হ'ব, সেইটো মোৰ কাৰণে এটা ঐতিহাসিক দিন হ'ব। মই নিজকে এজন অসমীয়া হিচাপে পৰিচয় দি ভাল পাওঁ আৰু মই এজন অসমীয়া হিচাপে সকলো জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰিম।
1: ইপিনে আজিৰ শপতগ্ৰহণ অনুষ্ঠানৰ বাবে খানাপাৰাত প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি আজি পুৱা 9 বজাৰ পৰা দিনৰ 2 বজালৈ কইনাধৰাৰ পৰা বিমানবন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে GS ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমানবন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও 2 ঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিছ লেনৰ লগতে বটাঘলি, পাঞ্জাবাৰী, 6 মাইল, খানাপাৰা আদি অঞ্চলৰ পথৰ কাষত যান বাহন ৰখাই থব নোৱাৰিব। শপতগ্ৰহণ অনুষ্ঠানলৈ অহা বাহনসমূহৰ বাবে সৰুসজাই, বশিষ্ঠ পথ, শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব বুলি যান বাহন আৰক্ষী উপায়ুক্ত জয়ন্ত সাৰথী বৰাই প্ৰকাশ কৰিছে। GITech লাভ কৰা তেজপুৰৰ বিখ্যাত লিচুৰ বিষয়ে প্ৰচাৰৰ উদ্দেশ্যে অহা 6 আৰু 7 জুনত দুদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় তেজপুৰ লিচু মহোৎসৱৰ আয়োজন কৰা হৈছে। স্থানীয় একাংশ যুৱ উদ্যোগী আৰু লিচু খেতিয়কৰ তৎপৰতা তথা কৃষি বিষয়া আৰু পৰ্যটন বিভাগৰ সহযোগত বিগত বৰ্ষৰ প্ৰথম লিচু মহোৎসৱৰ সফলতাৰ পাছত ইয়াৰ দ্বিতীয় বাৰ্ষিক মহোৎসৱ তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণত আয়োজন কৰিবলৈ লোৱা হৈছে। এপেডাই সহযোগী হিচাপে অংশগ্ৰহণ কৰিবলগীয়া এই বৰ্ষৰ লিচু উৎসৱত শিক্ষাৰ্থীসকলৰ অনুষ্ঠানৰ লগতে সাংস্কৃতিক অনুষ্ঠান আয়োজনৰ সিদ্ধান্ত লোৱা হৈছে। এই মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনোৱা হ'ব বুলি আয়োজকসকলে জানিবলৈ দিছে। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

অনুষ্ঠানত প্ৰথমে শুনক হাসিনা হাজৰিকাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা সতীশ দাসৰ, প্ৰযোজনা জিতেন দেৱৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহলে টনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। হাৰ্ট এটেক, ষ্ট্ৰোক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপল' এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰ্জেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰ্জেঞ্চি OT, 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপল' এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।
6: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাইছো জ্যোথিকা চৌধুৰীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কৰবী হাজৰিকাৰ, প্ৰযোজনা খগেন মহন্তৰ।

গীতিমালিকা অনুষ্ঠানৰ শেষত শুনক তৃষাৰাণী শইকীয়াৰ কণ্ঠৰেটি গীত, গীতৰ কথা তৰুণ শৰ্মাৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

আজি দিনৰ 11:05 পৰা গুৱাহাটীৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'বলগা অসমৰ মুখ্যমন্ত্ৰী আৰু অসম মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ শুনিবলৈ পাব। অনুষ্ঠানটিৰ আগধৰিব কাৰ্তিক সূত্ৰধৰ, হিমান্ত বাৰ্মা আৰু ইন্দ্ৰজিৎ দাসে।

নিশা 9:30 সাধক সুন্দৰ অনুষ্ঠানত বিশিষ্ট গীতিকাৰ কণ্ঠশিল্পী তথা অভিনেত্ৰী ৰেণু দত্ত বৰফুকনৰ সৈতে কথোপকথনৰ তৃতীয় খণ্ডটি শুনিবলৈ পাব। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

নিশা 8 বাজি 2 মিনিটত খেল আৰু খেলুৱৈ অনুষ্ঠানত বিশ্ব বেডমিণ্টনত ভাৰতীয় ছাটলাৰ এই বিষয়ে সুশীম ঘোষৰ সৈতে এটি সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ, লগতে আছে খেলৰ বাতৰি।

পুৱা 9:15 শুনিবলৈ পাব জিলাৰ ৰেহৰূপ, 9:20 পোনপটীয়া ফোন ইন কল্পতৰু অনুষ্ঠানটি শুনিবলৈ পাব।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, 22 ৰাজ্যৰ মুখ্যমন্ত্ৰী, উদ্যোগপতি, সত্ৰাধিকাৰৰ উপস্থিতিত আজি খানাপাৰাত NDA চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে 4 মন্ত্ৰীৰ আজি শপত গ্ৰহণ। ৰঞ্জিত কুমাৰ দাসক বিধানসভাৰ অধ্যক্ষ বাছনি। শপত গ্ৰহণ অনুষ্ঠানৰ বাবে হ'বলগীয়া যান জঁট হ্ৰাস কৰিবলৈ কামৰূপ মহানগৰ জিলাত বিশেষ নিৰ্দেশনা। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ কাইলৈ শুনানি। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত খেলত পাঞ্জাব কিংছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ 3 জয়লাভ। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰীমোদী যোৱা নিশা গুৱাহাটীত উপস্থিত হয়। বৰজাৰ বিমানবন্দৰৰ পৰা প্ৰধানমন্ত্ৰীগৰাকী পোনে পোনে কইনাধৰালৈ যায় আৰু ৰাজ্যিক অতিথিশালাত নিশাটো কটায়। মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22 ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ ভালেসংখ্যক জ্যেষ্ঠ নেতা উপস্থিত থাকিব। শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিয়ৰিও কালিয়ে গুৱাহাটীত উপস্থিত হয়। আজিৰ অনুষ্ঠানত বিভিন্ন দেশৰ বিশিষ্ট উদ্যোগপতি, ৰাষ্ট্ৰদূত, সত্ৰাধিকাৰ, দলৰ কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতিসকলো উপস্থিত থাকিব। শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে কালি কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানো গুৱাহাটীত উপস্থিত হয়। বৰজাৰ বিমানবন্দৰত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
2: কাল কা দিন ফিৰ ঐতিহাসিক দিন হে। লগাতাৰ তিসৰি বাৰ ভাৰতীয় জনতা পাৰ্টী কি চৰকাৰ ৰেকৰ্ড তোড় বহুমত কে সাথ বনি হে। ই নৰেন্দ্ৰ মোদী জী মে বিশ্বাস কি জিত হে, বিকাশ কি জিত হে, জন কল্যাণ।

0: जीत है और कांग्रेस तो अब सांप्रदायिक पार्टी बनकर रह गई है। हिमंता जी के नेतृत्व में असम ने विकास किया है और प्रधानमंत्री के आशीर्वाद और मार्गदर्शन से अब सुरक्षित असम और विकसित असम, विकसित भारत के लिए उसका निर्माण हो रहा है। बहुत बधाई।
1: বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পাছত ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি চাৰিগৰাকী সতীৰ্থ বিধায়কৰ সৈতে খানাপাৰাত শপত গ্ৰহণ কৰিব। ডঃ শৰ্মাই কালি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে বিজেপিৰ ৰামেশ্বৰ তেলী আৰু অজন্তা নেওগে আজি মন্ত্ৰী হিচাপে শপত ল'ব। আনহাতে মিত্ৰ দল অগপৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু বি পি এফৰ পৰা চৰণ বড়োৱে আজি মন্ত্ৰী হিচাপে শপত ল'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰিছে। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভ কৰাৰ পাছত বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ ৰামেশ্বৰ তেলীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
2: হঠাৎ মই দেখা পালো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা টুইট য'ত নেকি শপত গ্ৰহণত পাঁচজন মানুহে কৰিব মুখ্যমন্ত্ৰীকে ধৰি, তাত মোৰ নামটো আছে। তো মই বিশেষভাৱে ধন্যবাদ জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক। প্ৰায় 1,00,000তকৈ অধিক মানুহৰ উপস্থিতিত শপত গ্ৰহণ অনুষ্ঠানটো হ'ব আৰু সেইটো মোৰ কাৰণে এটা স্মৰণীয় দিন হ'ব। মই নেশ্যনেল পলিটিক্সত আছিলোঁ প্ৰায় 12 বছৰ, তাৰপিছত মই পাৰ্টীক কৈছিলোঁ মই নেশ্যনেল পলিটিক্স কৰিম, কিন্তু পাৰ্টীয়ে সিদ্ধান্ত ল'লে যে আপুনি ৰাজ্য ৰাজনীতি কৰিব লাগিব। আৰু ঠিক তেনেকৈ মই আকৌ দুলীয়াজান সমষ্টিত মোক NDAৰ প্ৰাৰ্থী বনোৱা হ'ল আৰু নিশ্চয় 10,501 ভোটৰ ব্যৱধান জয় হ'বলৈ সক্ষম হ'লোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত থাকিব, আমাৰ অমিত শ্বাহ ডাঙৰীয়া থাকিব, আমাৰ নেশ্যনেল প্ৰেচিডেণ্ট নীতিন নবীন জী থাকিব, লগতে ভাৰতবৰ্ষৰ কেইবাখন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব, চেণ্ট্ৰেল মিনিষ্টাৰ উপস্থিত থাকিব। শপত গ্ৰহণ অনুষ্ঠান হ'ব, সেইটো মোৰ কাৰণে এটা ঐতিহাসিক দিন হ'ব। মই নিজকে এজন অসমীয়া হিচাপে পৰিচয় দি ভাল পাওঁ আৰু মই এজন অসমীয়া হিচাপে সকলো জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰিম।
1: NDA চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে খানাপাৰাত প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। ইয়াৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি আজি পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ কইনাধৰাৰ পৰা বিমানবন্দৰলৈ গধুৰ আৰু ধীৰগতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে GS ৰুট ব্যৱহাৰ কৰিবলৈ আৰু বিমান বন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও 2 ঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 নম্বৰ আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ লেনৰ লগতে বতাহগুলি, পাঞ্জাবাৰী, 6 মাইল, খানাপাৰা আদি অঞ্চলৰ পথৰ কাষত যান বাহন ৰখাই থব নোৱাৰিব। শপত গ্ৰহণ অনুষ্ঠানলৈ অহা বাহনসমূহৰ বাবে সৰুসজাই, বশিষ্ঠপথ, শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব বুলি যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথি বৰাই প্ৰকাশ কৰিছে। দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে আজি ডঃ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিব। এই উদ্দেশ্যে খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ আটক ধুনীয়াকৈ সজাই তোলা হৈছে। সংসদ ভৱনৰ প্ৰতীকী ৰূপৰ লগতে অসমৰ বাৰেৰহণীয়া কৃষ্টি, সংস্কৃতি আৰু জনগণৰ জীৱনশৈলীৰ আভাস প্ৰতিফলিত হোৱা খানাপাৰাৰ বিশাল মণ্ডপ আৰু মঞ্চ নিৰ্মাণ কৰিছে ৰাজ আহমেদ আৰু দীপ আহমেদ নামৰ 2 ভাতৃয়ে। সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত ৰাজ্যৰ বিশিষ্ট কলা নিৰ্দেশক নুৰুদ্দিন আহমেদৰ 2 পুত্ৰই সজাই তোলা মূল মঞ্চখনত মা কামাখ্যা দেৱালয়, ৰংঘৰ, বটদ্ৰৱা থান আদিৰ আৰ্হিত সজোৱা হৈছে। 3টা বেলেগ বেলেগ মূল বিষয়েৰে প্ৰধান মঞ্চখন গঢ়ি তোলা হৈছে। মূল মঞ্চখন সংসদ ভৱনৰ প্ৰতীকী ৰূপত সজাই কাষৰ আন 2খন মঞ্চত অসমৰ সংস্কৃতি, সত্ৰ আৰু উৎসৱ পাৰ্বণৰ আভাস দিয়া হৈছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি কাইলৈ গ্ৰহণ কৰা হ'ব। বৰ্তমান বাক্সা জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্তজনৰ জামিন আবেদন কালি তেওঁৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত দাখিল কৰাৰ পাছত আবেদনৰ শুনানি ন্যায়াধীশ পাৰ্থজ্যোতি শইকীয়াৰ বিচাৰপীঠত তালিকাভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে যোৱা 30 এপ্ৰিলত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। আদালতে গোচৰটোৰ আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন যোৱা 4 মেত নাকচ কৰিছিল। আজি আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ বাধাতৃৰ দিৱস। আধুনিক নাৰ্ছিং ব্যৱস্থাৰ প্ৰতিষ্ঠাপক তথা সমাজ সংস্কাৰক ফ্লৰেন্স নাইটিংগেলৰ জন্মদিনটো প্ৰতিবছৰে আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই বৰ্ষৰ এই দিৱসৰ মূলবাণী হৈছে আমাৰ নাৰ্ছ, আমাৰ ভৱিষ্যত। স্বাস্থ্য ব্যৱস্থাত বিশেষ সেৱা আগবঢ়োৱা নাৰ্ছসকল সমাজৰ অভিন্ন আৰু অবিচ্ছেদ্য অংগ। আজিৰ এই দিৱসত আৰ্ত আৰু

0: দিয়া লোকসকলক নাৰ্ছসকলে আগবঢ়াই অহা পৰিচৰ্যাৰ বাবে তেওঁলোকলৈ সন্মান জনোৱা হয়। ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰোগী পৰিচৰ্যাৰ বাবে স্বাৰ্থহীনভাৱে সেৱা আগবঢ়োৱা প্ৰতিগৰাকী ধাত্ৰীলৈ শুভেচ্ছা আগবঢ়াইছে। অনাগত সময়ত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিকাশৰ সমান্তৰালকৈ প্ৰতিগৰাকী চিকিৎসক আৰু নাৰ্ছৰ বাবে উন্নত সুবিধা সৃষ্টি কৰিবলৈ নতুন চৰকাৰে চেষ্টা অব্যাহত ৰাখিব বুলি তেওঁ প্ৰকাশ কৰে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে অহা 6 ছেপ্টেম্বৰ দেওবাৰে দেশজুৰি চি টেট অনুষ্ঠিত কৰিব। এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে কালিৰে পৰা অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। মাধ্যমিক শিক্ষা পৰিষদে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি প্ৰাৰ্থীসকলে চি টেট .nic.in বা www.cbsc.gov.in ৱেবছাইটৰ জৰিয়তে আবেদন দাখিল কৰিব পাৰিব। আবেদন দাখিলৰ অন্তিম তাৰিখ অহা 10 জুন। 15 জুনলৈকে অনলাইন আবেদনৰ মাচুল দিব পাৰিব। 6 ছেপ্টেম্বৰত দেশৰ 132খন চহৰত 27টা ভাষাত চি টেট অনুষ্ঠিত হ'ব। জি আই টেক লাভ কৰা তেজপুৰৰ সুস্বাদু লিচুৰ বিষয়ে প্ৰচাৰৰ উদ্দেশ্যে অহা 6 আৰু 7 জুনত দুদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় তেজপুৰ লিচু মহোৎসৱৰ আয়োজন কৰা হৈছে। স্থানীয় একাংশ যুৱ উদ্যোগী আৰু লিচু খেতিয়কৰ তৎপৰতা তথা কৃষি বিষয়া আৰু পৰ্যটন বিভাগৰ সহযোগত বিগত বৰ্ষৰ প্ৰথম লিচু মহোৎসৱৰ সফলতাৰ পাছত ইয়াৰ দ্বিতীয় বাৰ্ষিক মহোৎসৱ তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণত আয়োজন কৰিবলৈ লোৱা হৈছে। এপেডাই সহযোগী হিচাপে অংশগ্ৰহণ কৰিবলগীয়া এই বৰ্ষৰ লিচু উৎসৱত শিক্ষাৰ্থীসকলৰ অনুষ্ঠানৰ লগতে সাংস্কৃতিক অনুষ্ঠান আয়োজনৰো সিদ্ধান্ত লোৱা হৈছে। লগতে লিচুৰ বাগিচা ভ্ৰমণ, ইয়াৰ প্ৰক্ৰিয়াজাত সামগ্ৰীৰ প্ৰদৰ্শনী তথা বিক্ৰী, বাগিচাৰ পৰাই কৃষকৰ পৰা পোনপটীয়াকৈ সতেজ লিচু ক্ৰয় আদিৰ সুবিধাও এই দুদিনীয়া কাৰ্যসূচীত সন্নিৱিষ্ট থাকিব। এই মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আহান জনোৱা হ'ব বুলি আয়োজকসকলে জানিবলৈ দিছে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত শোণিতপুৰ জিলাত আজি AIR ৰেইড অনুশীলনৰ আয়োজন কৰা হৈছে। দিনৰ 11:30 বজাত তেজপুৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ সমীপত অৱস্থিত ভাৰতীয় ষ্টেট বেংকৰ মুখ্য শাখাৰ কাষত 2 মিনিটৰ বাবে বিপদ সংকেতৰ আখৰামূলক চাইৰেন বজোৱা হ'ব। ইয়াৰ কিছু সময়ৰ পাছত পৰিস্থিতি স্বাভাৱিক হোৱাৰ প্ৰতীক হিচাপে পুনৰ একেৰাহে 2 মিনিটৰ বাবে বিপদমুক্ত সংকেত বাজিব। ইয়াৰ লগতে জিলা প্ৰশাসনৰ তৰফৰ পৰা উদ্ধাৰ কাৰ্যৰো আৰম্ভণি কৰা হ'ব। এই সমগ্ৰ প্ৰক্ৰিয়াটো আখৰা হিচাপেহে আয়োজন কৰাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে ৰাইজক আতংকিত নহবলৈ আহান জনাইছে। গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা বিশিষ্ট লেখিকা ডঃ অঞ্জলি শৰ্মাৰ কালি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 84 বছৰ। তেওঁ সুদীৰ্ঘকাল সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত অসমীয়া বিভাগৰ অধ্যাপক হিচাপে শিক্ষা আগবঢ়োৱাৰ উপৰি ৰাজ্যৰ সাহিত্য সংস্কৃতিৰ জগতখনৰ সৈতে নিবিড়ভাৱে জড়িত হৈ আছিল। আজি নৱগ্ৰহ শ্মশানত ডঃ অঞ্জলি শৰ্মাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি হিমাচল প্ৰদেশৰ ধৰমশালাত ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে পাঞ্জাব কিংছক 3 উইকেটত পৰাস্ত কৰে। 211 ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি দিল্লী কেপিটেলছে 19 অভাৰত 7টা উইকেটৰ বিনিময়ত 216 ৰাণ কৰি বিজয় সাব্যস্ত কৰে। অধিনায়ক অক্ষৰ পেটেলে সৰ্বাধিক 56 ৰাণৰ বৰঙণি আগবঢ়ায়। ডেভিড মিলাৰে 28টা বলত 51 ৰাণ কৰে। পাঞ্জাব কিংছৰ হৈ অৰ্ষদীপ সিং আৰু য়শ ঠাকুৰে 2টাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে দিল্লী কেপিটেলছে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত পাঞ্জাব কিংছে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 210 ৰাণ সংগ্ৰহ কৰে। শ্ৰেয়াৰ্ছ আয়াৰে দলৰ হৈ সৰ্বাধিক 59 আৰু প্ৰিয়াংক সাৰজাই 56 ৰাণ কৰে। দিল্লী কেপিটেলছৰ মিচেল ষ্টাৰ্ক আৰু মাধৱ তিৱাৰীয়ে 2টাকৈ উইকেট দখল কৰে। মাধৱ তিৱাৰীক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটান্ছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সংগীতা শৰ্মাৰ পৰা আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰতিখন কাকতে আজি ডঃ হিমন্ত বিশ্ব শৰ্মাই 4জন মন্ত্ৰীসহ শপত গ্ৰহণ কৰাৰ বাতৰি ভিন ভিন শিৰোনামেৰে আলোকচিত্ৰসহ প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে এই বাতৰিক প্ৰধানমন্ত্ৰীসহ বহু VVIPৰে ভৰি পৰিছে গুৱাহাটী শিৰোনামেৰে বক্স নিউজ হিচাপে বিস্তৃতভাৱে পৰিৱেশন কৰিছে। দৈনিক অগ্ৰদূত আৰু দ্য চেণ্টিনেল কাকতে এই বাতৰিক 4গৰাকী মন্ত্ৰীৰে সৈতে আজি মুখ্যমন্ত্ৰীৰ শপত, দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত ল'ব ডঃ হিমন্ত বিশ্ব শৰ্মাই শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে শপত গ্ৰহণৰ বাবে নুৰুদ্দিন আহমেদৰ তত্বাৱধানত 2 পুত্ৰই আটক ধুনীয়া মঞ্চ নিৰ্মাণ কৰাৰ বাতৰি, অসমৰ সংস্কৃতি ঐতিহ্য প্ৰতিফলিত কৰাৰ চেষ্টা ৰাজ আৰু দীপৰ শিৰোনামেৰে প্ৰকাশ

0: কৰিছে। দৈনিক জনমভূমি কাকতৰ শিৰোনাম, শপত গ্ৰহণৰ প্ৰাক্ষণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, আৰম্ভ হ'ব বেদখল উচ্ছেদৰ মহাযজ্ঞ। কাকতখনে এল নিনোৰ প্ৰভাৱত এইবাৰ দেশ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰাৰ সম্ভাৱনাৰ বিষয়ে প্ৰকাশ পোৱা উদ্বেগজনক তথ্যৰ এটা বাতৰি বিশেষ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে মাথো জনতাইহে ত্যাগ কৰিব কিয়, মোদীৰ আহ্বানত বিৰূপ প্ৰতিক্ৰিয়া শীৰ্ষক বাতৰি প্ৰথম পৃষ্ঠাত অন্যতম গুৰুত্বপূৰ্ণ বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে ৰাজ্যৰ বিভিন্ন অঞ্চলত বিহু অনুষ্ঠানৰ মাজতে হোৱা কাজিয়াৰ পৰিণতিত এজন লোক নিহত আৰু কেইবাজনো গুৰুতৰভাৱে আহত হোৱাৰ বাতৰি প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে তামোলপুৰত মেলেৰিয়াৰ সন্ত্ৰাস, অৰ্ধশতাধিক লোক আক্ৰান্ত হোৱাৰ এটা বাতৰি বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে। চৰকাৰে চাহ বাগিচাৰ কৰ্মীসকলৰ দৈনিক মজুৰি অনাগত বছৰসমূহত 500 টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ সংগীতা। বতৰৰ বতৰা, স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে দুই এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল, নাগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ কোনো কোনো অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উদ্যোগপতি, সত্ৰাধিকাৰৰ উপস্থিতিত আজি খানাপাৰাত এন ডি এ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে 4গৰাকী মন্ত্ৰীৰ আজি শপত গ্ৰহণ। ৰঞ্জিত কুমাৰ দাসক বিধানসভাৰ অধ্যক্ষ বাছনি। শপত গ্ৰহণ অনুষ্ঠানৰ বাবে হ'বলগীয়া যান জঁট হ্ৰাস কৰিবলৈ কামৰূপ মহানগৰ জিলাত বিশেষ নিৰ্দেশনা। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ কাইলৈ শুনানি। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত খেলত পাঞ্জাব কিংছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ 3 উইকেটত জয়লাভ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলার রেহরূপ।
1: নমস্কাৰ। জিলাৰ ৰেহৰূপত আজি আপোনালোকক লৈ যাম আমি মধ্য অসমৰ অন্যতম জিলা মৰিগাঁওলৈ। জিলাখনৰ বিষয়ে আমাক জনাব আমাৰ সংবাদদাতা ডালিম ফুকনে। অসম বিধানসভাৰ মৰিগাঁও জিলাৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে জাগীৰোড, মৰিগাঁও আৰু লাহৰিঘাটৰ নিৰ্বাচনৰ ফলাফল যোৱা 4 মে'ত মৰিগাঁও মহাবিদ্যালয়ত হোৱা ভোটগণনাৰ পিছত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। এই বিষয়ে আমাক অধিক জনাইছে আমাৰ সংবাদদাতাই।
2: মৰিগাঁও জিলাৰ জাগীৰোড বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী পীযুষ হাজৰিকাই কংগ্ৰেছ প্ৰাৰ্থী বুবুল দাসক 93,583 ভোটৰ ব্যৱধানত পৰাজিত কৰে। পীযুষ হাজৰিকাই লাভ কৰে 1,55,129 ভোট। একমাত্ৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ বুবুল দাসে লাভ কৰে 61,545 ভোট। আনহাতে মৰিগাঁও সদৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰমাকান্ত দেউৰীয়াই নিকটতম প্ৰতিদ্বন্দ্বী অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী বাণীকান্ত দাসক 65,489 ভোটৰ ব্যৱধানত পৰাজিত কৰে। ৰমাকান্ত দেউৰীয়াই লাভ কৰে 1,17,942 ভোট। আনহাতে বাণীকান্ত দাসে লাভ কৰে 52,942 ভোট। লাহৰিঘাট বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ডক্টৰ আছিফ মহম্মদ নাজাৰে নিকটতম AIUDFৰ প্ৰাৰ্থী ছিদ্দিক আহমেদক 64,925 ভোটত পৰাজিত কৰে।
1: মৰিগাঁও জিলাৰ কৃষিখণ্ডত নৱসংযোজন কৰি বেলিফুলৰ খেতিৰে সম্ভাৱনাৰ বাট মুকলি কৰিছে এগৰাকী প্ৰগতিশীল কৃষকে। জিলা কৃষি বিভাগৰ অন্তৰ্গত ভোৰবন্ধা কৃষিচক্ৰৰ অধীনৰ দণ্ডুৱাৰ নজৰুল ইছলামে উন্নত জাতৰ বেলিফুলৰ খেতিৰে চমক সৃষ্টি কৰিছে। জিলাখনত কৃষকগৰাকীয়ে কেনেকৈনো বেলিফুলৰ খেতি কৰি সম্ভাৱনাৰ বাট মুকলি কৰিছে এই বিষয়ে আমাক জনাইছে আমাৰ সংবাদদাতা ডালিম ফুকনে।
2: কৃষকগৰাকীয়ে প্ৰতিটো ফুল পাইকাৰী 40-50 টকাৰ দৰত আৰু খুচুৰা সৰ্বাধিক 80-100 টকাৰ দৰত বিক্ৰীৰ জৰিয়তে গুৱাহাটী, নগাঁও আৰু থলুৱা বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰলৈ বেলিফুল ৰপ্তানিৰ জৰিয়তে আৰ্থিকভাৱে লাভান্বিত হোৱাৰ উপৰি আন 10 জন কৃষকক বেলিফুলৰ খেতিৰ প্ৰতি উৎসাহিত কৰিছে। কৃষকগৰাকীয়ে এইবাৰ মুঠ 4 বিঘা মাটিত উন্নত প্লেটনমা F1 আৰু FB ভাস্কৰ F1 জাতৰ বেলিফুলৰ বীজ ৰোপণ কৰিছে। ইতিমধ্যে তেওঁ প্ৰতিটো ফুল খুচুৰা 50 টকা দৰত বিক্ৰী কৰি উপযুক্ত বজাৰ দখল কৰাৰ লগতে 4 বিঘা মাটিৰ বেলিফুলৰ খেতিৰ দ্বাৰা প্ৰায় 5 লাখৰ পৰা 7 লাখ টকা উপাৰ্জন।

0: জিলাৰ ৰেহৰূপ শুনিলে অনুষ্ঠানত আজি মৰিগাঁও জিলাৰ ৰেহৰূপ শুনিবলৈ পালে। আমাৰ সৈতে আছিল মৰিগাঁও জিলাৰ আমাৰ সংবাদদাতা ডালিম ফুকন।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
6: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
5: তাৰ মানে?
6: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
5: তাত কি হয়?
6: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
5: মানে
6: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
5: তেতিয়াহলে টনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
7: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
8: হয়,
7: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
8: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
7: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
8: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
7: অঁ, সঁচাকৈ বৰ ভাল কথা,
8: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
9: হৈ গ'ল ব্যৱস্থা।
10: কিহৰ?
9: গুড্ডিৰ ফিজৰ
10: চাওচোন। 20,000 টকাৰ লোন ততালিকে, জানানে কোনে দিছে? সুত বা কিমান? লোন নিয়ন্ত্ৰিত সংস্থাৰ পৰাহে ল'ব লাগে, ধাৰ সিমান, প্ৰয়োজন যিমান, তাকো চাই চিতি। হৈ গ'ল ব্যৱস্থা, দৰমহা এডভান্সত দিছো।
11: RBI কয়
9: সঠিক বিত্তীয় আচৰণে আপোনাক বচাই ৰাখে।
0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিবলৈ লৈছো লাইভ ফোন ইন কল্পতৰু। শ্ৰোতাসকল, আপোনালোকে আমালৈ ফোন কৰিব পাৰে এই দুটি নম্বৰ।

নম্বৰত 03612661876 আৰু 9435405222। আহক তেনেহ'লে অনুষ্ঠানটি আৰম্ভ কৰোঁ জুবিন গাৰ্গৰ কণ্ঠৰেদি গীতেৰে।

আজিৰ অনুষ্ঠানৰ প্ৰথমগৰাকী শ্ৰোতা আমাৰ সৈতে সংযুক্ত হৈছে। হেল্ল' হেল্ল'

আজিৰ অনুষ্ঠানৰ প্ৰথমগৰাকী শ্ৰোতা আমাৰ সৈতে সংযুক্ত হৈছে। হেল্ল' হেল্ল' হেল্ল' ফোনটি বিচ্ছিন্ন হৈছে।

हेलो हेलो আমাৰ সৈতে এগৰাকী শ্ৰোতা সংযুক্ত হৈছিল, কিন্তু তেখেতৰ মাতটো পোৱা নাই মই ফোনত। হেল্ল' তেখেতৰ মাতটো মই পোৱা নাই ফোনত। হয়তো কিবা এটা কাৰিকৰী বিজুতি ঘটিব পাৰে। মই আপোনালোকক সন্ধ্যা মেননৰ কণ্ঠৰে গীত শুনাইছোঁ।

ধ্বনি শুনো, প্ৰতিধ্বনি শুনো মোৰ গাঁৱৰে সীমাৰে, পাহাৰৰ সিপাৰৰ নিশাৰ চিঞৰ তীৰ, প্ৰতিধ্বনি শুনো।

0: হেল্ল'
1: হেল্ল'
0: হয় শুনিছে আপুনি?
1: হয়
0: হয়
1: হয় শুনিছো। নমস্কাৰ,
0: হয় নমস্কাৰ, কোনে কৈছে?
1: মই নলবাৰী জিলাৰ হাৰিভাঙাৰ পৰা কৈছো, অতুল কলিতাই।
0: হয়
1: মই খগেন গগৈদেৱৰ এটি টকাৰী গীত শুনিব বিচাৰিছোঁ।
0: হয় টোকাৰী গীত শুনিবলৈ বিচাৰিছে। হয় হয়
1: হয়
0: টোকাৰী গীতটি মই সাজু কৰিছোঁ আপোনাক শুনাবলৈ। হয় আৰু আপুনি কেনে আছে?
1: ভালে আছো। আৰু গীতটি শুনাৰ বাবে মই দুজনমান শ্ৰোতাৰ নাম ল'ব বিচাৰিছো,
0: হয়
1: আৰন্তু, বিকাশ, হীৰক আৰু বেবী।
0: হয় আপুনি আমালৈ ফোন কৰাৰ বাবে ধন্যবাদ। আজি হয় দুগৰাকীমান শ্ৰোতাৰ ফোনটো ল'ব পৰা নগ'ল অকণমান কাৰিকৰী
1: হয়
0: পৰিস্থিতিৰ বাবে।
1: গম
0: হয় আপুনি গম পাইছে চাগে, শুনি আছে যেতিয়া অনুষ্ঠানটো।
1: হয় হয়
0: হয়
1: কেতিয়াবা
0: আপোনাৰ
1: ফোন লাইন কেতিয়াবা বিজুতি ঘটে আৰু।
0: হয় হয় যি নহওক ধন্যবাদ আপুনি ফোন কৰাৰ বাবে, আগলৈ কৰি থাকিব।
1: হয়
0: হয় ধন্যবাদ।
1: নিশ্চয় নিশ্চয়।

0: হেল্ল'
1: হেল্ল'
0: হেল্ল'
1: হেল্ল'
0: হয়
1: মই ৰঙিয়া তিনিআলি লাষ্ট নম্বৰৰ পৰা কৈছোঁ, বংকিম চন্দ্ৰ দাসে।
0: হয় নমস্কাৰ
1: নমস্কাৰ।
0: হয়, আজি আপুনি কি গীত শুনিবলৈ বিচাৰিছে?
1: মই বিহুৰীয়া এটা দিলে হ'ল, বিজয় ভূঞাৰ কণ্ঠ।
0: হয়,
1: লাইনটো বৰ ডিষ্টাৰ্ব দি আছে, কাটি কাটি যায় বাৰু।
0: হয়, বিজয় ভূঞাৰ কণ্ঠৰ এটি গীত শুনিব বিচাৰিছে।
1: হয়,
0: বিজয় ভূঞাৰ কণ্ঠৰ মই আপোনাক গীত এটি শুনাব পাৰিম। তেখেতৰ সৈতে গীতটিত সংগ দিছে লুনা সোণোৱালেও।
1: হয়, মই এইখিনিতে নাম ল'ব লাগিব। তেখেতে বহুত চেষ্টা কৰিছে, কাটি কাটি যায়, সেইটো চলকৰ দা লৈ এই গানটো চুগা কৰিছোঁ।
0: হয়, হ'ব, আপুনিও ফোন কৰিছিলে।
1: হয়
0: হয়
1: বাইদেউ, কেনেকুৱা? আমাৰ ইয়াতে ডাৱৰীয়া হৈ আছে।
0: হয়, আমাৰ ইয়াতো ইমানো ডাৱৰীয়া নহয় তথাপিও।
1: হয়
0: হয়, বতৰটো এইকেইদিন তেনেকুৱাই হৈ আছে, এবাৰ ৰ'দ এবাৰ বৰষুণ দিয়াৰ চেষ্টা কৰে।
1: সেইকাৰণে মানে ফোনটো বাৰে বাৰে কাট যায়।
0: হয় হয়, কেতিয়াবা হয় কাৰিকৰী বিজুতি। ধন্যবাদ আপোনালৈ ফোন কৰাৰ বাবে। গীতটি শুনাইছোঁ বিজয় ভূঞা আৰু লুনা সোণোৱালৰ কণ্ঠত।
1: হয়।

0: হেল্ল'
1: হেল্ল', হয় নমস্কাৰ বাইদেউ, সুপ্ৰভাত।
0: নমস্কাৰ। হয়, সুপ্ৰভাত।
1: হয়
0: কোনে কৈছে আপুনি?
1: হয়, মই গুৱাহাটী চানমাৰীৰ পৰা কৈ আছিলোঁ, ৰূপালী কলিতা।
0: হয়, কি গীত শুনিব বিচাৰিছে? আমাৰ অনুষ্ঠানৰ সময় শেষ হৈ আহিছে, আপোনাৰ ফোনটো আজি।
1: কণ্ঠত
0: হয়,
1: বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে, এই গীতটি শুনিব বিচাৰিছিলোঁ বাইদেউ।
0: হয়, বৰ ধুনীয়া গীত, বকুল ফুলৰ দৰে।
1: হয় হয়
0: আৰু আমাৰ হাতত আছে সময় বহুত কম, আৰু
1: হয় হয়
0: গীতটি
1: হয়
0: অকণমান দীঘলীয়াও হয়, আৰু আজি
1: হয় ঠিক আছে বাৰু, যিমানখিনি পাৰে সিমানখিনি বজাই দিব। মই কিন্তু দুজনমান শ্ৰোতাৰ নাম ল'ব বিচাৰিছিলোঁ।
0: হয় হয় কওক।
1: আপোনালোকৰ অতি নিয়মীয়া আৰু অতি পুৰণি শ্ৰোতা শ্ৰদ্ধাৰ ইমৰান হুছেইন দাদা,
0: হয়,
1: শ্ৰদ্ধাৰ বনবাসী মণ্ডল দাদা আৰু শ্ৰদ্ধাৰ হিতেশ্বৰ লহ দাদা, তেওঁলোকলৈ আৰু সকলো শ্ৰোতালৈ মই এই গানটি উচৰ্গা কৰিলোঁ।
0: হয়, ধন্যবাদ। আৰু আমালৈ ফোন কৰি থাকিব, আমাৰ অনুষ্ঠানসমূহ শুনি থাকিব।
1: হয় হয় হয়
0: ধন্যবাদ।
1: ধন্যবাদ।
0: মই গীতটি শুনাইছোঁ আপোনাৰ বাবে।
1: হয় হয়
0: বকুল ফুলৰ দৰে জুবিন গাৰ্গৰ কণ্ঠৰে গীতটি শুনাইছোঁ, আৰু এই গীতটিৰ লগে লগে আজিৰ ফোন ইন কল্পটোৰ অনুষ্ঠানটিৰ পৰা মই মিতালী বৰবৰাই বিদায় ল'ম। আপোনালোকক ধন্যবাদ জনাইছোঁ মোক আজি অনুষ্ঠানটি চলাই নিয়াত সহযোগ কৰিলে ডিউটি ৰুমৰ পৰা আৰাধনা বৰাই। আৰাধনা বাকো মই ধন্যবাদ জনাইছোঁ। গীতটি শুনকচোন জুবিন গাৰ্গৰ কণ্ঠত।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী।

0: নমস্কাৰ আদৰৰ শ্ৰোতা, জীৱন সুৰভি অনুষ্ঠানলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো। আজি আমি জীৱন সুৰভি অনুষ্ঠানত এগৰাকী নতুন অতিথিৰ সৈতে আপোনালোকৰ সন্মুখত উপস্থিত হৈছোহি, আৰু আমি তেখেতক চিনাকি কৰাই দিবলৈ পাই ভাল পাম। তেখেত হৈছে প্ৰাকৃতিকভাৱে অতি চহকী এটা অঞ্চল অসমৰ, হৈছে বকো, আৰু সেই বকো অঞ্চলৰ বামুনি গাঁৱৰ মিলাখাট প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰীযুত ভোগীৰাম ৰাভা ডাঙৰীয়া। ৰাভা ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ জীৱন সুৰভি অনুষ্ঠানলৈ।
1: নমস্কাৰ।
0: আজি কেইবছৰমান আগতে আপুনি অৱসৰ গ্ৰহণ কৰিছে, আৰু এই বকোৰ আপোনালোকৰ যি এইখিনি গাঁও, যিটো অঞ্চল অতি চহকী, প্ৰাকৃতিকভাৱে অতি সুন্দৰ এই অঞ্চল, এই অঞ্চলতে আপোনাৰ জন্ম, আৰু এই অঞ্চলতে আপুনি পঢ়া শুনা কৰি, শিক্ষকতা কৰি অৱসৰৰ জীৱন এতিয়া অতিবাহিত কৰি আছে সুন্দৰভাৱে। গতিকে আপোনাৰ এই জীৱনৰ যি অভিজ্ঞতা, সেই বিষয়ে আমি জানিব বিচাৰিছোঁ আপোনাৰ। কিন্তু আৰম্ভণিতে আমি জানিব খুজিছোঁ আপোনাৰ সেই ঘৰখনৰ কথা, বা এই অঞ্চলটো, যিটো অঞ্চল আপোনাৰ জন্ম হৈছিলে, সেই অঞ্চলটোৰ কথা, লগতে আপোনাৰ ঘৰখনৰ কথা।
1: এতিয়া ঘৰখন বুলি ক'বলৈ হ'লে, মোৰ ঘৰখন অতিমাত্ৰা দুৰ্বল আছিল, মানে খাদ্য সংকট, আৰ্থিক সংকট, চাৰিওফালৰ পৰা আমি সংকটৰ মাজত ডুবি আছিলোঁ। এইফালে যিখিনি খেতি বাতি কৰে, সেই খেতি বাতিখিনিৰেও বছৰটো পৰিয়ালটো পোহপাল যোৱাকৈ আমাৰ নাতে। আৰে মা দেউতাই আমাৰ সন্মুখত বহুদিন আমাক ভিক্ষা কৰি দুবেলা দুমুঠি খুৱাই ডাঙৰ দীঘল কৰিছে।
0: আপোনাৰ কিমান চনত জন্ম, মনত আছেনে?
1: মোৰ জন্ম তাহানিতো আপোনাৰ কোনো লিখিত ৰূপত নাই, মাত্ৰ যেতিয়া আমি এল পি স্কুলত পঢ়োঁ, এল পি স্কুলৰ শিক্ষকে প্ৰতিজন ছাত্ৰ বা ছাত্ৰী যেতিয়া এল পি স্কুল পাছ কৰি ওলাই যায়, তেতিয়া শিক্ষকজনে আনুমানিক যিটো বয়স দিছে, সেইটো আমাৰ বয়স, আৰু সেই বয়স মতে মোৰ জন্ম 1959 চন।
0: গতিকে আপুনি ক'লে যে ঘৰখন আৰ্থিকভাৱে অকণমান আপোনালোকৰ দুৰ্বল আছিলে বুলি আপুনি ক'লে, কিন্তু সেই অঞ্চলটোৰ কথা কওকচোন, যিখন, যিটো অঞ্চল আছিল, সেই অঞ্চলটো প্ৰাকৃতিকভাৱে চহকী। আমি আহিছোঁ আপোনাৰ ঘৰৰ অঞ্চললৈ, গতিকে দেখিছোঁ অতি চহকী, আৰু এতিয়া আপুনি সুন্দৰ ঘৰ সাজিছে, সুন্দৰভাৱে জীৱন নিৰ্বাহ কৰিছে, এটা সফল জীৱন আপোনাৰ। সেই কথা কওকচোন, সেই অঞ্চলটোৰ কথা কওক, কেনেদৰে আগবাঢ়ি গ'ল আপুনি
1: অঞ্চলটো? যিখিনি মনত আছে, আমাৰ অঞ্চলটো শিক্ষা দীক্ষা বুলি

0: বহুত পিছপৰাই আছিলে।
1: হয়,
0: আমি আঙুলিৰ মূৰত হিচাপ কৰিব পৰা দুই এজন মাত্ৰ এল পি পাছ কৰি এম এ গৈছে, এমএৰ পৰা হাইস্কুল, তাৰপিছত কলেজ। ঠিক আমিও মানে টানি টুনি কোনোমতে এল পিৰ পৰা এম ই গ'লোঁ, এম এৰ পৰা হাইস্কুল। যেতিয়া আমি হাইস্কুললৈ যাওঁ, আমি প্ৰায় 7 কিলোমিটাৰ, আমাৰ ঘৰৰ পৰা 7 কিলোমিটাৰ বকলৈকে এনেকৈ যাব পাৰে। এই ৰাস্তাৰে আমি ডেইলি অহাই যোৱাই 14 কিলোমিটাৰ আমি খোজকাঢ়ি অহা যোৱা কৰিছিলোঁ যেতিয়া আমি হাইস্কুলত থাকোঁ। এতিয়া সেয়ে আমাৰ জীৱন। ইপিনে ঘৰখনত খাদ্য সংকটটো আছেই, আমাক ওলাই যোৱাৰ, আমি যেতিয়া ঘৰৰ পৰা ওলাই যাম, আমাক কোনো দিনে এটকা পইচা ক'ৰবাত ৰাস্তাত কিবা খাবৰ কাৰণে খৰচ আমাক দিব নোৱাৰে। আমি সেনেকুৱা পৰিস্থিতিত ডাঙৰ দীঘল হৈছোঁ, বহুত কষ্টৰ মাজত ডাঙৰ দীঘল হৈছোঁ আমি। আৰু সেনেকৈ চুচৰি বাগৰি গৈ হাইস্কুলৰ দেৱনা পাৰ হ'লোঁ, কলেজলৈকো গৈছিলোঁ, কিন্তু কলেজত আমি তেনেকুৱা সুখ্যাতি ল'ব আমি নোৱাৰিলোঁ। গতিকে বিভিন্ন অসুবিধা আছে, টকা পইচাৰ অসুবিধা আছে। আৰু পিছৰ যিকেইজনে বল দিব, মা বা দেউতা, সিহঁতেও একো নাজানে, পঢ়া শুনা নাই, মাত্ৰ কাম কৰিবলৈ জানে। কাম কৰিলেও তেতিয়া দিনত তো আইটো খুবেই কম আছিল। এতিয়াৰ যিটো মানে আয়, তেতিয়া একেবাৰে শূন্য বুলি ক'লেও ভুল নহ'ব।
1: নিশ্চয়। আপোনাৰ যিখন গাঁও
0: নিচিমপুৰ,
1: এই নিচিমপুৰ গাঁৱত তেতিয়া ধৰক স্কুল আছিলে,
0: স্কুল আছিল,
1: হয়,
0: কিন্তু স্কুলৰ অৱস্থা তেনেই জৰাজীৰ্ণ। আপোনাৰ একদম পুৰণা স্কুলখন আমি য'ত বহি আছোঁ, সেই বহি থকা ঠাইতে এখন স্কুল আছিল। দুৱাৰ নাই, খিৰিকী নাই, ঘৰৰ অৱস্থা জৰাজীৰ্ণ, বহিবলৈ আসন নাই। আমি ঘৰৰ পৰা আপোনাৰ বাঁহৰ যিটো ঠাৰি, সেই ঠাৰি আনি আমি এই ধূলি মাকতিৰে ভৰা কোমা এটা চুকত বহি শিক্ষা গ্ৰহণ কৰিব লাগে। তাতে আকৌ এটা কথা আছে, আমাৰ যিজন প্ৰথম আমি প্ৰাথমিক বিদ্যালয়ত যিজন প্ৰথম শিক্ষাগুৰু পাইছিলোঁ, সঁচাটো ক'বই লাগিব, মই সঁচাটো কমেই, মই যিখিনি পাইছোঁ, মোৰ যিটো অভিজ্ঞতা, সেই শিক্ষাগুৰুজন সপ্তাহটোৰ বা মাহটোৰ কোনটো তাৰিখত স্কুললৈ আহে ঠিকনা নাই। ছাত্ৰ ছাত্ৰীবিলাক আহে, আহি মানে হুলস্থুল কৰি 11-12টা সিমানলৈ বাট চাব, বাট চাই তাৰপিছত হুলস্থুলৰ মাজত গোটেই ছাত্ৰ
1: ছাত্ৰী
0: ভাগি যায়, এগৰাকী শিক্ষক। কিন্তু কেতিয়া স্কুলত আহে তাৰ স্থান ঠিক নাই। আৰু সেইকাৰণে মই ভাবোঁ, মোৰ ফালৰ পৰা আমি উপযুক্ত শিক্ষকৰ ছাত্ৰ আমি নহয়, সেইটো মই মৰা সময়লৈকে ক'ম।
1: আপোনালোকে সেই যেনেধৰণৰ ধৰক শিক্ষক
0: পাব লাগে তেনেকুৱা শিক্ষক আমি
1: নাপালোঁ, এটা আক্ষেপ আৰু জীৱনত।
0: আক্ষেপ,
1: হয়, নিশ্চয়। এতিয়া ধৰক তাৰ সেই এল পি স্কুলত আপুনি পঢ়ি কষ্টকৈ পঢ়া বুলি ক'লে, আপোনাৰ কথা ক'লে, কিন্তু আপোনাৰ ভাই ককাই বা ভনী কিমানগৰাকী আছিল?
0: মোৰ ভাই ডাঙৰ এজন আছিল, কিন্তু প্ৰায় 3 কি 4 মান বয়সত, 3 বছৰ হৈছিল কি নাই, না 4 কিবা হৈছে বয়স, সেই সময়ত মই অলপ ক'ব পাৰোঁ। তেতিয়াই মোৰ কুই যিজন ডাঙৰ ঢুকাইছে, ঢুকোৱাৰ পিছত মোৰ তলত বৰ্তমানো জীৱিত 3 ভনী আছে, গতিকে বিয়া হৈ 3 ভনী বৰ্তমানো আছে আৰু মই আছোঁ।
1: আৰু এই ধৰক নিচিমপুৰ অঞ্চল যিটো আমি আহি দেখিছোঁ, বৰ সুন্দৰ অঞ্চল, এটা প্ৰাকৃতিক পৰিৱেশ, পাহাৰে আৱৰি আছে, গছ লতা আছে, তামোলৰ বাৰী আছে, আদ্যবন্ত এটা অঞ্চল সেই ক্ষেত্ৰত। এতিয়া এই অঞ্চলত আপুনি ধৰক পঢ়া শুনা এল পি পঢ়িলে, তাৰ পাছত কেনেদৰে আপুনি আগবাঢ়ি গ'ল, এম ই স্কুল ক'ত পঢ়িলে, বা পিছত হাই স্কুললৈ কেনেকৈ গ'ল,
0: মই
1: কথাখিনি কওকচোন।
0: মই এম ই স্কুল পঢ়িছিলোঁ, আমাৰ ইয়াৰ পৰা মোটামুটি 4-5 কিলোমিটাৰ হ'ব, মানে এইটো 69ত তাৰমানে ষ্টাৰ্ট, একেবাৰে নতুন ভেঞ্চাৰ স্কুল 69ত ষ্টাৰ্ট দিছিল, এইটো ৰিমপুৰ মধ্য ইংৰাজী বিদ্যালয় বুলি কয়। আমি ইয়াৰ পৰা গৈ তাতেই এডমিশ্যন ল'লোঁ। তাতো আপোনাৰ এনেকুৱা এটা অৱস্থা, শিক্ষকৰ এনেকুৱা অৱস্থা, ৰাজহুৱা স্কুল প্ৰতিষ্ঠা হৈছে মাত্ৰ, কিন্তু শিক্ষক মাত্ৰ 3 ৰাখিছিল, তাৰে এজন শিক্ষক আছিল ৰেগুলাৰ, বাকী 2 স্কুললৈ নাহে। এল পি স্কুলৰ পৰা যিটো আমি অৱস্থাত ওলাই গৈছোঁ, গৈ ভেঞ্চাৰ এম ই স্কুলতো আমি একে অৱস্থাৰে সন্মুখীন হৈছিলোঁ, য'ত নেকি এজন শিক্ষক 3 শ্ৰেণী 4, 5, 6, এতিয়া বস্তুটো পৰিৱৰ্তন হৈছে, সেইটো বেলেগ কথা, এইটো 4, 5, 6 আমি সেই

0: নিশ্চয় গৈ এতিয়া ধৰক আপুনি যেতিয়া হাই স্কুল পাছ কৰি কলেজলৈ গৈছিলে
1: কলেজলৈ গৈছিলে
0: তাৰপিছত কেতিয়া আপুনি জইন কৰিলে চাকৰি
1: মই চাকৰিত সোমালোঁ আপোনাৰ মহন্ত চৰকাৰৰ দিনত তেতিয়া যেতিয়া এই এ জি পি গভৰ্ণমেণ্ট আছিলে তেতিয়া এটা এডভাৰটাইজ দিছিলে যিটো এডভাৰটাইজ আছিল মেট্ৰিকুলেট প্লাছ যিটো মানে হেৰি মাৰ্ক 40% তে 40% যেতিয়া দিলে তেতিয়া আমি বা আমাক আমাৰ যিটো নম্বৰৰ তালিকা সেই তালিকাৰ পৰা আমাক বাদ দিব নোৱাৰে তে বাদ দিব নোৱাৰিলে তথাপিও বহুত চাকৰি ক্ষেত্ৰত যিহেতু এম এল এৰ হাত আছিল এম এল এ আছিল আমাৰ শ্ৰদ্ধাৰ কমলা কলিতা দেৱ এদিকে তেখেতৰ লগত লাগি চিটি শেষত গৈ 1988ত শেষ আগষ্ট 27 আগষ্টত মই নিযুক্তি পত্ৰ পাই তাতেই বামণিগাঁও অঞ্চলৰ মিলাঘাট প্ৰাথমিক বিদ্যালয়ত ভৰ্তি মানে হেৰি জইন কৰোঁ ভৰ্তি হওঁ
0: সেইখন আপোনাৰ চৰকাৰী স্কুল আছিল
1: চৰকাৰী
0: আপুনি যেতিয়া জইন কৰিছিল অঁ
1: মই জইন কৰোঁতে সেইখন চৰকাৰী হৈছে 83
0: হয়
1: মই গ'লোঁ 88
0: 28 চনত
1: যিজন মানে হেৰি আছিল তাৰে যিজন ফেঞ্চাৰৰ পৰা প্ৰতিষ্ঠা কৰাজনৰ নাম আছিল আমাৰ কমলাকান্ত ৰাভা তেখেত ঢুকাইছে
0: আপুনি যেতিয়া শিক্ষক হিচাপে তাত জইন কৰিলে
1: হয়
0: তেতিয়া কিমানজন শিক্ষক আছিলে স্কুলখনত
1: এই কথাবিলাক কোৱাটো অনুচিতে হয় মই গ'লোঁ 1988ত 1996ত যিজন তেখেতে প্ৰতিষ্ঠাপক শিক্ষক তেখেত তাৰ পৰা গুচি গ'ল নিজৰ অলপ ওচৰৰ এখন স্কুললৈ 1996ৰ পৰা মই অকলে থাকিলোঁ 1997ত এজনে গ'ল যোৱাৰ পিছত তেখেতকো 2004ত লৈ গ'ল 2004ৰ পৰা মই একেৰাহে প্ৰায় 2010 মানলৈকে নেকি যেতিয়া এই টেটৰ শিক্ষক দিয়া নাছিল তেতিয়া 2010 মানলৈকে মোৰ সেইখিনি গোটেই মনত নাই তেতিয়ালৈকে মই অকলে তাৰমানে আমি যিটো পৰিস্থিতিৰ পৰা গৈছোঁ যাই যে আমি শিক্ষক হৈছোঁ একে পৰিস্থিতিতে আমি ছাত্ৰ ছাত্ৰীৰ লগত কটাবলগীয়া হৈছে আৰু ছাত্ৰ ছাত্ৰীবিলাকক আমি কি দিছোঁ সেইটো একমাত্ৰ ওপৰত থকাজনে জানে কাৰণ এজন শিক্ষক 60-65 আছিল ছাত্ৰ ছাত্ৰী এতিয়া মই গম পাওঁ মাত্ৰ 22জন ছাত্ৰ ছাত্ৰী সেইখন স্কুলত কিন্তু মই যেতিয়া থাকোঁ তেতিয়া 65 আপ 65 য'ত ষ্টুডেণ্ট তাত এজন শিক্ষক সকলোৱে অনুভৱ কৰক তাত শিক্ষাদান
0: কৰাটো
1: কিমান ভাল হ'ব
0: আপুনি
1: যিজনেই শিক্ষক নহওক কিয় জনাখিনিকো ছাত্ৰ ছাত্ৰীক দিব কোনো শিক্ষকে নোৱাৰে তাতে হুলস্থুলৰ পৰিৱেশ এটাতো আছে
0: প্ৰাথমিক বিদ্যালয় মানে আপোনাৰ
1: পাঁচটা শ্ৰেণী
0: আছে গতিকে নিশ্চয় এটা কঠিন আপোনাৰ এটা প্ৰত্যাহ্বান আছিলে কিন্তু আপুনি তাৰ চাকৰি সমাপ্ত কৰি সুন্দৰভাৱে অৱসৰ গ্ৰহণ কৰিছে তাৰ পাছত আপুনি শিক্ষক পালে সহায় পালে যেতিয়া টেটৰ শিক্ষকসকল আহিলে
1: পৰীক্ষাত
0: উত্তীৰ্ণ হৈ যিসকল আহিলে
1: হয় এজনে পাইছিলোঁ
0: হয়
1: মই তেখেতকে মোৰ মই অহাৰ পিছত তেখেতকে দায়িত্বভাৰ দি মই আহিলোঁ যিহেতু মোৰ কৰ্মজীৱন শেষেই হ'ল কিন্তু তাৰপিছত মোটামুটি বোধহয় এবছৰমান পিছত ওচৰা ওচৰিকৈ টেট শিক্ষয়িত্ৰী সেইখন স্কুলত একেৰাহে 3জন ভৰ্তি হৈছিল 3-1-4 হৈছিল এতিয়া গৈ গৈ গৈ গৈ এতিয়া মাত্ৰ 2
0: শিক্ষয়িত্ৰী
1: আছে মই সেইখিনিলৈকে জানো আৰু এইকাৰণে জানিবলগীয়া হৈছে 15-16 তাৰিখ সেইখন স্কুলত ৰূপালী জয়ন্তী দিছে আৰু ৰূপালী জয়ন্তীত তাৰে যিখিনি উদ্যোক্তাখিনি মোৰ লগত সঘনে যোগাযোগ ৰাখি আছে গতিকে যোগাযোগ সঘনে ৰাখিবলগীয়া হৈছে কিয় কাৰণ মোৰ আগৰজনো নাই যিজন আছিল প্ৰতিষ্ঠাপক তেখেতো নাই আৰু মই 2-3 নম্বৰত যিজন গৈছিল তেখেতো ঢুকাইছে তেখেতৰ ৰিটায়াৰ আছিল 23ত কিন্তু ঢুকাইছে 17তে গতিকে তাৰ যিখিনি তথ্য লাগে স্কুলখনৰ কিবা কিবি সৰু সৰা তথ্য যদি হেৰি বিচাৰে উদ্যোক্তা সমিতিয়ে বিচাৰে মোক বাদে তাৰমানে বিকল্প একো নাই সেইকাৰণে মোৰ লগত সঘন যোগাযোগ হৈ আছে
0: হয়

0: নিশ্চয় এটা মানে সুখবৰ আপোনাৰ কাৰণেও,
1: হয় হয়,
0: ধৰক গৈ এই অনুষ্ঠানত ভাগ ল'ব পাৰিব,
1: ভাগ ল'ব লাগিব, কাৰণ এটা দায়িত্ব দিছে।
0: নিশ্চয় নিশ্চয়, ধৰক এতিয়াও সেই কথাই মই আহিছো, আপুনি বিভিন্ন ধৰণৰ দায়িত্ব পালন কৰি আছে, এনেদৰে এই অঞ্চলটোতো আপুনি আছে, এজন আগ্ৰণুৱা এই সমাজৰ, আৰু সেই স্কুলৰ কামতো এতিয়াও আপুনি অৱসৰ যদিও গ্ৰহণ কৰিছে, আপুনি দায়িত্বভাৰ লৈয়ে আছে, কাম কৰি আছে, অন্যান্য কাম হয়, লগত আপুনি ঘৰখনো সুন্দৰ কৈছে, আমাৰ এয়া সৌভাগ্য হয় যে আপোনাৰ ঘৰত গৈছো, আপোনাৰ ঘৰখন দেখিছো, আজি আপোনাৰ ঘৰলৈ আহিছো, আমি আজি বাহিৰতে কথা বতৰা পাতিছো, অকণমান হয়তো আমাৰ শব্দ আহি আছে চাৰিওফালৰ পৰা, কিয়নো আমি এইটো বাহিৰত বাণীবন্ধন কৰিছো, আমাৰ শ্ৰোতাৰ কেইটাতে জনাইছো, এই অঞ্চল অতিকৈ সুন্দৰ অঞ্চল, সেই অঞ্চললৈ আমি আহিছো, আহি ভাল লাগিছে আমাৰ। যে ধৰক আপোনাৰ বাৰীখনৰ কথা আপুনি ক'লে ইতিমধ্যে, তামোল বেছি আপুনি বছৰত 3 লাখ অধিক পয়সা আপুনি উপার্জন করে, এটা ভাল খবর সকলের বাবে, একটা প্রেরণার খবর। এই কথা আপনি কোক, আপনি অবসর গ্রহণ করার পাছতো এই যে সক্রিয়ভাবে আপনি কাম করে আছে, এজন খেতিয়ক হিসাবে বলে কলো, এগারী আপনি প্রগতিশীল খেতিয়ক, এটা বর্তমান সময়ত আর কি কি করে আপনি কেছে বাগানত?
1: বাগানত করবলগিয়াতো বহুত আছে, এটা করব নারি এই কারণে আপনার যেটু বান্দর, বান্দরের যেটু উৎপাত, আপুনি কমদিনীয়া খেতি, ধৰক মাটি কঁঠাল বা আম জাম বা কঁঠাল, এই খেতিবিলাক আপুনি একোৱেই কৰিব নোৱাৰে বৰ্তমান সময়ত।
0: বান্দৰৰ
1: এনেকুৱা উৎপাত হৈছে, আপুনি একোৱেই ৰাখিব নোৱাৰে।
0: আগতে ইয়াতে বান্দৰৰ উৎপাত নাছিল নেকি?
1: বহুত কম আছিল, বহুত কম আছিল। মই যেতিয়া যৌৱন ডেকা তেতিয়া তাতে অমিতা আছিল, অমিতা পাৰি আনি বজাৰত নিছিল, কল আছিল, এতিয়াতো কল ওলাবই নাপায়, ওলাই মানে কলডিলটো ওলোৱাৰ লগে লগে গোটেই খাই পেলায়, বান্দৰে খাই
0: পেলায়।
1: তেতিয়াতো আমি আপোনাৰ বজাৰ দিনাখন বজাৰ, ধৰ আমি শনিবাৰ বজাৰ, বকো বজাৰ বেছিকৈ কৰিছিলোঁ, আপোনাৰ শুক্ৰবাৰটো ৰাতিপুৱাৰ পৰা তৰুণী নাই, ৰাতিপুৱাৰ পৰা কল তাতে পাহাৰত গছৰ পৰা নমাব লাগিব, আকৌ গছৰ পৰা নমাই কান্ধত ভাৰ লৈ আপোনাৰ পাহাৰখিনি নামি ঘৰত জমা কৰিব লাগিব, আৰু পিছদিনাখন শনিবাৰে প্ৰথম অৱস্থাত গৰুগাড়ীত কল গৈছিল বক্কো বজাৰলৈ, তাৰপিছত গ'ল ঠেলা গাড়ীত, তে ঠেলা গাড়ীও নোহোৱা হ'ল, আমাৰ কল বাগানো শেষ হ'ল। এতিয়া আগতেই কোৱা হৈছে যে এতিয়া মাত্ৰ তামোল, আৰু তামোলটো নমাওঁতে মই মানুহ লগাবলগীয়া হয়, আৰু মানুহক খানাটোও খুৱাবলগীয়া হয়, আৰু পাছকৈ হাজিৰা দিবলগীয়া হয়, আৰু ঠিক তেনেধৰণে বৰ্তমানো চলি আছোঁ। আৰু বাৰিষা অহাৰ লগে লগে জংঘলে আৱৰি ধৰে, সেই জংঘলখিনি কাটোঁতেও কাটি বাগান চাফা কৰোঁতেও যথেষ্টখিনি আৰ্থিকভাৱে ক্ষতি হয়, যদিও বাগানখন পৰিষ্কাৰ হৈ থাকে, সেইখিনিতেই মোৰ অন্তত আনন্দ। আপুনি জংগল চংগল একো থাকে কাৰণ পৰিষ্কাৰ, আজিলৈকে সেই অৱস্থাত মই বাগানখন ৰাখি থৈছোঁ,
0: আপুনি লাগি থাকে, আমি গম
1: লাগি আছোঁ
0: কথাৰ পৰা। হয়, এতিয়া ধৰক খেতি বাতি বা বাগানৰ যিহেতু ক'লে বান্দৰৰ উৎপাতত, অকণ
1: বান্দৰৰ উৎপাত
0: মানুহে কৰিব নোৱাৰা,
1: কৰিব নোৱাৰে কিছুমান কাম,
0: শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগবাঢ়িছে আমি দেখিছোঁ। ধৰক এই বিদ্যালয়খনৰ কথা এখন, যিখনত আজি আমি আহিছোঁ, নিচিমপুৰ প্ৰাথমিক বিদ্যালয়, ইয়াতো আমি কেইবাগৰাকী ছাত্ৰ ছাত্ৰী, বহুত ছাত্ৰ ছাত্ৰী পাইছোঁ যিসকলে সুন্দৰকৈ কবিতা গাইছে, আবৃত্তি কৰিছে, এনেকুৱা ধৰণৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত বৰ্তমান এই নিচিমপুৰ অঞ্চল, যিহেতু আপুনি এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, আপুনি ভালদৰে জানিব কিমানখিনি আগবাঢ়ি গ'ল। আপুনি যে আপোনাৰ দিনৰ কথা তুলনা কৰে আৰু আজিৰ কথাখিনি যদি তুলনা কৰে, শিক্ষা দীক্ষাৰ ক্ষেত্ৰত কেনেদৰে এই অঞ্চল আগবাঢ়িছে?
1: আমাৰ দিনতকৈ এতিয়া শিক্ষা দীক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া। এইখন বিদ্যালয়ত নপঢ়িলেও আমাৰ গাঁওখনৰ পৰা ডক্টৰ ওলাইছে, এতিয়ালৈকে আমাৰ এম এ পাছ কৰি চাকৰি কৰিছে এজন, অৱসৰ পোনে লৈছে, এম এ পাছ কৰি চাকৰিৰ পৰা পোনে যোৱা নৱেম্বৰত এই এবছৰ হ'ল অৱসৰ লৈছে, আৰু এজন এম এ পাছ এতিয়া সি চাকৰি নকৰিলে, নকৰি সি কিবা কিবি কৰি চলি আছে। তাৰপিছত এজন এম এ পাছে টেটৰ শিক্ষকে বৰ্তমান কৰি আছে ধুবুৰীত, আৰু তাৰেই সৰু ভনীয়েক ডক্টৰ পাছ কৰি ডাক্তৰ হৈ এতিয়া হেৰিত আছে, মধ্যপ্ৰদেশত আছে।
0: এই গাঁৱৰ পৰাই ওলাই গৈছে,
1: এই গাঁৱৰে,
0: এই গাঁৱৰে। আৰু এতিয়া যিখিনি কণ কণ ভাইসকলক দেখিছোঁ, ভাইটি ভণ্টিসকলক দেখিছোঁ স্কুলত পঢ়ি আছে, তেওঁলোকে কেনেধৰণৰ সুবিধা লাভ কৰিছে?
1: সুবিধা
0: আপোনাৰ ক্ষেত্ৰত,
1: সুবিধা বুলি ক'লে
0: যিখিনি আপোনালোকে পোৱা নাছিলে?
1: নহয় নহয়, এতিয়া আপোনাৰ জন্মসহিয়ে চাইকেলখন পাইছে।
0: হয়,
1: মই যেতিয়া কলেজত যাওঁ তেতিয়া মোক চাইকেল এখন দিছিল কিবাকৈ মা দেউতাই, যেতিয়া কলেজ পাওঁ

0: তেতিয়া মোক অহা যোৱা কষ্ট কিছু লাঘৱ কৰাৰ কাৰণে মোক চাইকেল এখন দিছিল। এতিয়া জন্ম পায়ে চাইকেল চলাইছিলোঁ। আজি এল পি স্কুলত সেইটো মূৰৰ পৰা ইয়ালৈকে আহোঁতে, এইটো মূৰৰ পৰা ইয়ালৈকে আহোঁতে চাইকেল, প্ৰত্যেকৰ হাতে হাতে চাইকেল। আৰে তেতিয়াৰ দিন এতিয়াৰ দিন নিশ্চয় পাৰ্থক্য আছে। আৰু তেতিয়াৰ যিটো শিক্ষাৰ হাৰ, অন্ততঃ মানে মেট্ৰিকৰ দেওনা পাৰ হোৱা যিটো হাৰ, এতিয়া যথেষ্ট বৃদ্ধি হৈছে। ঘৰে ঘৰে আছে, ঘৰে ঘৰে মেট্ৰিকুলেট ল'ৰা, হায়াৰ ছেকেণ্ডাৰী পাছ কৰা ল'ৰা, বি এ পাছ কৰা ল'ৰা, এতিয়া ল'ৰা বা ছোৱালী প্ৰায় ঘৰে ঘৰে বুলি ক'ব পাৰি। গতিকে শিক্ষাৰ দিশটো উন্নত হৈছে বুলি আমি ক'ব লাগিব। তাতে এটা কথা আছে, যিখিনি আমাৰ এইখন এল পি স্কুলত পঢ়িছে, যিখিনি শিক্ষক পাইছে, শিক্ষাগুৰু যিখিনি পাইছে, যথেষ্ট নিয়মীয়া। তে সিফালৰ পৰা সিহঁতে ঘৰুৱা তাগিদা যদি ঠিকে থাকে, স্কুলত কোনোদিনে শিক্ষকৰ পৰা কৃপণালী পোৱা নাই, আমি যেনেধৰণে পাইছিলোঁ। গতিকে বৰ্তমান শিক্ষাৰ ক্ষেত্ৰটো আমি আগতকৈ আমি আগবঢ়া বুলি নিশ্চয় ক'ব লাগিব।
1: এতিয়া আপুনি নিচিমপুৰ অঞ্চলৰ কথা ক'লে, আপোনাৰ যিটো অঞ্চল, কিন্তু আপোনাৰ যিখন স্কুল য'ত আপুনি অৱসৰ গ্ৰহণ কৰিছে প্ৰধান শিক্ষক হিচাপে, আপুনি যিটো কথা ক'লে যে মিলাখাত প্ৰাথমিক বিদ্যালয় হয় বামুনী গাঁও, সেই অঞ্চলৰ বা সেইখন স্কুলৰ শিক্ষা দীক্ষাত কিমান আগবাঢ়িছে, আপুনিতো খবৰ ৰাখি থাকে, কিমান আগবাঢ়িছে?
0: মিলাখাত প্ৰাথমিক বিদ্যালয়ৰ কথা ক'বলগীয়া হ'লে, মই যেতিয়া যাওঁ তেতিয়া চৰকাৰী বিভাগত কাম কৰা মানুহ প্ৰায় শূন্য বুলি ক'ব পাৰি। কিন্তু মই যোৱাৰ পিছত ভালেকেইজন ল'ৰা অলপ ভাল ধৰণে ওলাই গৈছে। এজন ল'ৰা, মই ছাত্ৰ হিচাপে পোৱা ল'ৰা, মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাছ কৰি ছায়েন্সত হায়াৰ ছেকেণ্ডাৰী পাছ কৰি, তাৰ পৰা কিন্তু আগবাঢ়িব নোৱাৰিল, ছায়েন্সতে পাছ কৰিছিল, হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ডিভিজন পাই, বহুত আহুকাল কিন্তু সেই ছাত্ৰজনৰো। ভায়েক এটা ডক্টৰ পাছ কৰিলে, তাৰপিছত এনেকৈ গৈ গৈ সেই গাঁওখনৰ, মিলাঘাট গাঁওখনৰ এতিয়া চাকৰিৰ সংখ্যা বাঢ়িছে। মোৰে ছাত্ৰ বৰ্তমান ছয়জন তাতে চৰকাৰী চাকৰি কৰা ল'ৰা আছে, আৰু ছোৱালীও বহুতখিনি আগবাঢ়ি গৈছে। কিন্তু ছোৱালী তাতে কোনো সংস্থাপন হোৱা নাই, কিন্তু ল'ৰা, ছয়জন ল'ৰা বৰ্তমান সংস্থাপন মই ছাত্ৰ হিচাপে পোৱা
1: ছাত্ৰ। নিশ্চয় আপোনাৰ কাৰণে সুখবৰ, সেনেকুৱা ভিতৰুৱা অঞ্চলৰ পৰা গৈ চৰকাৰী চাকৰি কৰি আছে, আপোনাৰ এটা মানে আত্মসন্তুষ্টি। এতিয়া প্ৰায় আমি অনুষ্ঠানৰ শেষত আহি উপস্থিত হৈছোঁ। আপোনাৰ এটা দীঘলীয়া জীৱন পৰিক্ৰমাৰ কথা পাতিলোঁ, আৰু বহু দূৰ বাট বুলিবলগীয়া আছে। আমি জীৱন সুৰভিত নিজৰ অভিজ্ঞতাবিলাক বিলাই দিওঁ জীৱনৰ। এতিয়া ধৰক সফল জীৱন, অৱসৰ গ্ৰহণ কৰিছে, সুন্দৰ সংসাৰ এখন, ঘৰৰ আমাৰ সেইখিনি থাকি গ'ল, ঘৰত আপোনাৰ কোন কোন আছে?
0: মোৰ ঘৰখন বৰ্তমান আমি হেৰি আছিল, মা দেউতা ঢুকোৱাৰ পিছত আমি চাৰিজন আছিলোঁ, চাৰিজন, ছোৱালী এজনী, ল'ৰা এজন, আৰু আমি মাক দেউতাক। ছোৱালীজনী মই বিয়া দিলোঁ 2018 চনত, টেট শিক্ষকে হয় জোঁৱাইটো, ল'ৰাজন আছে, পঢ়া শুনাত ইমান চকা নহয় যদিও ডিগ্ৰী কমপ্লিট কৰিছে, আৰু সংস্থাপনৰ কাৰণে যুঁজ বাগৰ দি আছে। মোৰ ঘৰখনৰ বাৰ্তাটো ইমানেই। বৰ্তমান আমি তিনিজন প্ৰাণী।
1: আপোনাৰ পৰিবাৰৰ কথা?
0: মোৰ পৰিবাৰ,
1: ঘৰখন কেনেদৰে,
0: ঘৰ পৰিচালনা বা ঘৰ চম্ভালাৰ ক্ষেত্ৰত যথেষ্ট নিপুণ বুলি ক'ব লাগিব মই, আনে যিয়ে নকওক, কিন্তু মই যথেষ্ট নিপুণ বুলি ক'ব লাগিব। কাৰণ ৰাতিপুৱা উঠাৰ পৰা যেতিয়া কৰ্মজীৱন আছিল, তেতিয়াও সেই সময়মতে ভাত পানী যোগান ধৰা, সময়মতে কাপোৰ কানি চাফা কৰি দিয়া, ঠিক এনেকুৱা ধৰণৰ ঘৰ বাৰী চাফা কৰা।
1: বগীৰাম ৰাভা ডাঙৰীয়া, আমি আহি অনুষ্ঠান একেবাৰে শেষত উপস্থিত হৈছোহি। আপুনি ঘৰখনৰ কথা কৈছে, পৰিবাৰৰ কথা ক'লে, পৰিবাৰৰ নামটো জানিলে আমাৰ শ্ৰোতাই ভাল পাব।
0: মোৰ পৰিবাৰৰ নাম ইলাৱতী ৰাভা।
1: হয়, কৈছে যে সুন্দৰকৈ ঘৰখন চলাই আছে, সহযোগ কৰি আছে। গতিকে আজি আপোনাক আমি ইমানতে বিদায় দিব লাগিব। আমাৰ নিৰ্ধাৰিত যি সময় জীৱন সুৰভিৰ, সেয়া শেষ হৈছে। আপোনাক অশেষ ধন্যবাদ জনাইছোঁ আমাৰ সৈতে কথা বতৰা, এইখিনি ভাগ বতৰা কৰাৰ কাৰণে, জীৱনৰ আপোনাৰ অভিজ্ঞতাৰ বিষয়ে ক'লে। আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ।
0: ধন্যবাদ, নমস্কাৰ। আটাইবোৰ অনাতাঁৰ কেন্দ্ৰৰ কৰ্মকৰ্তালৈ নমস্কাৰ।

0: জীৱন সুৰভি অনুষ্ঠানটি শুনিলে। আজিৰ অতিথি আছিল অৱসৰপ্ৰাপ্ত শিক্ষক ভোগীৰাম ৰাভা। আন্ধৰুতা আৰু প্ৰযোজনা আছিল সীমান্ত বাৰ্মাৰ।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
2: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত খন্তেক পাছতে হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰীমোদী যোৱা নিশা গুৱাহাটীত উপস্থিত হয়। বৰজীয়াৰ বিমানবন্দৰৰ পৰা প্ৰধানমন্ত্ৰীগৰাকী পোনে পোনে কইনাধৰালৈ যায় আৰু ৰাজ্যিক অতিথিশালাত নিশাটো কটায়। মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ ভালেসংখ্যক জ্যেষ্ঠ নেতা উপস্থিত থাকিব। শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ' কালিয়ে গুৱাহাটীত উপস্থিত হয়। আজিৰ অনুষ্ঠানত বিভিন্ন দেশৰ বিশিষ্ট উদ্যোগপতি, ৰাষ্ট্ৰদূত, সত্ৰাধিকাৰ, দলৰ কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতিসকলো উপস্থিত থাকিব। শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে কালি কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানো গুৱাহাটীত উপস্থিত হয়। বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পাছত ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি 4গৰাকী সতীৰ্থ বিধায়কৰ সৈতে খানাপাৰাত শপত গ্ৰহণ কৰিব। ডঃ শৰ্মাই কালি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে বিজেপিৰ ৰামেশ্বৰ তেলী আৰু অজন্তা নেওগে আজি মন্ত্ৰী হিচাপে শপত ল'ব। আনহাতে মিত্ৰ দল অগপৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু বি পি এফৰ পৰা চৰণ বড়োৱে আজি মন্ত্ৰী হিচাপে শপত ল'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰিছে। এন ডি এ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান সুকলমে অনুষ্ঠিত কৰিবলৈ কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি আজি পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ কইনাধৰাৰ পৰা বিমান বন্দৰলৈ গধুৰ আৰু ধীৰগতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে জি এছ ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমান বন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও 2 ঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 নম্বৰ আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিছ লেনৰ লগতে বতাহখুলি, পাঞ্জাবাৰী, 6 মাইল, খানাপাৰা আদি অঞ্চলৰ পথৰ কাষত যান বাহন ৰখাই থব নোৱাৰিব। শপত গ্ৰহণ অনুষ্ঠানলৈ অহা বাহনসমূহৰ বাবে সৰু সজাই বশিষ্ঠ পথ, শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব বুলি যান বাহন আৰক্ষী উপ আয়ুক্ত জয়ন্ত সাৰথি বৰাই প্ৰকাশ কৰিছে। দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে আজি ডঃ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিব। এই উদ্দেশ্যে খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ আটক ধুনীয়াকৈ সজাই তোলা হৈছে। সংসদ ভৱনৰ প্ৰতীকী ৰূপৰ লগতে অসমৰ বাৰে ৰহণীয়া কৃষ্টি সংস্কৃতি আৰু জনগণৰ জীৱনশৈলীক প্ৰতিফলিত কৰি তোলা খানাপাৰাৰ বিশাল মণ্ডপ আৰু মঞ্চ নিৰ্মাণ কৰিছে ৰাজ আহমেদ আৰু দীপ আহমেদ নামৰ 2 ভাতৃয়ে। সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত ৰাজ্যৰ বিশিষ্ট কলা নিৰ্দেশক নুৰুদ্দিন আহমেদৰ 2 পুত্ৰই সজাই তোলা মূল মঞ্চখনত মা কামাখ্যা দেৱালয়, ৰংঘৰ, বটদ্ৰৱা থান আদিৰ আৰ্হি সজোৱা হৈছে। 3টা বেলেগ বেলেগ মূল বিষয়েৰে প্ৰধান মঞ্চখন গঢ়ি তোলা হৈছে। মূল মঞ্চখন সংসদ ভৱনৰ প্ৰতীকী ৰূপত সজাই কাষৰ আন 2খন মঞ্চত অসমৰ সংস্কৃতি, সত্ৰ আৰু উৎসৱ পাৰ্বণৰ আভাস দিয়া হৈছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে

0: অহা 6 ছেপ্টেম্বৰ দেওবাৰে দেশজুৰি চি টেট অনুষ্ঠিত কৰিব। এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে কালিৰে পৰা অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। মাধ্যমিক শিক্ষা পৰিষদে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি প্ৰাৰ্থীসকলে চি টেট .nic.in বা www.cbsc.gov.in ৱেবছাইটৰ জৰিয়তে আবেদন দাখিল কৰিব পাৰিব। আবেদন দাখিলৰ অন্তিম তাৰিখ অহা 10 জুন। 15 জুনলৈকে অনলাইন আবেদনৰ মাচুল দিব পাৰিব। 6 ছেপ্টেম্বৰত দেশৰ 132খন চহৰত 27টা ভাষাত চি টেট অনুষ্ঠিত হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটান্স ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ কালি হিমাচল প্ৰদেশৰ ধৰমশালাত ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে পাঞ্জাব কিংছক 3 উইকেটত পৰাস্ত কৰে।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আজি দিনৰ 11:15 পৰা গুৱাহাটীৰ খাদাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসম মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ শুনিবলৈ পাব। অনুষ্ঠানটিৰ আঁত ধৰিব কাৰ্তিক সূত্ৰধৰ, সীমান্ত বাৰ্মা আৰু ইন্দ্ৰজিৎ দাসে। জয়ন্ত হাজৰিকাৰ কণ্ঠত কেইটিমান আধুনিক গীত।

0: জয়ন্ত হাজৰিকাৰ কণ্ঠত আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত হ'বলগীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসম মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ শুনিবলৈ পাব। অনুষ্ঠানটিৰ আঁত ধৰিব কাৰ্তিক সূত্ৰধৰ, হিমন্ত বাৰ্মা আৰু ইন্দ্ৰজিৎ দাসে।
1: আমাৰ সমূহ আকাশবাণী শ্ৰোতাক আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ আজিৰ এই বিশেষ পোনপটীয়া সম্প্ৰচাৰলৈ। আদৰ শ্ৰোতা, আমাৰ সমগ্ৰ অসমবাসীৰ লগতে ভাৰতবাসী আজি জ্ঞাত যে এই খানাপাৰা যি পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰ, তাত আজি অসমৰ মুখ্যমন্ত্ৰী আৰু অসম মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠান আয়োজন কৰা হৈছে আৰু ইতিমধ্যে সমগ্ৰ নেতা আহি গুৱাহাটীত উপস্থিত হৈছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি গুৱাহাটীত উপস্থিত হৈছে আৰু অন্যান্য কেবিনেট সদৃতসকল উপস্থিত হৈছে আৰু অসমৰ যিসকল ন নিৰ্বাচিত বিধায়কসকল তেখেতসকল আহি ইয়াতে উপস্থিত হৈছে। অন্যান্য যি এন ডি এ যিবিলাক বিধায়ক আছে তেখেতসকল আহি ইয়াতে উপস্থিত হৈছে, লগতে দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী, লগতে উল্লেখযোগ্য যিবিলাক আমাৰ উদ্যোগপতি তেখেতসকল আহি ইয়াতে উপস্থিত হৈছে। এটা বিশাল আয়োজন কৰা হৈছে খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত। লোকে লোকাৰণ্য হৈ পৰিছে ইয়াৰ পৰিস্থিতিৰ কথা যদি কওঁ, আৰু কিছু সময় পাছত আহি বিধায়িনী দলৰ নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, যি দ্বিতীয়বাৰৰ পৰা শপত গ্ৰহণ কৰিবলৈ ওলাইছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে, তেখেত আহি উপস্থিত হ'ব আৰু তাৰ লগে লগে উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া। মই আপোনালোকক এটাতে জনাব খুজিছোঁ এই বিশাল আয়োজনৰ কথাটো, আৰু এই বিশাল আয়োজনৰ চাৰিখনকৈ মঞ্চ ইয়াতে সজা হৈছে, বিভিন্ন মঞ্চত বিভিন্ন কাৰ্যসূচী আছে, বিতংকৈ আপোনালোকক আমি জনাই যাম। মোৰ সৈতে আছে আমাৰ সতীৰ্থ ইন্দ্ৰজিৎ দাস, লগত আছে আমাৰ নেতৃত্বত কাৰ্তিক সূত্ৰধৰ, আমাৰ সৈতে ইঞ্জিনিয়াৰিং বিভাগৰ আছে বিশ্বদীপ স্বৰ্গীয়াৰী, লগত আছে বিজয় দাস আৰু ধীৰাজ বৈশ্য, আৰু আমাক সহযোগ কৰিছে ৰঞ্জিত দৈমাৰীয়ে। এটা আমাৰ টীম আকাশবাণী গুৱাহাটীৰ পৰা আহি ইয়াতে আমি উপস্থাপন কৰিছোঁ আৰু পোনপটীয়াকৈ আমাক আপোনালোকক আমি ডাৰৰ বাতৰি দ্বাৰে এই যে শপত গ্ৰহণ অনুষ্ঠান তাৰ ডাৰৰ বাতৰি দ্বাৰে আপোনালোক দি থৈ যাম। ইন্দ্ৰজিৎ,
2: ইন্দ্ৰজিৎ দাস, আপোনালোকে ইতিমধ্যে গম পালে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব। এই অনুষ্ঠানত কিছু সময় পাছতে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি উপস্থিত হ'বহি, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিশিষ্ট উদ্যোগপতিসকল, দেশৰ গণ্য মান্য ব্যক্তিসকল, এন ডি এ শাসিত যিসমূহ ৰাজ্য সেই ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা উপ মুখ্যমন্ত্ৰীসকলকে আদি কৰি ভালেমান লোক আজি আহি ইয়াত উপস্থিত হৈছেহি। কিছু সময় পিছত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, গৃহমন্ত্ৰী ডাঙৰীয়া আৰু প্ৰতিৰক্ষা মন্ত্ৰী ডাঙৰীয়া আহি মঞ্চলৈ আহিব। ইতিমধ্যে প্ৰায় 1,00,000 লোক ইয়াত সমবেত হৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিগৰাকীয়ে অসমৰ ৰাইজৰ কাৰণে তেওঁ 5 বছৰ অতি আন্তৰিকতাৰে কামখিনি আগুৱাই লৈ গ'ল আৰু ৰাইজৰ মনত যি আস্থা সেই আস্থাৰ ভাৱ জন্মাবলৈ সক্ষম হ'ল, তাৰ ফলশ্ৰুতিত একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে নেতৃত্ব প্ৰদান কৰিবলৈ অসমৰ ৰাইজে তেখেতক আগবঢ়াই দিছে। আৰু তেখেতৰ নেতৃত্বত আপোনালোকে জানেই যে যি সময়ত অসম চৰকাৰে যুৱক যুৱতীসকলৰ কথা চিন্তা কৰিছিল, নিযুত মইনাই হওক, বাবু আঁচনিয়ে হওক, অৰুণোদয়ৰ যোগেদি মহিলাসকলক তেখেতে সবল কৰিবলৈ চেষ্টা কৰিছিল, তেখেতে উদ্যমিতা অভিযানৰ সহায়ত মহিলা গোটসমূহক তেওঁলোকক সবল কৰিবলৈ চেষ্টা কৰিছিল, কাৰণ নাৰী আৰু যুৱ প্ৰজন্মক বিশেষভাৱে

0: ডক্টর হিমন্ত বিশ্ব শর্মায় তেখেতৰ প্ৰথমটো কাৰ্যকালত বিশেষ গুৰুত্ব প্ৰদান কৰিছিল আৰু তেখেতে বয়োজ্যেষ্ঠসকলে হওক বিশেষভাৱে সক্ষম ব্যক্তিসকল হওক সকলোকে তেখেতে সমদৃষ্টিৰে চাই আৰু সকলোকে সমানে আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছিল আজি পুৱাৰে পৰা খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰ লোকে ৰোকাৰণ্য হৈ পৰিছে আপোনালোকক জনাওঁ যে চাৰিখনকৈ সুবিশাল মঞ্চ ইয়াত সজাই তোলা হৈছে এই মঞ্চকেইখন দুই পুত্ৰৰ সহযোগত পদ্মশ্ৰীৰে সন্মানিত সংগীত নাটক অকাডেমি বঁটা প্ৰাপক নুৰুদ্দিন আহমেদ তেখেতে তেখেতৰ দুই পুত্ৰৰ সহযোগত এই চাৰিখন আটক ধুনীয়া মঞ্চ সজাই তুলিছে আৰু এই মঞ্চত আমি অসমৰ সংস্কৃতি আমাৰ ঐতিহ্যক প্ৰতিফলন কৰাকৈ অতি সুন্দৰভাৱে তেখেতে সজাই তুলিছে আৰু কিছু সময় পাছতে ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া মঞ্চলৈ আহিছে নীতিন নবীন তেখেতো আহি উপস্থিত হৈছেহি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তেখেতো মঞ্চলৈ আহিছে ৰাজনাথ সিং ডাঙৰীয়াও আহি উপস্থিত হৈছে মঞ্চত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আহি ইয়াত উপস্থিত হৈছেহি কিৰেণ ৰিজিজু তেখেতক আমি দেখিবলৈ পাইছো হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ প্ৰথমটো কাৰ্যকালত তেওঁলোকে শ্বহীদসকলক বিশেষ গুৰুত্ব দি শ্বহীদ স্মাৰক তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছিল শ্বহীদক আজি পুনৰবাৰ এই অনুষ্ঠানৰ আৰম্ভণিতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শ্বহীদ প্ৰণামো তোমাক গীতটিৰেই পুনৰবাৰ নতুনকৈ চৰকাৰ গঠনৰ প্ৰাকমুহূৰ্তত সকলোৱে শ্বহীদসকলক শ্ৰদ্ধাৰে স্মৰণ কৰিছে আৰু এই গীতটোৰ যোগেদি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱক জন্ম শতবৰ্ষত সশ্ৰদ্ধ স্মৰণ কৰা হৈছে এই খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত বৰপেটাৰ যি ভোৰতাল নৃত্য এই ভোৰতাল নৃত্যই সকলো লোককে ইয়াত সন্মোহিত কৰি ৰাখিছিল সাংস্কৃতিক মঞ্চত আৰু ইয়াৰ উপৰিও অসমৰ লোককৃষ্টিক অতি সুন্দৰভাৱে মঞ্চত দীপক দেৰ পৰিচালনাত খ্যাতনামা শিল্পীসকলে অভিনেতা অভিনেত্ৰীসকলে অতি সুন্দৰকৈ ইয়াত লগতে নৃত্যশিল্পীসকলে উপস্থাপন কৰিছে শ্বহীদ প্ৰণামো তোমাক গীতটিত সমবেত কণ্ঠত শান্তা উজীৰ মালবিকা বৰা মনীষা হাজৰিকাকে আদি কৰি নমিতা ভট্টকে আদি কৰি জ্যেষ্ঠ যিসকল অতি শ্ৰদ্ধাৰ শিল্পী লগতে নতুন প্ৰজন্মৰ যিসকল শিল্পী সকলোৱে সমবেত কণ্ঠত ভূপেন হাজৰিকাৰ শ্বহীদ প্ৰণামো তোমাক গীতটি পৰিৱেশন কৰি শ্ৰদ্ধাৰে স্মৰণ কৰিছিল শ্বহীদসকলক এতিয়া আমি দেখিবলৈ পাইছোঁ চাৰিওফালে ভাৰত মাতাৰ জয়ধ্বনিৰে অসম মাতৃৰ জয়ধ্বনিৰে মুখৰিত হৈ পৰিছে গোটেই পৰিৱেশটো এই পৰিৱেশত যেন এক উজ্জীৱিত পৰিৱেশ এই পৰিৱেশৰ মাজত আৰু মাত্ৰ কিছু সময় পাছতে অসমৰ মুখ্যমন্ত্ৰীৰূপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দ্বিতীয়টো কাৰ্যকালৰ বাবে একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে তেখেতে শপত গ্ৰহণ কৰিব এগৰাকী দূৰদৰ্শী ব্যক্তি যি কেৱল ৰাজ্যখনৰ কথাই নহয় এই ৰাজ্যখনক ভাৰতবৰ্ষৰ ভিতৰত এখন অগ্ৰণী ৰাজ্যৰূপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেখেতে বিশেষ চিন্তাৰে আগুৱাই নিবলৈ প্ৰয়াস কৰিছিল এয়া আচলতে এদিনতে অহা সাফল্য নহয় তৃণমূল পৰ্যায়ৰ পৰা সকলো বুজি আজিৰ পৰ্যায় পাইছে তেখেত কণ্টকময় বাটৰ ৰোমান আগতেই পায় তেওঁ লক্ষ্য যাৰ স্থিৰ লক্ষ্য অনুসৰণ কৰোঁতে যি নহয় অলপো বিচলিত প্ৰচুৰ অভিজ্ঞতাৰে পুষ্ট সময়ে শিকাইছে যাক গভীৰ আত্মবিশ্বাস যাৰ লগৰী হিমন্ত বিশ্ব শৰ্মা এই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে তেখেতে আজি শপত গ্ৰহণ কৰিব চাৰিগৰাকী মন্ত্ৰীয়ে তেখেতৰ সৈতে শপত গ্ৰহণ কৰিব অতুল বৰা অজন্তা নেওগ চৰণ বড়ো আৰু ৰামেশ্বৰ তেলী ৰামেশ্বৰ তেলী কেন্দ্ৰীয় মন্ত্ৰী আছিল তাৰ পাছত তেখেতে এতিয়া ৰাজ্যৰ ৰাজনীতিলৈ আকৌ উভতি আহিছে আৰু আজি তেখেতে শপত গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মই আকৌ গৈছোঁ হিমন্ত বৰ্মাৰ ওচৰলৈ
1: ধন্যবাদ ইন্দ্ৰজিত ইতিমধ্যে আমি আদৰ শ্ৰোতাক জনাইছোঁ যে বিৰাট আয়োজন ইয়াতে কৰা হৈছে বিশাল আৰু বিৰাট বুলি ক'লেও ভুল কোৱা নহ'ব কিয়নো চাৰিখনকৈ মঞ্চ ইতিমধ্যে ইন্দ্ৰজিতে কৈছে আমি আপোনালোকক অৱগত কৰাইছোঁ চাৰিখনকৈ বিশাল মঞ্চ ইয়াত সজা হৈছে তাত ৰাতিপুৱাৰে পৰা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ইয়াতে অনুষ্ঠিত হৈছে অসমৰ কৃষ্টি সংস্কৃতিক ইয়াতে উজ্বলাই তোলা হৈছে আৰু মঞ্চখন বিশেষকৈ সজাই তোলা হৈছে যিখন মঞ্চত মুখ্যমন্ত্ৰী যি দ্বিতীয়বাৰৰ পৰা শপত গ্ৰহণ কৰিবলৈ ওলাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে শপত গ্ৰহণ কৰিব সেই মঞ্চখন বিশেষভাৱে সজাই তোলা হৈছে য'ত সংসদৰ আৰ্হিত লগতে অসমৰ যি কামাখ্যা

0: লগতে তাত আছে ৰংঘৰ, বটদ্ৰৱা থানৰ আৰিত সজোৱা মঞ্চখন। ইতিমধ্যে আপোনাৰ জনোৱা হৈছে যে যিগৰাকী শিল্পী ইয়াতে আছে তেখেতক যে ৰাজ আহমেদ আৰু দীপ আহমেদ আৰু বিশিষ্ট ভাস্কৰ্য শিল্পী পদ্মশ্ৰী বঁটাৰে সন্মানিত নুৰুদ্দিন আহমেদদেৱৰ পুত্ৰ তিনিওগৰাকীয়ে ইয়াতে লাগি এই যি মঞ্চ সাজু কৰি উলিয়াইছে, আটক ধুনীয়াকৈ সাজু কৰি ওলাইছে, ৰাইজে তাক দেখি আপ্লুত হৈছে। অগণন লোক ইয়াতে ৰাতিপুৱাৰ পৰা আহি উপস্থিত হৈছে। সি চাৰিওফালে চাৰিওখন মঞ্চৰ সন্মুখতে লোকে আসন গ্ৰহণ কৰিছে। এতিয়াও আমি দেখিবলৈ পাইছোঁ যে আহি আছে ইয়াতে জন যি সোঁত এতিয়াও বৈ আছে। হয়তো কিছু সময় পাছত আদৰৰ শ্ৰোতা আমাৰ মাননীয় যি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি ইয়াতে উপস্থিত হ'ব, লগতে উপস্থিত হ'ব দ্বিতীয়বাৰৰ পৰা শপত গ্ৰহণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। একেৰাহে দ্বিতীয়বাৰৰ বাবে তেখেতে শপত গ্ৰহণ কৰিবলৈ ওলাইছে আৰু ৰাইজৰ বিপুল তেখেতে সঁহাৰি লাভ কৰি এশ দুখন আসন, যি এন ডি এ মিত্ৰজোঁট আছিলে তেখেতে এশ দুশ আসন লাভ কৰিছিলে, যি তেখেতৰ এন ডি এ গোট আছিলে। আৰু সেই গোটৰ যি চিফ বি পি এফৰ চিফ হাগ্ৰামা মহিলাৰী আহি ইতিমধ্যে উপস্থিত হৈছে। অসম গণ পৰিষদ তেখেতৰ মিত্ৰ দল, সেই মিত্ৰ দলৰ চিফ যি আছিলে সভাপতি অতুল বৰা ডাঙৰীয়া আহি উপস্থিত হৈছে। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী আহি ইয়াত উপস্থিত হৈছে, বিশিষ্ট উদ্যোগপতিসকল আহি উপস্থিত হৈছে আৰু গুৱাহাটী যেন এখন মিনি ভাৰতৰ নিচিনা হৈ পৰিছে তেনেকুৱা ধৰণৰ পৰিৱেশ আজি গুৱাহাটীত হোৱা আমি দেখিবলৈ পাইছোঁ। আৰু বিভিন্ন লোক বিভিন্ন ৰাজ্যৰ পৰা আহিছে, উদ্যোগপতিসকলৰ লগতে অন্যান্য ব্যক্তিসকলে এই অনুষ্ঠান চাবলৈ আহিছে, লোকে লোকাৰণ্য হৈ পৰিছে আৰু বিভিন্নজনে সঁহাৰি জনাইছে। ইয়াতে বন্দে মাতৰম ধ্বনি মুখৰিত হৈছে, জয় আই অসম ধ্বনি মুখৰিত হৈছে আৰু সকলোৱে অপেক্ষা কৰিছে সেই খনলে, যিটো খনত আহি প্ৰধানমন্ত্ৰী ডাঙৰীয়া শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰ উপস্থিত হ'ব আৰু দ্বিতীয়বাৰৰ পৰা শপত গ্ৰহণ কৰিবলগীয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি উপস্থিত হ'ব। ইন্দ্ৰজিৎ,
1: যিগৰাকী ব্যক্তিয়ে অসম মাতৃ সৰ্বাত্মক উন্নয়নৰ দিশত দুৰন্ত গতিত যিয়ে কঢ়িয়াই লৈ গৈছে সেই সপোন, সেই সপোন তেখেতে বুজি পায় যে অসমখনক আগুৱাই লৈ যাবলৈ কি কি ধৰণৰ পদক্ষেপৰ প্ৰয়োজন আৰু সুপৰিকল্পিতভাৱে তেখেতে সদায় আগবাঢ়ি যায়। আৰু আপোনালোকে সকলোৱে নিশ্চয় এই কথা দেখিছে যে কষ্ট সহিব পৰা নিৰ্বাচনৰ সময়ত আমি দেখিবলৈ পাইছোঁ, কঠোৰ পৰিশ্ৰম কৰিব পৰা এগৰাকী নেতা, যিগৰাকী নেতাক অসমৰ ৰাইজে পচন্দ কৰিছে, অসমৰ ৰাইজে আকৌ বিচাৰিছে যে তেখেতৰ দৰে এগৰাকী ব্যক্তিক পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ তেওঁলোকে অৰ্পণ কৰিছে। গতিকে অসমৰ ৰাইজে যিহেতু বিচাৰিছে, তেওঁ শপত গ্ৰহণৰ পূৰ্বেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এন ডি এৰ তৃতীয়টো কাৰ্যকাল, প্ৰথম কাৰ্যকালটো আছিল সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত, দ্বিতীয়টো কাৰ্যকাল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু এইবাৰ আকৌ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেখেতে কিছুমান লক্ষ্যৰ কথা, সংকল্পৰ কথা ঘোষণা কৰিছে যে ক্ষুদ্ৰ উপান্ত কৃষকক 11,000 টকাকৈ দিয়াৰ কথা তেওঁ চিন্তা কৰিছে, 10,000 খেতিয়কক ট্ৰেক্টৰ কিনিবলৈ 3,00,000কৈ ৰাজ সাহাৰ্য দিয়াৰ কথা চিন্তা কৰিছে, চাহ শ্ৰমিকৰ দৈনিক মজুৰি পৰ্যায়ক্ৰমে বৃদ্ধি কৰাৰ কথা পৰিকল্পনা কৰিছে, 10,00,000 যুৱক যুৱতী 5,00,000 টকা পৰ্যন্ত উদ্যমিতা সমৰ্থন আগবঢ়াবলৈ চিন্তা কৰিছে। আমাৰ সমাজখনত বিভিন্ন ধৰণৰ বিভিন্ন বৰ্গৰ লোক আছে, এই লোকসকলক যাতে সমানে আগুৱাই লৈ যাব পৰা যায়, যিসকল দুখীয়া লোক তেওঁলোকক যাতে সুলভ মূল্যত সা সামগ্ৰীসমূহ যোগান ধৰিব পৰা যায়, বিনামূলীয়াকৈ চাউল দিব পৰা যায়, বিনামূলীয়াকৈ দাইল আৰু বিভিন্ন সামগ্ৰী তেওঁলোকক যোগান ধৰিব পৰা যায়, যাতে তেওঁলোকো সমাজৰ আন ব্যক্তিৰ দৰেকৈ সুন্দৰকৈ জীৱন নিৰ্বাহ কৰিব পাৰে, সেই কথা তেখেতে চিন্তা কৰি সহযোগ আগবঢ়াইছিল। যুৱক যুৱতীসকল, ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায় কয় যে এই নতুন প্ৰজন্ম হৈছে আমাৰ ভৱিষ্যত, এই ভৱিষ্যত প্ৰজন্মক আচলতে আমি যদি আগুৱাই লৈ যাব পাৰোঁ তেতিয়াহে দেশ আমাৰ উন্নতিৰ দিশলৈ যাব, আৰু সেইকাৰণেই নতুন প্ৰজন্মক আগুৱাই লৈ যাবৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি চিন্তা কৰিছিল, তেওঁলোকে বিভিন্ন ধৰণে কিতাপ ক্ৰয় কৰা, সহযোগ কৰাৰ প্ৰতি মহাবিদ্যালয়ত তেওঁলোকে নামভৰ্তি কৰাৰ ক্ষেত্ৰত যি সহযোগ, বিভিন্ন ধৰণে তেওঁলোকক সহযোগ কৰি আৰু যিসকল তেওঁলোকে পঢ়া শুনা কৰি বৰ্তমান কাম তেওঁলোকে লাভ কৰা নাছিল তেওঁলোকক সাহাৰ্য দি তেওঁলোকে যাতে স্বাৱলম্বী হ'ব পাৰে, তেওঁলোকে চিন্তা তেনেকৈ কৰিছে। গতিকে আমি আচলতে কথাৰে নহয় কামেৰে দেখুৱাই দিয়াটো বিচাৰোঁ, আৰু সেইকাৰণে অসমৰ ৰাইজে কামেৰে যিগৰাকী ব্যক্তিয়ে এইখিনি দেখুৱাই দিব পাৰিছে, যিগৰাকী ব্যক্তিয়ে আই মাতৃসকলৰ কথা চিন্তা কৰিছে, যিগৰাকী ব্যক্তিয়ে যুৱক যুৱতীসকলৰ কথা চিন্তা কৰিছে, যিসকল বিশেষভাৱে সক্ষম লোক তেওঁলোকৰ বাবে চিন্তা কৰিছে, তেখেতসকলক আচলতে সকলোকে একেলগে লৈ আগুৱাই যাবলৈ, সবকা সাথ সবকা বিকাশ, সকলোৰে লগত সকলোকে আগুৱাই লৈ

তেওঁ আগবাঢ়িবলৈ চেষ্টা কৰিছে আৰু তাৰ পৰিণতিত আজি দেখিবলৈ পাব যে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰ লোকে লোকাৰণ্য হৈ পৰিছে আৰু ইয়াৰ যিটো পৰিৱেশ যেন এক উজ্জীৱিত পৰিৱেশ সকলোৰে মন আনন্দমুখৰ আৰু এই পৰিৱেশৰ মাজত আমি বহি আছোঁ শ্ৰোতাসকল আপোনালোকে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা এই অনুষ্ঠানটো শুনি আছে আৰু অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰিছে গতিকে যিসকল শ্ৰোতাই অসমৰ বিভিন্ন ঠাইৰ পৰা বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা এপযোগে শুনি আছে তেওঁক্ষেত্ৰসকলকো আমি আদৰণি জনাইছোঁ শ্ৰোতাসকল আজি আমি এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছোঁ সকলোৰে বহু প্ৰতীক্ষিত এটি ক্ষণ অসমৰ ৰাইজে এবাৰ নিৰ্বাচনত যিগৰাকী ব্যক্তিক পুনৰবাৰ শাসনৰ বাকজৰি অৰ্পণ কৰিলে সেইগৰাকী ব্যক্তি সকলোৰে আদৰৰ বহুতে মামা বুলি কয় তেখেতক বহুতৰ বাবে দাদা আৰু বহুতৰ হিয়াৰ আপোন অতি মৰমৰ অতি শ্ৰদ্ধাৰ যিগৰাকী ব্যক্তি কটন কলেজ একতা সভাৰ সাধাৰণ সম্পাদক তিনিবাৰকৈ সাধাৰণ সম্পাদক হোৱাৰ পিছত সেই ছাত্ৰ ৰাজনীতিৰ পৰা আহি তেখেতে সমাজত যি বাধা বিঘিনি সমাজত যিসমূহ অসুবিধা যিসমূহ প্ৰত্যাহ্বান তেওঁলোকে অতি ওচৰৰ পৰা দেখিছিল আৰু সেই ওচৰৰ পৰা দেখাৰ ফলত তেখেতে যেতিয়া নিজেই দায়িত্বভাৰ লৈছে

0: হত্যা কৰা হৈছে। তাৰ একেবাৰে বাওঁফালে থকা যিখন মঞ্চ, সেই মঞ্চখন হৈছে সাংস্কৃতিক মঞ্চ, যিখন মঞ্চত পুৱাৰে পৰা 9:30 বজাৰে পৰা আজি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছিল। অসমৰ স্বনামধন্য শিল্পীসকলে ভাগ লৈছিল। আজি দেখিবলৈ পোৱা গৈছে অসমৰ বৰেণ্য শিল্পীসকল আহি ইয়াত উপস্থিত হৈছে। অসমৰ গাঁৱে ভূমিয়ে বিভিন্ন ঠাইৰ পৰা তেওঁলোকে আহিছে বহুতো লোক। আৰু গুৱাহাটী মহানগৰ যি যান বাহন শাখা, ইতিমধ্যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আহি মঞ্চত আসন গ্ৰহণ কৰিছে। তেখেত আহি তেখেতক আদৰণি জনোৱা হৈছে। আৰু আজি গুৱাহাটী মহানগৰ যান বাহন শাখাই বৰ সুন্দৰকৈ তেওঁলোকে ব্যৱস্থা কৰিছে। ইতিমধ্যে আজি আমাৰ আজি পুৱা অনুষ্ঠানতো গুৱাহাটী মহানগৰৰ যান বাহন শাখাৰ দায়িত্বত থকা উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই অতি বিতংকৈ কথাখিনি বুজাই দিছিল, যাতে কোনো ৰাইজৰ যাতে অসুবিধা নহয়, আজিৰ অনুষ্ঠানটো সুকলমে হ'ব লাগিব, একে সময়তে ৰাইজৰ যাতে কোনো ধৰণৰ দুৰ্ভোগ নহয়, তাৰ বাবে তেওঁলোকে অতি সুন্দৰকৈ ব্যৱস্থা কৰিছে। আৰু এতিয়া প্ৰায় 1,00,000 লোক, তাতকৈ অধিক, যদি কম নহ'ব হ'লে হয়তো তাতকৈ অধিক হ'ব, তেনেকৈ আহি লোক আজি সমবেত হৈছে। বহুতো লোকে ইয়াত আসন নাপায় থিয় হৈ আছে, কিন্তু তেওঁলোকে সকলোৱে এবাৰ এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ বিচাৰিছে। আৰু আপোনালোকক কওঁ যে কালিৰে পৰা অতি কষ্টৰে আমাৰ কাৰিকৰী দিশৰ যিসকল সহযোগী আছে তেওঁলোকে ইয়াত কষ্ট কৰিছে। প্ৰায় 3 বজালৈ, নিশা 3 বজালৈ তেখেতসকল ইয়াত আছিল, আৰু তেখেতসকলে গোটেই অনুষ্ঠানটো যাতে সুকলমে আপোনালোকৰ মাজলৈ যায় তাৰ বাবে তেখেতসকলে বিশেষভাৱে কষ্ট কৰিছে। বিশ্বদেৱ স্বৰ্গীয়াৰী, বিজয় দাস, ধীৰাজ বৈশ্য, ৰঞ্জিত দৈমাৰী, তেখেতসকলে যথেষ্ট কষ্ট কৰিছে। আজি আমাৰ দলটোক ইয়াত ধাৰা বিৱৰণী দিয়াৰ ক্ষেত্ৰত এই দলটোক নেতৃত্ব বহন কৰিছে আমাৰ সহকাৰী সঞ্চালক কাৰ্তিক সূত্ৰধৰে। সীমান্ত বাৰ্মাৰ সৈতে মই ইন্দ্ৰজিৎ দাসে আপোনালোকক পোনপটীয়াকৈ এই কথাখিনি জনাই আছো। শ্ৰোতাসকল, নিউজ অন AIR আৰু AIR ৰেডিঅ' এপতো আপোনালোকে ভাৰতবৰ্ষ কিয় বিশ্বৰ বিভিন্ন ঠাইৰ পৰা আপোনালোকে একে সময়তে আমাৰ অনুষ্ঠানটি শুনি আছে। আপোনালোকে যিসকলে ৰেডিঅ' ছেটত শুনি আছে তেখেতসকলকো আপোনালোকক জনাইছোঁ যে অসমৰ কেন্দ্ৰসমূহে এই অনুষ্ঠানটো আজি পোনপটীয়াকৈ ৰিলে কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰচাৰ কৰিছে আৰু ৰিলে কৰিছে আটাইবোৰ কেন্দ্ৰই। গতিকে সকলো শ্ৰোতাই আজি পোনপটীয়াকৈ দাৰৰ বাতৰি যাতে দাৰে লাভ কৰিব পাৰে তাৰ বাবে আমি প্ৰয়াস কৰিছোঁ। আৰু মাত্ৰ খন্তেক সময়ৰ অপেক্ষা, ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ প্ৰায়সকল অতিথি ইতিমধ্যে আহি উপস্থিত হৈছেহি। তেখেতসকলৰ উপস্থিতিৰ পাছত এতিয়া আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ অপেক্ষা কৰিছোঁ। ভাৰতৰ দ্বিতীয় ৰাজধানীত যেন পৰিণত হৈছে গুৱাহাটী, ৰাজনৈতিক মহাতাৰকাৰ পৰা প্ৰখ্যাত উদ্যোগপতিলৈ, খানাপাৰাত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত ৰাজনাথ সিং, শিৱৰাজ সিং চৌহান, নীতিন গাডকাৰী, সৰ্বানন্দ সোণোৱাল, JP নাড্ডাৰ লগতে বহু কেন্দ্ৰীয় মন্ত্ৰী আহিছে। নাইব সিং সাইনি, যোগী আদিত্যনাথ, ৰেখা গুপ্তা, প্ৰেমচন্দ, দেৱেন্দ্ৰ ফড়নৱিস, কনৰাজ চাংমা, মানিক শাহা, শুভেন্দু অধিকাৰী, কেশৱ প্ৰসাদ মৌৰ্য, ৰাজেন্দ্ৰ শুক্লা, সম্ৰাট চৌধুৰী, নেফিঅ' ৰিঅ', চন্দ্ৰবাবু নাইডু, পেমা খাণ্ডুসহ 22খন NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰী আহি ইয়াত উপস্থিত হৈছেহি। এই ঐতিহাসিক অনুষ্ঠানত ভাগ লোৱাৰ বাবে আহিছে জিত আদানী, সজ্জন জিন্দাল। অসমৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰে কালিৰে পৰা অতিথিসকলক আদৰণি জনোৱা হৈছে। 11:40 আজি খানাপাৰাত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ৰাজ্যপালে শপতবাক্য পাঠ কৰোৱাব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। তেখেতৰ সৈতে আজি মন্ত্ৰীসভাৰ চাৰিগৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব। ৰামেশ্বৰ তেলী, যি পূৰ্বতে কেন্দ্ৰীয় মন্ত্ৰী আছিল, ৰেল বিভাগৰ দায়িত্বটো আছিল, তেখেত আহি ইয়াত এইবাৰ অসম মন্ত্ৰীসভাৰ মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব। অতুল বৰা, অজন্তা নেওগ আৰু BPFৰ ফালৰ পৰা শৰণ বড়ো, যি যোৱাটো কাৰ্যকালত পৰিবহণ মন্ত্ৰী আছিল শেষৰ ফালে। এতিয়া আমি ঘোষণা শুনিবলৈ পাইছোঁ যে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি ইতিমধ্যে মঞ্চৰ পিছফালে উপস্থিত হৈছে। আৰু মাত্ৰ খন্তেক সময়ৰ অপেক্ষা, আমি দেখিবলৈ পাম তেখেত মঞ্চলৈ আহিব। আৰু মাত্ৰ খন্তেক সময় ইয়াত আমি দেখিবলৈ পাইছোঁ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মঞ্চলৈ আহিছে। সকলোৱে বিপুল হৰ্ষধ্বনিৰে তেখেতক আদৰণি জনাইছে। তেখেতৰ সৈতে অসমৰ মাননীয় ৰাজ্যপাল আৰু অসমৰ মুখ্যমন্ত্ৰীৰূপে দায়িত্ব ল'বলগীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছে। একেলগে থিয় হোৱা দেখিবলৈ পাইছোঁ আৰু মঞ্চত উপবিষ্ট সন্মানীয় অতিথিসকল সকলোৱে থিয় হৈছে। ইয়াত উপস্থিত থকা 1,00,000তকৈ অধিক লোক সকলো থিয় হৈ ভাৰত মাতাৰ জয়ধ্বনিৰে মুখৰিত হৈ পৰিছে এই পৰিৱেশ।
1: নৰেন্দ্ৰ মোদী জিন্দাবাদ। ভাৰত মাতা কে ভাৰত।

0: Pagi.
1: আমি দেখিবলে পাইছো মঞ্চৰ একেবাৰে সো মাজত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতৰ বাওঁকাষে আজি দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিবলগীয়া অসমৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সোঁকাষে আমি দেখিবলৈ পাইছোঁ অসমৰ মাননীয় ৰাজ্যপাল মহোদয়, তেখেতৰ সোঁকাষে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া, আৰু ৰাজনাথ সিং ডাঙৰীয়াৰ সোঁকাষে অমিত শ্বাহ, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া। এতিয়া ৰাষ্ট্ৰীয় সংগীত, তাৰ পাছতে অসম সংগীত পৰিৱেশন কৰা হ'ব।

0: অসমৰ মুখ্য সচিব ডক্টৰ ৰবি কোটাই অনুষ্ঠানটি আগ ধৰিছে। এতিয়া শপত গ্ৰহণৰ দিশে আগবাঢ়িছে মাননীয় ৰাজ্যপাল ডাঙৰীয়াই। এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে আজি শপত গ্ৰহণ কৰিব।
1: শ্ৰী হিমন্ত বিশ্ব শৰ্মা, চিফ মিনিষ্টাৰ ডেজিগনেট।
0: ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া শপত গ্ৰহণ কৰিব। একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰূপে তেখেত আগবাঢ়ি গৈছে।
1: ইউ মে বি প্লিজ ছাৰ টু এডমিনিষ্ট্ৰেট দ্য অথ অফ অফিচ এণ্ড দ্য অথ অফ সিক্রেসি টু দ্য চিফ মিনিষ্টাৰ ডেজিগনেট এজ ইনভাইটেড এণ্ড প্ৰেজেণ্টেড।
2: মই শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম। মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে

0: আৰু শুদ্ধ অন্তঃকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসাৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম মই শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনৰ বাবে আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ বিবেচনাৰ বাবে অনা হ'ব বা মোৰ জ্ঞাত হ'ব তেনে বিষয় মই কোনো ব্যক্তি বা ব্যক্তিসকলৰ ওচৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে অৱগত বা প্ৰকাশ নকৰিম
1: হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিচাপে অসমৰ মাননীয় ৰাজ্যপালে তেখেতক শপত বাক্য পাঠ কৰোৱালে আমি দেখিবলৈ পাইছোঁ তেখেতে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৈতে কৰমৰ্দন কৰি এই
2: দায়িত্বভাৰ to take the oaths of office and secrecy
1: sarigoraki
2: I request your permission to present
1: koribo ajanta neuk otul bora saran bor rameshwar rameshwar teli teunuke teunuk ejon ejon koi etia khopot grohon koribo
2: as minister of the state of assam
1: ahomor mantri rupe etia ahom mantri khobhar sodasya hisabe sarigoraki etia khopot grohon koribo চাৰিগৰাকী নাম ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি ছ'চিয়েল মিডিয়াত তেখেতে ঘোষণা কৰিছিল অগপৰ ফালৰ পৰা আৰু বি পি এফৰ ফালৰ পৰা চৰণ বড়ো এই আমি দেখিবলৈ পাইছোঁ ৰামেশ্বৰ তেলি তেখেতে অসম মন্ত্ৰীসভাৰ মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিবলৈ আগবাঢ়িছে
3: মই ৰামেশ্বৰ তেলি ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু অনুগত্য পোষণ কৰিম মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম মই অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্তভাৱে আৰু শুদ্ধ অন্তকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত অনুৰাগ বা বিখেদ নোহোৱাকৈ সংবিধানৰ আৰু আইন অনুসৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম মই ৰামেশ্বৰ তেলি ঈশ্বৰৰ নামত শপত লওঁ যে অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনৰ বাবে আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ বিবেচনাৰ বাবে অনা হ'ব বা

0: অমিত শাহ ডাঙৰীয়া তেখেতসকলৰ সৈতে আলোচনা কৰাৰ পাছত তেখেতে সিদ্ধান্তৰ কথা ঘোষণা কৰিব। আজি ৰাতিপুৱা 7 বজাত তেখেতে ঘোষণা কৰাৰ কথা আছিলে, কিন্তু হয়তো সেই আলোচনা অতি সোনকালেই হৈ গ'ল আৰু তাৰ পাছত নিশাৰ ভাগতে তেখেতে এই কথা ছ'চিয়েল মিডিয়া যোগে ঘোষণা কৰিছিল তেখেতৰ পেজত, আৰু তাৰ পৰাই সকলোৱে গম পাইছিল যে 4গৰাকী মন্ত্ৰীয়ে তেখেতৰ সৈতে আজিৰ দিনটোত শপত গ্ৰহণ কৰিব। আৰু ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিয়ে আচলতে এক নতুন ধৰণৰ জোৱাৰৰ সৃষ্টি কৰে, আৰু তেখেতৰ যি উপস্থিতি, এই উপস্থিতিয়ে আজিও এই সময়খিনিক সমৃদ্ধ কৰিছে। চৰণ বড়ো, মই কৈছোঁ ইতিমধ্যে যে ইয়াৰ আগতেও পৰিবহণ মন্ত্ৰী আছিল আৰু এতিয়া তেখেতে নতুন মন্ত্ৰীসভাৰ সদস্যৰূপে আৰম্ভণি সময়তে তেখেতে এতিয়া শপত গ্ৰহণ কৰিবলৈ আগবাঢ়িছে।
1: আঙে আইন খান্তিজন সুজুজানাই ভারত সংবিজিতকো সেইথেই পথাইগন আর গনাইগন। আং ভারতনি সার্বভৌমত্ব আর কৌশিতিকো রেখা খালামগন। আং আসাম রাইজনি সাসে মন্ত্রী মহরৈ পথাইনাই আর গগ গসেই আংনি মাউনে গনাং হাবাফোরকো গিনাই এবা সরকোবা অন্নাই মজাং মন্নাই এবা গিজরা গসে লায়া লাসিনে সংবিজিত আর খান্তি বাইদিয়ে গাছৈবো থাকনি সুবুংনি পারসে গাহাম বিসাইগন। আং শরণ বড় অবং গোসাইনি মুঙাও সমাইকিরা লানানি বুঙদি আসাম রাইজনি সাসে মন্ত্রী মহরৈ বিবান মাউফুংনায়াও আংন মন্ত্রী মহরৈ দৈথাই হরনাই এবা মিথিহনাই বাত্রাকৌ যাইকি জায়া সুবুং এবা সুবুংফোরনো থংজঙৈ এবা খেংসেলিয়ৈ ফোরমাইনাই এবা মিথিহনাই নঙা।
2: এয়া বিপিএফৰ শরণ বড়োয়ে শপত গ্রহণ করলে হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন যি সরকার তার এগারী মন্ত্রী হিসাবে, আৰু যোৱা সময়তে তেখেত মন্ত্ৰী আছিলে অসম মন্ত্ৰীসভাৰ, আৰু পুনৰবাৰ তেখেত মন্ত্ৰী হিচাপে আজি ইয়াতে শপত গ্ৰহণ কৰিলে। আজি যি ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি যে আৰু এগৰাকী মন্ত্ৰীয়ে ইয়াতে শপত গ্ৰহণ কৰিব, ডক্টৰ অজন্তা নিয়োগ, গতিকে তেখেতে হয়তো কিছু সময় পাছত আহিব শপত গ্ৰহণ কৰিব মন্ত্ৰী হিচাপে। সকলোৱে হাত চাপৰি আৰু ভাৰত মাতা কি জয়ৰ হৰ্ষধ্বনিৰে এই অনুষ্ঠানৰ প্ৰতি সঁহাৰি জনাইছে। শপত গ্ৰহণ অনুষ্ঠানত সকলোৱে অংশগ্ৰহণ কৰিছে, বিভিন্ন ঠাইৰ পৰা অনেক লোক আহি ইয়াতে অংশগ্ৰহণ কৰিছে। এই যি আজিৰ শপত গ্ৰহণৰ অনুষ্ঠানৰ সাক্ষী হ'বলৈ, কিয়নো আজিৰ এই অনুষ্ঠানত অতি অকণমান আমি ব্যতিক্ৰমেই দেখিছোঁ। এতিয়া আহ্বান জনাইছে শ্ৰীমতী অজন্তা নিয়োগক শপত গ্ৰহণ কৰিবলৈ।
3: শ্ৰীমতী অজন্তা নেওগ ঈশ্বৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম। মই অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তকৰণেৰে সম্পাদন কৰিম, আৰু মই ভয় বা পক্ষপাত, অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসাৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম।
4: মই
3: শ্ৰীমতী অজন্তা নেওগ ঈশ্বৰৰ নামত শপত লওঁ যে এগৰাকী অসমৰ মন্ত্ৰী হিচাপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনৰ বাবে আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ বিবেচনাৰ বাবে অনা হ'ব বা মোৰ জ্ঞাত হ'ব তেনে বিষয় মই কোনো ব্যক্তি বা ব্যক্তিসমূহৰ ওচৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে অৱগত বা প্ৰকাশ নকৰিম।
2: এয়া

শ্রীমতী অজন্তা নেওগে, হিমন্ত বিশ্ব শর্মাৰ যে দ্বিতীয় কালৰ এগৰাকী মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে, ৰাইজে হাত চাপৰি বজাই তেখেতক সমৰ্থন জনাইছে। আৰু তেখেতৰ যি ঘোষণা আছিলে তাৰ অনুসৰি বিধায়ক ৰঞ্জিত কুমাৰ দাসক হয়তো বিধানসভাৰ সন্মানীয় অধ্যক্ষ পদৰ বাবে ইতিমধ্যেই মনোনীত কৰা হ'ব বুলি ঘোষণা কৰিছে। মন্ত্ৰীসকলৰ ভিতৰত এই চাৰিগৰাকীয়ে আজি মুখ্যমন্ত্ৰীৰ সৈতে শপত গ্ৰহণ কৰিলে। মঞ্চত আমি দেখিবলৈ পাইছোঁ যি আনুষ্ঠানিকতা, সেয়া সম্পন্ন কৰি থকা হৈছে। আৰু কিছু সময় পাছতে হয়তো এই অনুষ্ঠানৰ সামৰণি পৰিব। আদৰ শ্ৰোতা, পুনৰবাৰ আমি জনাব খুজিছোঁ যে আজি এক অন্য ধৰণৰ পৰিৱেশত মুকলিকৈ এই মুকলি মঞ্চ যি সজা হৈছে, বিশাল সভাঘৰ, বিৰাট আকৃতিৰ মঞ্চ চাৰিখন, তাত অসংখ্য অগণন লোকৰ সমাৱেশত আজিৰ এই মন্ত্ৰীসভা, মুখ্যমন্ত্ৰী আৰু অসম মন্ত্ৰীসভাৰ যি শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হৈছে, দেশৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ইয়াতে উপস্থিত আছে, লগতে কেন্দ্ৰীয় মন্ত্ৰীসকল উপস্থিত আছে, অন্যান্য ৰাজ্যৰ মুখ্যমন্ত্ৰী সমন্বিতে অন্যান্য যি বিশিষ্ট লোকসকল ইয়াতে উপস্থিত আছে। আৰু ইতিমধ্যে মুখ্য সচিব ডাঙৰীয়াই মঞ্চৰ পৰা ঘোষণা কৰিছে যে এই অনুষ্ঠান সম্পন্ন হ'ল আৰু ৰাষ্ট্ৰীয় সংগীতৰ বাবে

0: ৰাষ্ট্ৰীয় সংগীতেৰে সামৰণি পৰিল শপত গ্ৰহণ সমাৰোহৰ। এতিয়া এখন গ্ৰুপ ফটোগ্ৰাফৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মঞ্চত থিয় হোৱা আমি দেখিবলৈ পাইছোঁ। এখন গ্ৰুপ ফটোগ্ৰাফ তেখেতৰ সৈতে অসমৰ নতুনকৈ দায়িত্ব গ্ৰহণ কৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, চাৰিগৰাকী নতুন মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, ৰামেশ্বৰ তেলী, চৰণ বড়ো আৰু তেখেতসকলৰ সৈতে অসমৰ মাননীয় ৰাজ্যপাল ডাঙৰীয়া। এতিয়া আমি দেখিবলৈ পাইছোঁ যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতে প্ৰস্থান কৰিব। এক বহু প্ৰতীক্ষিত ক্ষণ আৰু এক বহু প্ৰতীক্ষিত এই যি এক সমাৰোহ, শপত গ্ৰহণ সমাৰোহ, আচলতে বহুতো লোকেই পূৰ্বৰে পৰা এটা থাৱৰ কৰিছিল যে যি ধৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে কামসমূহ আগুৱাই লৈ গৈছে, হয়তো অসমৰ ৰাইজে আকৌ এটা সুযোগ তেখেতসকলক দিব। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথা উল্লেখ কৰিছিল যে তেখেতে বহুখিনি কাম কৰিছে, কিন্তু বহুখিনি কাম কৰিবলগীয়াও আছে। গতিকে এই সকলোখিনি আমি দেখিবলৈ পাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই একেলগে আলিংগন কৰি সুন্দৰকৈ ৰাইজৰ সন্মুখত ৰাইজৰ অভিবাদন গ্ৰহণ কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অভ্যাগতসকলক প্ৰতিগৰাকীকে তেখেতে নমস্কাৰ জনাই লাহে লাহে মঞ্চৰ পৰা প্ৰস্থান কৰিবলৈ আগবাঢ়িছে। আজিৰ এই পোনপটীয়া প্ৰচাৰত আমাক কাৰিকৰী দিশত সহযোগ কৰিলে বিশ্বদেৱ স্বৰ্গীয়াৰী, বিজয় দাস, ধীৰাজ বৈশ্য আৰু ৰঞ্জিত দৈমাৰীয়ে। মই ইন্দ্ৰজিৎ দাস, মোৰ সৈতে আছিল আপোনালোকক বিৱৰণী আগবঢ়াবলৈ মোৰ সহকৰ্মী সীমান্ত বাৰ্মা, আৰু আজিৰ এই দলটোৰ নেতৃত্ব বহন কৰিছিল কাৰ্তিক সূত্ৰধৰে। শ্ৰোতাসকল, খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰৰ পৰা আমি এতিয়া উভতি যাব বিচাৰিছোঁ আকাশবাণীৰ মূল ষ্টুডিঅ'লৈ, য'ত উপস্থিত আছে মীনাক্ষী দেৱী।
1: গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসম মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ শুনিলে। অনুষ্ঠানটিৰ আগ ধৰিলে কাৰ্তিক সূত্ৰধৰ,

0: হিমন্ত বাৰ্মা আৰু ইন্দ্ৰজিৎ দাস। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ, ৰামেশ্বৰ তেলী, অজন্তা নেওগ, অতুল বৰা আৰু চৰণ বড়োৰ মন্ত্ৰী হিচাপে শপতগ্ৰহণ, ৰঞ্জিত কুমাৰ দাসক বিধানসভাৰ অধ্যক্ষ বাছনি, কেন্দ্ৰীয় গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি বহু বিশিষ্ট ব্যক্তিৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটান্ছ, ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। খানাপাৰাত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্যমন্ত্ৰীগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায়। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্য অতিথি হিচাপে অংশ লয়।
2: মই শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম। মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে সম্পাদন কৰিম। আৰু মই ভয় বা পক্ষপাত, অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসাৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম। মই শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনৰ বাবে আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ বিবেচনাৰ বাবে অনা হ'ব বা মোৰ জ্ঞাত হ'ব তেনে বিষয় মই কোনো ব্যক্তি বা ব্যক্তিসকলৰ ওচৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে অৱগত বা প্ৰকাশ নকৰিম।
1: ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চাৰিগৰাকী সতীৰ্থ বিধায়কে আজি খানাপাৰাত শপতগ্ৰহণ কৰে। বিজেপিৰ ৰামেশ্বৰ তেলী আৰু অজন্তা নেওগে আজি মন্ত্ৰী হিচাপে শপত লয়। আনহাতে মিত্ৰদল অগপৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু BPFৰ পৰা চৰণ বড়োৱে আজি মন্ত্ৰী হিচাপে শপত লয়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰিছে। শপতগ্ৰহণ অনুষ্ঠানত অংশ ল'বলৈ প্ৰধানমন্ত্ৰী শ্ৰীমোদী যোৱা নিশা গুৱাহাটীত উপস্থিত হয়। বৰচাৰ বিমান বন্দৰৰ পৰা প্ৰধানমন্ত্ৰীগৰাকী পোনে পোনে কইনাধৰালৈ যায় আৰু ৰাজ্যিক অতিথিশালাত নিশা কটায়। মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, জ্যোতিৰাদিত্য সিন্ধিয়া, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী, মণিপুৰৰ মুখ্যমন্ত্ৰী ইউনাম খেমচান সিং, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত, অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী চাওনা মেইন, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ৰ উপৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ ভালেসংখ্যক জ্যেষ্ঠ নেতাই অংশ লয়। অনুষ্ঠানত অংশ লোৱাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰদূত ছাৰ্জিঅ' গৌৰো অসমত উপস্থিত হয়। আজিৰ অনুষ্ঠানত বিভিন্ন দেশৰ বিশিষ্ট উদ্যোগপতি, ৰাষ্ট্ৰদূত, সত্ৰাধিকাৰ, দলৰ কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতিসকলো উপস্থিত থাকে। NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানৰ বাবে খানাপাৰাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। ইয়াৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি আজি দিনৰ 2 বজালৈ কইনাধৰাৰ পৰা বিমান বন্দৰলৈ গধুৰ আৰু ধীৰগতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ ৰখা হৈছে। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হৈছে। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে

ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে জি এছ ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমানবন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও দুঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 নম্বৰ আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ লেনৰ লগতে বতাহগুলি, পাঞ্জাবাৰী, ছয়মাইল, খানাপাৰা আদি অঞ্চলৰ পথৰ কাষত যান বাহন ৰখাই থব নোৱাৰিব। শপতগ্ৰহণ অনুষ্ঠানলৈ অহা বাহনসমূহৰ বাবে সৰুসজাই, বশিষ্ঠ পথ, শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে বুলি যান বাহন আৰক্ষীয়ে প্ৰকাশ কৰিছে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত শোণিতপুৰ জিলাত আজি এয়াৰ ৰেইড অনুশীলনৰ আয়োজন কৰা হৈছে। দিনৰ 11:30 বজাত তেজপুৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ সমীপত অৱস্থিত ভাৰতীয় ষ্টেট বেংকৰ মুখ্য শাখাৰ কাষত 2 মিনিটৰ বাবে বিপদ সংকেতৰ আখৰামূলক ছাইৰেন বজোৱা হয়। ইয়াৰ কিছু সময়ৰ পাছত পৰিস্থিতি স্বাভাৱিক হোৱাৰ প্ৰতীক হিচাপে পুনৰ একেৰাহে 2 মিনিটৰ বাবে বিপদমুক্ত সংকেত বজোৱা হয়। ইয়াৰ লগতে জিলা প্ৰশাসনৰ তৰফৰ পৰা উদ্ধাৰ কাৰ্যৰো আৰম্ভণি কৰা হৈছে। এই সমগ্ৰ প্ৰক্ৰিয়াটো আখৰা হিচাপেহে আয়োজন কৰাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে ৰাইজক আতংকিত নহবলৈ আহান জনায়। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি কাইলৈ গ্ৰহণ কৰা হ'ব। বৰ্তমান বাক্সা জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্তজনৰ জামিন আবেদন কালি তেওঁৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত দাখিল কৰাৰ পাছত আবেদনৰ শুনানি ন্যায়াধীশ পাৰ্থজ্যোতি শইকীয়াৰ বিচাৰপীঠত তালিকাভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে যোৱা 30 এপ্ৰিলত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। আদালতে গোচৰটোৰ আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন যোৱা 4 মে'ত নাকচ কৰিছিল। আজি আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ বা ধাত্ৰী দিৱস। আধুনিক নাৰ্ছিং ব্যৱস্থাৰ প্ৰতিষ্ঠাপক তথা সমাজ সংস্কাৰক ফ্লৰেন্স নাইটিংগেলৰ জন্মদিনটো প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই বছৰৰ এই দিৱসৰ মূল বাণী হৈছে আমাৰ নাৰ্ছ আমাৰ ভৱিষ্যত। স্বাস্থ্য ব্যৱস্থাত বিশেষ সেৱা আগবঢ়োৱা নাৰ্ছসকল সমাজৰ অভিন্ন আৰু অবিচ্ছেদ্য অংগ। আজিৰ এই দিৱসত আৰ্ত আৰু ৰোগীয়া লোকসকলক নাৰ্ছসকলে আগবঢ়াই অহা পৰিচৰ্যাৰ বাবে তেওঁলোকলৈ সন্মান জনোৱা হয়। ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰোগী পৰিচৰ্যাৰ বাবে স্বাৰ্থহীনভাৱে সেৱা আগবঢ়োৱা প্ৰতিগৰাকী ধাত্ৰীলৈ শুভেচ্ছা আগবঢ়াইছে। অনাগত সময়ত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিকাশৰ সমান্তৰালকৈ প্ৰতিগৰাকী চিকিৎসক আৰু নাৰ্ছৰ বাবে উন্নত সুবিধা সৃষ্টি কৰিবলৈ নতুন চৰকাৰে চেষ্টা অব্যাহত ৰাখিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। জি আই টেক লাভ কৰা তেজপুৰৰ বিখ্যাত লিচুৰ বিষয়ে প্ৰচাৰৰ উদ্দেশ্যে অহা 6 আৰু 7 জুনত দুদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় তেজপুৰ লিচু মহোৎসৱৰ আয়োজন কৰা হৈছে। স্থানীয় একাংশ যুৱ উদ্যোগী আৰু লিচু খেতিয়কৰ তৎপৰতা তথা কৃষি বিষয়া আৰু পৰ্যটন বিভাগৰ সহযোগত বিগত বছৰৰ প্ৰথম লিচু মহোৎসৱৰ সফলতাৰ পাছত ইয়াৰ দ্বিতীয় বাৰ্ষিক মহোৎসৱ তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণত আয়োজন কৰিবলৈ লোৱা হৈছে। এপেডাই সহযোগী হিচাপে অংশগ্ৰহণ কৰিবলগীয়া এই বছৰৰ লিচু উৎসৱত শিক্ষাৰ্থীসকলৰ অনুষ্ঠানৰ লগতে সাংস্কৃতিক অনুষ্ঠান আয়োজনৰো সিদ্ধান্ত লোৱা হৈছে। লগতে লিচু বাগিচা ভ্ৰমণ, ইয়াৰ প্ৰক্ৰিয়াজাত সামগ্ৰীৰ প্ৰদৰ্শনী তথা বিক্ৰী, বাগিচাৰ পৰা কৃষকৰ পৰা পোনপটীয়াকৈ সতেজ লিচু ক্ৰয় আদিৰ সুবিধাও এই দুদিনীয়া কাৰ্যসূচীত সন্নিৱিষ্ট থাকিব। এই মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনোৱা হ'ব বুলি আয়োজকসকলে জানিবলৈ দিছে। কবি, শিশু সাহিত্যিক, লেখক জুনমণি দাসৰ আজি পুৱা ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। সমকামী সূৰ্য, নিনাদিত নিৰ্জনতা, মৈথুনৰত মাছ আদি কাব্যপুথিৰে বৰ্তমান সময়ত ৰাজ্যখনৰ এগৰাকী জনপ্ৰিয় তথা বলিষ্ঠ কবি হিচাপে খ্যাতি লাভ কৰা জুনমণি দাসক কালি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও আজি পুৱা তেওঁৰ মৃত্যু হয়। কবিগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে চিকিৎসালয়খনত তেওঁৰ অনেক গুণমুগ্ধই ভিৰ কৰে আৰু তেওঁলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। পাছত চিকিৎসালয়ৰ পৰা কবিগৰাকীৰ মৃতদেহ তেওঁৰ জন্মঠাই শিৱসাগৰলৈ লৈ যোৱা হয়। পশ্চিম এছিয়াৰ সাম্প্ৰতিক উত্তেজনাৰ মাজতো দেশত পৰ্যাপ্ত পৰিমাণৰ পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছ মজুত আছে বুলি কেন্দ্ৰীয় চৰকাৰে দেশবাসীক আশ্বস্ত কৰিছে। নতুন দিল্লীত অনুষ্ঠিত এখন আন্তঃ মন্ত্ৰালয় সংবাদমেলত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই এই বিষয়ে উল্লেখ কৰি কয় যে ঘৰুৱা ব্যৱহাৰৰ বাবে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ যোগান নিৰৱচ্ছিন্নভাৱে অব্যাহত আছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটান্স ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ কালি হিমাচল প্ৰদেশৰ ধৰমশালাৰ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে পঞ্জাব কিংছত 3 উইকেটত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ড০ হিমন্ত বিশ্ব শৰ্মাৰ আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ। ৰামেশ্বৰ তেলী, অজন্তা নেওগ, অতুল বৰা আৰু চৰণ বড়োৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ। ৰঞ্জিত কুমাৰ দাসক বিধানসভাৰ অধ্যক্ষ বাছনি। কেন্দ্ৰীয় গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি বহু বিশিষ্ট ব্যক্তিৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটান্ছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি।

0: Les pavots.
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
2: মোৰ সংগীত যাত্ৰা। অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী স্নেহলতা দাস। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক স্নেহলতা দাসৰ সংগীত যাত্ৰাৰ চতুৰ্থ খণ্ড।
3: নমস্কাৰ বাইদেউ।
4: নমস্কাৰ।
3: আপোনাৰ 1969 চনৰ যি অভিজ্ঞতা, ইয়াত প্ৰথম কণ্ঠ পৰীক্ষাত উত্তীৰ্ণ হৈ তাৰপিছত বহুদিনে আহিছে, এতিয়া আহিছে আমাক এটা সাক্ষাৎকাৰ দিবলৈ, এই দুটা মানে এই সময়খিনিৰ ডিফাৰেঞ্চটো কি, বয়সৰ ডিফাৰেঞ্চ, এতিয়া কেনেকুৱা অভিজ্ঞতা?
4: এতিয়াতো বয়স হৈছে, সেইকাৰণে অলপমান দিগদাৰ পাওঁ আৰু, উঠিব ভয় লাগে। চিৰিকেইটাত কিমান আহিলোঁ কিমান গ'লোঁ সেই সময়ত, দৌৰা দৌৰি কৰি হ'লেও মানে আহি যাওঁ আৰু,
3: মানে তেতিয়া ডুবডুবকৈ উঠিছিল,
4: ডুবডুবকৈ উঠোঁ আৰু ঠিক সময়ত পাব লাগে, পুৰুষদায় নহ'লে দেখিলে মানে দেৰি হ'লে খুব হেৰি পায়,
3: বেয়া পায়,
4: বেয়া পায় আৰু। আৰু মোৰ হেণ্ডছবিলাক নাহিলেও সিহঁতক গালি পাৰে, মানে কিয় দেৰি হৈছে এনেকুৱা আৰু। গতিকে যিখিনি পাৰিছোঁ চেষ্টা কৰি কৰিছিলোঁ আৰু। এতিয়া বয়স হৈছে কাৰণে অলপমান অসুবিধা পাওঁ, পালেও ভাল লাগে আহি, কাৰণ মোৰ ৰেডিঅ' ষ্টেচনটো প্ৰাণৰ দৰে, মানে ইমান বছৰে কেনেকৈ আহিছিলোঁ কি কৰিছিলোঁ মই নিজেই ভাবিব নোৱাৰোঁ। আৰু এতিয়া আহিবলৈ হ'লে ল'ৰা বা কোনোবা এজন মোৰ লগত আহিব লাগে, চাওঁ আৰু কিমান আৰু আহিব পাৰোঁ।
3: আপোনাৰ গীতবিলাক কিন্তু আমি আকাশবাণীত বজাই আছোঁ দেই।
4: হয়, সেইদিনাও বজাইছে, মই শুনিছোঁ।
3: হয়, এতিয়া মোক এটা কথা কওকচোন, যে সকলো গায়ক গায়িকাৰ এটা অভিজ্ঞতা থাকে যে এই গীতটোৰ মাজেৰে মই জনপ্ৰিয় হ'লোঁ বা এই গীতটো মোৰ পৰিচয়সূচক গীত। তেনেকৈ যদি এটা গীতৰ কথা সোধোঁ, আপুনি কোনটো গীতৰ কথা ক'ব?
4: বিশেষ কৰি এই ভৰদুপৰ বেলা কোনে বজাই বাহি, সেই গীতটোৱে বেছি মানুহে মোক দেখা পালেই কোনোবাই মানে দূৰৰ পৰা গাই দিয়ে তেনেকুৱা হৈছিলে। আৰু সেই সময়ত বিয়া বাৰুত এইবিলাক গীতে বজাইছিলে, মাইক মানে গছত হেৰি আঁৰি দিয়ে, লগাই দিয়ে, আৰু বিয়া ঘৰবিলাকত চব এই গান আছিলে, এই ভৰদুপৰ বেলা, কুণ্ডিলতে ৰুক্মিণীয়ে কৰে যোৰহাট, শিশুপাল নাপাতা জঞ্জাল, এইবিলাক বিয়াৰ হেৰি গীত আৰু। তাৰপিছত লোকগীত হিচাপে আমি গাইছোঁ, অলপ ইফাল সিফাল কৰি গাইছোঁ আৰু, সেইবিলাক আচলতে চব ট্ৰেডিশ্যনেল আৰু, ট্ৰেডিশ্যনেল গীতবিলাক গৈ পেলাই লোকগীত হৈছে। আগতে হয়তো সেইবিলাক গোৱা মানুহ নাছিল আৰু খেতি বাতি কৰিও মানুহবিলাকে কিছুমান তেনেকুৱা গীত গাইছিল।
3: আপুনি কুণ্ডিলতে কৈছিলে,
4: হয় হয়,
3: এফাকি গাই দিয়কচোন।
4: ঠিক আছে, অলপ গাই দিছোঁ। কোন

0: এতিয়া কথাটো সোধো, আপোনাৰ যেতিয়া আকাশবাণীত বাণীবন্ধনৰ কাৰণে আহিছিলে, প্ৰথম চোৱাটো আপুনি গ্ৰামোফোন কোম্পানীত যোৱা নাই, প্ৰথম চোৱা আকাশবাণীতে কৰিছে। আকাশবাণীত আপোনাৰ সেই বাণীবন্ধনৰ অভিজ্ঞতা আপোনাৰ পৰা অকণমান শুনিব খুজিছো। কোনোবা এটি গীতৰ কথাৰে আৰম্ভ কৰো।
1: এই গীতবিলাকত মানে কি, মই নিজে যেতিয়া মই হেৰিখন পাওঁ,
0: কণ্ট্ৰেক্টখন
1: পাওঁ, তেতিয়াই আৰু বহি যাওঁ আৰু, কোনকেইটা গাম এইবাৰ, কি গাম, কি কৰিম। আৰু মোৰ বাদ্যযন্ত্ৰী কেইজনক মানে ফোন কৰোঁ আৰু, ফোন তেতিয়া নাছিল আৰু, কি কেনেকৈ কৰোঁ মানে ভাবিব পৰা নাই। এই তাৰপাছত আৰু লাহে লাহে লাহে লাহে গানকেইটা ছিলেক্ট কৰোঁ, আৰু সিহঁতে যেতিয়া ৰিহাৰ্চেল কৰিব আহে তেতিয়া সোধোঁ যে কেনে হ'ব, এইটো গাম হ'বনে, তেনেকৈ গাম। আৰু সুধীৰ দা থাকোঁতে আগতে যেতিয়া তেওঁৰ ইয়াতে আছিল, দিছপুৰ হাইস্কুলত কাম কৰিছিলে, সেই সময়ত থাকোঁতে সুধীৰ দাক পাওঁৱেই, তেওঁৱে মোক ছিলেক্ট কৰি দিয়ে গীতবিলাক। তাৰপিছত লাহে লাহে তেওঁতো নাহা হ'ল, বৰপেটাতে ট্ৰেঞ্চফাৰ হৈ গ'ল। সেইকাৰণে মোৰ অসুবিধা হৈছিলে, কিন্তু আৰু নিজে কৰিব বাধ্য হ'লোঁ আৰু।
0: আৰু আপোনাৰ সময়ত তাৰমানে এনেকুৱা, আমাৰ নিজৰতো আমাৰ বাদ্যযন্ত্ৰী থাকেই, আপোনাৰ ক্ষেত্ৰত লোকগীতৰ ক্ষেত্ৰত আপুনি বাহিৰৰ পৰা আনিব লগা হৈছিল নে আমাৰ পৰাও দিছিলে?
1: দিছিলে, এই বাহী বিশেষ কৰি, আৰু মোক মই দুজন পাইছিলোঁ, দোতাৰা আৰু ডগৰৰ পাইছোঁ, আৰু বাকী আৰু কেতিয়াবা তাল চালৰ বজোৱা মানুহো পাইছিলোঁ, আৰু প্ৰভাতদাটো আছিলে কম্পালচৰি। আৰু
0: সাধাৰণতে আপুনি গীতবিলাক আকাশবাণীৰ ভিতৰৰ কথা কৈছোঁ, ইয়াত আপোনাৰ কেইটা ইনষ্ট্ৰুমেণ্ট লৈছিলে আপুনি? দোতাৰা আৰু ডগৰ,
1: বাঁহীটো থাকে আৰু খঞ্জুৰি।
0: খঞ্জুৰি হয়। এতিয়া তাৰপিছত বাঁহীটো বোধ কৰোঁ আমাৰ প্ৰভাত শৰ্মা, তেখেতেই ধৰিছিলে নহয় জানো? আৰু এই গানৰ ডাইৰেকশ্যনটো কোনে কৰিছিলে আপোনাৰ?
1: ডাইৰেকশ্যনটো মোক সুধীৰ দাই কৰি দিছিলে, যিখিনি সময় পাইছিলোঁ তেওঁ ওচৰতে, তেওঁ কৰি দিছিলে। আৰু কেতিয়াবা ৰামেশ্বৰ পাঠকে কৰিছিলে। আৰু মোৰ বিয়াৰ পিছততো মই ইফালে গুচি আহিলোঁ, মোৰ মাহঁতৰ ঘৰত আৰু আহা যাহে কৰোঁ অলপ, তেতিয়াৰ পৰা অলপমান হেৰিটো, আহা যাটো কম হ'ল। মই চাকৰিও কৰিছিলোঁ জলসিঞ্চন বিভাগত চান্দমাৰীত, তাতে কোৱাটাৰতে আছিলোঁ। পিছলৈকে আৰু মই নিজেই কৰা হ'লোঁ আৰু, যে মইতো কিবা এটা কৰিবই লাগিব, বেলেগক ৰখি থাকিলে কেনেকৈ হ'ব, গতিকে যিটো ডেট দিছে সেই ডেটত মই যাবই লাগিব।
0: এতিয়া ইয়াৰ ভিতৰতে আপোনাৰ আমাৰ এজন প্ৰযোজক থাকে গীতৰ, নহয় জানো, সংগীত বিভাগৰ পৰা, ধৰকচোন আমাৰ ইয়াতে কেইবাগৰাকীও নাম কৰা প্ৰযোজক আছিল, সেইসকলৰ লগত আপোনাৰ কথা বতৰা বা এৰেঞ্জমেণ্টটো কেনেকৈ হয়?
1: সেইটো মই অহাৰ পিছত হয়।
0: প্ৰভাত দাও আছিল, প্ৰভাত শৰ্মা আছিলে, হয়,
1: সেইখিনি মানে অহাৰ পিছত ষ্টুডিঅ'ত যেতিয়া সোমাওঁ তেতিয়া তেওঁ দেখা পাওঁ আৰু, যিজনে হেৰি কৰে মোক, তেতিয়া তেওঁৰ লগত কথাখিনি পাতি লওঁ আৰু ভালকৈ।
0: আপুনি ইয়াতে ষ্টুডিঅ' ৰিহাৰ্চেল কৰিছিলে নাই? কৰিছিলতো,
1: অলপ কৰিছিলোঁ, যিখিনি সময় পাওঁ আৰু। ইহঁতে কোনোবা এটা দেৰিকৈ আহিলে অলপমান হেৰি হৈ যায়। এবাৰতো সুধীৰ দায়ে দেৰি কৰিছে, বৰপেটাৰ পৰা আহি আহে, পুৰুষ দায় পালে, পাই পেলাই দিলে নহয় মজাটো। আৰু আৰু পুৰুষ দায় ইফালে ইফালে ঘূৰি থাকে, কিন্তু যাৰ য'ত যোনটো ষ্টুডিঅ'ত মানে এইবিলাক

0: বাণীবন্ধন
1: বান্ধন হৈ থাকে, অলপ ঘূৰা পকা কৰি থাকে, কোন কেনেকৈ আছে, কি কৰিছে কি নকৰিছে চব চাই থাকে।
0: হয়,
1: আৰু মানুহজনৰ অলপমান মানে হেৰি ভয় লাগে নহয়, মানুহ ভগৱত কিবা ক'ব নিশ্চয়। আমি সন্মান কৰিছিলোঁ তেওঁক, মানে ভাল লাগে।
0: আৰু তেখেতৰ কথা এটাই আপোনাৰ জীৱনত প্ৰভাৱো পেলাইছে, আপোনাক ক'লে যে আপুনি আপোনাক লোকগীততে থকাৰ কথা ক'লে।
1: আৰু তেওঁ এবাৰ আমাক ডিব্ৰুগড়ত লৈ গৈছে, গোটেই গ্ৰুপটো, মুকুল দা গৈছে, খগেন দা গৈছে, প্ৰভাত দা গৈছে, সুধীৰ দা গৈছে, আমাক হোলী গীত চিট এই ষ্টুডিঅ'তে মানে আমাক শিকাইছিলে, তাতে হোলী গীতো গাব দিছে দুটা তেওঁ নিজেই শিকাইছে বহি বহি আমাৰ লগত। তাতে মানে লোকগীতো গাইছোঁ আৰু হোলী গীতো গাইছোঁ, আৰু খগেন দাহঁতে গান গাইছে, ৰচনা গাইছে, কিবা এটা অনুষ্ঠান আছিল,
0: ইনভাইটেড অডিয়েন্স প্ৰগ্ৰাম।
1: হ'ব, আমি তাতে আমাক থকা মেলা চব কানৈ কলেজত দিছে, এই হেৰিত ৰাতি থকা বিচনা চিচনা চব তাতেই দিছে, আমি গোটেই মানে হেৰি হৈ আছোঁ আৰু, মানে কেম্পত থকাৰ দৰে তেনেকৈয়ে আছোঁ। আৰু খোৱাটো আমাক ক'ত হোটেলত দিছিল নেকি, আৰু তেতিয়া মহিলাও গৈছিলে দুজনীমান আমাৰ লগত।
0: আৰু আপোনালোকে পিছত সেইটো মঞ্চতহে
1: মঞ্চত কৰিছিল, ৰেডিঅ'ত কৰা
0: নাই। আকাশবাণীৰ আমি যিটো আমন্ত্ৰিত শ্ৰোতাৰ অনুষ্ঠান বুলি কওঁ, সেইটোত আপোনাক নিশ্চয় তেনেকৈ আমিতো কৰোঁ। আপোনাৰ আকাশবাণীৰ ষ্টুডিঅ'ৰ বাণীবন্ধন বেছি ভাল লাগিছিল নে তেনেকুৱা ধৰণৰ মঞ্চত কৰাবিলাক ভাল লাগিছিল?
1: মঞ্চত কৰা বেছি ভাল লাগিলে।
0: কেলেই বাৰু, কিবা কথা আছে নেকি?
1: মানুহখিনি বহি থাকে নহয় শ্ৰোতা, মানে যোনে হেৰিটো অনুষ্ঠানটো চাব আহে, তেওঁলোকক তাতে কোনোবা চিনি পালে আৰু ভাল লাগে। মইতো এনেই ডিব্ৰুগড়তো পঢ়িছিলোঁ, গতিকে কানৈ কলেজত যাওঁতে মই মনত পৰিছে এইবিলাক, আৰু এই মোৰ লগৰকেইটাক কাবো ক'ৰবাত দেখা পালে মানে ভাল লাগিল হয়। ক'ত দেখা পাম আৰু, সিহঁতে পঢ়ি থাকে হেৰিত দৰ্শকৰ মাজত। তেনেকৈ আমি আহিলোঁ আৰু, তাৰপাছত আৰু ডান্সৰ পাৰ্টিও গৈছিলে।
0: তাৰপিছত আপোনাৰ ষ্টুডিঅ'ৰ বাণীবন্ধনৰ কওকচোন, কেতিয়াবাতো গীত এটি এবাৰতে হৈছিল নে দুবাৰ তিনিবাৰ কৰিব লগা হৈছিল? পুৰুষোত্তম দাসে কেতিয়াবা আহি কৈছিল নেকি যে গীতটো বেয়া হ'ল, ভাল হ'ল, বা প্ৰযোজকে কৈছিল নেকি?
1: তেনেকৈ কোৱা নাই, গীতটো দুবাৰ তিনিবাৰ কৰিব লগা হোৱা নাই, কিবা হেৰি হওঁতে যদি অলপ কিবা হেৰি
0: হেঞ্চে যদি মিছ কৰে,
1: কিবা দূৰত থাকে, সেইটো অহা নাই, এইটো ওচৰত অহা, বা মাইক্ৰফোনটো ভালকৈ লোৱা, এনেকৈ মানে কিছুমান কথা তাৰে পৰা আহি পেলাই ভিতৰত কৈ যায় আৰু।
0: হয়, আৰু তাত কৰোঁতে আপোনাৰ অনুভৱ কেনেকুৱা, যে গীতটি যেতিয়া বাণীবন্ধন হৈ গ'ল, আপুনি গালে, গোৱাৰ পিছত এবাৰ আপুনি টেকটো শুনি চোৱাৰ পিছত এনেকুৱা লাগে নেকি গৈ আকৌ এবাৰ গাওঁ, না এইটোৱে ঠিক হ'ব?
1: অৱশ্যে লাগে, ই মোৰ এইখিনি দেখোন অলপমান বেলেগ হৈছে, মই আকৌ গাম, নাই মই তাৰমানে সেইখিনি ক'বৰ কাৰণে সাহস নহয়, আকৌ কৰিব যিজনে হেৰি কৰি
0: প্ৰযোজকে যদি কয় যে মই অসন্তুষ্ট, তেতিয়াহ'লে
1: আৰু বেলেগ কথা, কিন্তু মই নিজে কৈ পেলাই হ'ব আৰু এনেকে থৈ দিওঁ আৰু।
0: কিন্তু কোনো এটা গীতে আজিলৈকে মানে
1: দুবাৰ গাব লগা হোৱা
0: নাই, সমাদৃত হৈছে সকলো গীতে, নহয় জানো? আকাশবাণীত আপোনাৰ কৰা সেই 1969 চনৰ পৰা আপুনি একেবাৰে বহুদিনলৈ কৰিয়ে আছে, তাত ও আই কেনে বিয়া দিলা মোক, এই গীতটিৰ কাহিনী কওকচোন, কেনেকৈ আহিল ষ্টুডিঅ'লৈ?
1: সেইটো গীত কি ক'ম, মোক নলিনী চৌধুৰীৰ দাদাই দিছিলে,
0: হয়,
1: তই এইটো গাবিচোন, খুব ভাল পাইছিল, মানে তেওঁ পলাশবাৰীত এটা প্ৰগ্ৰামত মোক লৈয়ো গৈছিলে, লৈ যোৱাৰ পাছত মই যেতিয়া গীতটো তেওঁ দিয়া গীতটোৱে গাব কৈছে, তেওঁ গাই উঠিছে গীতটো, তাৰপিছত মোক কৈছে আৰু দৰ্শকক কৈছে এতিয়া স্নেহলতাই গাব, তেনেকৈ মোক ষ্টেজত উঠাইছে আৰু, আৰু মোক ইফালে মনে মনে কৈ আছে ও আই কেনে বিয়া দিলি, মই সেইটো গীত গাব লাগিব, গাইছোঁ হয়, কিন্তু মোৰ চকুৰ পানী ওলাইছে,
0: কেলে বাৰু,
1: কিয় জানো, এই ছোৱালী এজনী কেনেকুৱা দিন
0: হয়,
1: মানে আগতে গাইছোঁ ৰেডিঅ'ত, কিন্তু এনে হেৰি অনুষ্ঠানত গাওঁ আৰু। সেইদিনা কিয় জানো নলিনা দাক দেখি বা গানটো কেনেকে দিছে আমাক, মোক এইবিলাক কথা মনত পৰিয়ে নেকি, মোৰ মানে বিৰাট কিবা এটা হেৰি চেণ্টিমেণ্টত লাগিছে আৰু।
2: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত ইমান পৰে বিশিষ্ট কণ্ঠশিল্পী স্নেহলতা দাসৰ সংগীত যাত্ৰাৰ চতুৰ্থ খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ তথা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। অনুষ্ঠানটিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই

0: অনুষ্ঠান পরিবেশন কৰিবলৈ লৈছে তামুলপুৰ জিলাৰ গুৰেশ্বৰৰ ৰামচা গাঁৱৰ মহিলাসকলে। অনুষ্ঠানৰ আৰম্ভণিতেই শুনো আহক এটি দিহানাম।
1: কৃষ্ণ কৃষ্ণ হৰি

0: বান্ধব কৃষ্ণ
1: কৃষ্ণ
0: এরা কৈলাসী।

দিহানামটি শুনিলে, অংশগ্ৰহণ কৰিলে প্ৰণীতা ডেকা, পাৰ্বতী ডেকা, অনিমা চৌধুৰী, নীলিমা ডেকা, সবিতা ডেকা, প্ৰাণেশ্বৰী ডেকা, বীণা চৌধুৰী, মঞ্জু ডেকা, সোণেশ্বৰী শইকীয়া, তগৰ ৰাজবংশী ডেকা, গীতা ডেকা, নিৰ্মূতি মজুমদাৰ, ৰঞ্জু দাস আৰু ৰীণা ডেকাই। নাগাৰাত সংগত কৰিলে কৰুণা ডেকাই। শ্ৰোতাসকল, এইবাৰ শুনোচোন আহক ৰামচা গাঁৱৰ জীয়ৰী বোৱাৰীসকলে বহাগ মাহত মাছ মাৰিবলৈ যাওঁতে পৰিৱেশন কৰা এটি গীত।

বিমলা চৌধুৰী, শংকৰী কাৰ্বি, পৰিধি ডেকা আৰু পল্লৱী তাৰাই। বাদ্যযন্ত্ৰত সংগত কৰিলে প্ৰবীণ লহকৰ, হেমন্ত ডেকা আৰু ৰূপজ্যোতি শৰণীয়াই। এইবাৰ এয়া ৰামচা গাঁৱৰ মহিলাসকলে পৰিৱেশন কৰা বিয়ানাম শুনোচোন আহক।

ৰামচা গাঁৱৰ জীয়ৰী বোৱাৰীসকলে মাছ মাৰিবলৈ যাওঁতে পৰিৱেশন কৰা গীতটি শুনিলে অংশগ্ৰহণ কৰিলে পূৰ্ণিমা ডেকা, মনুমতী ডেকা, প্ৰগতি ডেকা,

0: সেয়া আছিল গোৰেশ্বৰৰ ৰামচা গাঁৱৰ জীয়ৰীসকলে পৰিৱেশন কৰা জেং বিহু।
1: অংশগ্ৰহণ কৰিলে স্বৰ্ণ ডেকা, ৰিম্পী ডেকা, পম্পী হৰণীয়া, প্ৰেৰণা মজুমদাৰ, মায়া হৰণীয়া, লিজা মজুমদাৰ, হৰিপ্ৰিয়া মজুমদাৰ, কৌশল্যা বড়ো, ভূমিকা বড়ো, পূৰবী হৰণীয়া, গীতাঞ্জলি ডেকা, কৰিস্মিতা ডেকা আৰু দিশা দাসে।
0: শ্ৰোতাসকলে ইমান পৰে থলিতে বাণীবদ্ধ কৰা তামোলপুৰ জিলাৰ গোৰেশ্বৰৰ ৰামচা গাঁৱৰ জীয়ৰী বোৱাৰীসকলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল পৰিণীতা শইকীয়াৰ, সহযোগ কৰিলে ৰুণামণি বৰাই। ইয়াৰ লগে লগেই আজিৰ বুলনিৰ ইমানতে অন্ত পৰিল। নমস্কাৰ।

0: আইদ্রে বুলনি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

মিটাৰ 729 কিলোহাৰ্টজ এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক মুনু মেধিৰ কণ্ঠত দুটি আধুনিক গীত, শিল্পীৰ কণ্ঠত শ্ৰোতাসকলক শুনাবলৈ লোৱা প্ৰথমটি গীতৰ কথা, ৰামচৰণ পাঠকৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে আধুনিক গীত শুনি আছে মুনু মেধিৰ কণ্ঠত। শিল্পীৰ কণ্ঠত শ্ৰোতাসকলক এইবাৰ শুনাবলৈ লোৱা গীতটিৰ কথা নিত্যা দত্তৰ।

0: মনু মেধিৰ কণ্ঠত আধুনিক গীত শুনিলে শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45 এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: প্ৰাসংগিক

0: স্বাগতম। আজিৰ অনুষ্ঠানত শুনক বিশ্বনাথ জিলাৰ বিহালী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হিৰণ্য কুমাৰ চমুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ বিশ্বনাথৰ সংবাদদাতা অম্লান কাশ্যপ সাহাই।
1: নমস্কাৰ, আজি আমাৰ সৈতে উপস্থিত আছে বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হিৰণ্য কুমাৰ চমুৱা ডাঙৰীয়া। বিশ্বনাথ জিলাৰ এই উন্নয়ন খণ্ডটোত চলি থকা চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি তথা ইয়াৰ দ্বাৰা সাধাৰণ ৰাইজ কেনেধৰণে উপকৃত হৈছে এই বিষয়ে সবিশেষ কথা পাতিবলৈ আমি উপস্থিত হৈছোঁ খণ্ড উন্নয়ন বিষয়াগৰাকীৰ কাষত। স্বাগতম জনাইছোঁ আপোনাক। কি ক'ব, আচলতে যিহেতু এতিয়া চৰকাৰৰ বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজ সমগ্ৰ জিলাখনৰ লগতে আপোনাৰ উন্নয়ন খণ্ডটো চলি আছে, কি কি কাম চলি আছে কি জনাব?
2: ধন্যবাদ। আপোনালোকে আজি আমাৰ চৰকাৰী যিসমূহ উন্নয়নমূলক আঁচনি আমাৰ বিহালী উন্নয়ন খণ্ডত চলি আছে সেইসমূহৰ বিষয়ে আপোনালোকৰ জৰিয়তে ৰাইজক অৱগত কৰিবৰ কাৰণে যি প্ৰয়াস আপোনালোকে কৰিছে তাৰ বাবে মই বিহালী উন্নয়ন খণ্ডৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনালোকক জনাব লাগিব যে আমাৰ যিখন বৰ্তমান চৰকাৰৰ যিবিলাক আঁচনি আমাৰ মাজত চলি আছে সেইসমূহ আমি যদি ৰাইজক জনাব পাৰোঁ তেতিয়াহ'লে আমি নিশ্চয় উপকৃত হ'ম, লগতে ৰাইজো উপকৃত হ'ব। আমাৰ ভাৰত চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনি আমাৰ উন্নয়ন খণ্ডসমূহৰ জৰিয়তে বা আমাৰ গাঁও পঞ্চায়তসমূহৰ জৰিয়তে ৰাইজৰ মাজলৈ লৈ যাবলৈ চৰকাৰে প্ৰয়াস কৰিছে। তাৰ ভিতৰত উল্লেখযোগ্য আঁচনিসমূহ হৈছে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইন, যিটো MGNREGA বুলি আমি কওঁ, প্ৰধানমন্ত্ৰী আৱাস যোজনা, 15 ফাইনেন্স কমিছন অৰ্থাৎ পঞ্চদশ বিত্তীয় আয়োগৰ জৰিয়তে ৰূপায়ণ কৰা যিসমূহ আঁচনি আছে সেইসমূহ, তাৰোপৰি আমাৰ যিসমূহ বৃদ্ধ পেঞ্চন, বিধৱাসকলৰ বাবে পেঞ্চন বা যিখিনি আমাৰ বিশেষভাৱে সক্ষম ব্যক্তিৰ কাৰণে ভাৰত চৰকাৰে যিখিনি আঁচনি পেঞ্চন আঁচনি লৈছে সেইসমূহো আমাৰ উন্নয়ন খণ্ডসমূহৰ জৰিয়তে চলি আছে। আমি বিহালী উন্নয়ন খণ্ডৰ বিষয়ে যদি আপোনাক ক'বলগীয়া হয় তেনেহ'লে আমাৰ উন্নয়ন খণ্ডটো সেইসমূহ আঁচনি ভাৰত চৰকাৰৰ এই যি অভিলাষী আঁচনিসমূহ আমাৰ উন্নয়ন খণ্ডটো বৰ্তমান চলি আছে। এতিয়া মই আপোনাক কিছু তথ্য দিব লাগিব যিসমূহৰ জৰিয়তে আমাৰ উন্নয়ন খণ্ডটি কেনেধৰণে আঁচনিসমূহ ৰূপায়ণ হৈ আছে সেই বিষয়ে আমি জনাব পাৰিম। আমি প্ৰথমতে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইন, যিটো আইন বৰ্তমান সলনি হ'বলৈ গৈ আছে, VVG Ramji বুলি আমি নতুনকৈ আমাৰ চৰকাৰে আনিছে আইনখন, এইখন আইন অতি সোনকালে আকৌ সলনি হ'ব। তথাপিও আমাৰ বৰ্তমান যিহেতু MGNREGA চলি আছে মই MGNREGA বিষয়তে ক'ব বিচাৰিছোঁ। আমাৰ বিহালী উন্নয়ন খণ্ডত, বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী উন্নয়ন খণ্ডত আমাৰ MGNREGA অৰ্থাৎ এই যি আইন সেই আইনৰ অধীনত এতিয়ালৈকে আমাৰ মুঠ 6,884টা আঁচনি আমি ৰূপায়ণ কৰিবলৈ হাতত লৈছিলোঁ আৰু তাৰ ভিতৰত আমি ইতিমধ্যে 5,301টা আঁচনি আমি সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ আৰু আমাৰ এতিয়াও 1,583টা আমাৰ আঁচনি চলি আছে। অৱশ্যে এটা কথা উল্লেখ কৰিব লাগিব যে এই 1,583টা আঁচনি বা আমি যিসমূহ টোটেল আঁচনি লৈছিলোঁ, মুঠ আঁচনি আমি লৈছিলোঁ, তাতে যিসমূহ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী আছিল তেওঁলোকৰ কাৰণে যিটো আমাৰ ৱেজ দিব লগা আছিল, 95 দিনৰ ৱেজ দিব লগা আছিল, সেই বিষয়টো ইয়াৰ লগত সংলগ্ন হৈ আছে। গতিকে এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে আমাৰ বৰ্তমান 1,583 আঁচনি আমি সম্পূৰ্ণ কৰিবলৈ বাকী আছে। আমি এইখিনি ইতিমধ্যে অনগয়িং ষ্টাইলত আছে, চলি আছে, আমি খুব সোনকালে সেইখিনি শেষ কৰিব পাৰিম। তাৰপিছত আমি ক'ব লাগিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ বিষয়ে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ বিষয়ে আমি ক'বলৈ যাওঁতে বিহালী উন্নয়ন খণ্ডৰ অন্তৰ্গত যিসমূহ গাঁও পঞ্চায়ত আছে, আমাৰ 15টা গাঁও পঞ্চায়ত বৰ্তমান, এই 15টা গাঁও পঞ্চায়তৰ আমাৰ 13,885জন প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী আছিলে। এতিয়ালৈকে তেওঁলোকে আমাৰ চেংচন পাইছে অৰ্থাৎ আবণ্টন পাইছে, গৃহ আবণ্টন পাইছে আৰু ইয়াৰ ভিতৰত আমি 8,437টা গৃহ ইতিমধ্যে সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ আৰু 5,448টা গৃহৰ কাম পূৰ্ণগতিত বৰ্তমান চলি আছে আৰু ইয়াৰে সৰহ সংখ্যক আমি যোৱা বছৰ এলটমেণ্ট পাইছিলোঁ বা আমি চেংচন দিছিলোঁ। গতিকে সেইসমূহো আমাৰ গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণভাৱে চলি আছে আৰু অহা কিছু মাহৰ ভিতৰত আমি এইসমূহ ঘৰ সম্পূৰ্ণ কৰিবলৈ আমি সক্ষম হ'ম। ইয়াৰ লগে লগে আমি ক'ব লাগিব যে আমাৰ যিটো 15 ফাইনেন্স কমিছন অৰ্থাৎ পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত ভাৰত চৰকাৰৰ যিসমূহ আঁচনি আমি লৈছিলোঁ সেই আঁচনিসমূহ আমাৰ বিভিন্ন পৰ্যায়ত হয়, AP লেভেল অৰ্থাৎ আমাৰ আঞ্চলিক পঞ্চায়ত লেভেল আৰু GP লেভেল গাঁও পঞ্চায়ত লেভেল, এই দুয়োটা লেভেলত আমি এই আঁচনিসমূহৰ কাম সম্পূৰ্ণ কৰিব লাগে। আমাৰ বিহালী আঞ্চলিক পঞ্চায়তৰ অধীনত এতিয়ালৈকে পঞ্চদশ বিত্তীয় আয়োগৰ 37টা আঁচনি মুঠ লোৱা হৈছিল, তাৰে 27টা আঁচনি আমি সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ আৰু 9টা আঁচনিৰ কাম বৰ্তমানে চলি আছে। আমাৰ আঞ্চলিক পঞ্চায়তৰ অধীনস্থ যিসমূহ আমি আঁচনি গ্ৰহণ কৰিছোঁ ইতিমধ্যে সেইখিনি মই আপোনালোকক ক'লোঁ। ইয়াৰ উপৰিও আমাৰ প্ৰতিটো পঞ্চায়ততে প্ৰতিটো বিত্তীয় বৰ্ষত 15 ফাইনেন্স কমিশ্যন অৰ্থাৎ পঞ্চদশ বিত্তীয় আয়োগ

0: অধীনত বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে আৰু সেই আঁচনিসমূহো প্ৰায় যোৱা বৰ্ষলৈকে আমি সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ আৰু বৰ্তমান বৰ্ষত যিখিনি আমি ধন আবণ্টন পাইছোঁ সেই ধনেৰে আমি আঁচনি লোৱা কাম আৰু আঁচনি ৰূপায়ণৰ কাম ইতিমধ্যে অগ্ৰাধিকাৰ ভিত্তিত আমি সম্পূৰ্ণ কৰি আহিছোঁ। আমি আমাৰ এই যিটো ফ্লেগশ্বিপ প্ৰগ্ৰাম বুলি কওঁ, ভাৰত চৰকাৰৰ যিটো আমাৰ অভিলাষী আঁচনি, সেই আঁচনিৰ ভিতৰত আমি NSAP অৰ্থাৎ ৰাষ্ট্ৰীয় আমাৰ সামাজিক সাহায্য আঁচনি, সেই আঁচনিত আমি বিভিন্ন হিতাধিকাৰীক আমি পেঞ্চন দিয়াৰ ব্যৱস্থা কৰি আহিছোঁ। এই আঁচনিৰ অন্তৰ্গত বৃদ্ধ পেঞ্চন আঁচনি, বিধৱা পেঞ্চন আঁচনি আৰু বিকলাংগসকল অৰ্থাৎ বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে আমি আঁচনি গ্ৰহণ কৰিছোঁ। ইয়াৰ ভিতৰত আমি ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনিত আমাৰ বিহালী উন্নয়ন খণ্ডৰ অন্তৰ্গত গাঁও পঞ্চায়তসমূহত মুঠ 1,689 আমি হিতাধিকাৰীক বৰ্তমান বৃদ্ধ পেঞ্চন প্ৰদান কৰি আছোঁ। বিধৱাসকলৰ পেঞ্চন আঁচনিৰ ক্ষেত্ৰত আমি 354 বিধৱা মহিলাক আমি পেঞ্চন দি থকাৰ ব্যৱস্থা কৰিছোঁ আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ মাজত আমি 112 মুঠ হিতাধিকাৰীক আমি পেঞ্চন দি থকাৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ উপৰি অসম চৰকাৰৰ এটি অভিলাষী আঁচনি আছে, ৰাষ্ট্ৰীয় সাহায্য, যিটো আমাৰ সাহায্য আঁচনি, তাৰ ভিতৰত কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি, সেই আঁচনিটো আমি যথেষ্ট সংখ্যক হিতাধিকাৰীক আমাৰ বিহালী উন্নয়ন খণ্ডৰ অন্তৰ্গত গাঁও পঞ্চায়তসমূহত পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমাৰ নেশ্যনেল ছ'চিয়েল এচিষ্টেঞ্চ প্ৰগ্ৰামৰ লগতে অসম চৰকাৰেও এটি আঁচনিৰ জৰিয়তে যিসমূহ 60 ঊৰ্ধৰ ব্যক্তি আছে তেখেতসকলক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছে আৰু সেইটো আমি কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি বুলি আমি জানো। আৰু সেই আঁচনিৰ জৰিয়তে আমাৰ বিহালী উন্নয়ন খণ্ডত আমি মুঠ 3,428 হিতাধিকাৰীক আমি এই পেঞ্চন আঁচনিত অন্তৰ্ভুক্ত কৰিছোঁ আৰু তেওঁলোকে ৰেগুলাৰলি এই পেঞ্চন আঁচনি তেওঁলোকে উপভোগ কৰি আছে। ইয়াৰ লগতে আমি ক'ব লাগিব যে আমাৰ এইটো ASRLM আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন, তাৰ আণ্ডাৰত আমাৰ আত্মসহায়ক গোটসমূহ আছে। সেই আত্মসহায়ক গোটসমূহকো চৰকাৰে স্বাৱলম্বিতাৰ ক্ষেত্ৰত যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে আৰু সেই আত্মসহায়ক গোটসমূহে চৰকাৰী বিভিন্ন আঁচনিৰ জৰিয়তে তেখেতসকলে নিজৰ ভৰিত নিজে থিয় দিব পৰা অৱস্থা এটা হৈছে। আপোনালোকে নিশ্চয় সকলোৱে জানে যে আমাৰ যি লাখপতি বাইদেউৰ পৰিকল্পনা চৰকাৰৰ আছে সেইখিনি সেই আত্মসহায়ক গোটৰ জৰিয়তেই হৈ আছে আৰু ইতিমধ্যে সেই আত্মসহায়ক গোটৰ মহিলাসকলক চৰকাৰে উদ্যমিতা আঁচনিৰ জৰিয়তে লাভান্বিত কৰিছে। আমাৰ বিহালী উন্নয়ন খণ্ডত আমি আত্মসহায়ক গোটৰ যদি আমি পৰিসংখ্যা দিবলৈ বিচাৰোঁ তেতিয়াহ'লে আমি ক'ব লাগিব যে আমাৰ বিহালী উন্নয়ন খণ্ডৰ বিভিন্ন পঞ্চায়তত এতিয়ালৈকে প্ৰায় 2,200 আত্মসহায়ক গোট গঠন হৈছে আৰু সেই আত্মসহায়ক গোটৰ মুঠ সদস্য সংখ্যা 25,000 অধিক হ'ব। আৰু লগতে এইসমূহ আত্মসহায়ক গোটে ৰিভলভিং ফাণ্ড পোৱাৰ উপৰিও CIF অৰ্থাৎ কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই SHG-সমূহৰ প্ৰায় 90% SHG অৰ্থাৎ প্ৰায় 1,800 আত্মসহায়ক গোটে ইতিমধ্যে বেংকসমূহৰ পৰা ক্ৰেডিট লিংকেজ পাবৰ কাৰণেও সক্ষম হৈছে। এই আত্মসহায়ক গোটসমূহে বেংকৰ পৰা 1,00,000 পৰা 1,000,000 পৰ্যন্ত ক্ৰেডিট লিংকেজ পাবলৈ সক্ষম হৈছে, যি তেওঁলোকে আত্মসহায়ক গোটৰ সদস্যসকলৰ মাজত বিভিন্ন আঁচনি গ্ৰহণ কৰি তেওঁলোকে উৎপাদনমুখী কাৰ্যৰে নিজকে স্বাৱলম্বী কৰি তুলিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰি আমাৰ বিহালী উন্নয়ন খণ্ডৰ অন্তৰ্গত গাঁও পঞ্চায়তসমূহত মুঠতে আমি 8 অমৃত সৰোবৰ ইতিমধ্যে খনন কাৰ্য সম্পূৰ্ণ কৰিছোঁ আৰু ইতিমধ্যে তাত আমি আত্মসহায়ক গোটৰ যিসমূহ মহিলা আছে, CLF আছে আমাৰ, ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যন, সেই CLF-সমূহক আমি ইতিমধ্যে এই 8টাৰ 6টা অমৃত সৰোবৰ আমি তেখেতসকলক হস্তান্তৰ কৰিছোঁ। তেখেতসকলে ইতিমধ্যে মীন পালনৰ জৰিয়তে তেওঁলোকৰ কাম কাজ আৰম্ভ কৰিছে আৰু 2টা অমৃত সৰোবৰ যিহেতু ফৰেষ্টলেণ্ডত আমি খনন কৰিছিলোঁ গতিকে সেই 2টা আমি ফৰেষ্টক ইতিমধ্যে চমজাই দিছোঁ। ধন্যবাদ।
1: প্ৰাসংগিক শুনিলে আজিৰ অনুষ্ঠানত বিশ্বনাথ জিলাৰ বিহালী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হিৰণ্য কুমাৰ চমুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ বিশ্বনাথৰ সংবাদদাতা অম্লান কাশ্যপ সাহায়। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ একে সময়তে। নমস্কাৰ।

প্ৰাসংগিক শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাদ্য সংগীতৰ অনুষ্ঠানত শুনোৱা হওক ৰমেন চৌধুৰীৰ ইলেক্ট্ৰিক অৰ্গেন বাদন।

젠디라는 애가 এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে যোৱা 3 মে'ত অনুষ্ঠিত নীট UG 2026 ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA বাতিল কৰাৰ সিদ্ধান্ত লৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 15গৰাকী নাৰ্ছক ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল সন্মান 2026 প্ৰদান কৰে। চীনৰ হুনান প্ৰদেশৰ এটা আৱাসিক ভৱনত হোৱা অগ্নিকাণ্ডত 5 জন লোকৰ মৃত্যু হোৱাৰ উপৰি 2 জন আহত হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটান্স ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। খানাপাৰাত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্যমন্ত্ৰীগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰীসভাৰ 4গৰাকী সতীৰ্থ বিধায়কে আজি খানাপাৰাত শপত গ্ৰহণ কৰে। বিজেপিৰ ৰামেশ্বৰ তেলী আৰু অজন্তা নেওগে আজি মন্ত্ৰী হিচাপে শপত লয়। আনহাতে মিত্ৰ দলৰ অগপৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু BPFৰ পৰা চৰণ বড়োৱে আজি মন্ত্ৰী হিচাপে শপত লয়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, জ্যোতিৰাদিত্য সিন্ধিয়া, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী, মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিং, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত, অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী চাওনা মেন, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'ৰ উপৰিও কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ ভালেসংখ্যক জ্যেষ্ঠ নেতাই অংশ লয়। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য উপস্থিত থাকে। অনুষ্ঠানত অংশ লোৱাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰদূত ছাৰ্জিঅ' গড় অসমত উপস্থিত হয়। আজিৰ অনুষ্ঠানত বিভিন্ন দেশৰ বিশিষ্ট উদ্যোগপতি, ৰাষ্ট্ৰদূত, সত্ৰাধিকাৰ, দলৰ কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতিসকলো উপস্থিত থাকে। চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে যোৱা 3 মে'ত অনুষ্ঠিত নীট UG 2026 ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA বাতিল কৰাৰ সিদ্ধান্ত লৈছে। সামাজিক মাধ্যমযোগে সংস্থাটোৰ সূত্ৰই কয় যে এই সিদ্ধান্ত ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি আৰু পৰীক্ষা ব্যৱস্থাটোৰ প্ৰতি আস্থা বৰ্তাই ৰাখিবলৈ লোৱা হৈছে। এই পৰীক্ষাত প্ৰশ্নকাকত ফাদি লোৱাৰ অভিযোগৰ বিস্তৃত তদন্তৰ বাবে বিষয়টো কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা CBI প্ৰেৰণৰো সিদ্ধান্ত লোৱা হৈছে। সংস্থাই কয় যে তদন্তকাৰী সংস্থাটোক বিষয়টো তদন্ত কৰাৰ বাবে প্ৰয়োজনীয় সকলো নথি আগবঢ়াই সহায় কৰা হ'ব। NTA অন্যান্য কেন্দ্ৰীয় সংস্থা আৰু বিধি বলবৎকাৰী সংস্থাসমূহৰ তদন্তত লাভ কৰা সমলসমূহ চালি জাৰি চাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সংস্থাটোৱে প্ৰকাশ কৰা মতে পুনৰ নিৰ্ধাৰণ কৰা তাৰিখত এই পৰীক্ষা অনুষ্ঠিত হ'ব। পঞ্জীয়ন আৰু শিক্ষাৰ্থীৰ তথ্যৰ লগতে 2026 চনৰ মে'ত হ'বলগীয়া এই পৰীক্ষাৰ বাবে নিৰ্বাচিত কেন্দ্ৰসমূহ অপৰিৱৰ্তিত থাকিব বুলি সংস্থাটোৱে প্ৰকাশ কৰে। তদুপৰি নতুনকৈ কোনো মাচুল আৰু পঞ্জীয়নৰ প্ৰয়োজন নহ'ব বুলি সংস্থাটোৱে স্পষ্ট কৰি দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 15গৰাকী নাৰ্ছক ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল সন্মান 2026 প্ৰদান কৰে। নাৰ্ছিং ক্ষেত্ৰখনত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে নাৰ্ছসকলক এই সন্মান প্ৰদান কৰি অহা হৈছে। এই সন্মানীয় পুৰস্কাৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগতে স্বায়ত্তশাসিত অঞ্চলসমূহ তথা স্বেচ্ছাসেৱী সংগঠনৰ পঞ্জীয়নভুক্ত নাৰ্ছসকলক এই সন্মানৰ বাবে বিবেচনা কৰা হয়। এই সন্মানৰ লগত এখন প্ৰমাণপত্ৰ, 1 লাখ নগদ ধন আৰু এটা স্মাৰক প্ৰদান কৰা হয়। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডা, কেন্দ্ৰীয় স্বাস্থ্য ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল এই অনুষ্ঠানত উপস্থিত থাকে। 1973 চনত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল পুৰস্কাৰৰ সূচনা কৰে। সমাজলৈ নাৰ্ছসকলে আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে নাৰ্ছিং খণ্ডত সেৱা আগবঢ়াই অহা কৰ্মীসকলক এই সন্মান প্ৰদান কৰি অহা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে

0: বাদ্য সংগীতৰ অনুষ্ঠানত ৰমেন চৌধুৰীৰ ইলেক্ট্ৰিক অৰ্গেন বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী বাতৰিৰ সৈতে মই।

0: গণিত আৰু বিজ্ঞান বিষয়ত একমাত্ৰিক মতবাদৰ পৰা আঁতৰি এই বিষয় দুটাৰ প্ৰতি ভাৰতৰ মূল অৱদানৰ ইতিহাসক গণতান্ত্ৰিক মৰ্যাদা দিয়াৰ বাবে আহান জনাইছে। নিউয়ৰ্কৰ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত গণিত বিষয়ত ভাৰতৰ অৱদান সন্দৰ্ভত এখন প্ৰদৰ্শনী মুকলি কৰাৰ পাছত ডঃ জয়শংকৰে এই বিষয়ে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে তৃতীয় শতিকাত ভাৰতত বিকশিত বাইনাৰী ব্যৱস্থাৰ উদাহৰণ দাঙি ধৰে। তেওঁ কয় যে ইয়াৰ ভেটিতে ভাৰতৰ ডিজিটেল যাত্ৰা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে গণিত এটা সাৰ্বজনীন ভাষা আৰু ইয়াৰ বিকাশে সমগ্ৰ বিশ্বক সামৰি লৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে যোৱা ফেব্ৰুৱাৰীত ভাৰতত অনুষ্ঠিত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ শীৰ্ষ সন্মিলনে সৃজনীশীল চিন্তা আৰু উদ্ভাৱনৰ সীমাবদ্ধতা নাই বুলি শক্তিশালী বাৰ্তা দিছে। অতীতৰ বিসংগতি আঁতৰাই ভৱিষ্যতৰ সমস্যাসমূহ সমাধান কৰিব লাগিব বুলি তেওঁ উল্লেখ কৰে। বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি হণ্ডুৰাছৰ সংস্কৃতি, কলা আৰু ঐতিহ্য বিভাগৰ সচিব য়াছাৰ হাণ্ডাল কাৰকামুক সাক্ষাৎ কৰে। এটা বাৰ্তাত মন্ত্ৰী শ্ৰীমাৰ্ঘেৰিটাই কয় যে এই বাৰ্তালাপৰ সময়ত দুয়োগৰাকী নেতাই ভাৰত আৰু হণ্ডুৰাছৰ কলা, যোগ, চলচ্চিত্ৰ আৰু সাংস্কৃতিক বিনিময়ৰ বিভিন্ন দিশ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। দুয়োগৰাকী নেতাই দেশ দুখনৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক সন্দৰ্ভতো আলোচনা কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি মহান শিখ যোদ্ধা বাবা বান্দা সিং বাহাদুৰৰ চিৰহিন্দ ফাতেহ দিৱস উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে বাবা বান্দা সিং বাহাদুৰে অন্যায় আৰু মোগলৰ বিৰুদ্ধে যুঁজাৰ উপৰি আত্মসন্মান, সাহস আৰু বিশ্বাসৰ অবিস্মৰণীয় বাৰ্তা প্ৰেৰণ কৰিছিল। শ্ৰীশ্বাহে কয় যে বান্দা সিঙৰ জীৱনটো অনুপ্ৰেৰণাৰ উৎস আৰু তেওঁ নিজৰ দেশ আৰু বিশ্বাসৰ বাবে যুঁজিছিল। উল্লেখযোগ্য যে বাবা বান্দা সিং বাহাদুৰ এগৰাকী মহান শিখ যোদ্ধা আৰু তেওঁ খালছা সেনাৰ মুৰববী আছিল। তেওঁ উত্তৰ ভাৰতৰ এটা বৃহৎ অংশত মোগলৰ প্ৰভুত্বক পৰাভূত কৰি পাঞ্জাৱত খালছা শাসন প্ৰতিষ্ঠা কৰিছিল। 1710 চনত বাবা বান্দা সিং বাহাদুৰে মোগল গৱৰ্ণৰ ৱাজিৰ খানৰ বিৰুদ্ধে জয়লাভ কৰিছিল আৰু সেই দিনটোক স্মৰণ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে আজিৰ দিনটোত চিৰহিন্দ ফাতেহ দিৱস পালন কৰি অহা হৈছে। উত্তৰ প্ৰদেশৰ মাহুবা জিলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা সন্দৰ্ভত সমাজবাদী পাৰ্টীৰ সাংসদ অজেন্দ্ৰ সিং লোধিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়। বিজেপি নেতা সত্যেন্দ্ৰ প্ৰতাপৰ অভিযোগৰ ভিত্তিত মাহুবা জিলাৰ কটোৱালী আৰক্ষী থানাত এই এজাহাৰ দাখিল কৰা হয়। আৰক্ষীয়ে প্ৰকাশ কৰা মতে ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাৰ অধীনত এই এজাহাৰ ৰুজু কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক সোণ ক্ৰয় নকৰিবলৈ আহান জনোৱা সন্দৰ্ভত সমাজবাদী পাৰ্টীৰ সাংসদগৰাকীয়ে বিতৰ্কমূলক আৰু আপত্তিজনক মন্তব্য কৰিছে। সাংসদগৰাকীৰ এই মন্তব্যক ৰাজ্যখনৰ বিজেপি কৰ্মীসকলে প্ৰতিবাদ জনায়। এই সন্দৰ্ভত অধিক তদন্ত চলি থকাৰ কথা আৰক্ষীয়ে জানিবলৈ দিয়ে। চীনৰ হুনান প্ৰদেশৰ এটা আৱাসিক ভৱনত হোৱা অগ্নিকাণ্ডত 5 লোকৰ মৃত্যু হোৱাৰ উপৰি 2 আহত হৈছে। স্থানীয় জৰুৰীকালীন ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি ইয়ানফেং জিলাৰ হেয়াং মহানগৰত এটা অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত এতিয়াও জানিব পৰা হোৱা নাই। উল্লেখযোগ্য যে এই মাহৰ আৰম্ভণিতে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে চেণ্ট্ৰেল চীনৰ এটা কাৰখানাত হোৱা বিস্ফোৰণত 26 লোকৰ মৃত্যু আৰু 61 লোক আহত হোৱা ঘটনাৰ তদন্ত ঘোষণা কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ কালি হিমাচল প্ৰদেশৰ ধৰমশালাত ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে পাঞ্জাব কিংছক 3 উইকেটত পৰাস্ত কৰে। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে যোৱা 3 মেত অনুষ্ঠিত নীট UG 2026 ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA বাতিল কৰাৰ সিদ্ধান্ত লৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 15 নাৰ্ছক ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল সন্মান 2026 প্ৰদান কৰে। চীনৰ হুনান প্ৰদেশৰ এটা আৱাসিক ভৱনত হোৱা অগ্নিকাণ্ডত 5 লোকৰ মৃত্যু হোৱাৰ উপৰি 2 আহত হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: FM বেণ্ডৰ 101.6 MHz-ত শ্ৰোতাসকলে শুনি আছে।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত।

0: অতি প্ৰয়োজন।
1: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে লোকগীত শুনি আছে জবা দাসৰ কণ্ঠত।

জবা দাসৰ কণ্ঠত লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে অৰ্থাৎ 2 বজাত মিড ডে নিউজ আৰু 2:15 বজাত দুপাহাৰ সমাচাৰ শুনিবলৈ পাব।

0: दोपहर समाचार का ये अंक समाप्त हुआ। नमस्कार।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়া হৈছে পাশ্চাত্য সংগীতৰ অনুষ্ঠান।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। খানাপাৰাত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্যমন্ত্ৰীগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ 4গৰাকী সতীৰ্থ বিধায়কেও আজি খানাপাৰাত শপত গ্ৰহণ কৰে। বিজেপিৰ ৰামেশ্বৰ তেলী আৰু অজন্তা নেওগে আজি মন্ত্ৰী হিচাপে শপত লয়। আনহাতে মিত্ৰ দল অগপৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু বি পি এফৰ পৰা চৰণ বড়োৱে আজি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব বুলি ডঃ শৰ্মাই ইতিপূৰ্বে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, জ্যোতিৰাদিত্য সিন্ধিয়া, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী, মণিপুৰৰ মুখ্যমন্ত্ৰী ইউমনাম খেমচান সিং, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত, অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী চাওনা মেইন, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ'ৰ উপৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ ভালেসংখ্যক জ্যেষ্ঠ নেতাই অংশ লয়। অনুষ্ঠানত আমেৰিকাৰ ৰাষ্ট্ৰদূত ছাৰ্জিঅ' গোৰেও অংশ লয়। আজিৰ অনুষ্ঠানত বিভিন্ন দেশৰ বিশিষ্ট উদ্যোগপতি, ৰাষ্ট্ৰদূত, সত্ৰাধিকাৰ, দলৰ কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতিসকলো উপস্থিত থাকে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে কিশোৰীসকলক জৰায়ু মুখৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়াৰ বাবে আৰম্ভ কৰা এইডছ পি ভি প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ধুবুৰী জিলাতো অব্যাহত আছে। যোৱা 17 মাৰ্চৰ পৰা চলি থকা এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ অধীনত আজি পৰ্যন্ত 1,150গৰাকী কিশোৰীক প্ৰতিষেধক দিয়া হৈছে। জিলাখনত 13,700গৰাকী কিশোৰীক এই প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। এই প্ৰক্ৰিয়া অহা জুন মাহলৈকে চলি থাকিব বুলি ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ জিলা প্ৰতিষেধক বিষয়াই প্ৰকাশ কৰিছে। আজি আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ বা ধাত্ৰী দিৱস। আধুনিক নাৰ্ছিং ব্যৱস্থাৰ প্ৰতিষ্ঠাপক তথা সমাজ সংস্কাৰক ফ্লৰেন্স নাইটিংগেলৰ জন্মদিনটো প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই বছৰৰ এই দিৱসৰ মূল বাণী হৈছে আমাৰ নাৰ্ছ আমাৰ ভৱিষ্যত। স্বাস্থ্য ব্যৱস্থাত বিশেষ সেৱা আগবঢ়োৱা নাৰ্ছসকল সমাজৰ অভিন্ন আৰু অবিচ্ছেদ্য অংগ। আজিৰ এই দিৱসত আৰ্ত আৰু ৰোগীয়া লোকসকলে নাৰ্ছসকলে আগবঢ়াই অহা পৰিচৰ্যাৰ বাবে তেওঁলোকলৈ সন্মান জনোৱা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰোগীক পৰিচৰ্যাৰ বাবে স্বাৰ্থহীনভাৱে সেৱা আগবঢ়োৱা প্ৰতিগৰাকী ধাত্ৰীলৈ শুভেচ্ছা জনায়। অনাগত সময়ত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিকাশৰ সমান্তৰালকৈ প্ৰতিগৰাকী চিকিৎসক আৰু নাৰ্ছৰ বাবে উন্নত সুবিধাৰ সৃষ্টি কৰিবলৈ নতুন চৰকাৰে অহৰহ চেষ্টা অব্যাহত ৰাখিব বুলিও তেওঁ প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত শোণিতপুৰ জিলাত আজি এয়াৰ ৰেইড অনুশীলনৰ আয়োজন কৰা হয়। তেজপুৰৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানৰ সমীপত অৱস্থিত ভাৰতীয় ষ্টেট বেংকৰ মুখ্য শাখাৰ কাষত 2 মিনিটৰ বাবে বিপদ সংকেতৰ আখৰামূলক ছাইৰেন বজোৱা হয়। ইয়াৰ কিছু সময়ৰ পাছত পৰিস্থিতি স্বাভাৱিক হোৱাৰ প্ৰতীক হিচাপে পুনৰ একেৰাহে 2 মিনিটৰ বাবে বিপদমুক্ত সংকেত বজোৱা হয়। ইয়াৰ লগতে জিলা প্ৰশাসনৰ তৰফৰ পৰা উদ্ধাৰ কাৰ্যৰো আৰম্ভণি কৰা হয়। এই সমগ্ৰ প্ৰক্ৰিয়া আখৰা হিচাপেহে আয়োজন কৰাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে ৰাইজক আতংকিত নহবলৈ আহ্বান জনায়। জি আই টেগ লাভ কৰা তেজপুৰৰ বিখ্যাত লিচুৰ বিষয়ে প্ৰচাৰৰ উদ্দেশ্যে অহা 6 আৰু 7 জুনত দুদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় তেজপুৰ লিচু মহোৎসৱৰ আয়োজন কৰা হৈছে। স্থানীয় একাংশ যুৱ উদ্যোগী আৰু লিচু খেতিয়কৰ তৎপৰতা তথা কৃষি বিষয়া আৰু পৰ্যটন বিভাগৰ সহযোগত বিগত বছৰৰ প্ৰথম লিচু মহোৎসৱৰ সফলতাৰ পাছত ইয়াৰ দ্বিতীয় বাৰ্ষিক মহোৎসৱ তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণত আয়োজন কৰিবলৈ লোৱা হৈছে। এপেডাই সহযোগী হিচাপে অংশগ্ৰহণ কৰিবলগীয়া এই বছৰৰ লিচু উৎসৱত শিক্ষাৰ্থীসকলৰ অনুষ্ঠানৰ লগতে সাংস্কৃতিক অনুষ্ঠান আয়োজনৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ লগতে লিচুৰ বাগিচা ভ্ৰমণ, ইয়াৰ প্ৰক্ৰিয়াজাত সামগ্ৰীৰ প্ৰদৰ্শনী তথা বিক্ৰী, বাগিচাৰ পৰাই কৃষকৰ পৰা পোনপটীয়াকৈ সতেজ লিচু ক্ৰয় কৰাৰ সুবিধাও এই দুদিনীয়া কাৰ্যসূচীত সন্নিৱিষ্ট হ'ব। এই মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আহান জনোৱা হ'ব বুলি আয়োজকসকলে জানিবলৈ দিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ কালি হিমাচল প্ৰদেশৰ ধৰমশালাৰ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে পঞ্জাব কিংছক 3 উইকেটত

0: পৰাস্ত কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক মিতালী চৌধুৰীৰ কণ্ঠত 2টি আধুনিক গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লি 4 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বিজেপিৰ ৰামেশ্বৰ তেলী আৰু অজন্তা নেওগে আজি মন্ত্ৰী হিচাপে শপত লয়। আনহাতে মিত্ৰ দল অগপৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু বি পি এফৰ পৰা চৰণ বড়োৱে শপত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, শিৱৰাজ সিং চৌহানকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী, কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ লয়। আজি আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ বা ধাতৃ দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 15গৰাকী নাৰ্ছক ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল সন্মান 2026 প্ৰদান কৰে। চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে যোৱা 3 মে'ত অনুষ্ঠিত প্ৰৱেশ পৰীক্ষা নীট ইউজি 2026 ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTAয়ে বাতিল কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে কিশোৰীসকলক জৰায়ুৰ মুখৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়াৰ বাবে আৰম্ভ কৰা HPV প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ধুবুৰী জিলাতো অব্যাহত আছে। জিআই টেগ লাভ কৰা তেজপুৰৰ বিখ্যাত লিচুৰ বিষয়ে প্ৰচাৰৰ উদ্দেশ্যে অহা 6 আৰু 7 জুনত দুদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় তেজপুৰ লিচু মহোৎসৱৰ আয়োজন কৰা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট

0: Langnonjo, itu Maria ang apat. Maju-maja lang.
1: Okay.

0: 냄새. 아리 나.
1: 매장이 가로는 그나선보던 입에 고분등 씹어 그단 매대게 매태니 바트라 골라보슈 마다리니.

0: এয়া আকাশবাণী গুৱাহাটী। অনুষ্ঠান শুনিছে মহাবাহু শাখাৰ পৰা। প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত পুলকিতা বৰুৱা, নিয়ন্ত্ৰণ কক্ষত বিবেক শৰ্মা, শ্বেখ আব্দুল্লা আহমেদ আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত অজয় আনন্দ, মৃগাংক কৃষ্ণাত্ৰেয়, বিজিত শৰ্মা, এফ এম ট্ৰান্সমিটাৰত কৌস্তভ দাস আৰু ষ্টুডিঅ'ত মই কৰবী হাজৰিকা। এতিয়া 5:15ৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, বাতৰি পঢ়িছো নিৰূপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শপতগ্ৰহণ, বিজেপিৰ ৰামেশ্বৰ তেলী, অজন্তা নেওগ, মিত্ৰদল অগপৰ অতুল বৰা আৰু বি পি এফৰ চৰণ বড়ো মন্ত্ৰী হিচাপে শপতগ্ৰহণ, যোৱা 3 মে'ত অনুষ্ঠিত নীট UG 2026 বাতিলৰ সিদ্ধান্ত আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটেন্ছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। খানাপাৰাত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্যমন্ত্ৰীগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়।
2: মই শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম। মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত, অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসাৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম।
3: মই
2: শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনৰ বাবে আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ বিবেচনাৰ বাবে অনা হ'ব বা মোৰ জ্ঞাত হ'ব তেনে বিষয়।
1: ডঃ হিমন্ত বিশ্ব শৰ্মাৰ 4গৰাকী সতীৰ্থ বিধায়কেও আজি খানাপাৰাত শপতগ্ৰহণ কৰে। বিজেপিৰ ৰামেশ্বৰ তেলী আৰু অজন্তা নেওগে আজি মন্ত্ৰী হিচাপে শপত লয়।
4: শ্ৰীমতী অজন্তা নেওগ,

0: ঈশ্বর নামত শপত লও যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম। মই অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তকৰণেৰে সম্পাদন কৰিম। আৰু মই ভয় বা পক্ষপাত, অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসাৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম।
1: মিত্ৰদল অগপৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু বি পি এফৰ পৰা চৰণ বৰুৱাই আজি মন্ত্ৰী হিচাপে শপত লয়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, জ্যোতিৰাদিত্য সিন্ধিয়া, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী, মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিং, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ ছাৱন্ত, অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী চাওনা মেন, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ৰ উপৰিও কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ ভালেসংখ্যক জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰে। অনুষ্ঠানত আমেৰিকাৰ ৰাষ্ট্ৰদূত ছাৰ্জিঅ' গৰৰ উপৰিও কেইবাখনো ৰাষ্ট্ৰৰ প্ৰতিনিধি, বিভিন্ন দেশৰ বিশিষ্ট উদ্যোগপতি, সত্ৰাধিকাৰ, দলৰ কাৰ্যকৰ্তা আৰু বুথ কমিটীৰ সভাপতিসকল উপস্থিত থাকে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 15গৰাকী নাৰ্ছক ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল সন্মান 2026 প্ৰদান কৰে। আন্তঃৰাষ্ট্ৰীয় ধাতৃ দিৱসৰ সৈতে সংগতি ৰাখি আজি নাৰ্ছিং ক্ষেত্ৰখনত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে নাৰ্ছসকলক এই সন্মান প্ৰদান কৰা হয়। এই সন্মানীয় পুৰস্কাৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগতে স্বায়ত্তশাসিত অঞ্চলসমূহ তথা স্বেচ্ছাসেৱী সংগঠনৰ পঞ্জীয়নভুক্ত নাৰ্ছসকলক এই সন্মানৰ বাবে বিবেচনা কৰা হয়। এই সন্মানৰ লগত এখন প্ৰমাণ পত্ৰ, 1,00,000 নগদ ধন, এটা স্মাৰক প্ৰদান কৰা হয়। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডা, কেন্দ্ৰীয় স্বাস্থ্য ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল এই অনুষ্ঠানত উপস্থিত থাকে। ইপিনে আজি আন্তঃৰাষ্ট্ৰীয় ধাতৃ দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰোগী পৰিচৰ্যাৰ বাবে স্বাৰ্থহীনভাৱে সেৱা আগবঢ়োৱা প্ৰতিগৰাকী ধাত্ৰীলৈ শুভেচ্ছা জ্ঞাপন কৰে। অনাগত সময়ত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিকাশৰ সমান্তৰালকৈ প্ৰতিগৰাকী চিকিৎসক আৰু নাৰ্ছৰ বাবে উন্নত সুবিধা সৃষ্টি কৰিবলৈ নতুন চৰকাৰে চেষ্টা অব্যাহত ৰাখিব বুলি তেওঁ প্ৰকাশ কৰে। দৰং জিলাৰ মঙলদৈৰ জি এন এম পৰীক্ষণ কেন্দ্ৰত সপ্তাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত আন্তৰ্জাতিক ধাতৃ দিৱসৰ আজি সামৰণি পৰে। এই দিৱস উপলক্ষে শিক্ষানুষ্ঠানখনৰ প্ৰশিক্ষাৰ্থীসকলৰ মাজত বিভিন্ন খেল ধেমালি, সাহিত্য, সংস্কৃতি আৰু হস্তকলাৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। দিৱসৰ সৈতে সংগতি ৰাখি প্ৰতিষ্ঠানখনত ফ্লৰেন্স নাইটিংগেল আৰু শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হয়। চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে যোৱা 3 মে'ত অনুষ্ঠিত নীট ইউ জি 2026 ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা চমুকৈ এন টি এ বাতিল কৰিছে। সামাজিক মাধ্যমযোগে সংস্থাটোৰ সূত্ৰই কয় যে ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা ব্যৱস্থাটোৰ প্ৰতি আস্থা বৰ্তাই ৰাখিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগৰ বিস্তৃত তদন্তৰ বাবে বিষয়টো কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইলৈ প্ৰেৰণৰো সিদ্ধান্ত লোৱা হয়। সংস্থাই কয় যে তদন্তকাৰী সংস্থাটোক বিষয়টোক তদন্ত কৰাৰ বাবে প্ৰয়োজনীয় সকলো নথি আগবঢ়াই সহায় কৰা হ'ব। এন টি এই অন্যান্য কেন্দ্ৰীয় সংস্থা আৰু বিধি বলবৎকাৰী সংস্থাসমূহৰ তদন্তত লাভ কৰা সমলসমূহ চালি জাৰি চাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সংস্থাটোৱে প্ৰকাশ কৰা মতে পুনৰ নিৰ্ধাৰণ কৰা তাৰিখত এই পৰীক্ষা অনুষ্ঠিত হ'ব। পঞ্জীয়ন আৰু শিক্ষাৰ্থীৰ তথ্যৰ লগতে 2026 চনৰ এই পৰীক্ষাৰ বাবে নিৰ্বাচিত কেন্দ্ৰসমূহ অপৰিৱৰ্তিত থাকিব বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। তদুপৰি নতুনকৈ কোনো মাচুল আৰু পঞ্জীয়নৰ প্ৰয়োজন নহ'ব বুলিও সংস্থাটোৱে স্পষ্ট কৰি দিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে কিশোৰীসকলক জৰায়ুমুখৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়াৰ বাবে আৰম্ভ কৰা এইচ পি ভি প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ধুবুৰী জিলাতো অব্যাহত আছে। যোৱা 17 মাৰ্চৰ পৰা চলি থকা এই প্ৰতিষেধক কাৰ্যসূচীৰ অধীনত আজি পৰ্যন্ত 1,150গৰাকী কিশোৰীক প্ৰতিষেধক দিয়া হৈছে। জিলাখনত 13,060গৰাকী কিশোৰীক এই প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। এই প্ৰক্ৰিয়া অহা জুনলৈকে চলি থাকিব বুলি ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ জিলাৰ প্ৰতিষেধক বিষয়াই প্ৰকাশ কৰিছে। বিশিষ্ট সাহিত্যিক সাংবাদিক হোমেন বৰগোহাঁইৰ পুণ্যতিথি উপলক্ষে আজি তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰা হৈছে। 2021 চনৰ আজিৰ দিনটোতেই দেহাৱসান ঘটা বিশিষ্ট চিন্তাবিদগৰাকীয়ে সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰত নিজৰ লেখা আৰু আদৰ্শৰে অন্য মাত্ৰা প্ৰদান কৰিছিল। অসমত গ্ৰন্থ আন্দোলনৰ অন্যতম হোতা বৰগোহাঁইয়ে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ বাবে জনসাধাৰণক উৎসাহিত কৰিছিল। কমেও 11খন উপন্যাস, গল্প সংকলন, আত্মজীৱনীমূলক গ্ৰন্থ,

0: প্ৰবন্ধ সংকলন আৰু ভিন্ন স্বাদৰ লেখাৰে কাকত আলোচনীত তেওঁ পঢ়ুৱৈক চিন্তাৰ খোৰাক দিছিল। অসম চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ বঁটা, অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কৰা বৰগোহাঁই, 1978 চনত পিতা পুত্ৰ নামৰ উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা আগবঢ়োৱা হৈছিল। 2001 আৰু 2002 চনত তেওঁ অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশিষ্ট সাহিত্যিকগৰাকীৰ পুণ্যতিথিত শ্ৰদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত বৰগোহাঁইৰ প্ৰজ্ঞা, সাহসী চিন্তা আৰু সাহিত্য সাধনাই সদায় পোহৰৰ বাট দেখুৱাই আহিছে বুলি মন্তব্য কৰে। তেওঁৰ কলমে অসমীয়া সমাজক নতুন চিন্তা আৰু দিক নিৰ্দেশ কৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমীয়া ভাষা সাহিত্য তথা সংবাদ জগতৰ অম্লান ব্যক্তিত্ব হোমেন বৰগোহাঁইৰ স্মৃতি দিৱসত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সাহিত্য তথা সংবাদ সেৱাৰ মাধ্যমেৰে সমাজক নতুন চিন্তাৰ খোৰাক দিয়া এইজনা পুৰোধা সদায় সমাজ জীৱনৰ আদৰ্শ হৈ থাকিব বুলি তেওঁ উল্লেখ কৰে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি কাইলৈ গ্ৰহণ কৰা হ'ব। বৰ্তমান বাক্সা জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্তজনৰ জামিন আবেদন কালি তেওঁৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত দাখিল কৰাৰ পাছত আবেদনৰ শুনানি ন্যায়াধীশ পাৰ্থজ্যোতি শইকীয়াৰ বিচাৰপীঠত তালিকাভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে যোৱা 30 এপ্ৰিলত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটান্ছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ। বিজেপিৰ ৰামেশ্বৰ তেলী, অজন্তা নেওগ, মিত্ৰদল অগপৰ অতুল বৰা আৰু BPFৰ চৰণ বড়োৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ। যোৱা 3 মে'ত অনুষ্ঠিত নীট UG 2026 বাতিলৰ সিদ্ধান্ত। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটান্ছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটী অনুষ্ঠান প্ৰচাৰিত হৈছে মহাবাহু শাখাৰ পৰা। আৰম্ভ কৰিবলৈ লোৱা হৈছে চাহ জনগোষ্ঠীয় ৰাইজৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান চাহগছৰ মাজে মাজে।

0: সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলৰ বাবে আগবঢ়াইছো অৱসৰপ্ৰাপ্ত চাহ শ্ৰমিকৰ বাবে আত্মনিয়োগৰ বিভিন্ন সা সুবিধাৰ সন্দৰ্ভত লক্ষীনাথ মাৰ্ডিৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে অঞ্জু দাসে। শ্ৰোতাসকল, আজি আমাৰ অনুষ্ঠানৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছো সমাজসেৱক লক্ষীনাথ মাৰ্ডি ডাঙৰীয়া। দাদা, আপোনাক আমাৰ চাহগছৰ মাজে মাজে অনুষ্ঠানটিলৈ আন্তৰিক স্বাগতম জনাইছো।
1: মোৰ ফালৰ পৰা আপোনালোকক আন্তৰিক নমস্কাৰ জনালো।
0: দাদা, আজি আমাৰ আলোচনাৰ বিষয়টোৱে হৈছে চাহ জনগোষ্ঠী অঞ্চলত অৱসৰপ্ৰাপ্ত যিসকল শ্ৰমিক আছে তেখেতসকলৰ আত্মনিয়োগৰ যিখিনি সা সুবিধা আছে এইখিনিৰ বিষয়ে আমি আজি কথা পাতিম। যিহেতু আমি সকলোৱে জানো যে এজন মানুহে যেতিয়া যিকোনো এটা কামত যেতিয়া তেওঁ ব্যস্ত হৈ থাকে এটা বয়সলৈকে, তাৰ পিছত তেওঁ যেতিয়া অৱসৰ ল'বলগীয়া হয় তাৰ পিছত তেখেতৰ মানসিক চাপ বৃদ্ধি পায় আৰু লগতে শাৰীৰিক অসুস্থতাও দেখিবলৈ পোৱা যায়। গতিকে শাৰীৰিক অসুস্থতা তথা মানসিক চাপ বা আনুষংগিক যিখিনি বিষয়, যিহেতু আমাৰ চাহ জনগোষ্ঠী সমাজখনৰ অধিকাংশ লোকৰে অৰ্থনৈতিক এটা অসুবিধাৰ পৰিৱেশ এটা আছে, গতিকে এই বিষয়ে আপোনাৰ দৃষ্টিত সা সুবিধা বুলি ক'লে কেনেধৰণৰ কথা মনলৈ আহে বাৰু?
1: অৱসৰ পিছত আমি যদি বিশেষকৈ চাব যাওঁ আমাৰ চাহ বাগিচা অঞ্চলত, অৱসৰ বিষয়টো চাবলৈ গ'লে চৰকাৰীভাৱে যিখিনি মানুহ চাকৰি কৰে তেখেতসকলৰ বয়স 60, 62, 64 এনেকৈ থাকে। কিন্তু বাগানত এটা নিৰ্ধাৰিত সময় থাকে 58 বছৰ, 58ত আমি মানুহটোক অৱসৰ প্ৰাপ্ত বুলি ধৰিলেও কাম কৰিব পৰা বয়স ক্ষমতা এটা থাকে, যিকোনো কামত নিয়োগ হ'ব পৰাকৈ এটা শাৰীৰিক শক্তিও এটা থাকে, মানসিক বলো থাকে আৰু যিকোনো পৰিৱেশত তেওঁ কাম কৰিব পৰা এটা মনোবলো তেখেতৰ মগজুত থাকে। সেই বয়সত তেখেতে যিখিনি বাগানৰ পৰা সুবিধা পায়, সুবিধা বুলি ক'লে তেখেতে যিখিনি সময় বাগানত কাম কৰিছিলে তাৰো কিছুমান নিৰ্ধাৰিত

0: প্ৰশিক্ষণৰ পিছত তেখেতসকলে সঁজুলিও যোগান ধৰি দিব। সঁজুলি যোগান ধৰি দিয়া পিছত তেখেতসকলে গৈ ইণ্ডাষ্ট্ৰিটো ইষ্টাব্লিছ কৰি দিব আৰু ব্যৱসায়টো তেখেতসকলে নিম্নতম 5 বছৰমান চাই দিয়ে। তাৰপিছত সেইটোৰ যোগেদি বেংকৰ লগত লোনৰো যোগাযোগটো তেখেতসকলে কৰি দিয়ে। তেনেকে ধৰণৰ সুবিধাবিলাক আছে, মানে 1,00,000 টকাৰ ভিতৰত বা 50-60,000 টকাৰ ভিতৰতো যদি কিবা ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিম বুলি ক'লে তেনেকে কৰিব পাৰে। আৰু দ্বিতীয় কথাটো হ'ল, আমি বাগিচা অঞ্চলত দেখিছো সৰুৰে পৰাই বাঁহ বেতৰ কাম বহুত ধুনীয়াকে চলে, বহুত প্ৰয়োজন আৰু চলি আছে। আৰু বাঁহ আৰু বেতৰ আজিৰ দিনত যিটো প্ৰডাকচন, আগতেতো বিশেষকৈ আমি বাঁহৰ ঘৰ সাজিছিলো, নাঙল সাজিছিলো, মৈ সাজিছিলো, কিন্তু এতিয়াৰ দিনততো চফা আহি গ'ল, ডিজাইন ডিজাইন বিভিন্ন ধৰণৰ লেম্প বনোৱা নিচিনা, লেম্পৰ নিচিনা বস্তু,
1: আজিকালি
0: ফুলদানি আছে, পালেংগো বনাইছে, তাৰপিছতে বিভিন্ন মাছ মৰা সঁজুলিবিলাক,
1: চেপা,
0: আৰু এইবিলাক বস্তু আজিকালি অকল অসমতেই নহয়, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ মানুহ যেতিয়া অসম ফুৰিবলৈ আহে এইখিনি বস্তু তেখেতসকলৰ আকৰ্ষণ কৰে আৰু তেখেতসকলে এই বস্তুবিলাক লৈ যায়। অকল ভাৰতবৰ্ষৰে নহয়, বিদেশী পৰ্যটনো যেতিয়া আহে দেখে যে তেনেকে ধৰণৰ কিবা এটা সঁজুলি, যিটো মাছ মৰা সঁজুলি, তেখেতে সঁজুলিটোৰ প্ৰতি এটা আকৰ্ষণ আহে আৰু তাৰ প্ৰতি তেখেতসকলে এই বস্তুবিলাক কিনে। দ্বিতীয় কথাটো হ'ল যে বাগানতো আগতেও ঘৰুৱাভাৱে তাঁত শিল্পৰ এটা উৎপাদন আছিলে, নিজৰ কাপোৰখিনি বৈছিলে। এইটো ক্ষেত্ৰতো আমি যদি চাওঁ
1: আধুনিকীকৰণ
0: কৰিব পাৰে, যেনেকে ধৰক বেডশ্বীট এখন বনোৱা, খিৰিকীৰ পৰ্দা, গাৰু কাভাৰ, টেবুলৰ কাভাৰ, তেনেকে ধৰণৰ কাভাৰবিলাকত আৰু এটা বস্তু দিব পাৰি কি, আদিবাসী চাহ জনগোষ্ঠীৰ সভ্যতা সংস্কৃতিৰ বহুত চেম্বল আছে, যেনেকে কাঠ ধেনু, মাদল, তুমদা, তামাক,
1: আৰু আ অলংকাৰৰ ছবিবোৰ তাতে অংকন কৰিব পাৰি।
0: কৰি পেলাই এইখিনি বস্তু যদি প্ৰডাকচন কৰা হয়, এইখিনি বস্তু ভাল, আজি চকুত লগা হ'ব আৰু ইয়াৰো এখন ভাল ব্যৱসায়। আৰু এইটো ব্যৱসায় কৰিব যাওঁতে চৰকাৰে সুবিধা কৰি আছে কি, যিখিনি শিপিনী আছে তেখেতসকলক শিপিনীৰ কাৰণে পইচা এটা প্ৰদান কৰাৰ লগতে সূতা কিনিবলৈ, আৰু সেই শিপিনীয়ে যিখিনি বস্তু উৎপাদন কৰিছে এইখিনি ব্লক ৱাইজত বস্তুখিনি চৰকাৰেই কিনাৰ এটা ব্যৱস্থা কৰিছে,
1: বজাৰখনো
0: উপলব্ধ হৈছে। আৰু এটা কথা কি আছে, বাগান অঞ্চলত বহুত বজাৰ আছে, মাহত 4খনমান বজাৰ হয়, দেওবৰীয়া বজাৰ থাকে, বুধবৰীয়া বজাৰ থাকে, দৰমা বজাৰ থাকে, সেই বজাৰবিলাকতো ভাল এটা ব্যৱসায় স্থান, আৰু এইটো ঘৰৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ ভিতৰতে বজাৰখন উপলব্ধ হয়।
1: এই বিষয়ে অলপ বহলাই ক'ব নেকি, কেনেধৰণে তেওঁলোকে নিজকে সংস্থাপনৰ বাটটো আনিব পাৰিব?
0: চাপোজ ধৰি লওক আপুনি আজিৰ দিনত বাগান এখনৰ কাষত 1 কিলোমিটাৰ ওচৰত দেওবাৰ বজাৰ বহিছে, তেতিয়া মানুহৰ প্ৰতি এটা প্ৰতিভা বেলেগকে থাকে, কোনোবাই হয়তো আৰ্ট কৰি ভাল পায়, কোনোবাই সঁজুলি বনাই ভাল পায়, কোনোবাই খেতি কৰি ভাল পায়, কোনোবাই পশুপালন কৰি ভাল পায়, কোনোবাই মীন পালন কৰি ভাল পায়, যাৰ যিটো ভাল লগা কাম, হাবিয়াস, অৱসৰৰ পিছত তেওঁ যদি ভাবিলে যে মই গাই গৰু 10 জনী পোহো আৰু পাৰ ডে মোৰ
1: যথেষ্ট
0: লাভ আছে, তেওঁ যদি ভাবে যে মই গাখীৰে প্ৰডাকচন কৰোঁ, এই গাখীৰ প্ৰডাকচনটো আজিৰ দিনত দোকানতো দিব পাৰে, হোটেলতো দিব পাৰে, আৰু যিবিলাক ডাঙৰ মিল্ক প্ৰডাকচন কোম্পানী আছে সিহঁতি কি কৰে, সিহঁতি আহি ডাইৰেক্ট লৈ যায়। 2 নম্বৰ কথাটো হ'ল বাঁহৰ যিখিনি আজি ঝাৰু, বিচনী, ডলা, চুপ, মাছ মৰা সঁজুলি, এইবিলাক বস্তু আজিকালি আগতে খুব উপলব্ধ হৈছিলে এই ওচৰ পাজৰ বজাৰবিলাকত,
1: কিন্তু
0: আজিকালি কিন্তু নোহোৱা হৈছে। এইটো এটা ধুনীয়া, আজিৰ দিনত চৰকাৰীভাৱেও আৰু বেচৰকাৰী সন্থা যিবিলাক আছে, NGO নিচিনা সন্থাবিলাকে কুকুৰা পালনৰ কাৰণে, গাহৰি পালনৰ কাৰণে, ছাগলী পালনৰ কাৰণে যথেষ্ট সুবিধা দিয়ে, তেখেতসকলে গঁৰাল পৰ্যন্ত
1: তেওঁলোকে
0: কৰে, প্ৰডাকচন কৰা যিটো কুকুৰা তাৰ বিক্ৰীৰ কাৰণেও বজাৰ এটা আছে। তাৰপিছত আমি দেখিছো যে পৰ্যটনৰ ক্ষেত্ৰতো চাহ বাগিচা অঞ্চলতো উল্লেখনীয় বিষয়, বাগানবিলাক পৰ্যটনসকলে আজি চাব আহে, ভিজিট কৰে, অৱসৰৰ পিছতে বাগানৰ ওপৰতো এই মানুহজনৰ বা মানুহগৰাকীৰ খুব অভিজ্ঞতা হয়, এইটো এটা তেওঁ পৰ্যটক গাইড হিচাপে
1: কাম
0: আছে। আৰু আদিবাসী চাহ জনগোষ্ঠীৰ খাদ্য সম্ভাৰো বহুত এটা মানে মূল্যৱান, এইখিনি লৈ এটা ব্যৱসায় আৰম্ভ কৰিব পাৰে, খুব সুন্দৰ পদক্ষেপ। বিভিন্ন জংগলত হোৱা আলু, এই আলুবিলাক বাগানৰ মানুহ খুব ধুনীয়াকে চিনি পায় আৰু তাৰ পৰা পিঠা বনাব পাৰি, মিঠাইও বনাব পাৰি, আৰু বিভিন্ন দৰৱৰো কামত আহে, কেঁচাই কেঁচা খালে দৰৱৰ কামত আহে, তেনেকে কান্দা কিছুমান আছে, এইবিলাকৰো এটা ভাল ব্যৱসায় আৰম্ভ কৰিব পাৰি, যে এই বস্তুবিলাক আকৌ পুনৰ খেতি হিচাপে লৈ পেলাই প্ৰডাকচন কৰি পেলাই
1: পেকেট আকাৰে
0: প্ৰিজাৰ্ভ কৰি পেলাই বিক্ৰী কৰিব পাৰে।

0: হয়
1: তেনেকে। আৰু বাঁহৰ গাজৰো বহুত
0: হয়
1: ধৰণৰ ৰেচিপি আদিবাসী মানুহৰ হাতত আছে,
0: আচাৰো তেওঁলোকে
1: আচাৰো পাৰে। তাৰপিছত আগতে আমি হাৰুৱা বুলি কৈছিলো, আগতে আলু চব্জিত বা তেনেকে ধৰণৰ যিকোনো চব্জিত দি খাইছিলে মানে। এইটো এটা বাঁহৰ গাজৰ হয় মানে, বাঁহ গাজটো কাটি মেলি ধুই শুকাই প্ৰডাকশ্যন হৈ যায়, এইটো বছৰ বছৰ চলে। আৰু বাগানত আৰু এটা বস্তু আছিলে আমাৰ দিনত, ভূত জলকীয়াৰ আচাৰ, ঔটেঙাৰ আচাৰ, নাগা টেঙাৰ আচাৰ, নেমু আচাৰ, তাৰপিছত আমলখি আচাৰ,
0: এইবিলাক
1: খৰচো নাই। সেইবিলাক বস্তু আগত ঘৰতে উপলব্ধ আছিলে আমাৰ। তেখেতসকলে এই ব্যৱসায়টো কৰিবৰ কাৰণে কোনোবা এটা আত্মসহায়ক গোটত বা গোট এখন গঠন কৰি পেলাই সেই গোটৰ যোগেদি তেখেতসকলে এই ব্যৱসায়টো ধুনীয়াকে সুফল পাব মানে। ব্যৱসায়টো কৰিবৰ কাৰণে আত্মসহায়ক গোটৰ যোগেদি লোনো পাব, আৰু এইখিনি বিক্ৰী কৰিবৰ কাৰণে আত্মসহায়ক গোটসকলৰ নিজৰ নিজৰ বিপণীও থাকে, এক্সিবিশ্যন মাৰ্কেট বিলাকত বহে তেখেতসকলে। গোটৰ লগত থাকি কাম কৰিলে আজিৰ দিনত খুব সহজে হয় মানে কামবিলাক। আৰু যদি বিচাৰো যে নহয়, আমাৰ গাঁও এৰিয়াত আজি এখন বাগান এৰিয়াত প্ৰায় 15-20 দোকান থাকে, ওচৰে পাজৰে যদি আমি 10 বাগান ধৰি লওঁ তেতিয়া 150-200 দোকান ওলাই গ'ল। এই দোকানবিলাকতো আচাৰ বিলাক, গ্লাছ প্লেট বিলাক ধুনীয়াকে এটা
0: বিক্ৰী
1: হলচেলাৰ হিচাপে বিক্ৰী কৰিব পাৰে, সেই তেনেকে ধৰণৰ সুবিধাবিলাক ল'ব পাৰি। তাৰপিছত চৰকাৰে যিখিনি সুবিধা আৰু বৃদ্ধসকলক বা অৱসৰ প্ৰাপ্ত মানুহসকলক যে দি আছে, এইখিনি তেখেতসকলে হয়তো এখন বাগিচা এৰিয়াত গম নাপায়, এই সুবিধাবিলাক আমি কেনেকে ল'ম। প্ৰথম কথাটো তেখেতসকলে, মই অনুৰোধ কৰো যে গাঁৱৰ যিজন মানুহক তেখেতসকলে ৱাৰ্ড সদস্য হিচাপে নিৰ্বাচিত কৰিছে তেখেতক ওচৰত যাব লাগে, আৰু ৱাৰ্ড সদস্যসকলক চৰকাৰীভাৱে ইয়াৰ ওপৰত প্ৰশিক্ষণো দিয়া হয়। এইবিলাক কথাৰ কাৰণে প্ৰথমে গাঁওখনৰ ৱাৰ্ড সদস্যৰ ওচৰত যাব লাগিব, গাঁও পঞ্চায়তৰ সভাপতিৰ ওচৰত যাব লাগিব, গাঁও বুঢ়াৰ ওচৰত যাব লাগিব, তাৰপিছত যদি পাৰে ব্লক ডেভেলপমেণ্ট অফিচাৰ, তাত গ'লেও বহুতখিনি আঁচনিৰ বিষয়ে তেখেতসকলে জনায়, তেখেতসকল হাত পুথিও থাকে, এইবিলাক লৈ অলপ সজাগ হ'ব লাগিব।
0: আৰু এই নথিপত্ৰৰ যিটো নিয়ম নীতি, সেইখিনি জানিলেহে তেওঁলোকে,
1: এইখিনি গোটেই গাঁও পঞ্চায়তৰ যিজন সচিবসকল থাকে এই সচিবসকলে প্ৰত্যক্ষভাৱে সহায় কৰে। মানুহজনৰ যদি নথিপত্ৰ নাই, এইখিনি বনাই দিয়াটো তেখেতসকলে পৰোক্ষভাৱে সহায় কৰে, আবেদন কৰিবলৈও তেখেতসকলে সহায় কৰে, আঁচনিটো ৰূপায়ণ কৰালৈকে সহায় কৰে। এই সুবিধাখিনি আদায় কৰিব লাগে, আৰু এই সুবিধাখিনি ল'বৰ কাৰণে বিশেষকে সজাগ হৈ পেলাই একো নাজানিলেও গাঁৱৰ ৱাৰ্ডৰ সদস্য, এই ৱাৰ্ডৰ সদস্যৰ লগত প্ৰত্যক্ষভাৱে জড়িত হ'ব লাগিব, সা সুবিধাখিনি তেখেতসকলে জানে, তেখেতসকলৰ যোগেদিয়ে এইখিনি সুবিধা আহিব।
0: সকলো সুবিধা আছে, আমি খালি খুচৰি চাব লাগিব,
1: আৰু নিজেই অৱসৰৰ পিছত মই কি কৰিব বিচাৰিছো আৰু কেনেদৰে কৰিম আৰু ক'ত কৰিম, এই কথাখিনি বিবেচনা কৰি পেলাই চৰকাৰী যিখিনি মানুহ আছে বা জড়িত আছে, সেই মানুহখিনি যিখিনি সহায় কৰে তেখেতসকলৰ লগত জড়িত হ'ব লাগে।
0: আৰু মহিলাসকলৰ ক্ষেত্ৰত আপুনি কি ক'ব?
1: মহিলাসকলৰো ছেইমেই আছে, মহিলাসকলৰো মানে বাগানে সেই বস্তুটোকেই কৰে যে যদি কোনোবা মহিলা হাতে কামে ঠিকেই আছে, মানুহগৰাকীৰ স্বাস্থ্য পাতিও ঠিকে আছে, তো তেওঁকো প্ৰথমে পুনৰ নিয়োগ কৰে অস্থায়ী শ্ৰমিক হিচাপে,
0: তেখেতৰ
1: ভাৱেও কৰে। দ্বিতীয় কথাটো হ'ল মানুহগৰাকী যে পাঁচ চিংগাত পাকৈ, এই যে ক্ষুদ্ৰ ক্ষুদ্ৰ বাগানবিলাক খোলে 10 বিঘা 15 বিঘা 20 বিঘা, এই মানুহবিলাকৰ প্ৰথম চিন্তাটো কালৈ যায় জানে, এই মানুহগৰাকীৰ ওপৰতে যে কোন ৰিটায়াৰ হৈছে মানে। তাতে বাগানতকৈ অলপ বেছি পইচা দি পেলাই তেখেতসকলক নিয়োগ কৰে, কিন্তু স্বাস্থ্যটো ভাল থাকিব লাগিব, কাৰণ বাগানৰ পাঁচ চিঙা কামটো মহিলাসকলে খুব ধুনীয়াকে জানে। এটা মেচিনেদি পাত কাটা আৰু হাতেদি পাঁচ চিঙা, দুটা পাৰ্থক্য, আৰু হাতেদি মানে ইফালে ইফালে চাই মেলি কথা পাতি তামোল খায়ো পাঁচ চিঙা যিটো অভিজ্ঞতা দক্ষতা, সেইটো বাগানৰ মহিলাৰ হাতত থাকে। স্বাস্থ্যটো যদি ভাল থাকে কৰিব পাৰিব। তিন নম্বৰ কথাটো তেখেতসকলে, মই কলো আত্মসহায়ক গোট যিবিলাক আছে, কাৰণ আত্মসহায়ক গোটবিলাক
0: মহিলাসকল এই ক্ষেত্ৰত বেছি সবল
1: সবল আৰু যেনেকে চৰকাৰী এতিয়া উদ্যমী মহিলা লাখপতি বাইদ তেনেকে ধৰণৰ আঁচনিবিলাক বিশেষকে আত্মসহায়ক গোটসকলকে প্ৰদান কৰি
0: আছে,
1: গতিকে প্ৰত্যক্ষভাৱে আত্মসহায়ক গোটবিলাকত জড়িত হৈ যাব লাগে। যিহেতু বাগানত কাম কৰি থকা সময়ত হয়তো মানুহগৰাকী নোৱাৰিল, সময় নাপালে, কিন্তু অৱসৰৰ পিছত আত্মসহায়ক গোট এটাত জড়িত হ'বৰ কাৰণে পাৰিব, কাৰণ তেখেতসকলৰ লগত বিভিন্ন আঁচনি স্কিমৰ ওপৰত আত্মসহায়ক গোটবিলাকে কাম কৰিয়েই আছে। কোনোবা আত্মসহায়ক গোট তাঁতৰ কাম কৰি আছে, কোনোবা আত্মসহায়ক গোটে মীন পালন পশুপালন কৰি আছে, তো মানুহগৰাকী যদি একো তেনেকে দক্ষতা নাই বা অভিজ্ঞতা নাই, এই গোটটো যদি জড়িত হৈ যায় গোটটোৰ লগত আৰু তেখেতসকলৰ লগত থাকি থাকি নিজৰো এটা ব্যৱসায় আৰম্ভ কৰিবলৈ,
0: নেজানো বা নিশিকাৰ কোনো কাৰণেই নাই,
1: সব
0: বস্তু উপলব্ধ আছে, খালি ইচ্ছাটো থাকিব লাগিব। আৰু এটা বিষয় ইয়াতে কিন্তু গুৰুত্বপূৰ্ণ, যিহেতু

0: আমাৰ যিখিনি পুৰণিকলীয়া গীত মাত আছে সেইসমূহ অৱসৰপ্ৰাপ্ত যিসকল লোক আছে তেখেতসকলেতো ভালদৰে জানিব, সেইখিনিৰ সংৰক্ষণৰ ক্ষেত্ৰতো তেওঁলোকৰ এটা গুৰু দায়িত্ব থাকিব, কি ক'ব?
1: নাই, এইটো এটা ভাল কথা আপুনি দাঙি ধৰিলে। আদিবাসী চাহ জনগোষ্ঠী সমাজত বিশেষকে সাংস্কৃতিৰ ক্ষেত্ৰত বহুত ধনী, নৃত্য গীতেই হওক বাদ্যযন্ত্ৰই হওক, এইখিনি ক্ষেত্ৰতো চৰকাৰেও বহুত সা সুবিধা প্ৰদান কৰে গীত মাত সংৰক্ষণৰ কাৰণে। এইবিলাকো তেখেতসকলে যদি বিচাৰে, এতিয়া ধৰক আপোনালোকৰো ইয়াত তেনেকে প্ৰগ্ৰাম চলে, মই জানো টুচুৰ সময় টুচু গীত, জাহালি গীত আপোনালোকৰ লগত জড়িত হৈ গল, এটা আপোনাৰ গৱেষণামূলক কামো হল,
0: তথ্য
1: সংগ্ৰহ হল, এইবিলাক সকলো দায়িত্ব এই মহিলাসকলৰে। এইটো তেখেতসকলে অৱসৰৰ পিছত যদি গোট এটা বনাই কাম কৰে যে আমি এইখিনি সংৰক্ষণ কৰিম, বাণীবদ্ধ কৰিম,
0: সাংস্কৃতিক সঞ্চালকালয়ৰ এনে ধৰণৰ
1: প্ৰকল্প আছে, তেখেতসকলে নিজে প্ৰজেক্ট বনাব পাৰে, আঁচনি এটা বনাব পাৰে যে আমি আদিবাসী চাহ জনগোষ্ঠীৰ বিয়া গীতখিনি সংৰক্ষণৰ কাৰণে আমি, বা নিচুকনি গীত, এতিয়া নিচুকনি গীত চাবলৈ গ'লে সকলো সমাজতে আছে আৰু চাহ বাগিচা অঞ্চলত থকা আদিবাসী চাহ জনগোষ্ঠীৰ মাজতো আছে, আমাকো খেলাইছিলে সৰুতে, কিন্তু এতিয়া চাবলৈ গ'লে প্ৰায় লুপ্ত
0: প্ৰায় লুপ্ত হৈছে।
1: কিন্তু এই গীতসমূহ সংৰক্ষণ কৰাৰ এটা বহুত ডাঙৰ এটা দায়িত্ব আহি পৰিছে। এইটো ক্ষেত্ৰতো আপুনি ভাল কথা দাঙি ধৰিছে, এইবিলাক বস্তু সংৰক্ষণ কৰিবৰ কাৰণে নিজৰ গোট এটা বা ক্লাব এখন কৰিলে, সংঘ এখন কৰিলে, কৰি পেলাই চৰকাৰকো আবেদন জনালে, আঁচনি এখন বনাই সংৰক্ষণ কৰিব পাৰে, এইটো এটা ভাল কাম।
0: আৰু কি আছে তেনেধৰণৰ কৰিবলগীয়া কাম?
1: কৃষিৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ, আমি অসমৰ বহুত বস্তু
0: কৃষক উৎপাদক সংস্থাৰ
1: লগত জড়িত হৈ পেলাই বহুত বস্তু আমদানিও কৰিব পাৰিব, ৰপ্তানিও কৰিব পাৰিব। এতিয়া অসমৰ পৰা আমাৰ ৰঙালাও, আদা, নেমু, এই বস্তুবিলাক খুব ধুনীয়াকে বাহিৰত গৈ আছে, ৰপ্তানি কৰি আছে। অসমৰ ফল মূলৰ যিটো ব্যৱসায়, এই ব্যৱসায়টো প্ৰায় চাবলৈ গ'লে অসমীয়া মানুহৰ হাতত নাই, কিন্তু অসমতো বহুত ফল মূল আছে, বাহিৰৰ পৰাও ইয়াত ৰপ্তানি হয়, বিশেষ ফল বাহিৰৰ পৰা নাহে, বেছিভাগ অসমৰেই। এই ব্যৱসায়বিলাক বেলেগ ৰাজ্যৰ মানুহ আহি পেলাই আমাৰ অসমত কৰি আছে। আৰু আগতে আমি চাইছিলো পুখুৰী খান্দিলে পুখুৰী পাৰে পাৰে কল দিয়ে আৰু জাহাজী কল দিয়ে। জাহাজী কল কিয় দিয়ে? কাৰণ ওখটো খুব তাৰ কম, 4-5 ফুট মান ওখ হয়, তাতকে বেছি নহয়, আৰু বতাহ আহিলেও বস্তু ভাঙিব
0: নপৰে
1: মানে। আৰু বিশেষকে কাঁচকল, কাঁচকলটো আমি জানো যে এইটো অসমৰেই হয়, বেমাৰ আজাৰৰ কাৰণে তাৰ গুণাগুণখিনিও মানুহ বুজি পাইছে, আৰু আইৰণৰ ক্ষেত্ৰত কাঁচকলৰ কিমান কাম আছে। এই কাঁচকলটো সহজে হয়, এইখিনিও আছে যে অৱসৰৰ পিছত যদি মই ভাবিছো যে 1 বিঘামান কল খেতি কৰিম, তাতে আকৌ চৰকাৰেও সহায় কৰিব, বেচৰকাৰী সংস্থাবিলাকো আছে, তেখেতসকলৰ লগত যোগাযোগ কৰিলেও হব,
0: ক'ত কাম আছে সেইটো বিচাৰিব জানিব
1: জানিব লাগিব। আৰু প্ৰথম কথাটো স্বাস্থ্যটো সদায়
0: ঠিক
1: ৰাখিব লাগিব।
0: আৰু হয়, আপুনি ঠিকেই কৈছে যে কাম ইয়াতে অজস্ৰ আছে, যুৱ সমাজ লগতে জ্যেষ্ঠসকল, তেখেতসকলৰ লগত যদি একেলগে একগোট হৈ পেলাই যদি কাম কৰে, মানে আমি বাহিৰৰ পৰা আমি বস্তু আনিবলগীয়া আমাৰ নহয়, আমাৰ ইয়াতে সকলোখিনি উপলব্ধ, খালি কাম কৰাৰ হেঁপাহৰ কিছু অভাৱ
1: আৰু ক'ত যোগাযোগ কৰিব লাগিব সেই বস্তুটো অলপ নজনা কাৰণে, মানে যিটো ATPPF PF প্ৰভিডেণ্ট ফাণ্ড, যিটো আমাৰ
0: ভৱিষ্যনিধি
1: যিটো কাৰ্যালয়, তাতো এটা সিহঁতৰ চেপাৰেট এটা অৰ্গেনাইজেচন আছে তেখেতসকলৰে। এই বাগানৰ মানুহখিনিক তেখেতসকলে ব্যৱসায়ৰ ওপৰত, আৰ্থিক সজাগতাৰ ওপৰত প্ৰশিক্ষণ দিয়ে,
0: কেনেকে টনকিয়াল কৰিব পাৰে,
1: আৰ্থিক অৱস্থাটো কেনে ভাল কৰিব পাৰিব, বা বাগানত এদিন খতি কৰিলে কিমান লোকচান হয়। বাগানৰ অংকটো মই কৈ দিছো আজি এনেকুৱা যে শ্ৰমিক এজনে 12 দিন কাম কৰি আছে, দৰমহাটো 15 দিনত পায়, ছানডেৰ দৰমহাটো কোম্পানীয়ে নিদিয়ে, অলৰেডি মানুহজনে কি হল 12 দিন কাম কৰি পেলাই 15 দিনৰ খৰচ হৈ গল,
0: 3 দিন
1: একোৱেই নাই, তথাপিও 12 দিনৰ হাজিৰা লৈ 15 দিনৰ ঘৰৰ খৰচটো উঠাব লগা হৈছে। চাপ'জ মানুহজনে আকৌ 3 দিন কাম খতি কৰি দিলে,
0: কমি গল
1: 6 দিন, 9 দিনৰ পইচা 15 দিন চলিছে, 6 দিনৰ ঘাটি বাজেটটো গৈ আছে, গোটেই বছৰত কিমান ঘাটি বাজেট গৈ আছে, সেই ঘাটি বাজেটৰ কাৰণে যিটো অৱসৰৰ পিছত হাতত যিটো পইচা আহে, সেই পইচাটো সেই ঘাটি বাজেটৰ পূৰাওঁতে শেষ হৈ যায়,
0: আৰু সেই
1: ধাৰত পোত খাই যায়, আৰু এই পইচাটো দিবই লাগিব, কাৰণ মই 9 দিন কাম কৰিছো আৰু মোৰ ঘৰখন চলিছে 15 দিন, 6 দিন মোৰ ঘাটি বাজেটত ঘৰখন চলাব লগা হয়। তাতে আজি যদি আমি জনমুৰি হিচাপে ভাগ কৰো, 2 মানুহে কাম কৰিছে, গিৰিয়েক আৰু ঘৈণীয়েকে 500 টকা পাইছে, মানুহ 4 জন আছে, তো 500 টকাত যদি আমি ভাগ কৰো 4 জন, তেতিয়াহলেতো 125 কে পৰিল, আকৌ স্কুলৰ খৰচ আছে, কলেজৰ খৰচ আছে,
0: বেমাৰ
1: আজাৰৰ খৰচ আছে, গাঁৱৰ যিবিলাক সকাম নিকাম আছে, এইখিনি

0: এই বস্তুখিনি চালে গড় ইনকাম কিমান 20-30 টকা হৈ আছে।
1: হয়,
0: তো গড় ইনকাম যদি মোৰ ষ্টাৰ্টিঙতে 20-30 টকা হৈ আছে সম্ভৱে নহয়। তো আজিৰ পৰাই মই ভাবিব লাগিব যে মই 250 টকা যদিও মই পাই আছো, কিন্তু মোৰ গড় ইনকাম 30 টকাহে মাত্ৰ, 220 টকাটোৱে মোৰ নহয়। তো অৱসৰৰ পিছত আকৌ সেই পইচাটো আকৌ কমি যায়। তো অৱসৰৰ পিছত বাগানৰ মানুহৰ কাৰণে, শ্ৰমিক এজনৰ কাৰণে বিভিন্ন সমস্যা। তো গতিকে আজিৰ দিনত 1 টকা নাথাকিলেও তথাপিও
1: সঞ্চয়ৰ জ্ঞানটো যদি
0: থাকে, আৰু আত্মসহায়ক গোট নিচিনা যদি গোটত জড়িত হব পাৰে, বা নিজাকে এখন গোট বনাই লৈ কামবিলাক কৰিবলৈ আৰম্ভ কৰে, পিছত চিন্তা কৰিবলগীয়া তেখেতৰ নাথাকে মানে।
1: আৰু সমাজকো এটা উন্নত মানদণ্ডৰ সহযোগিতা আগবঢ়াব পাৰিব, নহয় জানো? আপুনি বৰ সুন্দৰভাৱে আজি ইমানখিনি কথা আমাৰ শ্ৰোতাসকলক অৱগত কৰালে, আৰু বহুতখিনি কথা পাতিবলৈ আমাৰ থাকিয়েই গ'ল। যিহেতু আজি আপুনি ইমানখিনি সময় আমাৰ অনুষ্ঠানটোক দিলে আৰু অৱসৰপ্ৰাপ্ত শ্ৰমিকসকলৰ বাবে যিখিনি সা সুবিধাৰ পৰামৰ্শ আগবঢ়ালে, সেইখিনি আশা ৰাখিছো আমাৰ শ্ৰোতাসকল উপকৃত হ'ব, আৰু অনাগত দিনত এনে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আপোনাৰ সৈতে পুনৰ কথা পাতিম। আজিলৈ ধন্যবাদ।
0: আপোনালোক বহুত বহুত ধন্যবাদ থাকিল।
2: ইমান পৰে শ্ৰোতাসকলে, অৱসৰপ্ৰাপ্ত চাহ শ্ৰমিকৰ বাবে আত্মনিয়োগৰ বিভিন্ন সা সুবিধাৰ সন্দৰ্ভত লক্ষীনাথ মাৰ্ডিৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে অঞ্জু দাসে। শ্ৰোতাসকল, আজিলৈ আমাৰ চাহগছৰ মাজে মাজে অনুষ্ঠানটি সামৰিবলৈ সময় হৈহিল। আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠানৰ পৰা মই অঞ্জু দাসে বিদায় লৈছো। নমস্কাৰ।

প্ৰথমে শুনক আজি প্ৰচাৰিত হ'বলগীয়া কেইটামান অনুষ্ঠানৰ বিষয়ে। আজি নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত বিশ্ব বেডমিণ্টন ভাৰতীয় শ্বাটলাৰ এই সম্পৰ্কে সুশীম ঘোষৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 8:20 সুৰৰ শৰাইৰ শিল্পী মিতালী দে, সুৰ সংৰচনা মনয় সূত্ৰধৰৰ। 8:30 অসমীয়া শ্ৰব্য সংকলনৰ পৰা লোৱা কেইটামান গীত, 9:00 চিত্ৰগীত, 9:30 সাধক সুন্দৰৰ অনুষ্ঠানৰ অতিথি বিশিষ্ট গীতিকাৰ কণ্ঠশিল্পী অভিনেত্ৰী ৰেণু দত্ত বৰফুকন, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 9:00 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। 6:10 কৃষি জগত, ঝিৰিণী কাকতিৰ কণ্ঠৰ ভজন শুনিবলৈ পাব 6:40। 7:20 আকৌ শুনোৱা হওক। 7:35 পূবালীৰ সুৰ, 7:45 মুনু মেধিৰ কণ্ঠৰ আধুনিক গীত। এতিয়া শুনক কাইলৈ প্ৰচাৰিত হ'বলগীয়া অনুষ্ঠানৰ বিষয়ে।

কাইলৈ নিশা 9:30 সাহিত্য চোৰা অনুষ্ঠানত তৃপ্তি বৰাৰ গল্প, নন্দ সিং বৰকুলাৰ কবিতা, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। বিয়লি 5:25 গঞা মহিলাৰ অনুষ্ঠানত নলবাৰী জিলাৰ বুদ্ৰকুচি গাঁৱত থলিতে বাণীবদ্ধ হোৱা অনুষ্ঠান শুনিবলৈ পাব স্বাৱলম্বী মহিলা কামিনী শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কংকিতা ভাৰদ্বাজৰ, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত ৰেচম কৃষিৰ বাণিজ্যিক সম্ভাৱনা, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ মানসী পুৰী হাজৰিকা আহমেদ আৰু ডক্টৰ নিৰ্মালী বৰাই। অনুষ্ঠানটিৰ আঁত ধৰিছে ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। দিনৰ 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। 12:30 আইদৰ বুলনি অনুষ্ঠানৰ স্বাস্থ্য শিতানত বিষ নিৰাময়ত ফিজিঅ'থেৰাপী, এই বিষয়ে ফিজিঅ'থেৰাপিষ্ট প্ৰাঞ্জল গগৈৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ জোনালী বৰুৱাৰ। পুৱা 8:30 গীতিমালিকাৰ শিল্পী অনিন্দিতা পাল, প্ৰসন্ন ৰাজখোৱা, ৰূপলেখা গোহাঁই, আৰোহণ বৰ্ণ।

লৈ আৰু গায়ত্ৰী হাজৰিকা। 9:20 প্ৰভাতী তৰংগ আগবঢ়াব সীমান্ত বাৰ্মায়। 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ। 6:55 জ্ঞান বিজ্ঞান। 7:00 নিয়োগ বাতৰি। 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 স্মৃতিৰ দিনলিপি অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কেন্দ্ৰ সঞ্চালক তথা আকাশবাণী উত্তৰ পূবৰ অৱসৰপ্ৰাপ্ত উপসঞ্চালক প্ৰধান দিনেশ চন্দ্ৰ দাসৰ অনাতাৰাত্ম জীৱনীৰ চতুৰ্থ খণ্ড। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। 9:15 জিলাৰ ৰেহৰূপ। ১১:৩০ আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানৰ হিপ হিপ হুৰ্ৰে শিতানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠানৰ প্ৰথম খণ্ড। অনুষ্ঠানটিৰ আঁত ধৰিছে কস্তুৰীমা দাস আৰু পম্পী মালাকাৰে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 কস্তুৰী বৰুৱাৰ কণ্ঠৰ আধুনিকীত। 1:20 জোনাৰাম শইকীয়া আৰু সংগীসকলে পৰিৱেশন কৰা উজাপালি। 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত প্ৰভাত শৰ্মাৰ বাঁহীবাদন। 1:50 ৰূপেন্দ্ৰ কলিতাৰ কণ্ঠৰ লোকগীত। 8:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। বিয়লি 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান। 4:30 বড়ো অনুষ্ঠান। 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ বাবে অসমীয়াৰ পাঠ প্ৰশস্তি পাঠ আগ যুগুতাইছে ত্ৰিবেণী শৰ্মা বৰুৱাই। 7:20 আকৌ শুনোৱা হওক 7:35 পূবালীৰ সুৰ অনুষ্ঠানত প্ৰহ্লাদ বৰদলৈ আৰু সংগীসকলে গোৱা তিৱা গীত। 8:02 ধাৰাবাহিক নাট উদয় ভানুৰ চৰিত্ৰৰ চতুৰ্থ খণ্ড। মূল উপন্যাস মামণি ৰয়চম গোস্বামীৰ, অনেতাৰ অভিযোজনা আৰু প্ৰযোজনা ব্ৰজেন বৰাৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক কীৰ্তিকমল ভূঞাৰ ৰচিত এটি বৃন্দগান।

0: কীৰ্তিকমল ভূঞা ৰচিত বৃন্দগান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ক্ষন্তেক পাছতে সন্ধিয়া 6 বজাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শপতগ্ৰহণ, বিজেপিৰ ৰামেশ্বৰ তেলী, অজন্তা নেওগ, মিত্ৰদল অগপৰ অতুল বৰা আৰু বি পি এফৰ চৰণ বড়োৰ মন্ত্ৰী হিচাপে শপতগ্ৰহণ, যোৱা 3 মে'ত অনুষ্ঠিত নীট UG 2026 বাতিলৰ সিদ্ধান্ত আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটেন্ছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। খানাপাৰাত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্যমন্ত্ৰীগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায়। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ 4গৰাকী সতীৰ্থ বিধায়কেও আজি খানাপাৰাত শপতগ্ৰহণ কৰে। বিজেপিৰ অজন্তা নেওগ আৰু ৰামেশ্বৰ তেলীয়ে আজি মন্ত্ৰী হিচাপে শপত লয়।
2: ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু অনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম। মই অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত, অনুৰাগ বা বিখেদ নোহোৱাকৈ সংবিধানৰ আৰু আইন অনুসৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম।
1: মিত্ৰদল অগপৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু বি পি এফৰ পৰা চৰণ বড়োৱে আজি মন্ত্ৰী হিচাপে শপত লয়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, জ্যোতিৰাদিত্য সিন্ধিয়া, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী, মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিং, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত, অৰুণাচলৰ উপ

0: মুখ্যমন্ত্ৰী চাওনা মেন, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ৰ উপৰিও কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ ভালেসংখ্যক জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰে। অনুষ্ঠানত আমেৰিকাৰ ৰাষ্ট্ৰদূত ছাৰ্জিঅ' গৰৰ উপৰি কেইবাখনো ৰাষ্ট্ৰৰ প্ৰতিনিধি, বিভিন্ন দেশৰ বিশিষ্ট উদ্যোগপতি, সত্ৰাধিকাৰ, দলৰ কাৰ্যকৰ্তা আৰু বুথ কমিটীৰ সভাপতিসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভা শীঘ্ৰেই সম্প্ৰসাৰণ কৰা হ'ব বুলি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই সংবাদ মাধ্যমক জানিবলৈ দিছে। সভাপতি শ্ৰী শইকীয়াই কয় যে 21 মে'ৰ পৰা হ'বলগীয়া অসম বিধানসভাৰ অধিৱেশনত নতুন মন্ত্ৰীসকলে শপত গ্ৰহণ কৰিব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনা চলি আছে বুলিও তেওঁ প্ৰকাশ কৰে।
1: মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সোনকালে হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমাৰ যি কিছু কথা বতৰা হৈছে, যিহেতু গোটেই কথাবিলাক আমাৰ এটা কালেক্টিভলি হয়, গতিকে নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা চৰ্চাখিনি কৰোঁতে য'ত যেনেধৰণে আলোচনা কৰিব লাগে নিশ্চয় কৰিব। বোধহয় 21 তাৰিখৰ পৰা বিধানসভাৰ অধিৱেশনো হ'ব, গতিকে 21 তাৰিখৰ পৰা শপত গ্ৰহণ পৰ্ব আছে, বিধায়কসকলৰ অধ্যক্ষ নিৰ্বাচনৰ কথা আছে, গোটেইখিনি সোনকালে হৈ যাব।
0: ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা চমুকৈ NTAই যোৱা 3 মে'ত অনুষ্ঠিত নীট UG 2026 বাতিল কৰিছে। সামাজিক মাধ্যমযোগে সংস্থাটোৰ সূত্ৰই কয় যে ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি আৰু পৰীক্ষা ব্যৱস্থাটোৰ প্ৰতি আস্থা বৰ্তাই ৰাখিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই পৰীক্ষাত প্ৰশ্নকাকত ফাদিলৰ অভিযোগৰ বিস্তৃত তদন্তৰ বাবে বিষয়টো কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা CBIলৈ প্ৰেৰণৰো সিদ্ধান্ত লোৱা হয়। NTAৰ সূত্ৰই প্ৰকাশ কৰা মতে তদন্তকাৰী সংস্থাটোক বিষয়টো তদন্ত কৰাৰ বাবে প্ৰয়োজনীয় সকলো নথি আগবঢ়াই সহায় কৰা হ'ব। NTAই অন্যান্য কেন্দ্ৰীয় সংস্থা আৰু বিধি বলবৎকাৰী সংস্থাসমূহৰ তদন্তত লাভ কৰা সমলসমূহ চালি জাৰি চাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সংস্থাটোৱে প্ৰকাশ কৰা মতে পুনৰ নিৰ্ধাৰণ কৰা তাৰিখত এই পৰীক্ষা অনুষ্ঠিত হ'ব। পঞ্জীয়ন আৰু শিক্ষাৰ্থীৰ তথ্যৰ লগতে 2026 চনৰ এই পৰীক্ষাৰ বাবে নিৰ্বাচিত কেন্দ্ৰসমূহ অপৰিৱৰ্তিত থাকিব বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। তদুপৰি নতুনকৈ কোনো মাচুল আৰু পঞ্জীয়নৰ প্ৰয়োজন নহ'ব বুলিও সংস্থাটোৱে স্পষ্ট কৰি দিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 15গৰাকী নাৰ্ছক ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল সন্মান 2026 প্ৰদান কৰে। আন্তঃৰাষ্ট্ৰীয় ধাতৃ দিৱসৰ সৈতে সংগতি ৰাখি আজি নাৰ্ছিং ক্ষেত্ৰসমূহত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে নাৰ্ছসকলক এই সন্মান প্ৰদান কৰা হয়। এই সন্মানীয় পুৰস্কাৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগতে স্বায়ত্তশাসিত অঞ্চলসমূহ তথা স্বেচ্ছাসেৱী সংগঠনৰ পঞ্জীয়নভুক্ত নাৰ্ছসকলক এই সন্মানৰ বাবে বিবেচনা কৰা হয়। এই সন্মানৰ লগত এখন প্ৰমাণ পত্ৰ, 1,00,000 টকাৰ নগদ ধন আৰু এটা স্মাৰক প্ৰদান কৰা হয়। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডা, কেন্দ্ৰীয় স্বাস্থ্য ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল এই অনুষ্ঠানত উপস্থিত থাকে। ইপিনে আজি আন্তঃৰাষ্ট্ৰীয় ধাতৃ দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰোগী পৰিচৰ্যাৰ বাবে স্বাৰ্থহীনভাৱে সেৱা আগবঢ়োৱাৰ প্ৰতিগৰাকী ধাত্ৰীলৈ শুভেচ্ছা জনায়। অনাগত সময়ত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিকাশৰ সমান্তৰালকৈ প্ৰতিগৰাকী চিকিৎসক আৰু নাৰ্ছৰ বাবে উন্নত সুবিধা সৃষ্টি কৰিবলৈ নতুন চৰকাৰে চেষ্টা অব্যাহত ৰাখিব বুলি তেওঁ প্ৰকাশ কৰে। দৰং জিলাৰ মঙলদৈৰ GNM পৰীক্ষণ কেন্দ্ৰত সপ্তাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত আন্তৰ্জাতিক ধাতৃ দিৱসৰ আজি সামৰণি পৰে। এই দিৱস উপলক্ষে শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থীসকলৰ মাজত বিভিন্ন খেল ধেমালি, সাহিত্য, সংস্কৃতি আৰু হস্তকলাৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। দিৱসৰ সৈতে সংগতি ৰাখি প্ৰতিষ্ঠানখনত ফ্লৰেন্স নাইটিংগেল আৰু শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হয়। নলবাৰী নাৰ্ছিং কলেজৰ উদ্যোগতো আজি দিনজোৰা কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় ধাতৃ দিৱস পালন কৰা হয়। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানৰ আৰম্ভণিতে ফ্লৰেন্স নাইটিংগেল আৰু শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। GI Tech লাভ কৰা তেজপুৰৰ বিখ্যাত লিচুৰ বিষয়ে প্ৰচাৰৰ উদ্দেশ্যে অহা 6 আৰু 7 জুনত দুদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় তেজপুৰ লিচু মহোৎসৱৰ আয়োজন কৰা হৈছে। স্থানীয় একাংশ যুৱ উদ্যোগী আৰু লিচু খেতিয়কৰ তৎপৰতা তথা কৃষি বিষয়া আৰু পৰ্যটন বিভাগৰ সহযোগত বিগত বৰ্ষৰ প্ৰথম লিচু মহোৎসৱৰ সফলতাৰ পাছত ইয়াৰ দ্বিতীয় বাৰ্ষিক মহোৎসৱ তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণত আয়োজন কৰিবলৈ লোৱা হৈছে। এপেডাই সহযোগী হিচাপে অংশগ্ৰহণ কৰিবলগীয়া এই বৰ্ষৰ লিচু উৎসৱত শিক্ষাৰ্থীসকলৰ অনুষ্ঠানৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। লগতে লিচুৰ বাগিচা ভ্ৰমণ, ইয়াৰ প্ৰক্ৰিয়াজাত সামগ্ৰীৰ প্ৰদৰ্শনী তথা বিক্ৰী, বাগিচাৰ পৰাই কৃষকৰ পৰা পোনপটীয়াকৈ সতেজ লিচু ক্ৰয় আদিৰ সুবিধাও এই দুদিনীয়া কাৰ্যসূচীত সন্নিৱিষ্ট থাকিব। এই মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনোৱা হ'ব বুলি আয়োজকসকলে জানিবলৈ দিছে। বতৰ ভিত্তিক কৃষি বিজ্ঞান পৰামৰ্শ সেৱা আৰু দুৰ্যোগ প্ৰস্তুতি ব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শেহতীয়াকৈ কেইবাটাও গুৰুত্বপূৰ্ণ ডিজিটেল পদক্ষেপ গ্ৰহণ কৰিছে। শোণিতপুৰ জিলাৰ দুৰ্যোগ প্ৰাধিকৰণে এই সন্দৰ্ভত এখন বিজ্ঞপ্তিযোগে কৃষক তথা সৰ্বসাধাৰণ ৰাইজক অৱগত কৰিছে। বতৰৰ আগজাননী আৰু কৃষিকাৰ্যৰ সুবিধা

0: বাবে মুকলি কৰা এই নতুন ডিজিটেল মঞ্চসমূহ মূলতঃ স্থান নিৰ্দিষ্ট বতৰৰ পূৰ্বাভাস আৰু শস্য সম্পৰ্কীয় পৰামৰ্শৰ বাবে তৈয়াৰ কৰা হৈছে। এই পদক্ষেপসমূহৰ জৰিয়তে তৃণমূল পৰ্যায়ত বতৰ সম্পৰ্কীয় পৰামৰ্শসমূহৰ গুণগত মান, শুদ্ধতা আৰু ব্যৱহাৰযোগ্যতা বৃদ্ধি কৰাৰ লগতে জলবায়ু স্থিতিস্থাপক কৃষি পদ্ধতিক উৎসাহিত কৰাৰ লক্ষ্য লোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত শোণিতপুৰ জিলাত আজি AIR ৰেইড অনুশীলন কৰা হয়। তেজপুৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ সমীপত অৱস্থিত ভাৰতীয় ষ্টেট বেংকৰ মুখ্য শাখাৰ কাষত 2 মিনিটৰ বাবে বিপদ সংকেতৰ আখৰামূলক ছাইৰেন বজোৱা হয়। ইয়াৰ কিছু সময়ৰ পাছত পৰিস্থিতি স্বাভাৱিক হোৱাৰ প্ৰতীক হিচাপে পুনৰ একেৰাহে 2 মিনিটৰ বাবে বিপদমুক্ত সংকেত বজোৱা হয়। ইয়াৰ লগতে জিলা প্ৰশাসনৰ তৰফৰ পৰা উদ্ধাৰ কাৰ্যৰো আৰম্ভণি কৰা হয়। এই সমগ্ৰ প্ৰক্ৰিয়াটো আখৰা হিচাপেহে আয়োজন কৰাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে ৰাইজক আতংকিত নহবলৈ আহ্বান জনাইছে। কবি শিশু সাহিত্যিক জোনমণি দাসৰ আজি পুৱা ডিব্ৰুগড়ৰ এখন ব্যক্তিগত হাস্পতালত মৃত্যু হয়। সাম্প্ৰতিক সময়ৰ জনপ্ৰিয় তথা বলিষ্ঠ কবি হিচাপে প্ৰতিষ্ঠা লাভ কৰা দাসক কালি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও আজি পুৱা তেওঁৰ মৃত্যু ঘটে। কবিগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ অনেক গুণমুগ্ধই চিকিৎসালয়খনত ভিৰ কৰে আৰু তেওঁলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। মৃত্যুৰ সময়লৈ প্ৰান্তিক আলোচনীৰ সম্পাদনা বিভাগত কৰ্মৰত দাসে সমকামী সূৰ্য, নিনাদিত নিৰ্জনতা, মৈথুনৰত মাছ আদি কেইবাখনো কাব্যগ্ৰন্থ ৰচনা কৰি থৈ গৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটান্স ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শপতগ্ৰহণ। বিজেপিৰ ৰামেশ্বৰ তেলী, অজন্তা নেওগ, মিত্ৰদল অগপৰ অতুল বৰা আৰু BPFৰ চৰণ বড়োৰ মন্ত্ৰী হিচাপে শপতগ্ৰহণ। যোৱা 3 মে'ত অনুষ্ঠিত নীট UG 2026 বাতিলৰ সিদ্ধান্ত আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটেন্ছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত।
2: নমস্কাৰ, আজি আমি কথা পাতিবলৈ লৈছো গাহৰিৰ বিভিন্ন ৰোগ আৰু ইয়াৰ বিজ্ঞানসন্মত ব্যৱস্থাপনা সম্পৰ্কে। এই সম্পৰ্কে কথা পাতিবলৈ আজি আমাৰ মাজত উপস্থিত আছে অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ডাক্তৰ লুকুমণি বুঢ়াগোহাঁই, সহকাৰী অধ্যাপক দ্বয় ডক্টৰ জানমণি শ্যাম আৰু ডাক্তৰ ধ্ৰুৱজ্যোতি বৰপূজাৰী। আপোনালোক তিনিওকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো। নমস্কাৰ। মই প্ৰথমে ডাক্তৰ লুকুমণি বুঢ়াগোহাঁইক সুধিব বিচাৰিছো যে গাহৰিত সাধাৰণতে কেনেধৰণৰ ৰোগ দেখা যায়?
3: গাহৰিত একচুৱেলি আমাৰ উত্তৰ পূৰ্বাঞ্চল বা আমাৰ অসমৰ যি জলবায়ু, আমাৰ যি এনভাইৰনমেণ্ট বা আমাৰ যি জিঅগ্ৰাফিকেল লোকেশ্যন, তাৰ ওপৰত বেছ কৰি আমি বিশেষকৈ ইয়াতে সংক্ৰামক ৰোগ খুব বেছি পৰিমাণে দেখিব পোৱা যাওঁ। প্ৰায় 60-70% সংক্ৰামক ৰোগ থাকে যিবোৰ বীজাণুজনিত হয়। তাৰ বাহিৰে কিছুমান অসংক্ৰামক ৰোগো থাকে যিবোৰ পুষ্টিৰ অভাৱত হোৱা দেখা যায়, আৰু কিছুমান আমাৰ বংশগত ৰোগ দেখা পোৱা যায়, কিছুমান বিপক্ষীয় ৰোগ দেখা পোৱা যায় যোনবিলাক আমাৰ মেটাবলিক ডিজিজ বুলি কোৱা হয়, আৰু কিছু পৰিমাণে আমাৰ প্ৰজননৰ লগত জড়িত কিছু ৰোগ দেখা পোৱা যায়।
2: হয়, আমাৰ এইটো অঞ্চলত গাহৰি আক্ৰান্ত হোৱা যিবোৰ সংক্ৰামক ৰোগ আছে সেইবোৰ কি কি হয়?
3: সংক্ৰামক ৰোগবোৰ বিশেষকৈ বীজাণুৰ পৰা হয়। তাৰে বীজাণুবিলাক আমাৰ 4টা প্ৰকাৰ খুব মানে যি পোৱা যায়। এটা হ'ল ভাইৰাছ, নেক্সট বেক্টেৰিয়া, তাৰপিছত আমাৰ ভেঁকুৰ ফাঞ্জাই জন্তু আৰু কিছুমান পৰজীৱ পেৰাচাইট, সেইখিনিৰ পৰা হোৱা যায়। তাৰে ভাইৰাছৰ আক্ৰমণটো বেছি হয়, তাৰে প্ৰভাৱটো আমাৰ ইয়াত খুব বেছি আছে। আৰু ৰিচেণ্টলি আমাৰ ইয়াত খুব এটা ধুমুহাৰ দৰে এটা বেমাৰ আহিছিল, সেইটো হ'ল আফ্ৰিকান চুৱাইন ফিভাৰ। তাৰপিছত আৰু কিছুমান বেমাৰ আছে ক্লাছিকেল চুৱাইন ফিভাৰ, সেই দুটা খুব ইনফেকচিয়াছ ডিজিজ আমাৰ গাহৰিৰ বাবে। তাৰ লগত আছে আমাৰ জাপানিজ এনচেফেলাইটিছ, যিটো গাহৰিৰ হয় আৰু মানুহৰো হয়। আৰু তাৰ লগত আছে আমাৰ বসন্ত, গাহৰিৰ বসন্ত, তাৰপিছত চবকা, এইকেইটা হ'ল আমাৰ ভাইৰাছজনিত ৰোগ। আৰু বেক্টেৰিয়াজনিত ৰোগৰ ভিতৰত আমাৰ এটা আছে, সেইটো হৈছে ডায়মণ্ড স্কিন ডিজিজ বুলি কোৱা যায়। তাৰমানে গাহৰিটোৰ ছালত হীৰাৰ নিচিনাকে অলপমান খজুলি হ'ব ধৰে, তাৰমানে যোনখিনি খজুৱা জেগা হয় সেইখিনি হীৰাৰ দৰে হৈ পৰে, তাৰ আকাৰটো হীৰাৰ দৰে হৈ পৰে, টান হৈ যায়, হয় সেইটো এটা। তাৰপিছত ব্ৰুচেলোচিছ আছে যি খুব গৰ্ভপাত কৰে, গলফুলা আছে, আৰু আমাৰ কিছুমান পিগলেট ডায়েৰিয়া বুলি কয়, সৰু পোৱালিবিলাকৰ খুব ডায়েৰিয়া হয়, এইখিনি আমাৰ বেক্টেৰিয়াৰ পৰা খুব হোৱা দেখা যায়। তাৰপিছত আমাৰ পৰজীৱ যিবোৰ ৰোগ আছে সেইবোৰৰ ভিতৰত আছে আমাৰ ফিটা পেলু আছে, তাৰপিছত কিছুমান চিকৰা আছে, কিছুমান কুকুনি আছে, সেইবোৰো খুব আমনি কৰে গাহৰিক। আৰু ফাংগেল ডিজিজ বা যোনটো আমাৰ ভেঁকুৰ হৈ যায়, তাৰ

0: দুটা খুব মূল বেমাৰ, এটা হল ডাৰ্মেটোফাইটোছিস আৰু এটা হল মাইক'টক্সিকোছিস।
1: হয় ডক্টৰ ধ্ৰুৱজ্যোতি বৰপূজাৰী, এতিয়া গাহৰি যিবোৰ আক্ৰান্ত হোৱা সাধাৰণ অসংক্ৰামক আৰু বিপাকীয় ৰোগ, সেইবোৰ কি কি আৰু এই ৰোগসমূহ কি কাৰণত হয়?
2: সংক্ৰামক ৰোগবিলাকৰ বিষয়ে ছাৰে ক'লেই ইতিমধ্যে, গতিকে অসংক্ৰামক মানে ই বীজাণুজনিত কাৰণত নহয় প্ৰথম কথা, আৰু বিপাকীয় ৰোগ মানে হৈছে আপোনাৰ আমাৰ শৰীৰত বা যিকোনো জন্তুৰ শৰীৰত যিবিলাক মানে বিপাকীয় চলি থাকে, এই চলি থকা বিপাকীয়াবিলাক মানে মানে সমতুল অৱস্থাত নাথাকে। ইয়াৰ কাৰণটো হৈছে আপোনাৰ পৰিপুষ্টিৰ অভাৱ এটা কাৰণ হ'ব পাৰে, আৰু তাৰ ফলত কি হয় বিভিন্ন ধৰণৰ প্ৰজননজনিত সমস্যাও দেখা যায়।
1: আপুনি যিটো পৰিপুষ্টিৰ অভাৱ মানে এটো খাদ্যজনিত হ'ব,
2: খাদ্যজনিত হয়। এতিয়া তাৰ কাৰণে আমি কি কৰিব লাগিব, আমি ধৰক এতিয়া আমি যেতিয়া ভাত খাওঁ বা আমি আহাৰ গ্ৰহণ কৰোঁ, অকলতো ভাতেই নাখাওঁ, ভাতৰ লগত দাইল চব্জি ভাজি গোটেইখিনি খাওঁ, ঠিক তেনে সেইটো আমি কি কাৰণে খাওঁ, এটা কাৰণে খাওঁ কাৰণ প্ৰত্যেকটো উপাদানে আমাৰ

0: এতিয়া তাৰ কাৰণে আমি কি কৰিব লাগিব, আমি ধৰক এতিয়া আমি যেতিয়া ভাত খাওঁ বা আমি আহাৰ গ্ৰহণ কৰোঁ, অকলতো ভাতেই নাখাওঁ, ভাতৰ লগত দাইল চব্জি ভাজি গোটেইখিনি খাওঁ, ঠিক তেনে সেইটো আমি কি কাৰণে খাওঁ, এটা কাৰণে খাওঁ কাৰণ প্ৰত্যেকটো উপাদানে আমাৰ দেহত জৰুৰী, প্ৰত্যেকটো উপাদানে আমাৰ কাৰণে প্ৰয়োজনীয়। ঠিক তেনেকৈ গাহৰি এজনীক বা গাহৰি এটাক তেনেকুৱা ধৰণৰ সুষম আহাৰ, সমতুল আহাৰ আমি দিয়াটো প্ৰয়োজন, যাতে এই বিপাকীয় সমস্যাসমূহ বা এই অসংক্ৰামক ৰোগসমূহ যাতে দেখা নাযায়। এতিয়া বিপাকীয় বা অসংক্ৰামক ৰোগসমূহৰ ভিতৰত বিশেষকৈ ধৰক কেলছিয়াম ডেফিচিয়েঞ্চি হ'ব পাৰে, বিভিন্ন ধৰণৰ ভিটামিন ডেফিচিয়েঞ্চি হ'ব পাৰে, বিভিন্ন ধৰণৰ মিনাৰেল ডেফিচিয়েঞ্চি হ'ব পাৰে। বিশেষকৈ দেখা দিয়া এটা বেমাৰ হৈছে গাহৰিৰ ক্ষেত্ৰত আইৰণ ডেফিচিয়েঞ্চি, যাৰ ফলত আপোনাৰ যিবিলাক পোৱালী গাহৰি আছে, যিবিলাক পিগলেটছ আছে, সেইবিলাকক এনিমিয়া দেখা যায়। ইয়াৰ কাৰণ হৈছে গাহৰিৰ এটা বিৰাট মানে ইম্পৰ্টেণ্ট কথা গাহৰিৰ ক্ষেত্ৰত, গাহৰিয়ে যেতিয়া মাকৰ পৰা গাখীৰ যেতিয়া খাই থাকে, সেই গাখীৰৰ জৰিয়তে যিখিনি আমাক মানে পোৱালিটোক আইৰণ লাগে তাৰ 10% পায়, বাকী 80% আইৰণ গাখীৰৰ পৰা নাপায়।
1: গাহৰিৰ পৰা মানুহলৈ বিয়পিব পৰা উভ সংক্ৰামক যিটো জৈনতিক ৰোগ, এইসমূহ কি কি ডক্টৰ জানমণি শ্যাম?
2: হয়, গাহৰিৰ পৰা মানুহলৈ বিয়পিব পৰা উভ সংক্ৰামক ৰোগবোৰ হৈছে চিচিচাৰকোইচিছ, যোনটো আমি অসমীয়াত ফিটা পেলু হোৱা বুলি কওঁ, এইটো যেনিবা পেৰাচাইটিক ডিজিজৰ পৰা হয়। দ্বিতীয়তে ব্ৰুচেলোচিছ আছে, লেপ্টোস্পাইৰোচিছ আছে, যিবোৰ বেক্টেৰিয়াজনিত হ'ব পাৰে। তাৰপিছত আছে আপোনাৰ জাপানিজ এনকেফেলাইটিছ, নিপা ভাইৰাছ, চোৱাইন ফ্লু, সেইকেইটা হৈছে ভাইৰাছজনিত ৰোগৰ পৰা হোৱা হেৰিবোৰ। আৰু এইবোৰ প্ৰতিৰোধ কৰিবলৈ আমি সদায় যিবোৰ গাহৰি মাংস খাওঁ ভালদৰে সিজাই খাব লাগে, প্ৰথম কথাটো। ছেকেণ্ড কথাটো হৈছে গাহৰি পামত কাম কৰাৰ সময়ত আমি হাত মোজা মাস্ক ইত্যাদি ব্যৱহাৰ কৰাটো মানে একদম জৰুৰী কথা। আৰু গাহৰি পামখন সদায় আমি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব লাগে, এইবোৰ কৰিলে এই ৰোগবোৰ সংক্ৰমণ অলপ ৰোধ কৰিব পৰা যায়।
1: এজন গাহৰি পালকে কেনেদৰে গাহৰিৰ ৰোগ চিনাক্ত কৰিব পাৰে, মানে আমি সাধাৰণতে দেখিলে সকলোৱে হয়তো চিনি নাপাব যে গাহৰিখিনিৰ কিবা ৰোগত ভুগি আছে বা এটা গাহৰি কিবা ৰোগত ভুগি আছে, ডক্টৰ লোকমণি বুঢ়াগোহাঁই?
3: তাৰে আমি পোনে প্ৰথমত বিহেভিয়াৰ যি স্বভাৱ সেইখিনি আমি চাব লাগিব। এজন পালকে গমে পাব তেওঁ গাহৰিটো কি ধৰণে থাকে, তাৰপৰা যদি অলপ বিচলিত হৈ যদি তেওঁৰ বিহেভিয়াৰ দেখাইছে বা যিবিলাক আমাৰ ক্লিনিকেল চাইন্স সেইবিলাকৰ ভিতৰত যদি জ্বৰ উঠিছে বা ডায়েৰিয়া হৈছে, বমি হৈছে, সেইবোৰ দেখিলে গম পাব লাগে যে গাহৰিজনী বা গাহৰিটো কিবা এটা নহয় কিবা এটা অসুবিধাত পৰিছে বা কিবা নহয় কিবা এটা ৰোগত ভুগিছে।
1: হয়,
3: তাৰপিছত যদি কিবা কাৰণত মৃত্যু হৈ যায় গাহৰিটো, তেতিয়াহ'লে হয়তো আমাৰ ওচৰৰ পশু চিকিৎসকক মাতি তেওঁলোকে পষ্টমৰ্টম এটা কৰিব পাৰে, কৰি তাতে বিভিন্ন অৰ্গেনছবিলাক চাব পাৰে। ডক্টৰে আহি চাই তেওঁ ক'ব যে এইটো এনেকুৱা বেমাৰ হ'ব পাৰে, আৰু যদি সেইটোতো ধৰা পেলাব নোৱাৰে তেতিয়াহ'লে আমাৰ ইয়াতে অসম গভৰ্ণমেণ্টৰ এটা লেবৰেটৰী আছে য'ত বিভিন্ন ধৰণৰ ৰোগৰ পৰীক্ষা কৰা যায়, তাৰ কাৰণে নমুনা পঠাব পাৰে। আৰু কিছুমান আজিকালি কিট আছে, ৰেপিড ডায়েগনষ্টিক কিট, যেনেকৈ আমাৰ ক'ভিডত আমি ঘৰতে যোনটো নাকৰ পৰা উলিয়াই আমি টেষ্ট কৰিছিলোঁ, তেনেকুৱা ধৰণৰ কিছু কিছু বেমাৰৰ কিট আছে, সেইবিলাক বজাৰত পোৱা যায়, সেইবোৰ আনিও হয়তো পালকজনে নিজৰ ফাৰ্মতে টেষ্ট কৰি নিজে কৰিব পাৰিব। আৰু নহ'লে মই যিদৰে ক'লোঁ আমাৰ যোনটো NERDDL নৰ্থ ইষ্টাৰ্ণ ৰিজনেল ডিজিজ ডায়েগনষ্টিক লেবৰেটৰী, সেইটো বা আমাৰ কলেজতো আছে, তো তালে তেওঁলোকে নমুনাসমূহ পঠাব পাৰে।
1: নমুনা মানে আপুনি কেনেধৰণৰ
3: মঙহৰ নমুনা পঠাব পাৰে, বা নহ'লে যদি জিয়াই আছে তেতিয়াহ'লে তেজৰ নমুনাও পঠাব পাৰে।
1: এইবোৰ
3: ভালকে পেকিং কৰি লৈ ডক্টৰজনক থাকিলে ডক্টৰজনৰ লগত পৰামৰ্শ ল'লে, ওচৰৰ যিজন পশু চিকিৎসক আছে তেওঁৰ পৰা পৰামৰ্শ লৈ সেইমতে পঠাই দিলে হৈ গ'ল। সেইখিনি এই দুটা লেবৰেটৰীত অতি সোনকালে এদিন দুদিনৰ ভিতৰত টেষ্টৰ ৰিজাল্ট দিব পৰা যায়।
1: হয়, আপুনি আৰু ক'লে যে বিভিন্ন অংগ প্ৰত্যংগ সমূহৰো বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে।
3: হয় হয় হয়,
1: তেতিয়া যদিহে গাহৰিটোৰ মৃত্যু
3: হয়
1: তেতিয়া ইয়ালৈ সেইবোৰ কেনেকে থিয়াব?
3: সেইবোৰ জেনেৰেলি কি হয় মানে আইচ বক্সত পঠাব পাৰিলে ভাল হয়, অলপ অলপ কাটি লিভাৰৰ পৰা অলপমান মাংস কাটি বা হাৰ্টৰ পৰা য'ত য'ত ঘাঁহবিলাক দেখা পোৱা যাব, যেতিয়া এইটো পষ্টমৰ্টম কৰিব তাতে অলপ চেঞ্জেছ দেখা পোৱা যাব, সালনি দেখা পোৱা যাব, তো তাৰ পৰা অলপ অলপ কাটি সেইটো আইচ পেকত যদি লেবৰেটৰীলৈ পঠিয়াই দিয়ে তেতিয়া খুব ভাল, তাৰমানে তেতিয়া বীজাণুটো পটককে ধ্বংস হৈ নাযায়, সেইটো ডিটেক্ট কৰিব পৰা যায় লেবৰেটৰী।
1: হয়, আৰু ইয়াৰ পৰা ওচৰৰ গাহৰি পালকসকলো নিশ্চয় সাৱধান হ'ব
3: পাৰিব। হয়, সেইটো লগে লগে নটিফাই কৰি দিয়া যাব অসম চৰকাৰে লগে লগে, যদি বিশেষ ডাঙৰ বেমাৰ যেনেকে এছএফ আফ্ৰিকান চুইন ফ্লু তেতিয়া লগে লগে নটিফাই কৰি দিয়ে যে এনেকুৱা এটা বেমাৰ এইটো অঞ্চলত হৈছে, তেতিয়া বেলেগ গাহৰি পালক হিচাপে পালকবোৰে সেই হিচাপত মানে হেৰি ল'ব পাৰিব,
1: সাৱধানতা
3: ল'ব পাৰিব।
1: হয় হয়, গাহৰিৰ এই যিবোৰ ৰোগৰ কথা ক'লে, এই ৰোগসমূহৰ চিকিৎসা পদ্ধতি কেনেধৰণৰ হয় আৰু গাহৰি পালকসকলে যাতে ৰোগ নহয় তাৰ কাৰণে কেনেধৰণৰ সাৱধানতা ল'ব লাগে, ডক্টৰ ধ্ৰুৱজ্যোতি বৰপূজাৰী?
0: হয়, মই ইতিমধ্যে ক'লোৱেই যে অসংক্ৰামক ৰোগ বিভিন্ন

0: সংক্ৰমণ হয় বা প্ৰজননজনিত ৰোগ হয়, তাৰ লগত মই দুটা কথা মই ইয়াতে যোগ দিব বিচাৰিছো। বিভিন্ন আমাৰ কৃষকসকলৰ বা গাহৰি পালকসকলৰ বিভিন্ন ভুল ব্যৱস্থাপনাৰ বাবে কেতিয়াবা ফাৰ্মৰ বহুত লছ হয়। ঠিক তেনেকুৱা এটা
1: মানে ভুল ব্যৱস্থাপনা আপুনি ঠিক কি বুজাব বিচাৰিছে?
0: মই বিষয়ে বুজাব বিচাৰিছো আপোনাৰ, যেতিয়া ধৰক গাহৰিজনীয়ে পোৱালি জন্ম দিলে, পোৱালি জন্ম দিয়াৰ মুহূৰ্তত সেইটো সময়ত ধৰক ঠাণ্ডা সময়ত জন্ম দিলে, যিটো আমাৰ শীত মানে প্ৰবাহ হৈ থাকে যিটো সময়, সেইটো সময়ত জন্ম দিলে। কিন্তু পোৱালি জন্মৰ পিছত যিহেতু এটা মানে গৰম মানে এটা জলবায়ু বা গৰম এটা অৱস্থাৰ পৰা মানে মাকৰ জৰায়ুৰ ভিতৰত থকা পোৱালি এটা যেতিয়া বাহিৰত জন্ম হয়, পৃথিৱীৰ যেতিয়া সংস্পৰ্শ জলবায়ুৰ সংস্পৰ্শ আহে, তেতিয়া যদি হঠাৎ সাল সলনি হয়
1: সেইটোৱে
0: বহুত প্ৰভাৱ পেলায়। আৰু তেনেকুৱা ক্ষেত্ৰত কি হয়, আপোনাৰ পোৱালি মানে মৃত্যু হয়, মৃত্যুমুখত পৰে, আৰু এইটোৱে মানে ফাৰ্মখনৰ মানে বহুত লছ ক্ষতি কৰে।
1: সেইটো মানে বেলেগ ধৰণৰ ৰোগ নহয়, কেৱল উষ্ণতাৰ তাৰতম্যৰ কাৰণে পোৱালিবোৰৰ মৃত্যু হৈ যায়।
0: হয় হয়, আৰু সেইটো ক্ষেত্ৰত এটা মানে সুন্দৰ ব্যৱস্থাপনা আমি ল'ব পাৰোঁ ফাৰ্মাৰসকলে, যাতে আমাৰ যেতিয়া পোৱালি জন্ম দিব হ'ব, ধৰক 10 দিন বা 20 দিন সময় আছে, 20 দিন পিছত আমি গম পাম যে পোৱালি জন্ম দিব, এক্সপেক্টেড ডেট অফ ফাৰ্মিং বুলি কয় যেতিয়া পোৱালি মানে জন্ম দিব। গতিকে সেই 10 দিন বা 20 দিন আগত আমি ধুনীয়াকে যিজনী পোৱালি মাইকী গাহৰিয়ে পোৱালি জন্ম দিব, সেই প্ৰসৱকালীন গাহৰিজনীক আপোনাৰ ছেপাৰেটকে বেলেগকে এটাহৰীয়াকৈ এটা নতুনকে কোঠা এটা ধুনীয়াকে সাজ সজ্জা কৰি তাতে আপোনাৰ আমাৰ খেৰ জাতীয় বস্তু বা কোমল এনেকুৱা বস্তুৰে মানে পেডিং দিয়া হয়, পেডিং দি ৰাখিব লাগে। আৰু আপোনাৰ পোৱালিৰ কাৰণে এটা মানে তাতে মানে এনেকুৱা গ্ৰিল বা বেৰ দি পেলাই পোৱালিবিলাক যাতে ছেপাৰেটকে মাকৰ পৰা আঁতৰত ৰাখিব পাৰি, তেনেকে ৰাখিব লাগে। আৰু সেইটো স্থানত এটা গৰম মানে প্ৰবাহ হ'বৰ কাৰণে এটা ধৰক লাইট বা বাল্ব বা আজিকালি পায় বজাৰৰ পৰা ইনফ্ৰাৰেড লেম্প পায়, গতিকে তেনেকুৱা টাইপৰ ব্যৱস্থা আমি ৰাখিব পাৰোঁ। আৰু তেনেকুৱা কৰিলে কি সুবিধা হয় আপোনাৰ, এতিয়া ধৰক পোৱালিবিলাক যেতিয়া ঠাণ্ডা পাব, যেতিয়া ঠাণ্ডা পাব তেনেকুৱা ব্যৱস্থাপনা কৰা নাই, তেতিয়া কি হয় আপোনাৰ মাকৰ ওচৰলৈ আহিব চেষ্টা কৰিব, যে মাকৰ গাত উম পায়। কিন্তু গাহৰিৰ ক্ষেত্ৰতো বহুত পোৱালি দিয়ে, 10টা 12টালৈকে পোৱালি দিয়ে, গতিকে মানে কি হয় যেতিয়া মাকৰ ওচৰলৈ আহিব চেষ্টা কৰিব, তেতিয়া সেই মাকে কেতিয়াবা ভুলবশতঃ পোৱালিটোৰ গাত শুই দিব পাৰে বা ভৰিখনে উঠাই দিলে গাত, তেনেকুৱা ক্ষেত্ৰত আপোনাৰ পোৱালি তেনেকৈ মৃত্যুমুখত পৰে। গতিকে এইখিনি আপোনাৰ আমি সু ব্যৱস্থাপনাৰে আমি এইখিনি ঠিক কৰিব পাৰোঁ। আৰু আপোনাৰ এটা খুব মানে মই কমনলি নিজে দেখিছো ফাৰ্মবিলাকত যেতিয়া মই যাওঁ ভিজিট কৰোঁ, তেতিয়া মই দেখিছো আপোনাৰ কেতিয়া প্ৰথম যেতিয়া পোৱালি জন্ম দিছে গাহৰিটোৱে, তেতিয়া মানে কি হয় আপোনাৰ এই মাকজনীয়ে পোৱালিটোক মানে আক্ৰমণ কৰে, খাব বিচাৰে, কামুৰিব বিচাৰে, সেইটো বহুত ক্ষেত্ৰত মই দেখিছো। আৰু মানে পশুপালক বিৰাট মানে এটা বেমেজালিৰ সৃষ্টি হয়, কিন্তু মাকে পোৱালি কামুৰিব চেষ্টা কৰিছে। গাহৰিৰ ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত এই বস্তুটো দেখা যায়, আৰু এইটো বিশেষ কাৰণটো হৈছে এটা কাৰণ আমি ক'ব পাৰোঁ, পৰিপুষ্টিৰ অভাৱ, তাত এটা নিউট্ৰিচনেল ডেফিচিয়েঞ্চি হৈ আছে। গতিকে তেনেকুৱা ক্ষেত্ৰত যদি আমি এই বিহেভিয়াৰটো যদি আমি ভালকে মানে ব্যৱস্থাপনাৰে আপুনি হেৰি নকৰোঁ, তেতিয়াহ'লে যথেষ্ট ক্ষতি হ'ব পাৰে ফাৰ্মখন।
1: মানে আপুনি এইমাত্ৰ যিটো কথা ক'লে তাৰ কাৰণেও গাহৰিজনীক আগৰে পৰাই খাদ্যৰ ক্ষেত্ৰত
0: যত্ন ল'ব লাগে, বিশেষকৈ আপোনাৰ 10 দিনমান আগত অকমান লাহে লাহে দানাটো অকমান ভৰাই শেষৰ ফালে লাহে লাহে কমাই দিব লাগে। ধৰক মুৰ্গী পালনৰ ক্ষেত্ৰত যেনেকে বেলেগ বেলেগ সময়ত বেলেগ বেলেগ বয়সত মানে বেলেগ বেলেগ দানা দিয়া যায়, খাদ্য দিয়া যায়, ঠিক তেনেকে গাহৰিৰো আছে, ষ্টাৰ্টাৰ, গ্ৰোৱাৰ আৰু ফিনিচাৰ বুলি কয়। গতিকে সেইখিনি আমি মেইনটেইন কৰিব লাগে। আৰু এই যিটো বিহেভিয়াৰৰ কথা ক'লো মানে এইটো হৈছে ছেভেজিং বিহেভিয়াৰ বুলি কয়। এনেকুৱা ক্ষেত্ৰত আমি কি কৰিব লাগে, পাৰিলে মানে গাহৰিজনীৰ লগত মানে পশুপালকজন লগত থাকি গাখীৰ যাতে খীৰাই চিৰিঞ্জ যাতে লাহে লাহে খুৱাব লাগে, যদি মাকৰ গাখীৰ খাব নোৱাৰে হাইপ'গ্লাইচেমিয়া গ্লুক'জৰ অভাৱত ভুগিব গাহৰি পোৱালিটো। আৰু মানে ই ধৰক 24 ঘণ্টাৰ ভিতৰত মানে কি হয়, যদি গাখীৰ নাপায়, গাখীৰত ধৰক কলষ্ট্ৰাম থাকে, কলষ্ট্ৰামৰ বিভিন্ন মানে বীজাণুনাশক দ্ৰব্য থাকে যিবিলাক এণ্টিবডি বুলি কওঁ আমি, গতিকে সেইবিলাকৰ পৰা মানে যদি কলষ্ট্ৰামটো নাপায় তেতিয়াহ'লে দুৰ্বল হ'ব গাহৰিজনী আৰু গাহৰিজনী মৃত্যুমুখত পৰে। গতিকে এনেকুৱা ক্ষেত্ৰত গাহৰি পালকসকলে যিমান পাৰি আপোনাৰ সু ব্যৱস্থাপনাৰে ফাৰ্মখন পৰিচালিত কৰিব লাগে। আৰু এনেকুৱা যদি হয় তেতিয়াহ'লে তেনেকে ধৰক মানুহৰ ক্ষেত্ৰত মিল্ক ৰিপ্লেচাৰ বুলি আছে, বেলেগ জন্তু ধৰক আপোনাৰ গৰুৰ ক্ষেত্ৰতো এনেকুৱা আছে, কিন্তু গাহৰিৰ ক্ষেত্ৰত এতিয়ালৈকে হোৱা নাই। গতিকে আমি কি কৰিব লাগে, যিমান পাৰি ধৰক গৰু গাখীৰ পাতলকে পানীৰ লগত মিহলাই খুৱাব পাৰোঁ, বা আপোনাৰ মিল্ক ৰিপ্লেচাৰ মানুহৰ ক্ষেত্ৰত যিটো ইউজ কৰোঁ, যিহেতু গাহৰি মনোগেষ্টিক এনিমেল বুলি কয় এটাই ব্যৱস্থা যুক্ত, গতিকে আমি সেই মিল্ক ৰিপ্লেচাৰ আমি মানুহৰ যিটো আছে তাক মানে ডাইলুট কৰি মানে আপোনাৰ পানী মিহলি কৰি খুৱাব পাৰোঁ, সেনেকে আমি এইটো বস্তু মানে ৰাখিব পাৰোঁ। আৰু তাৰপিছত আহিল আপোনাৰ আইৰণ ডেফিচিয়েঞ্চি, পিগলেট এনিমিয়াৰ কথা ক'লো, সচৰাচৰ দেখা যায়। এনেকুৱা ক্ষেত্ৰত আপোনাৰ কি হয় মানে যিবিলাক আইৰণ ডেফিচিয়েঞ্চি হয় পোৱালিবিলাকৰ, পোৱালিৰ ছালবিলাক মানে লাহে লাহে এৰি এৰি যায় আৰু পোৱালিবিলাক নিশকতীয়া দুৰ্বল হয়, তাৰ মানে যিটো

0: ওজন যেটো সময়ত পাব লাগিছে সেইটো ওজনটো নাপায়। গতিকে এনেকুৱা ক্ষেত্ৰত আমি কি ব্যৱস্থাপনা কৰিব লাগে, জেনেৰেলি আমি কি কৰোঁ ফাৰ্মবিলাকত আপোনাৰ 4 দিন আৰু 14 দিনত আইৰণ ইনজেকশ্যন দিওঁ, 1 ml আমি আইৰণ ইনজেকশ্যন দিওঁ। নাইবা আমি কি কৰিব পাৰোঁ ফেৰাছ চালফেট বুলি বজাৰত কিনিব পায়, সেই ফেৰাছ চালফেট পানীৰ লগত এনেকে মিহলাই এই যিটো মানে আপোনাৰ উহাৰত গাহৰিৰ উহাৰত আমি স্প্ৰিংকল মানে আপোনাৰ ছটিয়াই দিব লাগিব, তেতিয়া মাকৰ পৰা গাখীৰ খাব যাব, অকমান হলেও সামান্য পৰিমাণে হলেও আইৰণ সি পাব, মানে পোৱালিটোৱে পাব মানে। কাৰণ গাহৰিৰ যিটো মানে লিভাৰ আছে যকৃত, সেই যকৃতটো ইজ মানে আপোনাৰ ভেৰি মানে প'ৰ চ'ৰ্চ অফ আইৰণ, গতিকে এইবিলাকৰ পৰা আমি আইৰণ ইনজেকশ্যন দিব লাগিব। আৰু বিশেষকে ধৰক আপোনাৰ কিছুমান ভিটামিন ডেফিচিয়েঞ্চি হয়, ভিটামিন এ ডেফিচিয়েঞ্চি হয়, ভিটামিন ডি ডেফিচিয়েঞ্চি হয়, আপোনাৰ এটা খুব কমন ডেফিচিয়েঞ্চি প্ৰব্লেম হৈছে অভাৱজনিত ৰোগ হৈছে আপোনাৰ ভিটামিন ই আৰু চেলেনিয়াম ডেফিচিয়েঞ্চি। এনেকুৱা ক্ষেত্ৰত কি হয়, বিশেষকৈ ভিটামিন এ ডেফিচিয়েঞ্চি হলে কি হয় আপোনাৰ যিটো আমি মানুহৰ ক্ষেত্ৰত দেখা পাওঁ কুকুৰি বনা আপোনাৰ কি বুলি কয় নাইট ব্লাইণ্ডনেছ বুলি কয়, গতিকে আপোনাৰ আৰু মানে কি হয় যেতিয়া মানে পোৱালি জন্ম দিয়া মাকে পোৱালিবিলাক আণ্ডাৰ ডেভেলপ হয়, কমপ্লিটলি ডেভেলপমেণ্ট, কেতিয়াবা কিছুমানৰ চকু দুটা ভালকে ডেভেলপ নহ'ব, আপোনাৰ নোম অংশ ভালকে ডেভেলপ নহ'ব, ছাল অংশ ভালকে ডেভেলপ নহ'ব। ঠিক তেনেকে ভিটামিন ডি ডেফিচিয়েঞ্চি হলে আপোনাৰ কি হয় খুব মানে হাড়ৰ বেমাৰ হয়, ৰিকেটছ বা কেলছিয়াম হলেও এনেকুৱা একে হাড়ৰ বেমাৰ হয়, অষ্টিঅমাইলাইটিছ এইবিলাক হয় মানে। আল্টিমেটলি মানে কি হয় আপোনাৰ পোৱালিটো বা গাহৰিজনী বহুত দুৰ্বল হয়। গতিকে এনেকুৱা অভাৱজনিত ৰোগসকল এজন পশু চিকিৎসকৰ দ্বাৰা পৰামৰ্শ লৈ বা পশু চিকিৎসকৰ দ্বাৰা তাক মানে আইডেণ্টিফাই কৰি আমি সেই অনুযায়ী যি পৰামৰ্শ দিয়ে পশু চিকিৎসকজনে সেই অনুযায়ী আমি চিকিৎসা লোৱাটো
1: জৰুৰী হয়। গাহৰিৰ কাৰণে নিশ্চয় ভেকচিন আছে, এই ভেকচিন সমূহৰ সময়সূচী কেনেধৰণৰ ডক্টৰ জানমণি শ্যাম?
2: হয়, গাহৰিৰ ৰোগ মানে হেৰি কৰিবলৈ বহু কেইবিধ ভেকচিন উপলব্ধ। প্ৰথমটো হৈছে চবকা ৰোগ, যোনটো আমি ইংলিছত ফুট এণ্ড মাউথ ডিজিজ বুলি কওঁ। তাৰ সময়সূচীটো হৈছে প্ৰথম চিটাটো আমি যেতিয়া পোৱালিবোৰ দুমাহ হ'ব প্ৰথম ভেকচিনটো দিব লাগে, আৰু তাৰপিছত এমাহ পিছত আমি বুষ্টাৰ ড'জ এটা দিওঁ, আৰু তাৰপিছত বছৰে বছৰে ছমাহ মূৰে মূৰে আমি এই চবকা ৰোগৰ কাৰণে ভেকচিনটো দি থাকিব লাগে। সেইটো হৈছে প্ৰথম বেমাৰ। তাৰপিছত দুই নম্বৰতে আছে আপোনাৰ চোৱাইন ফিভাৰ বুলি, ক্লাছিকেল চোৱাইন ফিভাৰ বুলি কওঁ, সেইটো একে সময়সীমা। প্ৰথম চিটাটো আমি যেতিয়া পোৱালিবিলাকৰ দুমাহ হয় তেতিয়া প্ৰথম চিটাটো দিব লাগে, তাৰপিছত পৰৱৰ্তী চিটাটো যোনটো আমি বুষ্টাৰ ড'জ বুলি কওঁ সেইটো এমাহ পিছত দিওঁ, আৰু বছৰি ছমাহ মূৰে মূৰে চিটাটো দি থাকিব লাগে। তিন নম্বৰটো হৈছে ডিঙি পোলা, যোনটো ইংলিছত আমি হেমৰেজিক ছেপ্টিচিমিয়া বুলি কওঁ, সেইটোৰ সময়সীমা হৈছে পোৱালিবোৰ যেতিয়া 4 মাহ বয়স হয় প্ৰথম চিটাটো দিব লাগে, দ্বিতীয় চিটাটো মানে বুষ্টাৰ চিটাটো আমি এমাহ পিছত দিওঁ, তাৰপিছত সেইটো বছৰি এনুৱেলি চিটাটো দি থাকিব লাগে।
1: হয়, গাহৰিৰ পামত যিবোৰ ৰোগৰ প্ৰাদুৰ্ভাৱ আছে সেইবোৰ ৰোধ কৰিবৰ কাৰণে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে?
2: পোনপ্ৰথমতে আমি যোনটো আমাৰ গাহৰি গঁৰালটো আছে সেইটো আমি সদায় পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব লাগিব। দুই নম্বৰ কথাটো হৈছে গাহৰিৰ মূলমূত্ৰ যিবোৰ উৎপাদন হয় সেইবোৰ আমি ফাৰ্মখনৰ কাষত জমা কৰি ৰাখিব নালাগিব, কাৰণ এইবোৰৰ যোগেদিও মানে ৰোগ বিয়পিব পাৰে বা সংক্ৰমণ হ'ব পাৰে। তিনি নম্বৰ কথাটো হৈছে গাহৰিক আমি যিবোৰ খাদ্য আৰু পানী যোগান ধৰোঁ সেইবোৰ একচুৱেলি বিশুদ্ধ হ'ব লাগিব, আৰু যিবোৰ পাত্ৰ আমি ব্যৱহাৰ কৰোঁ দানা পানী দিবলৈ সেইবোৰ যাতে আমি ধুই পখালি লওঁ। তাৰপিছত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে আমি আমাৰ ফাৰ্ম জৈৱ সুৰক্ষাটো ষ্ট্ৰং কৰিব লাগিব, যেনে আমি যিবোৰ আমি সঁজুলি জোতা কাপোৰ আমি ব্যৱহাৰ কৰোঁ ফাৰ্মখনত সেইবোৰ যাতে পৃথক হ'ব লাগিব, আৰু ব্যৱহাৰ কৰাৰ পিছত আমি যাতে বীজাণুমুক্ত কৰি ৰাখিব লাগিব। দুই নম্বৰ কথাটো হৈছে ফাৰ্মখনৰ যোনটো প্ৰৱেশ সেইটো ভালকে নিয়ন্ত্ৰণ কৰিব লাগে, যাতে বাহিৰৰ মানুহ বা বেলেগ জীৱ জন্তু ফাৰ্মখনৰ ভিতৰত সঘনে মানে যাব নোৱাৰে, আৰু ফাৰ্মখনৰ চাৰিওপিনে আমি যাতে ফেঞ্চিং বা ৱাল এনেকে দি থব পাৰোঁ। তাৰপিছত হৈছে ফাৰ্মখনত সোমোৱাৰ আগতে আমি বীজাণুনাশক দ্ৰব্য যেনে পটাছ সেইবোৰ ভৰিত পানীত তিয়াই আমি মানে সোমাব লাগে, আৰু ঠিক তেনেকে যেতিয়া আমি ফাৰ্মখনৰ পৰা ওলাম এনেকুৱা বীজাণুমুক্ত দ্ৰব্য থকা হেৰিত ভৰিটো দিহে ওলাব লাগে।
1: মানে ফাৰ্মলৈ আপোনাৰ বাহিৰৰ পৰাও সোমাব পাৰে আৰু ফাৰ্মৰ পৰাও বাহিৰলৈ,
2: হয় যেতিয়া আমি সোমাম তেতিয়া আমি বীজাণুমুক্ত দ্ৰব্য থকা হেৰিত মানে যেনেকে পটাছ ইউজ কৰি আমি ভৰিটো তিয়াই পেলাইহে সোমাওঁতেও তিয়াই সোমাব লাগে আৰু ওলাওঁতেও তিয়াই পেলাই ওলাব লাগে। আৰু আমি সাধাৰণতে দেখোঁ গাহৰিক কেতিয়াবা মৃত গাহৰি এনেকে অৱশিষ্ট দিয়া দেখোঁ, সেইবোৰ বন্ধ কৰিব লাগে। তাৰপিছত আমি যেতিয়া গাহৰি কিনো নতুনকে এখন ফাৰ্মত, তেতিয়া নতুন গাহৰিবোৰ আমি অন্তত 20 বা 30 দিনলৈ কোৱাৰেণ্টাইন কৰি ৰাখিব লাগে, তাৰমানে আছুতীয়াকৈ ৰাখিব লাগে নতুন গাহৰি, আৰু যিকোনো চৰ্চৰ পৰা আমি গাহৰি কিনিব নালাগে। আৰু শেষত ৰোগত আক্ৰান্ত হোৱা দেখিলে আমি ওচৰৰ পশু চিকিৎসালয়ৰ লগত যোগাযোগ কৰিব লাগে।
1: এতিয়া আপুনি যিবোৰ ৰোগৰ ব্যৱস্থা কলে প্ৰতিৰোধৰ কাৰণে, এইবোৰ যদি হৈ যায়, ৰোগখিনি যদি হৈ যায়, সেই সময়ত গাহৰিৰ পামখন কেনেদৰে পৰিচালনা কৰিব লাগে?
2: হয়, প্ৰথম কথাটো যেতিয়া আমি ৰোগীয়া গাহৰি দেখোঁ ফাৰ্মখনত তেতিয়া আমি প্ৰথম কথাটো হ'ল যে আমি যিখিনি ৰোগীয়া গাহৰি সেইখিনি আছুতীয়া কৰি দিব লাগে।

0: অতি সোনকালে আমি ওচৰৰ পশু চিকিৎসকৰ লগত যোগাযোগ ৰাখিব লাগে। ফাৰ্মৰ ভিতৰলৈ বা বাহিৰলৈ গাহৰি চলাচলটো সম্পূৰ্ণভাৱে বন্ধ কৰিব লাগে আৰু বেলেগ ফাৰ্মৰ লগতে নিজৰ ফাৰ্মখনত ব্যৱহাৰ কৰা সঁজুলি এইবিলাক আদান প্ৰদানটো বন্ধ কৰি দিব লাগে। তাৰপিছত আমি ৰোগীয়া অথবা মৃত্যু হোৱা গাহৰিক বিক্ৰী কৰিব নালাগে। সাধাৰণতে দেখা যায় মানুহে বেমাৰ হ'লে বা মৃত্যু হ'লে বিকি দিয়ে, সেইটো কেতিয়াও কৰিব নালাগে,
1: লোকচান ভৰিব নিবিচাৰে।
0: হয় হয় হয়। আৰু যিবোৰ গাহৰি ধৰক মৃত্যু হৈ গ'ল, সেইবোৰ আমি দেখোঁ কেতিয়াবা মানে নদী বা এনেকুৱা জান জঁটত উটুৱাই দিয়ে, সেইটো কৰিব নালাগে। দকে গাঁত এটা খান্দি ভালকে নিমখ চিমখ দি ভালকে পুতি থব লাগে।
1: এইখিনি পানীত পৰিলে আমাৰ এই অঞ্চলত গাহৰিৰ ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ডক্টৰ লুকুমণি বুঢ়াগোহাঁই, আপুনি জনাওকচোন।
2: এনেই আমাৰ বিশ্ববিদ্যালয়ত কেইবাটাও গৱেষণা প্ৰকল্প চলি আছে, যি গোটেইকেইটা প্ৰকল্পতে ভেকচিন বা ডায়েগনষ্টিক কিট তেনেকুৱা ধৰণৰ উদ্ভাৱন কৰিবৰ কাৰণে চেষ্টা চলাই থোৱা হৈছে আৰু দুই এটা আমি কমাৰ্চিয়েলাইজো কৰিছোঁ, এটা ব্যক্তিগত কোম্পানীৰ লগত হেৰি কৰি এমওইউ কৰি কিছুমান কিট আমি বজাৰত এৰিও দিছোঁ। আৰু আমাৰ যোনটো এডমেক লেবৰেটৰী আছে, বিশ্ববিদ্যালয়ত এটা এডমেক লেবৰেটৰী আছে, সেইটো অত্যাধুনিক লেবৰেটৰী হয়, খুব মডাৰ্ণ ফেচিলিটি আছে তাতে। তো তাতে আগতে মই কৈ যোৱাৰ দৰে নমুনা পঠাব পাৰে, পঠালে আমি বহুত কেইবাটাও প্ৰায় 30টামান বেমাৰৰ আমি চিনাক্ত কৰি দিব পাৰোঁ যে কি বেমাৰ হৈছে, গাহৰিয়ে হওক বা গৰুৰে হওক মুৰ্গীৰে হওক, গোটেইখিনিৰে তাতে সেইটো চিনাক্ত কৰিব পৰা ব্যৱস্থা আছে। আৰু তাৰ লগতে নিয়মীয়াভাৱে আমাৰ চাইণ্টিষ্টসকল বা আমাৰ যি প্ৰফেচাৰ আছে তেওঁলোকসকলে ট্ৰেইনিং দিয়ে থাকে, প্ৰশিক্ষণ দি থাকে, কৰ্মশালা পাতি থাকে, সজাগতা সভা পাতি থাকে আৰু লগতে বহু বহু জেগাত ভেকচিনেশ্যন কেম্প পাতি থাকে। তাৰ লগতো বহুতবাৰ আমাৰ ফাৰ্মাৰসকলৰ লগত মত বিনিময় অনুষ্ঠান সেইবিলাকো আমাৰ নিয়মিতভাৱে পাতি থকা যায় বছৰ জুৰি। এইখিনি ব্যৱস্থা আমাৰ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা বৰ্তমান লৈ থকা হৈছে।
1: হয়, এতিয়া মই ৰোগৰ পৰা ফালৰি কাটি এটা বেলেগ প্ৰশ্ন আপোনালোকক সুধিব বিচাৰিছো, যে এখন যেতিয়া গাহৰি ফাৰ্ম স্থাপন কৰিবলৈ লয়, ঠিক কেনেধৰণৰ মাটি বা কেনেধৰণৰ ঠাইত আমি সেই গাহৰি ফাৰ্মখন কৰিবলৈ বাছনি কৰিব লাগে?
3: হয়, গাহৰি ফাৰ্ম এখন আমি যেতিয়া বনাম, বনাবলৈ যাম, সদায় মানে যিডোখৰ ঠাইত বনাম সেই ঠাইডোখৰ সদায় ওখ হ'ব লাগে, ওখ ঠাইডোখৰ হ'ব লাগে আৰু এনেকুৱা ঠাইডোখৰ হ'ব লাগে অকণমান এঢলীয়া হ'ব লাগে ছাইডৰ ফালে, যাতে তাত পানী পৰিলে ধুনীয়াকে বাহিৰলৈ বৈ যাব পৰা সু ব্যৱস্থাপনা থাকে। আৰু ৰ'দ ঘাই অঞ্চল হ'ব লাগে, যাতে সেই অঞ্চলটোত মানে ওখ ঠাই হ'ব লাগে আৰু যাতে ৰ'দটো দিনৰ মানে দিনৰ সময়ছোৱাত ধৰক মিনিমাম 6-7 ঘণ্টা মানে ভালকে মানে দিনটোত মানে ৰ'দটো পৰে, ৰাতিপুৱা সূৰ্যৰ অস্তলৈকে দিনটোত ৰ'দ পৰে। আৰু এটা মানে আপোনাৰ মাৰ্কেট প্লেচৰ পৰা ওচৰত হ'ব লাগে, মাৰ্কেট এৰিয়াৰ পৰা যাতে ওচৰত হ'ব লাগে, যাতে বা আপোনাৰ ভেটেনাৰী মানে হস্পিটেল এনেকুৱা জাগাৰ পৰা অকণমান ওচৰত হ'ব লাগে, তেতিয়া সুবিধা হয়। মাৰ্কেট প্লেচৰ পৰা ওচৰত হ'লে আপোনাৰ যিটো মানে অহা যোৱা অনা নিয়া খাদ্য বা খৰচ বা বিকিবলৈ নিয়া সেইবিলাক খৰচবিলাক কমি যায় বহুতখিনি। আৰু পানীৰ এটা সু ব্যৱস্থাপনা থাকিব লাগে, গোবৰ নিষ্কাশনৰ এটা সু ব্যৱস্থাপনা থাকিব লাগে,
1: মানে আপোনাৰ ৰানিং ৱাটাৰ লাগিব নেকি?
3: ৰানিং ৱাটাৰ হ'লেতো বহুত ভাল, ৰানিং ৱাটাৰ লাগিব যাতে আমি অতি সহজতে মানে আপোনাৰ বিষ্ঠা মল মূত্ৰ এইখিনি অতি সহজতে পানী মানে ধুই পেলাই চাফ কৰি দিব পাৰোঁ আৰু মানে গোবৰ নিষ্কাশনৰ খুব ব্যৱস্থা থাকিব পাৰে।
2: লগতে ফেঞ্চিংটো মানে খুব জৰুৰী হয় আজিকালি, যে নেকি বেমাৰৰ হেৰিটো বাঢ়ি গৈছে, প্ৰভাৱটো এটা ভাল ধৰণে ফেঞ্চিং এখন দিয়াটো খুব জৰুৰী এখন ফাৰ্মৰ। আৰু পাৰিলে ৰাস্তাৰ পৰা বহুত বেছি দূৰত হ'ব নালাগে, ৱেল কানেক্টেড ৰাস্তাৰ লগত ৱেল কানেক্টেড হ'ব লাগে। আৰু
1: যেতিয়া এখন গাহৰিৰ পাম চাফা কৰা হয় প্ৰত্যেক দিনাইটো কৰিব লাগে, সেইটো অকল পানীৰে চাফা কৰিব লাগে নে পানীৰ লগত আৰু কিবা মিহলাই পেলাই চাফা কৰিব লাগে?
2: ডিছইনফেক্টেণ্ট চলিউচন আছে, বহুত আছে, সেইবিলাক মিলাই ল'ব লাগে, তাৰে পাৰ্চেণ্টেজ আছে, ধৰি লওক ফ্লৰখন কিহেৰে মচিব, কি ইউজ কৰিব, আমি যেনেকে ঘৰত যেনেকে লাইজল এনেকে ইউজ কৰোঁ তেনেকুৱা ধৰণৰ ডিছইনফেক্টেণ্ট চলিউচন আছে, সেইটো ফ্লৰখনৰ কাৰণে বেলেগ, আপোনাৰ পাত্ৰবিলাকৰ কাৰণে বেলেগ, সেইটো ৰেগুলাৰলি কৰিব লাগে।
1: হয়, আৰু আপোনালোকে কৈছিলে যে গাহৰি যেতিয়া পোৱালি জন্ম হয় তেতিয়া কিছু ৰোগ প্ৰতিৰোধ কৰিবৰ কাৰণে গাহৰি পোৱালিবোৰ বেলেগে ৰাখিব লাগে, কিন্তু গাখীৰ যিহেতু খুৱাব লাগে নিশ্চয় একেটা চেম্বাৰতে অলপ পৃথক কৰি ৰখা হয়, কিমান ডাঙৰৰ পিছত সেই গাহৰি পোৱালিবোৰ বেলেগকে ৰখা হয়, একেবাৰে বেলেগকে?
3: একেবাৰে বেলেগকে আপোনাৰ যিটো যেতিয়ালৈকে মাকৰ গাখীৰ খাই থাকে তেতিয়া মাকৰ লগতে ৰাখে, খালি আপোনাৰ গাৰ্ড ৰেইল দি পেলাই এনেকে পৃথককে এটা চেম্বাৰ কৰি ৰখা হয় যাতে মানে ক্ৰাচিং ইঞ্জুৰি মানে তলত সোমাই মূৰত নপৰে। এনে ধৰক যেতিয়া আপোনাৰ জেনেৰেলি মানে সেইটো উইনিং বুলি কয়, ছেপাৰেট পৃথককে ৰখা বুলি কয়, সেইটো আপোনাৰ 56 ডেইজ, চাইণ্টিফিক মানে 56 ডেইজ,
1: প্ৰায় দুমাহ,
3: প্ৰায় দুমাহ।

0: কিন্তু আজিকালি মানে কিন্তু সেইটোৰ বহুত ধৰণৰ বৈজ্ঞানিক পদ্ধতি ওলাইছে। মানে কেনেকুৱা হয়, স্প্লিট উইনিং বুলি কয়। স্প্লিট উইনিং মানে কি, ধৰক গাৰ্জেন দহটা পোৱালি দিছে, দহটা দেখিলো যে আমি পাঁচটা পোৱালি স্বাস্থ্য অকণ বাকীকেইটাতকে ভাল, গতিকে ইহঁতক আমি কি কৰো আগতীয়াকৈ মানে পৃথক কৰিলো, চল্লিশ দিনত কৰিলো। বাকী পাঁচজনী যে আছে সেইকেইজনী অকমান বেছিকে গাখীৰ পালে মাকৰ পৰা, আৰু মাকজনীও মানে কি স্বাস্থ্যটো অটুট থাকে। দহজনীয়ে যিমান গাখীৰ খাব পাঁচজনীয়ে কমকে খাব, গতিকে তাইৰ মানে স্বাস্থ্যটো অকমান অটুট থাকে, ভাল হৈ থাকে। তেতিয়া মানে কি হয় আপোনাৰ, যেতিয়া 56 ডেজত বাকী যিকেইজনী আছে সেইকেইজনক মানে পৃথক কৰি দিয়া হল, তাৰপিছত অতি সোনকালে গাহৰিজনী গৰম হয়। হয় হয়, এজনী মানে প্ৰজননৰ মানে ভাল জাতৰ গাহৰি জেনেৰেলি আপোনাৰ প্ৰজননৰ ক্ষেত্ৰত কি হয়, আপোনাৰ পোৱালি দিয়াৰ এসপ্তাহৰ ভিতৰত বা দহ দিনৰ ভিতৰত কি গৰম হ'ব লাগে, যদি নহয় তেতিয়াহ'লে এইটো প্ৰজননজনিত সমস্যা বুলি ধৰা যায়।
1: হয়, তাৰ কাৰণে আকৌ ব্যৱস্থা ল'ব লাগে।
0: হয় হয়
1: হয়। আৰু ফাৰ্মখনৰ ক্ষেত্ৰত আৰু কিবা বিশেষ ব্যৱস্থা লোৱাটো প্ৰয়োজন নেকি অধিক উৎপাদনৰ কাৰণে?
0: হয়, ফাৰ্মখনৰ ক্ষেত্ৰত আপোনাৰ মই যে কৈছোঁ আপোনাৰ কি বুলি কয়, যেনেকে পোলট্ৰিৰ ক্ষেত্ৰত মুৰ্গী পালনৰ ক্ষেত্ৰত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আহাৰ থাকে, ঠিক তেনেকে আপোনাৰ গাহৰি ক্ষেত্ৰতো থাকে। এতিয়া গাহৰি ক্ষেত্ৰত কি হয়, ষ্টাৰ্টাৰ, গ্ৰোৱাৰ আৰু ফিনিচাৰ তিনিটা আপোনাৰ তিনিটা থাকে, বা আপোনাৰ পোৱালিৰ ক্ষেত্ৰত এনেকুৱা ক্ৰিপ্ৰেশ্যন বুলি হেৰি কৰে। কিন্তু মানে আজিকালি কি হয়, এই খাদ্যবিলাকৰ দামবিলাক বাঢ়ি গৈছে, মূল্য বৃদ্ধিৰ লগতে খাদ্যৰ দামো বাঢ়ি গৈছে, গতিকে আমি কি কৰিব পাৰোঁ, আমাৰ কিছুমান ঘৰুৱা খাদ্য লোকেলি এভেলেবল ফিড, এই ধৰক আপোনাৰ চব্জি বাকলিটো, বাকলিটোতো আমি নাখাওঁ, এইটো পেলাই দিওঁ, সেইটো ৰাখি থলোঁ আছুতীয়াকৈ। এই ধৰক আলুটোৰ অকণমান জেগা বেয়া আছিলে, সেইখিনি পেলাই এটা ৰাখি দিলোঁ। তাৰপিছত ধৰক দালিৰ পানীটো আমি পেলাই ৰাখি দিলোঁ এটা জেগাত, সেইটো কিটচেন ৱেষ্ট। সেই কিটচেন ৱেষ্টটো আমি কি কৰোঁ, এই গাহৰিৰ দানাৰ লগত মিহলাই আমি খুৱাব পাৰোঁ, তেতিয়া আমাৰ কি হয় খৰচটো কমি যায়, পৰিপুষ্টিৰ উপায়। কিন্তু এটা কথা আমি লক্ষ্য কৰিব লাগিব, বাকলিটো আমি নাখাওঁ, কিয়, সেইটো আমাৰ কাৰণে উপযোগী নহয়, গতিকে এই বেয়া অংশটো আমি নাখাওঁ, সেইটো আমাৰ কাৰণে উপযোগী নহয়, গতিকে গাহৰিক দিয়াৰ আগত এই গোটেই বস্তুখিনি যাতে আমি সিজাই দিওঁ, সিজাই দিলে তাত বীজাণু নাথাকিব আৰু ইজিলি ডাইজেষ্টেবল হ'ব গাহৰিৰ কাৰণে। ঠিক তেনেকে ধৰক কাষত যদি হোটেল চোটেল আছে, হোটেলৰ কিটচেন ৱেষ্টটো আমি লৈ আহিলোঁ, আহি তাক ভালকে সিজাই খুৱাব লাগিব। কিন্তু আৰু এই যে মই কৈছো আইৰণ ডেফিচিয়েঞ্চিৰ কথাটো, খুব আইৰণযুক্ত এটা খাদ্য আছে, সেইটো হৈছে আমি সকলোৱে জানো কচু। কচু
1: গাহৰিৰ
0: এনেও কচুটো প্ৰিয় বুলি কয়, গতিকে সেই কচুটো সৰু সৰুকে কাটি,
1: মানে আপুনি ঠাৰিডালৰ কথা কৈছেনে গুটি কচুটোৰ
0: কথা
1: কৈছে,
0: ভালকে সিজাই তাক খুৱাব লাগিব। আৰু আপোনাৰ আপোনাৰ কি বুলি কয়, যিটো হেৰি বুলি কয় আপোনাৰ মেটেকা, ৱাটাৰ হাইচিন্থ মেটেকা বুলি কয়, সেইটো আপোনাৰ গুড চ'ৰ্চ অফ কাৰ্বহাইড্ৰেট, গুড চ'ৰ্চ অফ মানে আপোনাৰ বিভিন্ন ধৰণৰ মিনাৰেলৰ ভাল চ'ৰ্চ মানে, গতিকে সেই মেটেকাটোও আমি এই খাদ্যৰ লগত মিহলাই আমি খাদ্যৰ মানে দামটো কমাই সেইটো সিজাব লাগিব, সেইটো সিজাই খাদ্যৰ দামটো কমাই আপোনাৰ আমি হেৰি কৰিব পাৰোঁ, মানে এটা বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি মানে ভাল সুষম আহাৰ এটা প্ৰদান কৰিব পাৰোঁ
1: কম খৰচত।
0: কম খৰচত হয় হয়।
1: শেষত আপোনালোকে কি ক'ব গাহৰিৰ ৰোগসমূহ বৈজ্ঞানিক ব্যৱস্থাপনাৰ বিষয়ে?
0: হয়, শেষত মই ক'ব বিচাৰিছোঁ, যিহেতু আমাৰ এই যিটো নৰ্থ ইষ্ট আমাৰ বা অসম, য'ত আপোনাৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰত অধিকাংশ গাহৰি পালন আমাৰ মানে নৰ্থ ইষ্ট এই ৰিজনটোতে কৰা হয়, এই অঞ্চলটোতে কৰা হয়, গতিকে গাহৰি মানে কি কাৰণে কৰা হয়, কাৰণ ইয়াত বজাৰৰ চাহিদা আছে আৰু বিশেষকৈ মাংসপ্ৰেমী বা মাংসভোজী মানুহ আমাৰ ইয়াতে বেছিকৈ আছে, গতিকে গাহৰিৰ মানে বজাৰটো ভাল এটা মানে বজাৰ এখন আছে, গতিকে এই বজাৰখনত আৰু অধিক লাভৱান হ'বৰ কাৰণে আমি সুপৰিকল্পিতভাৱে বৈজ্ঞানিক পদ্ধতিৰে সমতুল আহাৰ প্ৰদানেৰে মানে জৈৱ সুৰক্ষা মানে বৰ্তাই ৰাখি উচিত সময়ত আপোনাৰ পেলুৰ ঔষধ, উচিত সময়ত আপোনাৰ ভেকচিন আদি প্ৰদান কৰি বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি আমি গাহৰি পালন কৰিলে আমি নিশ্চয়কৈ সুফল পাব গাহৰি পালকসকলে।
1: হয়, আমি আজি গাহৰিৰ যিটো বৈজ্ঞানিক ব্যৱস্থাপনা ৰোগসমূহৰ ভালেমান কথা জানিলোঁ, আৰু লগতে আমি জানিলোঁ যে এখন গাহৰিৰ পাম প্ৰতিষ্ঠা কৰিবলৈ আমি ঠিক কোন ধৰণৰ কথাবিলাকক গুৰুত্ব দিব লাগে। আমাৰ এইখিনি আলোচনাৰ পৰা আজি আমাৰ যিখিনি গাহৰি পালক আছে তেখেতসকল নিশ্চয় উপকৃত হ'ব বুলি আশা কৰিছোঁ। আমাৰ সময়ো হৈ আহিল, আজিৰ অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকক ধন্যবাদ জনাইছোঁ। গাহৰিৰ বিভিন্ন ৰোগ আৰু ইয়াৰ বিজ্ঞানসন্মত ব্যৱস্থাপনা আলোচনাটি শুনিলে, আলোচনাটিত অংশগ্ৰহণ কৰিলে ডাক্তৰ লুকুম

0: মণি বুঢ়াগোহাঁই, ডাক্তৰ জানমণি শ্যাম আৰু ডাক্তৰ ধ্ৰুৱজ্যোতি বৰপূজাৰীয়ে আঁত ধৰিলে কৃতাঞ্জলি বৰ্মনে কৃষি জগত। অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে উৎপল বৰাই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেঞ্চন যোজনা, মোদীজীৰ সংকল্প।
3: যোজনা উন নৌজবানো কে লিয়ে হে তাকি আপ জব 60 সাল কে হোগে আপকো কভি কিসি কে সাহারে কি জরুরত না পড়ে আপ আপনা বুঢ়াপা ভি গৌরব কে সাথ বিতা সকো।
2: এতিয়ালৈ এই যোজনাত 8,85,00,000 অধিক লাভার্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ তেন্তে মাহিলী অটল পেঞ্চনৰ হৈতে যোজনাৰ তিনিটা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ হৈতে যোগাযোগ কৰক।
4: হৈ গল ব্যৱস্থা।
5: কিহৰ গুড্ডিৰ ফিজৰ চাওচোন, 20,000 টকাৰ লোন ততালিকে। জানানে কোনে দিছে? সুদ বা কিমান? লোন নিয়ন্ত্ৰিত সংস্থাৰ পৰাহে ল'ব লাগে। ধাৰ সিমান, প্ৰয়োজন যিমান, তাকো চাই চিতি। হৈ গল ব্যৱস্থা। দৰমহা এডভান্সত দিছো।
6: RBI কয়
4: সঠিক বিত্তীয় আচৰণে আপোনাক বচাই ৰাখে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ঝিৰিমি কাকতিৰ কণ্ঠৰেটি ভজন।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শপতগ্ৰহণ, বিজেপিৰ ৰামেশ্বৰ তেলী, অজন্তা নেওগ, মিত্ৰ দল অগপৰ অতুল বৰা আৰু বি পি এফৰ চৰণ বড়োৰ মন্ত্ৰী হিচাপে শপতগ্ৰহণ, যোৱা 3 মে'ত অনুষ্ঠিত নীট ইউ জি 2026 বাতিল, দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আন্তঃৰাষ্ট্ৰীয় ধাতৃ দিৱস উদযাপন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটান্ছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। খানাপাৰাত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্যমন্ত্ৰীগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ
1: কৰোৱায়। ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম। মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে সম্পাদন কৰিম। আৰু মই ভয় বা পক্ষপাত, অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসাৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম।
0: ডঃ হিমন্ত বিশ্ব শৰ্মাৰ 4গৰাকী সতীৰ্থ বিধায়কেও আজি খানাপাৰাত শপত গ্ৰহণ কৰে। বিজেপিৰ অজন্তা নেওগ আৰু ৰামেশ্বৰ তেলীয়ে আজি মন্ত্ৰী হিচাপে শপত লয়।
2: মই ৰামেশ্বৰ তেলী ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু অনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম। মই অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তকৰণেৰে সম্পাদন কৰিম। আৰু মই ভয় বা পক্ষপাত, অনুৰাগ বা বিখেদ নোহোৱাকৈ সংবিধানৰ আৰু আইন অনুসৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম।
0: মিত্ৰ দল অগপৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু বি পি এফৰ চৰণ বড়োৱে আজি মন্ত্ৰী হিচাপে শপত লয়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত

0: কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ইতিমধ্যে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, জ্যোতিৰাদিত্য সিন্ধিয়া, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী, মণিপুৰৰ মুখ্যমন্ত্ৰী ইউমনাম খেমচান সিং, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত, অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী চাওনা মেইন, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ ৰিঅ'ৰ উপৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ ভালেসংখ্যক জ্যেষ্ঠ নেতাই অংশ লয়। অনুষ্ঠানত আমেৰিকাৰ ৰাষ্ট্ৰদূত ছাৰ্জিঅ' গোৰৰ উপৰি কেইবাখনো ৰাষ্ট্ৰৰ প্ৰতিনিধি, বিভিন্ন দেশৰ বিশিষ্ট উদ্যোগপতি, সত্ৰাধিকাৰ, দলৰ কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতিসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মন্ত্ৰীসভা শীঘ্ৰে সম্প্ৰসাৰণ কৰা হ'ব বুলি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই সংবাদ মাধ্যমক জানিবলৈ দিছে। সভাপতি শ্ৰীশইকীয়াই কয় যে 21 মে'ৰ পৰা হ'বলগীয়া অসম বিধানসভাৰ অধিৱেশনত নতুন মন্ত্ৰীসকলে শপত গ্ৰহণ কৰিব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে আলোচনা চলি আছে বুলিও তেওঁ প্ৰকাশ কৰে।
1: মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সোনকালে হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমাৰ যি কিছু কথা বতৰা হৈছে, যিহেতু গোটেই কথাবিলাক আমাৰ এটা কালেক্টিভলি হয়, গতিকে নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা চৰ্চাখিনি কৰোঁতে য'ত যেনেধৰণে আলোচনা কৰিব লাগে নিশ্চয় কৰিব। বোধহয় 21 তাৰিখৰ পৰা বিধানসভাৰ অধিৱেশনো হ'ব, গতিকে 21 তাৰিখৰ পৰা শপত গ্ৰহণ পৰ্ব আছে, বিধায়কসকলৰ অধ্যক্ষ নিৰ্বাচনৰ কথা আছে, গোটেইখিনি সোনকালে হৈ যাব।
0: ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা চমুকৈ NTAই যোৱা 3 মে'ত অনুষ্ঠিত নীট UG 2026 বাতিল কৰিছে। সামাজিক মাধ্যমযোগে সংস্থাটোৰ সূত্ৰই কয় যে ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি আৰু পৰীক্ষা ব্যৱস্থাটোৰ প্ৰতি আস্থা বৰ্তাই ৰাখিবলৈ এই সিদ্ধান্ত লোৱা হৈছে। এই পৰীক্ষাত প্ৰশ্নকাকত ফাদিলৰ অভিযোগৰ বিস্তৃত তদন্তৰ বাবে বিষয়টো কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা CBIলৈ প্ৰেৰণৰো সিদ্ধান্ত লোৱা হয়। NTAৰ সূত্ৰই প্ৰকাশ কৰা মতে তদন্তকাৰী সংস্থাটোক বিষয়টো তদন্ত কৰাৰ বাবে প্ৰয়োজনীয় সকলো নথি আগবঢ়াই সহায় কৰা হ'ব। NTAই অন্যান্য কেন্দ্ৰীয় সংস্থা আৰু বিধি বলবৎকাৰী সংস্থাসমূহৰ তদন্তত লাভ কৰা সমলসমূহ চালি জাৰি চাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সংস্থাটোৱে প্ৰকাশ কৰা মতে পুনৰ নিৰ্ধাৰণ কৰা তাৰিখত এই পৰীক্ষা অনুষ্ঠিত হ'ব। পঞ্জীয়ন আৰু শিক্ষাৰ্থীৰ তথ্যৰ লগতে 2026 চনৰ এই পৰীক্ষাৰ বাবে নিৰ্বাচিত কেন্দ্ৰসমূহ অপৰিৱৰ্তিত হৈ থাকিব বুলি সংস্থাটোৱে প্ৰকাশ কৰে। তদুপৰি নতুনকৈ কোনো মাচুল আৰু পঞ্জীয়নৰ প্ৰয়োজন নহ'ব বুলি সংস্থাটোৱে স্পষ্ট কৰি দিছে।
2: ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 15গৰাকী নাৰ্ছক ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল সন্মান 2026 প্ৰদান কৰে। আন্তঃৰাষ্ট্ৰীয় ধাতৃ দিৱসৰ সৈতে সংগতি ৰাখি নাৰ্ছিং ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে আজি নাৰ্ছসকলক এই সন্মান প্ৰদান কৰা হয়। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগতে স্বায়ত্তশাসিত অঞ্চলসমূহ তথা স্বেচ্ছাসেৱী সংগঠনৰ পঞ্জীয়নভুক্ত নাৰ্ছসকলক এই সন্মানৰ বাবে বিবেচনা কৰা হয়। এই সন্মানৰ লগত এখন প্ৰমাণপত্ৰ, 1,00,000 টকাৰ নগদ ধন আৰু এটা স্মাৰক প্ৰদান কৰা হয়। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডা, কেন্দ্ৰীয় স্বাস্থ্য ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল এই অনুষ্ঠানত উপস্থিত থাকে। ইপিনে আজি আন্তঃৰাষ্ট্ৰীয় ধাতৃ দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰোগী পৰিচৰ্যাৰ বাবে স্বাৰ্থহীনভাৱে সেৱা আগবঢ়োৱাৰ প্ৰতিগৰাকী ধাত্ৰীলৈ শুভেচ্ছা জনায়। অনাগত সময়ত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিকাশৰ সমান্তৰালকৈ প্ৰতিগৰাকী চিকিৎসক আৰু নাৰ্ছৰ বাবে উন্নত সুবিধা সৃষ্টি কৰিবলৈ নতুন চৰকাৰে চেষ্টা অব্যাহত ৰাখিব বুলি তেওঁ প্ৰকাশ কৰে। দৰং জিলাৰ মঙলদৈৰ GNM পৰীক্ষণ কেন্দ্ৰত সপ্তাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত আন্তৰ্জাতিক ধাতৃ দিৱসৰ আজি সামৰণি পৰে। এই দিৱস উপলক্ষে শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থীসকলৰ মাজত বিভিন্ন খেল ধেমালি, সাহিত্য, সংস্কৃতি আৰু হস্তকলাৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। দিৱসৰ সৈতে সংগতি ৰাখি প্ৰতিষ্ঠানখনৰ ফ্লৰেন্স নাইটিংগেল আৰু শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হয়। নলবাৰী নাৰ্ছিং কলেজৰ উদ্যোগতো আজি দিনজোৰা কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় ধাতৃ দিৱস পালন কৰা হয়। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানৰ আৰম্ভণিতে ফ্লৰেন্স নাইটিংগেল আৰু শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱা হয়। দিৱসৰ সৈতে সংগতি ৰাখি নলবাৰী নাৰ্ছিং কলেজৰ চলিত বৰ্ষৰ মুখপত্ৰ প্ৰয়াস উন্মোচন কৰা হয়। কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপক সঞ্জীৱ গোস্বামীয়ে মুখপত্ৰখন উন্মোচন কৰে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি কাইলৈ গ্ৰহণ কৰা হ'ব। বৰ্তমান বাক্সা জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্তজনৰ জামিন আবেদন কালি তেওঁৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত দাখিল কৰাৰ পাছত আবেদনৰ শুনানি ন্যায়াধীশ পাৰ্থজ্যোতি শইকীয়াৰ বিচাৰপীঠত তালিকাভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে যোৱা 30 এপ্ৰিলত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। আদালতে গোচৰটোৰ আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন যোৱা 4 মে'ত নাকচ কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি আৰু অসামৰিক

0: প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত শোণিতপুৰ জিলাত আজি AIR ৰেইড অনুশীলন কৰা হয়। তেজপুৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ সমীপত অৱস্থিত ভাৰতীয় ষ্টেট বেংকৰ মুখ্য শাখাৰ কাষত 2 মিনিটৰ বাবে বিপদ সংকেতৰ আখৰামূলক ছাইৰেন বজোৱা হয়। ইয়াৰ কিছু সময়ৰ পাছত পৰিস্থিতি স্বাভাৱিক হোৱাৰ প্ৰতীক হিচাপে পুনৰ একেৰাহে 2 মিনিটৰ বাবে বিপদমুক্ত সংকেত বজোৱা হয়। ইয়াৰ লগতে জিলা প্ৰশাসনৰ তৰফৰ পৰা উদ্ধাৰ কাৰ্যৰো আৰম্ভণি কৰা হয়। এই সমগ্ৰ প্ৰক্ৰিয়াটো আখৰা হিচাপেহে আয়োজন কৰাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে ৰাইজক আতংকিত নহবলৈ আহান জনায়। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে কিশোৰীসকলক জৰায়ুমুখৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়াৰ বাবে আৰম্ভ কৰা HPV প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ধুবুৰী জিলাতো অব্যাহত আছে। যোৱা 17 মাৰ্চৰ পৰা চলি থকা এই প্ৰতিষেধক কাৰ্যসূচীৰ অধীনত আজি পৰ্যন্ত 1,150গৰাকী কিশোৰীক প্ৰতিষেধক দিয়া হৈছে। জিলাখনত 13,007গৰাকী কিশোৰীক এই প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। এই প্ৰক্ৰিয়া অহা জুনলৈকে চলি থাকিব বুলি ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ জিলা প্ৰতিষেধক বিষয়াই প্ৰকাশ কৰিছে। GI টেগ লাভ কৰা তেজপুৰৰ বিখ্যাত লিচুৰ বিষয়ে প্ৰচাৰৰ উদ্দেশ্যে অহা 6 আৰু 7 জুনত দুদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় তেজপুৰ লিচু মহোৎসৱৰ আয়োজন কৰা হৈছে। স্থানীয় একাংশ যুৱ উদ্যোগী আৰু লিচু খেতিয়কৰ তৎপৰতা তথা কৃষি বিষয়া আৰু পৰ্যটন বিভাগৰ সহযোগত বিগত বৰ্ষৰ প্ৰথম লিচু মহোৎসৱৰ সফলতাৰ পাছত ইয়াৰ দ্বিতীয় বাৰ্ষিক মহোৎসৱ তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণত আয়োজন কৰিবলৈ লোৱা হৈছে। এপেডাই সহযোগী হিচাপে অংশগ্ৰহণ কৰিবলগীয়া এই বৰ্ষৰ লিচু উৎসৱত শিক্ষাৰ্থীসকলৰ অনুষ্ঠানৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজনৰো সিদ্ধান্ত লোৱা হৈছে। লগতে লিচুৰ বাগিচা ভ্ৰমণ, ইয়াৰ প্ৰক্ৰিয়াজাত সামগ্ৰীৰ প্ৰদৰ্শনী তথা বিক্ৰী, বাগিচাৰ পৰাই কৃষকৰ পৰা পোনপটীয়াকৈ সতেজ লিচু ক্ৰয় আদিৰ সুবিধাও এই দুদিনীয়া কাৰ্যসূচীত সন্নিৱিষ্ট থাকিব। এই মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক নিমন্ত্ৰণ জনোৱা হ'ব বুলিও আয়োজকসকলে জানিবলৈ দিছে।
1: বিশিষ্ট সাহিত্যিক সাংবাদিক হোমেন বৰগোহাঁইৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। 2021 চনৰ আজিৰ দিনটোতে দেহাৱসান ঘটা বিশিষ্ট চিন্তাবিদগৰাকীয়ে সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰত নিজৰ লেখা আৰু আদৰ্শৰে অন্য মাত্ৰা প্ৰদান কৰিছিল। অসমত গ্ৰন্থ আন্দোলনৰ অন্যতম হোতা বৰগোহাঁইয়ে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ বাবে জনসাধাৰণক উৎসাহিত কৰিছিল। কমেও 11খন উপন্যাস, গল্প সংকলন, আত্মজীৱনীমূলক গ্ৰন্থ, প্ৰবন্ধ সংকলন আৰু ভিন্ন স্বাদৰ লেখাৰে কাকত আলোচনীত তেওঁ পঢ়ুৱৈক চিন্তাৰ খোৰাক দিছিল। অসম চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ বঁটা, অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কৰা বৰগোহাঁইক 1978 চনত পিতা পুত্ৰ নামৰ উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা আগবঢ়োৱা হৈছিল। 2001 আৰু 2002 চনত তেওঁ অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশিষ্ট সাহিত্যিকগৰাকীৰ পুণ্যতিথিত শ্ৰদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত বৰগোহাঁইৰ প্ৰজ্ঞা, সাহসী চিন্তা আৰু সাহিত্য সাধনাই সদায় পোহৰৰ বাট দেখুৱাই আহিছে বুলি মন্তব্য কৰে। তেওঁৰ কলমে অসমীয়া সমাজক নতুন চিন্তা আৰু দিক নিৰ্দেশ কৰিছিল বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমীয়া ভাষা, সাহিত্য তথা সংবাদ জগতৰ অম্লান ব্যক্তিত্ব হোমেন বৰগোহাঁইৰ স্মৃতি দিৱসত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সাহিত্য তথা সংবাদ সেৱাৰ মাধ্যমেৰে সমাজক নতুন চিন্তাৰ খোৰাক দিয়া এইজন পুৰোধা সদায়ে সমাজ জীৱনৰ আদৰ্শ হৈ থাকিব বুলিও তেওঁ মত প্ৰকাশ কৰে। গুৱাহাটীৰ এটা শৈক্ষিক ন্যাসে দক্ষিণ পূব এছিয়া মাধৱকুণ্ডলী ৰামায়ণ মিলন সভাৰ উদ্যোগত ইণ্ডিজিনিয়াছ ৰামা ৰিচাৰ্চ ফাউণ্ডেশ্যনছ আৰু উত্তৰ পূব ভাৰতীয় ৰামায়ণ প্ৰাৰ্থনা সমাজৰ সহযোগত অহা 7 জুনত গুৱাহাটীত ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানৰ আয়োজন কৰিছে। দ্বিতীয় ৰাষ্ট্ৰীয় অযোধ্যা নন্দন জন্মোৎসৱ 2026 গুৱাহাটীৰ উদ্যোগত এই উপলক্ষে বঁটা আৰু সন্মান প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হ'ব। পাঞ্জাবাৰীৰ বাগ্মীবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিলৈ 7টা শিতানত বঁটা আগবঢ়োৱা হ'ব। বতৰ ভিত্তিক কৃষি বিজ্ঞান পৰামৰ্শ সেৱা আৰু দুৰ্যোগ প্ৰস্তুতি ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শেহতীয়াকৈ কেইবাটাও গুৰুত্বপূৰ্ণ ডিজিটেল পদক্ষেপ লৈছে। শোণিতপুৰ জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এই সন্দৰ্ভত এখন বিজ্ঞপ্তিযোগে কৃষক তথা সৰ্বসাধাৰণ ৰাইজক অৱগত কৰিছে। বতৰৰ আগজননী আৰু কৃষি কাৰ্যৰ সুবিধাৰ বাবে মুকলি কৰা এই নতুন ডিজিটেল মঞ্চসমূহ মূলতঃ স্থান নিৰ্দিষ্ট বতৰৰ পূৰ্বাভাস আৰু শস্য সম্পৰ্কীয় পৰামৰ্শৰ বাবে তৈয়াৰ কৰা হৈছে। এই পদক্ষেপসমূহৰ জৰিয়তে তৃণমূল পৰ্যায়ত বতৰ সম্পৰ্কীয় পৰামৰ্শসমূহ গুণগত মান, শুদ্ধতা আৰু ব্যৱহাৰযোগ্যতা বৃদ্ধি কৰাৰ লগতে জলবায়ু স্থিতিস্থাপক কৃষি পদ্ধতিক উৎসাহিত কৰাৰ লক্ষ্য লোৱা হৈছে। যোৰহাট খণ্ড উন্নয়ন কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ সহযোগত আজি লিচুবাৰীত বিশেষ চাফাই অভিযান চলোৱা হয়। এই অভিযানত যাতায়াতত বাধাৰ সৃষ্টি কৰা বিভিন্ন সামগ্ৰী তথা জাবৰ জোথৰ পৰিষ্কাৰ কৰা হয়। পথটো পৰিষ্কাৰ কৰি জনসাধাৰণৰ যাতায়াত সুগম কৰি তোলাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। শিশু আৰু কিশোৰ শ্ৰমিক নিষেধ আৰু নিয়ন্ত্ৰণ আইনৰ অধীনত গঠিত জিলা পৰ্যায়ৰ কৰ্মবাহিনী সমিতিৰ এখন বৈঠক আজি শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। অতিৰিক্ত জিলা আয়ুক্ত গৌৰীপ্ৰিয়া দেউৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত শিশু আৰু কিশোৰ শ্ৰমিক আইনৰ আওতাত থকা বিভিন্ন বিষয় আলোচনা কৰা হয়।

কবি শিশু সাহিত্যিক জোনমণি দাসৰ আজি পুৱা ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। সাম্প্ৰতিক সময়ৰ জনপ্ৰিয় তথা বলিষ্ঠ কবি হিচাপে প্ৰতিষ্ঠা লাভ কৰা দাসক কালি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও আজি পুৱা তেওঁৰ মৃত্যু হয়। কবিগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে চিকিৎসালয়খনত তেওঁৰ অনেক গুণমুগ্ধই ভিৰ কৰে আৰু তেওঁলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। শিৱসাগৰৰ তিনি নম্বৰ ৱাৰ্ডত থকা দাসৰ বাসগৃহতো বহু গুণমুগ্ধই কবিগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটান্স ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ। বিজেপিৰ ৰামেশ্বৰ তেলী, অজন্তা নেওগ, মিত্ৰ দল অগপৰ অতুল বৰা আৰু BPFৰ চৰণ বড়োৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ। যোৱা 3 মে'ত অনুষ্ঠিত নীট UG 2026 বাতিল। দেশৰ অন্যান্য অংশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ দিৱস উদযাপন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটান্স ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: কৰ্মচাৰী চয়ন আয়োগে 731টা ষ্টেনোগ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডি পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স গ্ৰেড চি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব আৰু গ্ৰেড ডি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ssc.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 15 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালি হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, জেনেৰেল 40টা পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DEPR 10টা পদ। প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত MA বা MSc হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DSIM 10টা পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, মেথমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালি হোৱা 1,865টা এপ্ৰেণ্টিচ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালছোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানী দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। নিয়োগ বাতৰি ইমানে।
2: বাইদেউ, চাকৰি পাই গলো।
3: আরে বাহ, অভিনন্দন। এতিয়া খুব শপিং।
2: নতুন মোবাইল, জিন্স, জ্যাকেট।
3: রবে খুনটু, স্যালারির আগতেই খরচ।
2: টোটালি কে লোন পোয়া যায় না?
3: প্রথমে বাজেট বনাবলই শিখ, তারপিছত খরচ কর।
2: কিন্তু বা,
3: সা উপার্জনের এক অংশ সদায় বসাবি, কিন্তু পার্টি পড়া বাঁচিব নোয়ারিবি।
2: ও বাইদেউ, পার্টি মূর বাজেট তোর।
4: আচ্ছা, RBI কয়
5: সঠিক বিত্তীয় আচরণে আপনার বসায় রাখে।
6: প্রতিখন ঘরের বাণী আকাশবাণী, সকলোরে হৃদয়ৰ বাণী আকাশবাণী।

0: আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
1: হৈ গ'ল ব্যৱস্থা।
2: কিহৰ
1: গুড্ডিৰ ফিজৰ
2: চাওচোন, 20,000 টকাৰ লোন ততালিকে। জানানে কোনে দিছে? সুত বা কিমান? লোন নিয়ন্ত্ৰিত সংস্থাৰ পৰাহে ল'ব লাগে, ধাৰ সিমান, প্ৰয়োজন যিমান, তাকো চাই চিতি। হৈ গ'ল ব্যৱস্থা। দৰমহা এডভান্সত দিছো।
3: আৰবিআইয়ে কয়
1: সঠিক বিত্তীয় আচৰণে আপোনাক বচাই ৰাখে।
4: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
5: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনাবলৈ লৈছো ফণী তালুকদাৰ ৰচিত এটি বৃন্দগান।

0: মৃন্যগান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ক্ষন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি সৈতে ষ্টুডিঅ'ত মই বৰষা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জনাইছে। গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে নৰেন্দ্ৰ মোদী চৰকাৰে চাইবাৰ সুৰক্ষিত ভাৰত গঢ়াৰ বাবে অবিৰতভাৱে কাম কৰি আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 15গৰাকী নাৰ্ছক ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল সন্মান 2026 প্ৰদান কৰে। ধৰিত্ৰী বিজ্ঞান ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীৰ বতৰৰ আগজাননী দিব পৰা দুটা ব্যৱস্থা মুকলি কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত ফ্ৰণ্টেসমৰ পাছতে গুজৰাট টাইটান্স ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ডঃ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই ৰাজ্যখনত একেৰাহে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ কথা উল্লেখ কৰে। তেওঁ ডঃ হিমন্ত বিশ্ব শৰ্মাক এগৰাকী দক্ষ প্ৰশাসক বুলি অভিহিত কৰি ৰাজ্যখনৰ প্ৰশাসনৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰাৰ বিষয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে ৰামেশ্বৰ তেলি, অতুল বৰা, চৰণ বড়ো আৰু অজন্তা নেওগক মন্ত্ৰীসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰাৰ বাবে অভিনন্দন জনায়। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনেও ৰাজমেশ্বৰ তেলি, অতুল বৰা, চৰণ বড়ো আৰু অজন্তা নেওগক অভিনন্দন জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে জনসাধাৰণে বিপুল ভোটত বিজেপিক জয়যুক্ত কৰাটোৱে উন্নয়নৰ ৰাজনীতিৰ জনসাধাৰণৰ দৃঢ় বিশ্বাসকে প্ৰতিফলিত কৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসম উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ ইঞ্জিন ৰূপে পৰিগণিত হৈছে। তেওঁ কয় যে যোগাযোগ, শান্তি আৰু সাংস্কৃতিক স্বকীয়তা সংৰক্ষণৰ ক্ষেত্ৰত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপে ৰাজ্যখনক বিকাশৰ ক্ষেত্ৰত নতুন পৰিচয় দিছে। শ্ৰীনবীনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বই চৰকাৰখনে বিকশিত অসম আৰু বিকশিত ভাৰত গঢ়াৰ লক্ষ্যৰে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। খানাপাৰাত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্যমন্ত্ৰীগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চাৰিগৰাকী সতীৰ্থ বিধায়কেও আজি খানাপাৰাত শপত গ্ৰহণ কৰে। বিজেপিৰ অজন্তা নেওগ আৰু ৰামেশ্বৰ তেলিয়ে আজি মন্ত্ৰী হিচাপে শপত লয়। মিত্ৰ দল অগপৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু BPFৰ পৰা চৰণ বড়োৱে আজি মন্ত্ৰী হিচাপে শপত লয়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, জ্যোতিৰাদিত্য সিন্ধিয়া, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা, বিজেপিৰ ৰাষ্ট্ৰীয়

সভাপতি নীতিন নবীনৰ লগতে কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকে। গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে নৰেন্দ্ৰ মোডী চৰকাৰে চাইবাৰ সুৰক্ষিত ভাৰত গঢ়াৰ বাবে অবিৰতভাৱে কাম কৰি আছে। চাইবাৰ অপৰাধত উদগনি যোগোৱাৰ ক্ষেত্ৰত অবৈধ একাউণ্টসমূহ গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান বুলি তেওঁ উল্লেখ কৰে। ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰই আজি ৰিজাৰ্ভ বেংক ইনগ্ৰেশ্যন হাবৰ সৈতে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। বেংকিং আৰু ডিজিটেল ধনাদায় ব্যৱস্থাটো অবৈধ একাউণ্ট আৰু বিত্তীয় জালিয়াতি ৰোধ কৰাৰ বাবে এটা শক্তিশালী ব্যৱস্থা গঢ়ি তোলাৰ উদ্দেশ্যে এই বুজাবুজিৰ চুক্তি কৰা হৈছে।

15গৰাকী নাৰ্ছক ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল সন্মান 2026 প্ৰদান কৰে। নাৰ্ছিং ক্ষেত্ৰখনত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে নাৰ্ছসকলক এই সন্মান প্ৰদান কৰি অহা হৈছে। এই সন্মানীয় পুৰস্কাৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগতে স্বায়ত্তশাসিত অঞ্চলসমূহ তথা স্বেচ্ছাসেৱী সংগঠনৰ পঞ্জীয়নভুক্ত নাৰ্ছসকলক এই সন্মানৰ বাবে বিবেচনা কৰা হয়। এই সন্মানৰ লগত এখন প্ৰমাণ পত্ৰ, 1,00,000 নগদ ধন আৰু এটা স্মাৰক প্ৰদান কৰা হয়। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডা, কেন্দ্ৰীয় স্বাস্থ্য ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল এই অনুষ্ঠানত উপস্থিত থাকে। 1973 চনত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল পুৰস্কাৰক সূচনা কৰে। সমাজলৈ নাৰ্ছসকলে আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে নাৰ্ছিং খণ্ডত সেৱা আগবঢ়াই অহা কৰ্মীসকলক এই সন্মান প্ৰদান কৰি অহা হৈছে। ধৰিত্ৰী বিজ্ঞান ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত বতৰৰ আগজাননী দিব পৰা দুটা ব্যৱস্থা মুকলি কৰে। এই ব্যৱস্থাই দেশৰ বিভিন্ন প্ৰান্তত মৌচুমী জলবায়ুৰ আগজাননী আৰু উত্তৰ প্ৰদেশৰ বাবে উচ্চস্তৰীয় বৰষুণৰ পূৰ্বানুমানক পাইলট সেৱা হিচাপে সামৰি লৈছে। নতুন বিকশাই তোলা এই ব্যৱস্থাই বতৰৰ আগজাননী সামৰ্থক অধিক শক্তিশালী কৰাৰ লগতে কৃষি, দুৰ্যোগ ব্যৱস্থাপনা আৰু ৰাজহুৱা সেৱাখণ্ডক উপকৃত কৰিব। এই উপলক্ষে দিয়া ভাষণত ডঃ সিঙে কয় যে বতৰৰ আগজাননীৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে এই ব্যৱস্থাকেইটাৰ সৈতে কৃত্ৰিম বুদ্ধিমত্তাক সংযোগ কৰা হৈছে। এই ব্যৱস্থাৰ গুৰুতৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতত হোৱা মুঠ বৰষুণৰ প্ৰায় 70-80% প্ৰায়ে অনিশ্চিত হোৱা দেখা যায়। ধৰিত্ৰী বিজ্ঞান মন্ত্ৰালয়ৰ সচিব ডঃ এম ৰবিশংকৰ আৰু ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্ৰধান ডঃ এম মহাপাত্ৰও এই অনুষ্ঠানত উপস্থিত থাকে। শিক্ষাৰ্থীসকলৰ ভৱিষ্যতত যাতে কোনো ধৰণৰ বিৰূপ প্ৰভাৱ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি নীট ইউ জিৰ প্ৰশ্নকাকত ফাদিলৰ লগত জড়িতসকলক কৰায়ত্ত কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব বুলি চৰকাৰে প্ৰকাশ কৰিছে। নীট ইউ জিৰ পৰীক্ষাৰ বাতিল সম্পৰ্কত নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা চমুকৈ এন টি এৰ সঞ্চালক প্ৰধান অভিষেক সিঙে কয় যে সংস্থাটোৱে পৰীক্ষাৰ মাচুল শিক্ষাৰ্থীসকলক ঘূৰাই দিব। তেওঁ কয় যে সংস্থাটোৱে এটা নতুন তাৰিখত এই পৰীক্ষা অনুষ্ঠিত কৰিব আৰু ইয়াৰ বাবে শিক্ষাৰ্থীসকলে কোনো ধৰণৰ অতিৰিক্ত মাচুল দিব নালাগে। বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সচিব সঞ্জয় কুমাৰে এন চি ই আৰ টি আৰু চি বি এছ ই যুটীয়াভাৱে তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কম্পিউটাৰ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম আৰম্ভ কৰিছে বুলি প্ৰকাশ কৰিছে। শ্ৰীকুমাৰে কয় যে গ্ৰীষ্মকালীন বিৰতিৰ সময়ত শিক্ষকসকলক এই বিষয়ে প্ৰশিক্ষণ দিয়া হ'ব আৰু গ্ৰীষ্মবন্ধ খোলাৰ পাছত এই বিষয়সমূহ বিদ্যালয়ত আৰম্ভ কৰা হ'ব। তেওঁ লগতে কয় যে এন চি ই আৰ টিয়ে নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম প্ৰস্তুত কৰি উলিয়াইছে। কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কালি নতুন দিল্লীৰ বিজ্ঞান ভৱনত হ'বলগীয়া 16 পেঞ্চন আদালতত অধ্যক্ষতা কৰিব। 37টা মন্ত্ৰালয় আৰু বিভাগৰ দীৰ্ঘদিন ধৰি অমীমাংসিত হৈ থকা 985টা গোচৰ কাইলৈ নিষ্পত্তি কৰা হ'ব। পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে প্ৰকাশ কৰা মতে পেঞ্চন ওজৰ আপত্তি সম্পৰ্কীয় জটিল আৰু দীৰ্ঘদিনীয়া গোচৰসমূহ নিষ্পত্তিৰ বাবে এই আদালত ফলপ্ৰসূ মঞ্চ হিচাপে পৰিগণিত হৈছে। এতিয়ালৈকে অনুষ্ঠিত হোৱা 15খন পেঞ্চন আদালতত প্ৰায় 28,000 গোচৰ উত্থাপন কৰা হৈছে আৰু ইয়াৰে 20,000 গোচৰ এই আদালতত নিষ্পত্তি কৰা হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত খন্তি সময় পাছতে গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টছত জিকি ছানৰাইজাৰ্ছ হায়দৰাবাদে গুজৰাট টাইটানছক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আজি চিলি গণৰাজ্যৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ফ্ৰান্সিস্কো পেৰেজ মাককেনাৰ লগতে দেশখনৰ প্ৰতিনিধি মণ্ডলক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত তেওঁ কয় যে এই বৈঠকত দুয়োগৰাকী নেতাই ভাৰত চিলিৰ ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি সম্পৰ্কীয় আলোচনাৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰে। এই আলোচনাত উভয় দেশৰ মাজত বাণিজ্যিক সম্পৰ্ক দৃঢ় কৰাৰ লগতে বিনিয়োগ আৰু কৌশলগত অংশীদাৰিত্ব বৃদ্ধিৰ দৰে বিষয়েও স্থান পায়। চিলিৰ সৈতে থকা ভাৰতৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা দোহাৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিকাশ আৰু সমৃদ্ধিৰ বাবে অৰ্থনৈতিক সহযোগিতা আৰু জনসাধাৰণৰ সৈতে জনসাধাৰণৰ সম্পৰ্ক বৃদ্ধি কৰাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ।
প্রধানমন্ত্রী নরেন্দ্র মোদীর উপস্থিতি ড হিমন্ত বিশ্ব শর্মায় আজি মুখ্যমন্ত্রী হিসাবে শপথ গ্রহণ করে। প্রধানমন্ত্রী ড

0: হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জনাইছে। গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে নৰেন্দ্ৰ মোদী চৰকাৰে চাইবাৰ সুৰক্ষিত ভাৰত গঢ়াৰ বাবে অবিৰতভাৱে কাম কৰি আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 15গৰাকী নাৰ্ছক ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল সন্মান 2026 প্ৰদান কৰে। ধৰিত্ৰী বিজ্ঞান ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত বতৰৰ আগজাননী দিব পৰা দুটা ব্যৱস্থা মুকলি কৰে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত খন্তি সময়ৰ পাছতে গুজৰাট টাইটান্স ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
3: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে টনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো আকৌ শুনোৱা হওক। আৰম্ভণিতেই পুলক বেনাৰ্জীৰ কণ্ঠৰে টিকিট, ৰচনা তফজুল আলীৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

অনুষ্ঠানৰ শেষত চাৰুগোহাঁইৰ কণ্ঠৰ গীত গীতিৰ কথা বিজেন্দ্ৰ মোহন শৰ্মাৰ, প্ৰযোজনা জ্যোতিপ্ৰকাশ দাসৰ।

আকৌ শুনোৱা হওক অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু পূবালীৰ সুৰত আজি নিবেদন কৰিছো ৰেৱতী কুমাৰ ৰাভা আৰু সংগীবৃন্দৰ কণ্ঠৰ ৰাভা গীত।

0: পূবালীৰ সুৰত ৰেৱতী কুমাৰ ৰাভা আৰু সংগীবৃন্দৰ কণ্ঠৰ দুটি ৰাভা গীত শুনিলে। সংগীসকল আছিল মীৰা ৰাভা, বিনীতা ৰাভা, ৰামনাথ ৰাভা, টিকেন ৰাভা আৰু প্ৰবিচাৰ ৰাভা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান শুনিছে। মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টছ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এতিয়া আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী মুনু মেধি। প্ৰথম গীতটিৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ।

0: আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। আজিৰ শিল্পী সেয়া আছিল মুনু মেধি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নিশা 8 বজাৰ মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো অংকুৰজ্যোতি শৰ্মাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। খানাপাৰাত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্যমন্ত্ৰীগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। বিজেপিৰ বিধায়কদ্বয় অজন্তা নেওগ আৰু ৰামেশ্বৰ তেলী, মিত্ৰদল অগপৰ পৰা দলটোৰ সভাপতি তথা বিধায়ক অতুল বৰা আৰু বিপিএফৰ পৰা বিধায়ক চৰণ বড়োৱে আজি মন্ত্ৰী হিচাপে শপত লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভা শীঘ্ৰেই সম্প্ৰসাৰণ কৰা হ'ব বুলি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আজি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই যোৱা 3 মে'ত অনুষ্ঠিত কৰা নীট UG 2026 পৰীক্ষা বাতিল কৰিছে। আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস উপলক্ষে আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 15গৰাকী নাৰ্ছক ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল সন্মান 2026 প্ৰদান কৰে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুগোচৰৰ অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি কাইলৈ গ্ৰহণ কৰা হ'ব। বিশিষ্ট সাহিত্যিক সাংবাদিক হোমেন বৰগোহাঁইৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদত গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25

0: আকাশবাণী গুৱাহাটী খেল আৰু খেলুৱৈ সমশ্ৰোতালৈ নমস্কাৰ জনাই আৰম্ভ কৰিছো আজিৰ খেল আৰু খেলুৱৈ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত শুনিবলৈ পাব বিশ্ব বেডমিণ্টনত ভাৰতীয় শ্বাটলাৰ সন্দৰ্ভত জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক সুসীম ঘোষৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে প্ৰবাল কুমাৰ শৰ্মাই।
1: নমস্কাৰ শ্ৰীকোষ।
2: নমস্কাৰ শৰ্মা।
1: আমি জানো যে বৰ্তমান সময়ত সামগ্ৰিকভাৱে সমগ্ৰ বিশ্বতে আমাৰ যিসকল ভাৰতীয় বেডমিণ্টন খেলুৱৈ আছে তেওঁলোকে বিশেষ নাম কৰিবলৈ সমৰ্থ হৈছে। গতিকে এই পৰিপ্ৰেক্ষিততে আমি এই আলোচনাটো আগবঢ়াব লৈছোঁ। আলোচনা আৰম্ভ কৰাৰ আগতে আমি জানো যে ভাৰততে যিহেতু বেডমিণ্টনৰ আৰম্ভণি হৈছে, গতিকে বেডমিণ্টনৰ ইতিহাস কেনেকুৱা এই বিষয়ে অকণমান আমি শ্ৰোতাসকলক জনাই লওঁ।
2: ধন্যবাদ শৰ্মা। সঁচা কথা ক'বলৈ গ'লে যে বেডমিণ্টন ভাৰতত জন্ম হোৱাৰ পিছৰ পৰা বিশ্ব পৰ্যায়ত আমাৰ যিটো উত্থান ঘটিল সেইটো এটা দীঘলীয়া সময়ৰ প্ৰয়োজন হ'ল। কিন্তু সঁচা কথা ক'বলৈ গ'লে প্ৰকাশ পাৰদুকনে যেতিয়া 1980 চনত অল ইংলেণ্ড চেম্পিয়নশ্বিপত পুৰুষৰ ছিংগলছত খিতাপ জয় কৰিলে, তাৰ পাছৰ পৰাহে আমাৰ ভাৰতৰ বেডমিণ্টনৰ বিশ্ব ক্ষেত্ৰত এটা মানে নিজস্ব স্থান এটা, যে আমাৰ ভাৰততো তেনেধৰণৰ খেলুৱৈ
1: আছে,
2: তেনেধৰণৰ এটা মানে বা আমাৰ নিজৰ খেলুৱৈৰ প্ৰতি বিশ্বাস এটা জন্মিল যে আমিও মানে আমাৰো সেই যোগ্যতাটো আছে,
1: মানে ভাৰতত এটা পৰিৱেশ গঢ়িলে
2: প্ৰকাশ পাৰদুকনৰ হাতত ধৰিয়েই বুলি আমাৰ বেডমিণ্টনৰ দেশখনৰ বেডমিণ্টন ক্ষেত্ৰখনৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চত উজ্বলি উঠিল বুলি ক'ব পাৰি।
1: সেই সময়ত প্ৰকাশ পাৰদুকনৰ সেই খিতাপ জয় পিছতে সমগ্ৰ ভাৰততে কেৱল খেলুৱৈৰ মাজতে নহয় সাধাৰণ ৰাইজৰ মাজতো এটা বেডমিণ্টনৰ এটা সৃষ্টি হ'ল আৰু প্ৰকাশ পাদুকনৰ নামটো সকলোৰ ঘৰে ঘৰে শুনিছিল,
2: ঘৰে ঘৰে হ'ল। আৰু ঠিক তাৰ পাছতে বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপতো প্ৰকাশ পাদুকনে প্ৰথমটো ভাৰতৰ হৈ পদক জয় কৰিছিল, ব্ৰঞ্জৰ পদক 82-83 চনৰ যিটো বিশ্ব বেডমিণ্টন। গতিকে প্ৰকাশ পাদুকনে তাৰপিছত অকল থমকিৰো না, তেওঁ নিজে একাডেমি খুলিলে, তেনেকৈ সেই একাডেমিৰ হাত ধৰি ভালেমান খেলুৱৈ ওলালে। ধৰক পুলেলা গোপীচন্দ্ৰ সেই একাডেমিৰ পৰাই ওলালে, ছৈয়দ মোদী আছিল, বিমল কুমাৰ তেনেকুৱা ধৰণৰ ওলালে। পুলেলা গোপীচন্দ্ৰ পিছত গৈ 2001 চনত অল ইংলেণ্ড চেম্পিয়ন হৈছিল। গতিকে প্ৰকাশ পাদুকনৰ আমাৰ ভাৰতৰ বেডমিণ্টন

0: পৰ্যটনৰ উত্থানৰ ক্ষেত্ৰত এগৰাকী অন্যতম গুৰুত্বপূৰ্ণ ব্যক্তি বুলি অভিহিত কৰিব পাৰে। এইখিনিতে আমাৰ বেডমিণ্টনৰ আপুনি ইতিহাসটোৰ কথা ক'লে, বেডমিণ্টন আমাৰ ভাৰতত জন্ম হৈছিল মানে পুনেত একচুৱেলি, তেতিয়া তেতিয়া পুনা বুলি জনা গৈছিল। গোটেই বেডমিণ্টন খেলটোকো তেতিয়া পুনা বুলিয়ে জনা গৈছিল, সেয়াও 18 শতিকাৰ শেষৰ ফালৰ কথা। গতিকে সেই আমাৰ দেশতে জন্ম হোৱা এটা খেলত আমাৰ ইমান ধৰণৰ উৎকৰ্ষ সাধিবলৈ কিন্তু আমাৰ প্ৰায় 100 বছৰৰ প্ৰয়োজন হ'ল। মানে সেইটো এটা অৱশ্যে ইংলেণ্ডৰ শাসনৰ ইংৰাজসকলৰ শাসনত থকাৰ পিছত সেই খেলাটো বাহিৰলৈ বেছি মানে প্ৰসাৰ লাভ কৰিলে, সেইটো এটা আমাৰ কাৰণে ইতিবাচক দিশ হ'ল বুলি ভাবিব।
1: আৰু বহুতে হয়তো জানিব বিচাৰিব যে বেডমিণ্টন শব্দটো ক'ৰ পৰা আহিল। আমি জনা যিখিনি কথা জানো যে এজন ব্ৰিটিছ মানে ইংলেণ্ডৰ এজন ডিউক, তেওঁৰ এই খেলটো যেতিয়া ইয়াৰ পৰা আমাৰ ইংৰাজৰ যিসকল সৈন্য আছিল তেওঁলোক যেতিয়া উভতি গ'ল, উভতি গৈ তেওঁলোকে খেলটো খেলিবলৈ আৰম্ভ কৰিছিল ইংলেণ্ডত। আৰু তেতিয়া সেই দ্বীপগৰাকীয়ে নিজৰ যিখন ফাৰ্ম হাউচ আছিল তাতে এটা ভোজমেলত এই খেলৰ অৱতাৰণা কৰিছিলে। যিসকল গৈছিলে তাতে এই খেলটো পাতিছিলে আৰু সেই তেওঁৰ যিটো ফাৰ্ম হাউচ আছিলে সেইটোৰ নাম আছিল বেডমিণ্টন হাউচ।
0: সেই কথাটো কি কৈছে যে ইংৰাজসকল আমাৰ ইয়াত শাসন কৰাৰ কাৰণে খেলটোৱে মানে প্ৰসাৰতা বেছি লাভ কৰিলে। যেনেকৈ দাবা খেলৰো আমাৰ ইয়াতে উৎপত্তি তেনেকৈ ধৰণৰ, সেইটো গোটেই বিশ্বব্যাপী গ'ল। সেই বেডমিণ্টন খেলত সেই দুয়োজনকো আচলতে মানে বা নাইটজনক আমি মানে সকলোৱে সুৰিব লাগে যে তেওঁ বাহিৰলৈ লৈ যোৱা দেখিহে আজি বেডমিণ্টন খেল এটা বিশ্ব মানে ক'বলৈ গ'লে ভাৰতত ক্ৰিকেটৰ পিছত সম্ভৱতঃ ক্ৰিকেট ফুটবলৰ পিছতে বেডমিণ্টন সম্ভৱতঃ এতিয়া আটাইতকৈ জনপ্ৰিয় খেল হৈ উঠিছে। বিশেষকৈ আমাৰ খেলুৱৈসকলৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতাটো দেখি। এইখিনিতে মই আৰু এটা কথা জুকিব বিচাৰিম যে আপুনি হয়তো মন কৰিছে যে খুব সম্প্ৰতি মানে যে অলিম্পিকত আমাৰ খেলুৱৈয়ে ভাগ লৈছে, অৱশ্যে 92 চনৰ পৰাহে বেডমিণ্টন অন্তৰ্ভুক্ত হৈছে, অলিম্পিকত অন্তৰ্ভুক্ত হৈছে। গতিকে আমাৰ এইখিনি সৌভাগ্যৰ কথা যে আমাৰ অসমৰ খেলুৱৈগৰাকী প্ৰথম আছিল দীপংকৰ ভট্টাচাৰ্য। সেই প্ৰসংগলৈ পিছত বাৰু আমি ঘূৰি যাম, কিন্তু কথা হ'ল কি যে চাইনা নেহৱালে যেতিয়াই পদক জয় কৰিলে 2012 চনৰ লণ্ডন অলিম্পিকত, সেই প্ৰেক্ষাপটত মানে সেই যে ব্ৰঞ্জৰ পদকে এটা যুগান্তকাৰী মানে এটা সন্ধিখন বুলি ক'ব পাৰি আমাৰ ভাৰতীয় বেডমিণ্টন
1: টাৰ্ণিং পইণ্ট
0: আমাৰ, যে সেইখিনিৰ পৰাই এটা এনেকুৱা এটা উত্থান ঘটিল যে এতিয়া আজিৰ দিনত এতিয়া আপুনি থমাছ কাপ, উবেৰ কাপ চলি আছে। উবেৰ কাপত আমাৰ অসমৰ ছোৱালী এজনীও আছে, অস্মিতা চলিহা, কালি টি20 তাই প্ৰথমখন খেলত এটা ছিংগলছত জিকিছেও কানাডাৰ বিৰুদ্ধে। আচ্ছা, যি নহওক, সেই যে এতিয়া উবেৰ কাপতো আমাক অন্যতম এটা শক্তি হিচাপে গণ্য কৰা হয় যিটো আগতে কৰা নহৈছিল। গতিকে সেইফালেদি চাবলৈ গ'লে মানে সেই অলিম্পিকৰ সাফল্য বা প্ৰকাশ পাদুকনৰ হাত ধৰি যি সাফল্যৰ এই দীঘলীয়া পৰিক্ৰমাটোত আমাৰ গ্ৰাফডাল ওপৰলৈহে গৈ আছে, মানে সেইটো তললৈ নমা নাই। পি ভি সিন্ধুৰ কথাটো আছেই, সেই প্ৰসংগত নিশ্চয় আপুনি কিবা জানিব।
1: তাৰমানে আপোনাৰ প্ৰকাশ পাদুকনে যিটো খেল আমাৰ ভাৰতত জনপ্ৰিয় কৰিলে বা সকলোৱে জনা কৰিলে, সেই খেলটোৰ উত্থান ঘটালে কিন্তু চাইনা নেহৱালে।
0: চাইনা নেহৱালে হয় অলিম্পিকতকৈ সৰ্বোচ্চ মঞ্চ একো হ'ব নোৱাৰে।
1: হয়, নিশ্চয় নিশ্চয় হয়। তাৰপিছত দেখিছোঁ কিন্তু চাইনা নেহৱালৰ যি কৃতিত্ব, তাৰপিছতে পি ভি সিন্ধু আহিল।
0: হয়,
1: তেওঁ ইতিমধ্যে কেইবাটাও পদক, খিতাপ বিশ্ব পৰ্যায়ত অর্জন করেছে।
0: 5টাকৈ পদক আছে বিশ্ব চ্যাম্পিয়নশিপ, 2টাকৈ অলিম্পিক পদত পদক আছে, ক্রমে রূপ আর ব্রোঞ্জ, এটা সাংঘাতিক মানে একটা সফলতা। তারপর বিশ্ব ব্যাডমিন্টন চ্যাম্পিয়নত স্বর্ণ পদকও জয় করে থাকছে। সেই ধৰণৰ সাফল্য আচলতে আমাৰ বিশ্ব পৰ্যায়ৰ ইভেণ্টত আমাৰ খেলুৱৈ খুব কম আছে। মানে
1: প্ৰথমগৰাকী চাগে প্ৰথম স্থান পোৱা নেকি, বিশ্বৰ প্ৰথম স্থান পোৱা খেলুৱৈ বেডমিণ্টনৰ?
0: বেডমিণ্টন ইয়াৰ আগতে প্ৰকাশ পাদুকনো
1: পাইছিল, তেওঁ আছিলে। তাৰপিছত
0: তেওঁৰ পিছত অলপ দিনৰ কাৰণে হেৰি হৈছিলে, কে শ্ৰীকান্তো আছিলে, শীৰ্ষস্থানত আছিলে। কিন্তু মহিলা খেলুৱৈ হৈছে চাইনা নেহৱাল আছিল। চাইনা নেহৱালো মানে তেওঁৰ আগতে আছিলে, আচলতে চাইনা নেহৱালে মহিলা খেলুৱৈ হৈছে প্ৰথম, শীৰ্ষস্থান আছিল চাইনা নেহৱালে। গতিকে এটা দীঘলীয়া পৰিক্ৰমাৰ পাছত দেখা গৈছে যে ভাৰতীয় বেডমিণ্টন ক্ষেত্ৰখন এটা সঠিক দিশেদি আগবাঢ়িছে। মানে এইটো তাৰ কাৰো ডিমত থাকিব নোৱাৰে। আৰু তেনেধৰণে এতিয়া ইতিমধ্যে আমি জানোৱেই যে আমাৰ ভাৰতীয় বেডমিণ্টন সংস্থা বাইৰ সভাপতি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁৰ মানে সবল এটা ভূমিকা লৈছে ইয়াত যে ভাৰতীয় বেডমিণ্টন কেনে মানে কেনেকৈ স্পনচৰ নিব পাৰি, কেনেকৈ খেলুৱৈসকলক উন্নত প্ৰশিক্ষণ দিব পাৰি, সেই ধৰণৰ এটা বেছ মানে এটা পৰিকল্পনা মাফিক আগবঢ়াই নিছে বেডমিণ্টন। সেইখিনি আমাৰো মানে গৌৰৱৰ কথা বুলিয়ে ক'ব পাৰি।
1: নিশ্চয় নিশ্চয়। বৰ্তমান সোণালী যুগে চলি আছে আমাৰ
0: বেডমিণ্টন,
1: সোণালী যুগ চলি আছে।
0: হাতিছে তাতে যেন মানে মিডাষ্টাচ যিটো কয় মানে বেডমিণ্টনৰ ক্ষেত্ৰখনত, সেই বস্তুটোৱে দেখা পোৱা গৈছে।
1: আপোনাৰ জ্বলা গুপ্তা আৰু অশ্বিনী পোনাপ্পা,
0: সেই ডাবলছৰ, সেই মহিলাৰ ডাবলছৰ বা মহিলাৰ মানে যিটো আমি চাইনা নহলাৰ কথা নিঃসন্দেহে কৈছো, অলিম্পিকৰ পদকটো ডাঙৰ পদক। কিন্তু জ্বলা গুপ্তা আৰু অশ্বিনী পোনাপ্পাই বিশ্ব বেডমিণ্টনত ব্ৰঞ্জৰ পদক জয় কৰি ইতিহাস ৰচিছে, কাৰণ মহিলাৰ পদক তেওঁলোকেই প্ৰথম
1: তেওঁলোকে আৰম্ভ
0: আৰম্ভ

0: কৰিছে। গতিকে সেইটো মানে আপুনি মানে তেওঁলোকক মানে সাফল্যটো কেতিয়াবা ওলাই কৰিব নোৱাৰে যে আমাৰ ভাৰতৰো মহিলা খেলুৱৈসকলৰ সেই পৰ্যায়ত যোগ্যতা আছে বা সামৰ্থ্য আছে যে জ্বলা গুট্টা আৰু অশ্বিনী পোনাপ্পাই দেখুৱালে 2011 চনৰ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত। তাৰ পাছতে চাইনা নেহৱালেই হওক, পি ভি সিন্ধুৱেই হওক, তেওঁলোকে জাষ্ট সেই পথ সেই লিগেচিটো আগুৱাই নিছে যে সেই ধাৰাবাহিকতাটো ৰাখি আমাৰ বেডমিণ্টনৰ মহিলা ক্ষেত্ৰটো আগুৱাই লৈ গৈ আছে।
1: তাৰমানে জ্বলা গুট্টা আৰু পোনাপ্পাৰ যিটো অৱদান সেইটো আমি
0: নুই কৰিব নোৱাৰোঁ, স্বীকাৰ কৰিব কথাই নাহে। কাৰণ তেওঁলোকে প্ৰথম বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত আমাৰ দেশৰ হৈ প্ৰথমটো
1: ভেটিটো
0: তেওঁলোক দুজনে গৈছে আৰু তেওঁলোকে এনেকুৱা ধৰণৰ প্ৰদৰ্শন আছিল যে তেতিয়া তেওঁলোকক টপ ফাইভৰ ভিতৰতে তেওঁলোক ডবলছত আছিল। ইণ্ডোনেছিয়া, চীন, মালয়েছিয়া এনেকুৱা ধৰণৰ বা এই চাৰিকেইখন এছিয়াৰ দেশৰ লগত তেওঁলোকে সমানে ফেৰ মাৰি পদক জয় কৰাটো কম কথা মানে নাছিল সেই সময়ত, সেইটো এটা ডাঙৰ কথা আছিল।
1: হয় হয়। তাৰপিছত আৰু দুগৰাকীৰ নাম মোৰ মনলৈকে আহিছে, আপোনাৰ সাই প্ৰণীথ আৰু সেই শ্ৰীকান্ত। আপুনি শ্ৰীকান্তৰ কথা অলপ আগতে ক'লে,
0: কিদাম্বি শ্ৰীকান্তে ব্ৰঞ্জৰ পদক এইবাৰ ৰূপৰ পদক জয় কৰিছে।
1: গতিকে সাই প্ৰণীথৰ বিষয়ে অকণমান কওকচোন।
0: সাই প্ৰণীথৰ যিমান সম্ভাৱনা আছিল বুলি কোৱা হৈছিল, মই ভাবোঁ যে তেওঁ সেই পৰ্যায়ত যেন যাব নোৱাৰিলে, মানে ক'ৰবাত কিদাম্বি কে শ্ৰীকান্তে উত্থানটো ঘটালে কিন্তু সাই প্ৰণীথে সেই পৰ্যায়লৈ মই ভাবোঁ তেওঁ এবাৰ বিশ্ব বেডমিণ্টন চেম্পিয়নত এটা ব্ৰঞ্জৰ পদক পাইছে, তেওঁ পাইছে কিন্তু তেওঁৰ পৰা যিমান প্ৰত্যাশা আছিল এতিয়া শ্ৰীকান্তে চিলভাৰলৈকে ৰূপৰ পদকলৈকে আগুৱাইছে, বিশ্বৰ শীৰ্ষস্থান দখল কৰিছে, তেওঁ
1: খেলি আছে।
0: সাই প্ৰণীথৰো বিশ্ব ৰেংকিঙক 10টা স্থানলৈকেহে আগুৱাব পাৰিছিল, তাতকৈ তেওঁ আগুৱাব পৰা নাছিলে।
1: হয়। তাৰপিছত আপোনাৰ লক্ষ্যখন আপুনি অলপ আগতে কৈছে,
0: লক্ষ্যখনৰ কথা আচলতে উল্লেখ নকৰিলে ভাৰতীয় বেডমিণ্টন খেতি এটা অসম্পূৰ্ণ হৈ ৰ'ব। এটা 16-17 বছৰীয়া বা 18-17 বছৰৰ বয়সতে যি ধাৰাবাহিকতা লক্ষ্যখনে দেখুৱাইছে সেইটো আচলতে মানে ভাবিব নোৱাৰা কথা। অল ইংলেণ্ড বেডমিণ্টনশ্বিপ তেওঁ ৰূপৰ পদক জয় কৰিব পাৰে কিন্তু এই কম বয়সতে তেওঁ বিশ্বৰ শীৰ্ষস্থানৰ খেলুৱৈগৰাকীৰ ভিতৰত যেনেদৰে ফেৰ মাৰিছিলে, খেলখন চাই থাকিলে আপুনি এটা বেলেগ ধৰণৰ অনুভূতি হয় যে আমাৰ ভাৰতৰ এটা সৰু ল'ৰায়ো বিশ্বৰ শীৰ্ষস্থানীয় খেলুৱৈগৰাকীৰ লগত এনেধৰণে সমানে ফেৰ মাৰি গৈছে। এতিয়া লক্ষ্য সেনৰ হাতত ধৰি আমি ক'ব পাৰোঁ যে আগন্তুক দিনত পৰৱৰ্তী অলিম্পিকত ভাৰতে এটা পদকৰ সম্ভাৱনা দেখিব পাৰে, নিঃসন্দেহে শ্ৰীকান্তে সম্ভাৱনা দেখুৱাইছিল। কিন্তু লক্ষ্যখিনি যেন পাবই তেনেকুৱা ধৰণৰ এটা বিশ্বাস সকলোৰে মাজতে, পি ভি সিন্ধু গ'লেই যেন পদক এটা আনিব, লক্ষ্য সেনৰ খেলৰ মাজতো সেই ধাৰাবাহিকতা দেখুৱা গৈছে। তেওঁ প্ৰশিক্ষকে এষাৰ কথা খুব মানে ভালকৈ মানে তেওঁৰ বিষয়ে কৈছে যে সাফল্যৰ ক্ষেত্ৰত মানে ক'তো থমকিব নিবিচাৰে, মানে ৰূপ পোৱাৰ পিছতো মানে কৈছে যে মই ৰূপৰ পদকহে পালোঁ, স্বৰ্ণটো মোৰ থাকি গ'ল, ব্ৰঞ্জৰ পদক পোৱাৰ পিছত কৈছে ৰূপৰ পদকটো মই নাপালোঁ নহয়, মানে সেই ধৰণৰ যিটো মানে জয়ৰ বাবে যিটো এটা বাসনা মানে আকাংক্ষা যিটো থাকে সেই আকাংক্ষাটো এজন মানে
1: আপুনি কোচৰ কথা ক'লে, প্ৰশিক্ষকৰ কথা ক'লে, পুলেলা গোপীচান্দ তেওঁৰ একাডেমি আৰু যদি বেডমিণ্টন বুলি আমি আলোচনা কৰোঁ কি ধৰণৰ হ'ব?
0: গোপীচান্দ একাডেমিক বাদ দি আপুনি মানে এই মুহূৰ্তত ভাৰতীয় বেডমিণ্টনৰ কথা ভাবিবই নোৱাৰে। গোপীচান্দৰ খুব ভাল কথা এটা হৈছে যে তেওঁ এতিয়া ভাৰতীয় বেডমিণ্টনৰ প্ৰশাসনতো সোমাইছে, গতিকে নিঃসন্দেহে সেই দিশেদিও তেওঁ কিছু কাম কৰিব পাৰিব। গোপীচান্দে সিন্ধুৰ উত্থানে ঘটিল গোপীচান্দ একাডেমিৰ পৰা, যি নিৰলসভাৱে গোপীচান্দে সকলো স্বাৰ্থ ত্যাগ কৰি নিজেও সমানে খেলুৱৈগৰাকীৰ লগত কষ্ট কৰিলে। সিন্ধুৱে নিজে কষ্ট কৰিছে এইটো বেলেগ কথা, কিন্তু প্ৰশিক্ষকগৰাকীও যেতিয়া নিজৰ 110% দি দিব তেতিয়া খেলুৱৈগৰাকী বাধ্য যে মোৰ প্ৰশিক্ষকেই যেতিয়া মোৰ কাৰণে ইমানখিনি কৰিছে মইতো তেওঁক মানে কিবা এটা দিব লাগিব। গতিকে সেই ধৰণৰ কথা কিছুমানে গোপীচান্দৰ সেই ডেডিকেশ্যনটো আছে, নিজে খেলুৱৈ হিচাপেও যথেষ্ট উচ্চমানৰ আছে। ইতিমধ্যে কৈছোঁ অল ইংলেণ্ড চেম্পিয়ন হৈছিল, প্ৰকাশ পাদুকন হৈছে দ্বিতীয়গৰাকী ভাৰতীয় ছাটলাৰ হিচাপে তেওঁ চেম্পিয়ন হৈছিল। গতিকে গোপীচান্দ একাডেমিয়ে এই মুহূৰ্তত যিখিনি কাম কৰি আছে ভাৰতীয় বেডমিণ্টনৰ ক্ষেত্ৰখনৰ কাৰণে সেইটো পাহৰিব নোৱাৰা ধৰণৰ কথা। লক্ষ্যখেনকো ঠিক তেনেকৈ প্ৰকাশ পাদুকন একাডেমিয়ে একদম খুব কম বয়সত 10 বছৰ বয়সতে পিকআপ কৰিছিল আৰু সেই পিকআপ কৰাৰ কাৰণে যে লক্ষ্যখেন এই লক্ষ্যখেন হৈছে
1: দেখা গৈছে যে বেছিখিনি বেডমিণ্টন খেলুৱৈ যিখিনি আমাৰ বিশ্ব পৰ্যায়লৈকে গৈছে বেছিখিনি দাক্ষিণাত্যৰ খেলুৱৈ, গোপীচান্দৰ একাডেমিৰ এটা প্ৰভাৱ চাগে
0: না? সেইটো আছে, প্ৰকাশ পাদুকন আছে, তেওঁলোকৰ ওচৰত এটা দুগৰাকী মানে এনেকুৱা ধৰণৰ আদৰ্শ খেলুৱৈ আছে যে তেওঁলোক দেখি খেলুৱৈবিলাক আগবাঢ়িব পাৰে। যেনেকৈ ধৰক ক্ৰিকেটৰ ক্ষেত্ৰতো আপুনি চাব, য'ত ধৰক বোম্বেত গাভাস্কাৰ আছিলে, তাৰপিছত শচীন তেণ্ডুলকাৰ আহিলে, বাকী বহুতখিনি প্লেয়াৰ আছিলে, এইখিনি কথা কোৱা নাই মই, এতিয়া সম্প্ৰতি 30-40 বছৰৰ কথা কৈ আছো। ঠিক তেনেকৈ দক্ষিণাত্যৰ সেই দুজন যেতিয়া নায়কক পালে ঠিকে অট'মেটিকলি ল'ৰা ছোৱালীয়ে ভাবিলে যে বাহ, আমাৰ ল'ৰা ছোৱালীকো যদি এইটো দিব পাৰি এনেকুৱা ধৰণৰ এটা মানে টপ ফৰ্মত যাব পাৰে বা

0: উচ্চ পৰ্যায়ত যাব পাৰে। গতিকে সেই কথাটোৱে তেওঁলোকৰ উদ্বুদ্ধ কৰিছে। যেনেকৈ বিশ্বনাথ আনন্দ থকা দেখি দাবা খেলত চাবচোন আপুনি চাউথৰ মানে দক্ষিণাত্যৰ খেলুৱৈ যথেষ্টখিনি মানে তাহাঁতৰ বেছি মানে অন্য ঠাইৰ তুলনাত তেওঁলোকৰ খেলুৱৈ বেছি আছে বা বেছি উত্থান ঘটিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত। প্ৰজ্ঞানন্দ চাওকচোন কাৰ্চনৰ নিচিনা খেলুৱৈ কৰিছে। গতিকে সেই ধৰণৰ এটা লিগেচি নায়ক এজনক লাগে, তাৰমানে নায়ক এজন থাকিলেহে বাকী মানে তেওঁক অনুসৰণ কৰিব পাৰে সদায়।
1: দক্ষিণাত্যৰ পৰা যদি আমি অসমলৈকে আহোঁ, দীপাংকৰ ভট্টাচাৰ্যৰ কথা আমি ক'লো,
0: হয় দীপাংকৰ ভট্টাচাৰ্যৰ বাদ দি
1: অসমৰ কি কি কোনকেইগৰাকী খেলুৱৈ আপোনাৰ চকুৰ সন্মুখত আছে?
0: চক অস্মিতা চলিহাৰ কথা ক'বই লাগিব। গতিকে সেই ধৰণে তেওঁ আগবাঢ়ি গৈছে, মানে অস্মিতা চলিহা বাহতীয়া ছাত্ৰ এটা এগ্ৰেছিভ খেলুৱৈ যদিও।

0: প্ৰতিযোগিতা পি ভি সিন্ধুৰ বিৰুদ্ধে তেওঁ যেনেধৰণে খেল প্ৰদৰ্শন কৰিছিল যে তেওঁ প্ৰতিপক্ষ কাকো দেখি মানে এনেই সেৱমানাবিধৰ খেলুৱৈ নহয় নে সেই যোগ্যতাটো তেওঁৰ মানে কিবা সেই প্ৰতিভাটো আছে নে পৰৱৰ্তী খেলত শক্তিশালী প্ৰতিপক্ষ হ'লেও তেওঁক সেইটো আত্মবিশ্বাস গোটাব। অস্মিতা চলিহাৰ কথা ধৰিবলৈ জনাওঁতে এটা কৈছে যে আমাৰ অসমৰ বেডমিণ্টন ইতিহাসটো কিন্তু চাবলৈ গ'লে আধৰি মই কৈছোঁ দীপংকৰ পথে দুটাকৈ অলিম্পিক খেলিলে, দুটাকৈ অলিম্পিক খেলা খেলুৱৈ আমাৰ পিছত ওলাইছে, শিৱ থাপাই খেলিছে, কিন্তু সেই সময়ত বেডমিণ্টন নতুন খেল হিচাপে দীপংকৰ ভট্টাচাৰ্যই বাদ দিয়াৰ পিছত এতিয়া বেডমিণ্টনত আমি অস্মিতা চলিহাৰ মাজতে সম্ভাৱনা দেখিছোঁ যে হয়তো যাব। মাজতে কৃষ্ণা ডেকা ৰজা আছিলে, হনুমান বৰাহঁত ওলাইছিল যে জুনিয়ৰ পৰ্যায়তে তেওঁলোক ক'ৰবাত মানে এটা থমকি গ'ল। সেই মানে অস্মিতাৰ মাজত যিটো আছে মানে তেওঁলোকৰ মানে সেই বস্তুটো দেখুৱাব নোৱাৰিলে সেই জয়ৰ বাবে বা খেলাৰ বাবে। এইখিনিতে তাৰ আগে আগে আছিলে আপোনাৰ প্ৰদীপ চলিহা আছিল, তেওঁ যথেষ্ট তাৰপাছত ধৰক মল্লিকা বৰুৱা এছিয়ান গেমছ খেলিছিল 1986 চনৰ খেলিছিল, মাধুৰ্য বৰুৱা আছিল সেই সময়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট খেলিছিল, সুশান্ত বৰাই খেলিছিল বেডমিণ্টন কমনৱেলথ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। গতিকে পৰ্যায়ক্ৰমে চালে দেখা যাব যে আমাৰ যদিও 18 শতিকাৰ শেষৰ ফালে বেডমিণ্টন খেলটোৰ আমাৰ ইয়াত হৈছিল, কিন্তু আমাৰ পৰিকল্পনা মাফিক আমাৰ বেডমিণ্টন খেলটো আৰম্ভ হওঁতে অলপ কিছু সময় লাগিল। আচলতে কটন কলেজ আৰম্ভৰ পৰা যিটো ইতিহাস চালে গম পোৱা যায় যে কটন কলেজ যেতিয়া 1901 চনত ইয়াত স্থাপন হ'ল তাৰ পিছৰ পৰাই বেডমিণ্টন খেল যিহেতু ব্ৰিটিছসকলো তেতিয়া এলে আহিল বা বংগৰ কিছু লোক আহিল, তেওঁলোকে বেডমিণ্টন খেল কিছু অধ্যাপকে মানে তেওঁলোকে খেল আৰম্ভ কৰিছিল, তেনেকৈ কিছুমান খেল আৰম্ভ হৈ সম্ভৱতঃ 52 বা 53 চনমানত আমাৰ অসম বেডমিণ্টন এছ'চিয়েশ্যন গঠন হৈছিল 1958 চনত। তাৰপিছত 1958 চনত আমাৰ ৰাষ্ট্ৰীয় ছিনিয়ৰ বেডমিণ্টন প্ৰতিযোগিতা আয়োজন হৈছিল গুৱাহাটীত, এতিয়া যিটো 1958 চনত। আৰু সঁচা কথা ক'বলৈ গ'লে অসমত প্ৰথমটো ছিনিয়ৰ পৰ্যায়ৰ প্ৰতিযোগিতা সেইখনেই আছিল। গতিকে বেডমিণ্টনত আমাৰ এটা তেতিয়াৰ দিনৰ পৰা ভাবি আছিল যে ভবা এটা হৈছিল যে বেডমিণ্টনত আমাৰ সম্ভাৱনা আছে। পৰ্যায়ক্ৰমে আপুনি মই কৈছোঁ যে স্বৰ্গীয় সিংহ ৰাধাগোবিন্দ বৰুৱাৰ নেতৃত্বতে তেতিয়া ততাতকীয় ষ্টেডিয়াম মানে ইনডোৰ ষ্টেডিয়াম বনাই মেলি খেলখন আয়োজন কৰিছিল। গতিকে বেডমিণ্টনৰ এটা বেছ এটা আমাৰ বহুত পুৰণি আছে, মানে সেই বেছটোক সাৰথিক বা ভিত্তি কৰিয়ে এতিয়াৰ বৰ্তমানৰ বেডমিণ্টন ক্ষেত্ৰখন আগবাঢ়ি গৈছে। 1986 চনত কৈছোঁ মল্লিকা বৰুৱাই খেলিছে, গতিকে সেই ধৰণৰ বা 90 চনত সুশান্ত বৰাই খেলিছে। এতিয়া সেইখিনি দায়িত্ব এতিয়া অস্মিতা চলিহাৰ পিছত আৰু নতুন খেলি উলিয়াব লাগে, মানে তেতিয়াহে আমাৰ ৰাজ্যখনৰ বেডমিণ্টন ক্ষেত্ৰখনৰ আৰু উন্নতি হ'ব। মানে নতুন খেলুৱৈখিনি কেনেকৈ আগুৱাই লৈ যাব সেইটো অসম বেডমিণ্টন সন্থাৰ যথেষ্টখিনি কৰিবলগীয়া আছে। তাৰোপৰি কথা হ'ল কি, অসম বেডমিণ্টন এটা একাডেমী নিয়মীয়াভাৱে চলাই আছে, সেই একাডেমীখনেও ভূমিকাও গুৰুত্বপূৰ্ণ হ'ব, তেওঁলোকে কেনেধৰণৰ এই কামটো কৰে। আৰু এই অস্মিতাৰ কথা ক'বলৈ গৈছে, অস্মিতা এতিয়া বিশ্ব ৰেংকিঙত মহিলাৰ 64, অসমৰ চাগে বক্সিঙক বাদ দিলে আৰু কোনো চাগে প্ৰথম এশৰ ভিতৰত আমাৰ তেনেকুৱা খেলুৱৈ চাগে নল'ব বেলেগ ক্ষেত্ৰত, আৰু মানে অস্মিতা সেই ক্ষেত্ৰত ব্যতিক্ৰম বুলিয়ে ক'ব লাগিব। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে এই কথাটো আমি আৰু গুৰুত্ব দিব লাগে, কেনেধৰণে আমাৰ অসমৰ বেডমিণ্টন ক্ষেত্ৰখন আগুৱাই লৈ যাব পাৰি। আচ্ছা, এইখিনি আপুনি কওঁতে মই আৰু এটা কথা যে ভাৰতীয় বেডমিণ্টনৰ যিটো চিনেৰিও সেইফালৰ পৰা চাবলৈ গ'লে যে এতিয়া ভালেমান নতুন খেলুৱৈ কিন্তু ওলাই আহিছে মানে এই ক্ষেত্ৰত আপোনাৰ নাইচা কৌৰ ভাটৈ বুলি এটা নতুন প্লেয়াৰ এগৰাকী আছে 13 বছৰ মুম্বাইৰ, তেওঁক মানে যথেষ্ট প্ৰতিভা সম্পন্ন বুলি কোৱা হৈছে। ঠিক তেনেদৰে উন্নতি হুদা, এইবাৰ উবেৰ কাপৰ টীমত আছে ৰোহতকৰ, তেওঁৰো মাত্ৰ 14 বছৰ, তেওঁ এছিয়ান গেমছৰ দলতো তেওঁক ৰখা হৈছে, মানে 14 বছৰত মানে তেওঁক প্ৰতিভাটো ইমানেই দেখা পাইছে। সেইটোৱে জুনিয়ৰ বিশ্ব
1: যথেষ্ট কম বয়সতে
0: মানে এতিয়া দেখা গৈছে যে আমাৰ 13ৰ পৰা 18 বছৰ মানে ভালেমান এটা পুল ওলাইছে, মানে খেলুৱৈ এইখিনিৰ ওপৰত ভৰসা কৰি। পুৰুষৰ ক্ষেত্ৰত আমি ইতিমধ্যে লক্ষ্যখনক পাইছোঁ, মই ছোৱালী খেলুৱৈৰ ক্ষেত্ৰত বা মহিলা খেলুৱৈৰ ক্ষেত্ৰত হয়তো নতুন কেইবাজনো আছে, আৰু এগৰাকী খেলিছে অদিতি ভাট আৰু শ্ৰী কাশ্যপ, তেনেকুৱা এটা পুল আছে আমাৰ, মানে সেই খেলুৱৈৰ অভাৱ নহ'ব।
1: যিহেতু আমি কৈছোঁ যে এইখিনি আমাৰ সোণালী যুগ চলি আছে বৰ্তমান বেডমিণ্টনৰ, আৰু এই সোণালী যুগৰ সুযোগ আমি লোৱাটো উচিত আমাৰ অসমৰ বেডমিণ্টন খেলুৱৈসকলে। এইখিনিতে সামৰিছোঁ আজিৰ কথা বতৰা, যিহেতু এটা বিশাল বিষয়, আৰু পিছত আৰু কেতিয়াবা কথা পাতি। নমস্কাৰ,
0: ধন্যবাদ।
2: ইমান পৰে শ্ৰোতাসকলে বিশ্ব বেডমিণ্টনত ভাৰতীয় শাটলাৰ সন্দৰ্ভত জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক সুসীম ঘোষৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰবাল কুমাৰ শৰ্মাই। প্ৰিয় শ্ৰোতা, আজিলৈ আমাৰ সময় হৈ আহিল, আজিৰ অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছোঁ। সহস্ৰাব্দি দত্তৰ সহযোগত আজিৰ অনুষ্ঠানৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।
3: মিডিয়াম ৱেভৰ 411.5 মিটাৰত

730 কিলোহার্টজ আৰু এফএম বেণ্ডৰ 101.6 মেগাহার্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো সুৰৰ শৰাই। আজিৰ শিল্পী মিতালী দে, সুৰ সংৰচনা মলয় সূত্ৰধৰৰ। প্ৰথমে শুনক হীৰেণ ভট্টাচাৰ্যৰ ৰচনা।

সুৰৰ শৰাই অনুষ্ঠানটি শুনিলে। আজিৰ শিল্পী সেয়া আছিল মিতালী দে, প্ৰযোজনা আছিল মলয় সূত্ৰধৰৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।

0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখা। এতিয়া শুনক অসমীয়া শ্ৰব্য সংকলনৰ পৰা লোৱা কেইটিমান গীত। প্ৰথমে জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

অসমীয়া সৰ্বসমকলৰ পৰা লোৱা গীতকেইটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই সমাচাৰ সন্ধ্যা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: মেগাহার্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখা আৰম্ভ কৰিছো চিত্ৰগীত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে টনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: আজিৰ অনুষ্ঠানৰ আৰম্ভণিতেই অকণ ছবিখনৰ দুটি গীত।

0: স্থানত।
1: অ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
0: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অ, সঁচাকৈ বৰ ভাল কথা,
0: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনো আহক বনৰীয়া ফুল ছবিখনৰ দুটি গীত। প্ৰথমে এয়া নিৰ্মলা মিশ্ৰ।

0: অকন ছবিখনৰ গীত দুটি শুনিলে। শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ পৰা।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।

0: বনৰীয়া ফুল ছবিখনৰ দুটি গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: হাৰ্ট এটেক, ষ্ট্ৰোক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰজেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰজেঞ্চি OT, 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপ'লো এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।
0: চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনো আহক ভাইটি ছবিখনৰ গীত। প্ৰথমে এয়া আৰতী মুখাৰ্জী।

0: ভয় নকৰো নকৰো কাকো নিজ হাতে ৰান্ধো খাও ৰূপতে থাকো
1: মই ভয় না।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰি কৈছো অংকুৰজ্যোতি শৰ্মাই।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্যমন্ত্ৰীগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চাৰিগৰাকী সতীৰ্থ বিধায়কেও আজি খানাপাৰাত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বিজেপিৰ অজন্তা নেওগ আৰু ৰামেশ্বৰ তেলীয়ে আজি মন্ত্ৰী হিচাপে শপত লয়। মিত্ৰদল অগপৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু

0: বি পি এফৰ পৰা চৰণ বড়োৱে আজি মন্ত্ৰী হিচাপে শপত লয়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব বুলি ইতিমধ্যে ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, এন ডি এৰ সমূহ নেতৃত্ব, 11গৰাকী কেন্দ্ৰীয় মন্ত্ৰী, 2গৰাকী কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী, 20গৰাকী মুখ্যমন্ত্ৰী, পঞ্জাৱৰ ৰাজ্যপাল, 18জন উপ মুখ্যমন্ত্ৰী উপস্থিত থাকে। অনুষ্ঠানত ভাৰতস্থিত আমেৰিকাৰ ৰাষ্ট্ৰদূত ছাৰ্জিঅ' গৰোৰ উপৰি কেইবাখনো ৰাষ্ট্ৰৰ প্ৰতিনিধি, অৰ্জুন বঁটাপ্ৰাপক খেলুৱৈ, পদ্মভূষণ বঁটাবিজয়ী ব্যক্তি, বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি, বিভিন্ন দেশৰ বিশিষ্ট উদ্যোগপতি, সত্ৰাধিকাৰ, দলৰ কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতিসকল আৰু সমাজৰ বিভিন্ন স্তৰৰ সহস্ৰ লোক উপস্থিত আছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভা শীঘ্ৰে সম্প্ৰসাৰণ কৰা হ'ব বুলি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আজি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। সভাপতি শ্ৰীশইকীয়াই কয় যে অহা 21 মে'ৰ পৰা হ'বলগীয়া অসম বিধানসভাৰ অধিৱেশনত নতুন বিধায়কসকলে শপত গ্ৰহণ কৰিব। মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে আলোচনা চলি আছে বুলিও তেওঁ প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা চমুকৈ এন টি এ যোৱা 3 মে'ত অনুষ্ঠিত নীট ইউ জি 2026 পৰীক্ষা বাতিল কৰিছে। সামাজিক মাধ্যমযোগে সংস্থাটোৰ সূত্ৰই কয় যে ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি আৰু পৰীক্ষা ব্যৱস্থাটোৰ প্ৰতি আস্থা বৰ্তাই ৰাখিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই পৰীক্ষাত প্ৰশ্নপকাকত ফাদিলৰ অভিযোগৰ বিস্তৃত তদন্তৰ বাবে বিষয়টো কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইলৈ প্ৰেৰণৰ সিদ্ধান্ত লোৱা হয়। এন টি এৰ সূত্ৰই প্ৰকাশ কৰা মতে তদন্তকাৰী সংস্থাটোক বিষয়টো তদন্ত কৰাৰ বাবে প্ৰয়োজনীয় সকলো নথি আগবঢ়াই সহায় কৰা হ'ব। সংস্থাটোৱে প্ৰকাশ কৰা মতে অহা 10 দিনৰ ভিতৰত পৰীক্ষাৰ নতুন সময়সূচীৰ বিষয়ে সদৰি কৰা হ'ব। পঞ্জীয়ন আৰু শিক্ষাৰ্থীৰ তথ্যৰ লগতে 2026 চনৰ এই পৰীক্ষাৰ বাবে নিৰ্বাচিত কেন্দ্ৰসমূহ অপৰিৱৰ্তিত থাকিব বুলি সংস্থাটোৱে প্ৰকাশ কৰে। তদুপৰি নতুনকৈ কোনো মাচুল আৰু পঞ্জীয়নৰ প্ৰয়োজন নহ'ব বুলি সংস্থাটোৱে স্পষ্ট কৰি দিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মীয়ে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 15গৰাকী নাৰ্ছক 2026 বৰ্ষৰ ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল সন্মান প্ৰদান কৰে। আন্তঃৰাষ্ট্ৰীয় ধাতৃ দিৱসৰ সৈতে সংগতি ৰাখি নাৰ্ছিং ক্ষেত্ৰখনত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে নাৰ্ছসকলক এই সন্মান প্ৰদান কৰা হয়। এই সন্মানীয় পুৰস্কাৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগতে স্বায়ত্তশাসিত অঞ্চলসমূহ তথা স্বেচ্ছাসেৱী সংগঠনৰ পঞ্জীয়নভুক্ত নাৰ্ছসকলৰ বাবে বিবেচনা কৰা হয়। এই সন্মানৰ লগত এখন প্ৰমাণপত্ৰ, 1 লাখ টকাৰ নগদ ধন আৰু এটা স্মাৰক প্ৰদান কৰা হয়। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত আজি 3-জোৰা কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় ধাতৃ দিৱস পালন কৰা হয়। জি এন এম স্কুল অব নাৰ্ছিঙৰ উদ্যোগত চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাংগণত পুৱাৰে পৰা বিভাগটোৰ অধ্যাপিকা আৰু ছাত্ৰীসকলে বাৰেৰহণী সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে আৰু এই দিৱসৰ তাৎপৰ্যৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৱাহাটী মহানগৰী উন্মুক্ত হৈ থকা প্ৰতিটো নলা শীঘ্ৰে বন্ধ কৰাৰ বাবে নিৰ্দেশ দিছে। গুৱাহাটী পৌৰ নিগমক অহা 25 মে'ৰ ভিতৰত এই সন্দৰ্ভত অগ্ৰগতিৰ খতিয়ান দাখিলৰো উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে। ন্যায়ালয়ে লগতে গুৱাহাটীকে ধৰি প্ৰতিখন নগৰ আৰু চহৰৰ উন্মুক্ত নলা বন্ধ কৰাৰ নিৰ্দেশ দিছে। অধিবক্তা সন্দীপ চমৰীয়ে দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে এই নিৰ্দেশ দিয়ে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত চেমকানু মহন্তই জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি কাইলৈ গ্ৰহণ কৰা হ'ব। বৰ্তমান বাক্সা জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্তজনৰ জামিন আবেদন কালি তেওঁৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত দাখিল কৰাৰ পাছত আবেদনৰ শুনানি ন্যায়াধীশ পাৰ্থৱজ্যোতি শইকীয়াৰ বিচাৰপীঠত তালিকাভুক্ত কৰা হৈছে। কবি শিশু সাহিত্যিক জোনমণি দাসৰ আজি ডিব্ৰুগড়ৰ এখন ব্যক্তিগত হাস্পতালত মৃত্যু হয়। সাম্প্ৰতিক সময়ৰ জনপ্ৰিয় তথা বলিষ্ঠ কবি হিচাপে প্ৰতিষ্ঠা লাভ কৰা দাসক কালি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও আজি পুৱা তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 41 বছৰ। শিৱসাগৰৰ 3 নম্বৰ ৱাৰ্ডত থকা দাসৰ বাসগৃহত বহুগুণমগ্ধ কবিগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিয়লি দাসৰ শেষকৃত্য সম্পন্ন কৰা হয়। মৃত্যুৰ সময়লৈ প্ৰান্তিক আলোচনীৰ সম্পাদনা বিভাগত কৰ্মৰত দাসে কেইবাখনো কাব্যগ্ৰন্থ ৰচনা কৰি থৈ গৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক জয়ৰ বাবে 169 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমাৰ এতিয়া বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটী। অনুষ্ঠান শুনিছে মহাবাহু শাখাৰ পৰা। এতিয়া আগবঢ়াইছো সাধক সুন্দৰৰ।

0: নমস্কাৰ শ্ৰোতাসকল, সাধক সুন্দৰ অনুষ্ঠানটিলৈ পুনৰবাৰ আপোনালোকক আদৰণি জনাইছো। আমি কথা পাতি আছো অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰথমগৰাকী মহিলা কণ্ঠশিল্পী তথা অসম আৰক্ষীৰ প্ৰথমগৰাকী মহিলা সহকাৰী উপ পৰিদৰ্শক, গীতিকাৰ, অভিনেত্ৰী, এগৰাকী নৃত্যশিল্পীও। যোৱা খণ্ডত আমি কথা পাতোতে এই কথাটো ওলাইছে যে তেখেত এগৰাকী নৃত্যশিল্পীও। এই সকলোখিনি গুণৰ অধিকাৰী তেখেত হ'ল ৰেণু দত্ত বৰফুকন। তেখেত আমাৰ সৈতে আছে, আমি একেলগে আকৌ কথা পাতিবলৈ বহিছো। আপোনাক আকৌ এবাৰ আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো।
1: ধন্যবাদ।
0: আপুনি কথাখিনি কৈ থাকোঁতে আমি গম পালো আপোনাৰ নৃত্যৰ ক্ষেত্ৰতো বিশেষ পাৰদৰ্শিতা আছে আৰু আপুনি বিহু নাচিছিল এটা সময়ত, আপুনি পুৰস্কাৰো পাইছিল। আজি অনুষ্ঠানটি আৰম্ভ কৰোঁ আপোনাৰ কণ্ঠত যদি বিহু নাম এফাকি শুনিবলৈ পাওঁ, ভাল লাগিব আমাৰ।
2: ঐ কিনো মাত ৰে ঐ মা,

জুলা দৈ ওলাই হৈ বিহুলৈ, আমাৰ বিহুটিয়ে ভনী নাচি থাক নাচি থাক, নকৰি বিয়ামণি, ঢোলে বাই ঢুলীয়াই ভনী বজাই দে বজাই।

0: খুব ভাল লাগিল বাইদেউ, আপোনাৰ কণ্ঠত শুনা বিহু নামেৰে আজি অনুষ্ঠানটি আমি আৰম্ভ কৰিলোঁ। আপুনি ভ্ৰাম্যমান থিয়েটাৰত অভিনয় কৰিলে, তাৰপিছত ভাৰত চৰকাৰৰ গীত নাট বিভাগতো আপুনি যোগ দিলে, তাৰপিছত হঠাতে আকৌ আপুনি অসম আৰক্ষীলৈ আহিল। গতিকে সেই অসম আৰক্ষীৰ যোগদানৰ কিদৰেনো সম্ভৱ হৈ উঠিল বা কি চিন্তাৰে আপুনি তালৈ গুচি গ'ল? এটা সময়ত নৃত্য কৰি থকা, গীত গাই থকা, অভিনয় কৰি থকা শিল্পীগৰাকী আকৌ আৰক্ষীৰ পোচাক পিন্ধি কঠোৰ আৰক্ষী বিষয়া হিচাপে আপুনি যোগ দিলে।
1: মই নটৰাজলৈ অহাৰ আগতে মাৰ বৰ দুখ পাইছিলে যে তেওঁ নিজে খুব ভাল পাইছিলে মোক এগৰাকী শিক্ষয়িত্ৰী কৰিবলৈহে। তেওঁ পঢ়া শুনা ভাল পাইছিলে, তেওঁ নিজে প্ৰাইভেট স্কুলত মাষ্টৰণী কৰিছিলে, গতিকে মাৰ আশাটো পূৰ্ণ কৰিবলৈ মই ধেৰকেহে লাগি মই নটৰাজ এদিন পঢ়াৰ কাৰণে এৰি আহিলোঁ। আৰু যেই নহওক বাৰু, মই কলেজত এডমিশ্যন ললোঁ, তাৰপৰা অলপ বছৰ পঢ়ি মেলি এৰা ধৰাকে নাইট কলেজ কৰি পেলাই, তাৰপিছত এদিন মানে ৰেডিঅ' ষ্টেচনলৈ গৈছিলোঁ এখন নাটক কৰিবলৈ। নাটক কৰি আহোঁতে এখন পেপাৰত পালোঁ যে অসম আৰক্ষীত মহিলা প্ৰথমবাৰ এগৰাকীয়ে মহিলা এছিষ্টেণ্ট ছাব ইন্সপেক্টৰ ল'ব। মই লগে লগে এপ্লিকেশ্যন কৰিলোঁ, ভাবিলোঁ যে মাৰ কথাও ৰাখিব লাগিব, পঢ়াটো কৰিব লাগিব, এৰা ধৰাকে কৰিম আৰু। আৰু ভাইটি ভনীকেইটাতো মোৰ দায়িত্ব আছে, মোৰ পাছত পাঁচটা ভাই ভনী, গতিকে মই সিহঁতক এটা সহায় কৰিবলৈ দেউতাৰ অৱস্থাটো সেয়া, গতিকে মই সহায় কৰিবলৈ মই এটা পাৰ্মানেণ্ট চাকৰি লাগে মোক। এই চিন্তাটো মোৰ বৰ মগজত আহিছে, ভাবিলোঁ নাই মই এইটো কৰি চাওঁ। এপ্লিকেশ্যন কৰিলোঁ, ইণ্টাৰভিউলৈ মাতিলে, তাৰ মাজতে গ'লোঁ, সংগ্ৰামৰ মাজতে মই গ'লোঁ, গৈ তাতে ইণ্টাৰভিউ দিলোঁ। দৌৰিবলৈ দিলে দৌৰিলোঁ, ঈশ্বৰৰ কৃপাত ময়ে ফাৰ্ষ্ট হ'লোঁ আৰু ময়ে ছিলেক্ট হ'লোঁ আৰু ময়ে আকৌ ট্ৰেইনিং কলেজলৈ যাব লগা হ'ল। আৰু তেতিয়া মই ভাইটিটো সোণাৰাম স্কুলত এডমিশ্যন দি মাহীদেউহঁতৰ তত্বাৱধানত সোণাৰাম হাই স্কুলৰ হোষ্টেলত থৈ মই মহাদেৱে মোক হেমন্ত গগৈ তেখেত মোক বৰ মৰম কৰিছে, মাহীদেউ হ'ল মোৰ বিচিত্ৰা গগৈ, মালিগাঁৱতে চাকৰি কৰে, মহাদেৱে মোক গৈ থৈ আহিবলৈ গ'ল। খুব বাধা দিছে, নালাগে মা তই নোৱাৰিবি, তই গান গোৱা ছোৱালী, তই অভিনয় কৰা ছোৱালী এজনী, তই কেনেকৈ পুলিচ কৰিবি, ইমান কঠোৰ নহয়, মহা ভাইটি ভণ্টিকেইটাৰো কথা আছে নহয়, মই এইটো চাকৰিৰে এইবোৰ কাম কৰি তোৰ দেউতাক সহায় কৰিব নোৱাৰিম। তাৰপিছত মই মহাই লৈ গ'ল মোক ট্ৰেঞ্চপৰ্টত তুলি, গৈ পালোঁগৈ ইফালে পুলিচ সিফালে পুলিচ, মহাই কৈছে ৰিক্সাত গৈছোঁ, মহাই কৈছে তই পাৰিবি জানো মা চবফালে পুলিচ পুলিচ, হয়ো গোটেইখন কৰ্কশ কাৰবাৰ, অকল খাকিয়ে কাৰবাৰ, ইয়াত একোৱে নাই। গধূলি গৈ পালোঁগৈ আৰু তাতে, আৰু থকা মেলা ব্যৱস্থা মোৰ কাৰণে এজনী ৰান্ধনী তান্ধনীৰ লগত বায়ে ৰাখি থৈছে, থাকিলোঁ তাত, জইন কৰিলোঁ পাঁচদিনা তেতিয়া অকলে। তাৰপাছত মোৰ পাছত পিছে কেইগৰাকীমান মহিলা কনষ্টেবল সোমাইছিলে তেওঁলোকলৈ। তাৰ প্ৰথম দিনা মইতো আৰু তাতে গৈছোঁ আৰু বাইজনী মোৰ লগত

0: আছে, আৰু তেওঁ ৰান্ধা বান্ধা বেয়া লাগিছে, মহাই আহিব সময়ত কান্দি গৈছে, মা নোৱাৰিবি বল যাওঁগে, মহা গধূলি বাছত আকৌ গুচি আহিব, আকৌ দুবাৰমান ঘূৰি ঘূৰি আহে, কৈছে মই কৈছোঁ মহা মই আহিলোঁ যেতিয়া পাৰিম, মই আৰু চকু মানি দেখুওৱা নাই আৰু কয় আহিলোঁ যেতিয়া আহিমে আৰু মানে গ'লগে মহা, গৈ পেলাই মহাই পাছত চিঠি টিটি দিছে তই কেনে আছ কেনেকৈ যেন হওক। তাৰপাছৰ পৰা ট্ৰেইনিং আৰম্ভ হ'ল নহয় ভাগে ভাগে, বেয়াও লগা নাই, এগালমান ল'ৰাৰ মাজত মই কৰিছোঁ আৰু সেইবিলাক সৰুৰ পৰাতো ল'ৰাৰ লগতে ডাঙৰ হৈছোঁ, ল'ৰা কামেই কৰিছোঁ, গতিকে এগালমান এইফালে কনষ্টেবল কিছুমানৰ নতুন ট্ৰেইনিং, এ এছ আই কিছুমানৰ, ডি এছ পি কিছুমানৰ নতুন, চাব ইঞ্চপেক্টৰ কিছুমানক যাক যাক আৰু চবকে সাৱধান, মই এজনীয়ে ছোৱালী তেতিয়া, তাৰপৰা আৰু ইয়াৰ পাছত কনষ্টেবল কিছুমান সোমালে, দাদা দৌৰো নহয়, লগৰ কিছুমানে মাত মাতিবতো কোনেও নহয়, অৱশ্যে ঠিকেই চবেই মোক মানে সন্মান কৰিছিলে, আৰু তাতো আকৌ মই ফাংচন কৰিবলৈ সুবিধা পাইছিলোঁ, গতিকে সেই ফাংচনৰ সময়তে গান চান গাওঁতে লগ পাইছিলোঁ আৰু ল'ৰাবিলাকক চিনাকি দুই এজন হৈছিলোঁ সিমানে। এবাৰ তেনেকৈ দৌৰি থাকোঁতে বাগানৰ মাজে, নেঘেৰিটিং বাগানৰ মাজেদি মানে দৌৰিব লাগে, ল'ৰাবোৰ ইফালে ল'ৰা সিফালে মই মাজত গৈ আছোঁ, উস্তাদটো অলপমান পিছত পৰোঁতে এজনে মোক বেয়া লাগিছে ৰ'দত দৌৰি আছোঁ, তেতিয়া কৈছে ঘৰত নাথাক ছোৱালী, তই এতিয়া মতা কাম কৰিবলৈ আহিছ, পুলিচ বোলে আহিছ, পাইছ মজা, কেৰাঙলিটো দেখে পেলাই বাগানলৈ সোমাই যা, তাৰমানে সিহঁতে কেৰাঙলিটো দেখালে প্ৰস্ৰাৱ কৰিব লাগিছে বুলি বাগানত সোমাই যায়, মোকো কৈছে তেনেকৈ, মই হাঁহিছোঁ আৰু মনে মনে, তাৰপৰা একো নকৈ আৰু দৌৰি আছোঁ আৰু দৌৰি আহি পালৈ, সিহঁতৰ মানে দুখ লাগে যে ছোৱালীজনীক ৰঙা চঙা পৰি যাওঁ দৌৰি থাকে সিহঁতৰ লগতে, সমানে ময়ো বাহ দৌৰি দেখুৱাওঁ যে ময়ো পাৰিম বুলি সিহঁতৰ লগতে দৌৰোঁ আৰু। আহি তেনেকৈ ট্ৰেইনিংটো এদিন কৰিলোঁ, তাতো ফাংচন কৰিবলৈ পালোঁ, তাতো নাটক কৰিলোঁ, তাৰপিছত যে নহওক আহিলোঁ এদিন, আহি কামৰূপত জইন কৰিলোঁ অবিভক্ত কামৰূপ, তেতিয়া বৰঝাৰত প্ৰথম মানে মই এয়াৰপৰ্টৰ ডিউটিত থাকিলোঁ, তাৰপিছত ভি আই পি হেৰিবিলাকক চোৱা চিতাও আছিলে আৰু এইবিলাক চেকিঙৰো আছিলে, কেইমাহমানৰ পাছত মই কনষ্টেবল কেইগৰাকীমানক লগ পাই মোৰ ভাল লাগিল, তেওঁলোকো পাছ কৰি আহিলে, এইমতে আৰম্ভ হ'ল, ভাগে ভাগে বিভাগবিলাকত মই বদলি হৈ গৈছিলোঁ, গৈ পেলাই মাজে মাজে কঠোৰ কথা শুনিছিলোঁ, অনামী চিঠিও পাইছিলোঁ, বেয়া লাগিছিলে অলপমান তেনেকুৱা চিঠিবোৰ পালে, বিশেষকৈ এবাৰ মোৰলৈ চিঠি এখন আহিছিলে, মানে বদমাছ ছোৱালী আৰু মই নটৰাজত থাকিব নোৱাৰিলোঁ হেৰি এনেকুৱা ধৰণৰ বদনাম দি লিখিছে, তাৰ মই চিঠিখন কি কৰিম, এতিয়া ৰিজাৰ্ভ ডি এছ পি হাতত দি দিলোঁ, ৰিজাৰ্ভ ডি এছ পি শেষত গৈ চবৰে হাতৰ আখৰ প্ৰমাণ কৰিছিলেগৈ, শেষত গৈ ধৰাও পৰিছিলে, মই
1: ক'লোঁ
0: মতা পুলিচে লিখিছে আকৌ কোনোবাই খং উঠিছে সিহঁতৰ, মোৰ অকলে এইবোৰ কৰিবলৈ আহিছোঁ, আৰু এটা কথা মই তেতিয়া কোনোবা বয়সস্থ কনষ্টেবল থাকে নহয় আৰু মই তেওঁতকৈ ওপৰৰ পদটোত, কিছুমানে বেয়াও পায় আৰু প্ৰথম মহিলা পুলিচ আৰু এইবিলাক ভালমতে কোনেওতো চোৱা নাছিলে, বেয়া পাবই, গালি খামেই, ইফালে গ'লে গালি গাই খাইছিলোঁ, গতিকে সেই চিঠিবোৰ পাইছিলোঁ আৰু মই সহজভাৱে লৈছিলোঁ, এইবিলাকতো হিংসা এৰিখাতে কৰিছে, তেওঁ মোক বুজাইছিল, ৰবাৰ্ট শইকীয়া আছিলে, ৰবাৰ্ট শইকীয়াক মই মানে আমাৰ তাৰেই মানুহ আছিলে, গতিকে তেখেতে মোক বুজাইছে মা এইবিলাক দুখ নকৰিবি, হ'বই তই প্ৰথম আহিছোঁ গতিকে ইয়াৰ পাছত চব ঠিক হৈ যাব, হয় মই ধৈৰ্য ধৰিলোঁ থাকিলোঁ, তাৰপিছত আৰু মই ৰিজাৰ্ভতে মই মিউজিক স্কুল এখনো খুলি লৈছিলোঁ, কিন্তু এছ পি গিল আছিলে তেতিয়া, এছ পি গিল ছাৰে মোক প্ৰথম ইণ্টাৰভিউ লওঁতে মোক পাইছিলে আৰু তেখেতে মোক গান গাবলৈ কৈছিলে, বিহু নাচিবলৈ কৈছিলে, মই কৈছোঁ ঢোল নহ'লে মই কেনেকৈ বজাম, মই তোক টপ টপ উত্তৰ দিছোঁ, তেতিয়া তেওঁতো ক'লে হয় মোৰ আপুনি ঢোল বজাওক মই তেতিয়া নাচিম, তেতিয়া তেখেতে জানিছিলে যে মই মোৰ শিল্পীৰ মনটোৰ কথা, আৰু ইণ্টাৰভিউ তাতে মই লিখিছিলোঁ যে মই এগৰাকী শিল্পী আৰু কবিতাও গাবলৈ গাই দিছিলোঁ আৰু কিবা এটা গাই হেৰি কৰি, তাৰপিছত মিউজিক স্কুলখন মই গুচি অহাৰ পাছত ভাঙি থাকিলে, দেওবাৰে মিউজিক স্কুলখন কৰিছিলোঁ, আৰ্টিষ্টবোৰক লৈ সৰু সৰু বাচ্চাবোৰক লৈ পেলাই মই প্ৰথমতে বিহুৰ দিনা এছ বি ঘৰত গৈ পেলাই বিহু হেৰি, আৰু তেখেতে মোক এখন প্ৰিজনাৰ ভান বিহুৰ কেইদিন দিয়ে আৰু মই বিহুৱে তলিয়ে তলিয়ে প্ৰগ্ৰাম কৰি ফুৰিছিলোঁ, সঁচাকৈয়ে শিল্পী হিচাপে কিতাপ মোক প্ৰিজনাৰ ভান দি পেলাই মোক সহায় কৰিছিলে, গতিকে মোৰ শিল্পী জীৱন জীয়াই আছিলে।
1: আপোনাৰ পদোন্নতি হ'ল পাছত, আপুনি কি হিচাপে অৱসৰ ল'লে?
0: মই চাব ইঞ্চপেক্টৰ হ'লোঁ, ইঞ্চপেক্টৰ হ'লোঁ, তাৰপিছত ডি এছ পি হিচাপে এ পি এছ চি পাছ কৰি পেলাই ডি এছ পি হিচাপে ৰিটায়াৰমেণ্ট ল'লোঁ, ডি এছ পি হৈ থাকোঁতে মই বেমাৰত পৰিছিলোঁ, ছয় মাহ কমা অৱস্থাত জি এন আৰ চিত আছিলোঁ, এটা পেইন কিলাৰে মোক, মই একাদশী ব্ৰত সৰুৰ পৰাই কৰিছিলোঁ, এইটো ব্ৰততে এদিন মোৰ নিয়ম ভংগ হৈছিলে বোধহয়, কিবা এটা কাৰণত মোৰ ভৰি বিষ হৈছিলে আৰু সেই পেইন কিলাৰ এটা খোৱাৰ কাৰণে মোৰ এইটো কিবা এটা গণ্ডগোল হৈ গ'ল আৰু জি এন আৰ চিত মই ছয় মাহ থাকিলোঁ আৰু দুই বছৰ খোজকাঢ়িব পৰা নাছিলোঁ, এইখিনি সময়তে মই জগন্নাথ দৰ্শন হৈছিলে আৰু যাৰ বাবে মই জগন্নাথলৈ কোঙা অৱস্থাৰে লগ বন্ধু লৈ পেলাই যাব লগা হৈছিলে, চিকিৎসালয়ৰ পৰা অহা বছৰো

জিঅ' কৰি কিবা কৰি মাত নোলাইছিলে, কাৰণ তেতিয়া মোৰ টেকষ্টমী আছিলে, তাৰপিছততো থাইৰয়ড অপাৰেশ্যন হ'ল, গতিকে মাত চাত নাছিলে, বহুদিন আখৰো লিখিব পৰা নাছিলোঁ। কিছু ঈশ্বৰৰ কৃপা যে মই নাম পুচোৱা বুলি ভাগৱতৰ ওপৰত মই এখন নামৰ কিতাপ লিখিছিলোঁ, নাম সেইখনকে সপোনত মই পুনেত থাকোঁতে মই এটা সপোন লিখিছিলোঁ, জগন্নাথৰ চকুকেইটা দেখি ভূত বুলি ভাবি মই এটা মানে হেৰি লিখিছিলোঁ, ভজন লিখিছিলোঁ, সেই ভজনটোকে আকৌ সপোনত দেখিছিলোঁ যে এখন কিতাপ হ'ল, মই জগন্নাথক দৰ্শন কৰোঁ, জগন্নাথ দৰ্শন কৰি বোলে যাওঁ বহুত চিৰি বগাই, কিন্তু কাক দিম মই তেতিয়াও জগন্নাথ বুলি নাজানো, আৰু চিৰি বগাই যাওঁ, সাৰ পাই যাওঁ, সাৰ পাই যাওঁ। তাৰপিছত সেনেকৈ এজন পুৰীৰ পৰা আহিছিলে ভকত, তেওঁক সুধিলোঁ, তেওঁ মোক আশীৰ্বাদ দিব আহিছিলে পৰি থকা অৱস্থাত, দুবছৰৰ ভিতৰত তাৰমানে পৰি থকা, মই ক'লোঁ আৰু এনেকুৱা এটা সপোন দেখিছোঁ ভঙা ভঙা মাতে আকাৰ ইংগিতে কৈ, তেখেতে ক'লে আপুনি জগন্নাথৰ 22 চিৰি দেখিছে, 22 চিৰি মানে জগন্নাথৰ মণিকুটলে 22টা চিৰি ভিলৰ চিৰি বগাই পেলাই দৰ্শন কৰিব লাগে, তেওঁ সেইটো দেখিছে এনেকৈ। তেতিয়া মোৰ মনটো একদম উৰিয়ে গ'ল নহয়, হাজবেণ্ডক নেৰিলোঁ আৰু, হাজবেণ্ডে জানিছে যে এইজনীয়ে কৰ্মলাটোতো নেৰে যাবই আৰু। তাৰপিছত লগ বন্ধু ওলালে, তেওঁ কণমাই মোহন বুলি চেপনৰ কিছুমান আইসকলো ওলালে মোৰ লগত, আৰু গ'লোৱে নহয় টিকেট চিকেট কৰি, মোৰ সাহসতে চবেই গ'ল, মই কিন্তু অৱস্থা নাই মোৰ তেতিয়া, কিন্তু মই জগন্নাথ পালোঁগৈ। আচৰিত কথা তাতো আকৌ মই যোৱা খবৰ, তাৰ এটা ল'ৰাই সপোন দেখি মোক নিবলৈ আহিছিলে, আৰু তেতিয়া মানে তাৰপিছত জগন্নাথক দৰ্শন কৰিবলৈ মোক লৈ গৈছিলে ৰাতি পূৰ্ণিমাৰ সময়ত। তেতিয়া মই জগন্নাথক যেতিয়া দেখিছোগৈ তেতিয়া মই চিঞৰি উঠিছিলোঁ, আৰে এইটোৱে নেকি জগন্নাথ, মইতো এইটো ভূত বুলি সৰুৰ পৰা দেখিছিলোঁ, মই খুব সৰুতেও দেখিছিলোঁ, ভয়তে মানে চিঞৰি উঠিছিলোঁ, পাছত দেখিলে এইটো দেখোন এইটোৱে। আৰু এই সপোনটো পুনে হাজবেণ্ডে চাকৰি কৰিছিলে, তাতে মই কেইদিনমানৰ কাৰণে যাওঁতে তাত মই এই সপোনটো দেখি ভয় খাইছিলোঁ এদিন অকলে থকা অৱস্থাত, তেতিয়া মই লিখিছিলোঁ।

দেবতা কৃপার সাগর নাম, কিদরে পূজিমে তোমাক নারায়ণ।

কালক শরণ তে দিয়া ঠাই জ্ঞানহীন অতি মই মোৰ মতি নাজা।

0: এই ভজনটোৰ মই উৰিয়া কৰিলোঁ পাছত
1: জগন্নাথলৈ গ'ল, তাৰপাছত আপুনি উৰিয়া ভাষাটো শিকিছে?
0: অঁ, তাৰপিছত উৰিয়াটো তাৰ সেই যিটো ল'ৰাই মোক সপোন দেখি মা বুলিছিলে যে হেৰি কৰিছিলে, মোৰ অভিনন্দন কিতাপখনত আছে সকলো কথা তাৰ লিখাখিনি, সিয়ে মোক উৰিয়া শিকালে আৰু ময়ো তাক অসমীয়া শিকালোঁ।
1: নামটো কি আছিল?
0: গোপীনাথ মহাপাত্ৰ। সেইটোকে মই উৰিয়া কৰিছিলোঁ। আৰু উৰিয়াত ৰথৰ সময়ত যাওঁতে জগন্নাথক দেখা নাপাইছিলোঁ, মই কান্দি কান্দি জগন্নাথৰ ওপৰত এটা ভজন লিখিছিলোঁ, সেইটো মীৰাণ্ডা চৌধুৰীয়ে গাইছে। হা, তাৰ আগতে মই জগন্নাথৰ ওপৰত এই অসমীয়া অনুবাদটো এনেকৈ কৰিছিলোঁ, উৰিয়া অনুবাদ কৰিছিলোঁ।

0: ভাল লাগিল এই কথাখিনিও আমি গম পালো। আৰু আপুনি কথা প্ৰসংগত আপুনি স্বামীৰ কথা কলে, স্বামীৰ নাম আৰু এতিয়া যিসকল আপোনাৰ পৰিয়ালৰ সদস্য তেওঁলোকৰ কথা অকণমান কওকচোন।
1: একেবাৰে দুখীয়া পৰিয়ালৰ এজন মানুহক লগ পাইছিলোঁ আৰু বৰ মহান আছিলে, তেওঁ মোক বৰ মৰম কৰিছিলে। সঁচা কথা ক'বলৈ এজন ভাল স্বামী পাইছিলোঁ। এবাৰ দেউতাই কৈছিলে এজন ভাল স্বামী পোৱাটো হেনো মোনাৰীৰ মানে ভাগ্য। সঁচা কথা ক'বলৈ গ'লে বৰ এজন ভাল স্বামী পাইছিলোঁ আৰু তেওঁ মোক কিন্তু প্ৰথম পচন্দ কৰা আছিলে, শাহুৱে পচন্দ কৰিছিলে মোক, যে নহওক বাৰু তেখেতে ক্ষীৰোদ কুমাৰ দত্ত আছিলে। আৰু মোৰ তেওঁতো আজি 17 চনত ঢুকালে, তেওঁ ঢুকোৱাৰ পাছত মোৰ বহুত মানে দুখৰ গীতবোৰ ওলাইছে আৰু বহুত দুখৰ গীত মই লিখিছোঁ। মোৰ এটা ল'ৰা, দুজনী ছোৱালী, বৰ্তমান বোৱাৰী আছে, নাতিনী এজনী আছে, ক্লাছ 6ত পঢ়িছে। আৰু মোৰ নাতিনীজনী কিন্তু মোতকৈ ওখ হ'ব দেই, বেছ একদম ওখচুখ। কিন্তু জন্মসূত্ৰে এটা ল'ৰা দুজনী ছোৱালী, কিন্তু মোৰ ধৰ্মসূত্ৰে বহুত ল'ৰা ছোৱালী। উৰিয়াত আছে গোপীনাথ মহাপাত্ৰ, নলবাৰীত আছে কল্প তালুকদাৰ, আৰু ভাগে ভাগে ঠায়ে ঠায়ে মোৰ আই বোলা পুত্ৰবোৰ এতিয়া নতুনকৈ হৈছে। গতিকে এইমতে মোৰ মানে সংসাৰ এখন এতিয়ালৈ চলে। আৰু ল'ৰাৰ বিয়া হৈ গৈছে, ডাঙৰ ছোৱালীৰ বিয়া হৈছিল, এয়া দুৰ্ভাগ্যৰ কথা। তেওঁ জোঁৱাই ঢুকাইছে মোৰ, তেওঁ ডক্টৰ এজন আছিলে, দুখৰ বিষয়ে যে 1.5 বছৰ বয়সতে মোৰ ঢুকালে। এতিয়া ছোৱালী মোৰ লগতে আছে, সৰু ছোৱালী বৰ্তমান লগতে আছে, বিয়াৰ কথা ভাবিছোঁ।
0: আমি আপোনাৰ পৰিয়ালটোৰ কথাও গম পালোঁ। আৰু আমি আজি কথা পাতি থাকোঁতে আপুনি আকাশবাণীত নাটক কৰাৰ কথা কৈছিল, সেই বিষয়ে আমি এতিয়ালৈকে পতাই নাই। আকাশবাণী গুৱাহাটীত আপুনি নাটক কৰিছে, সেই বিষয়ে অকণমান কওকচোন, কাক কাক লগ পাইছিলে আপুনি, সেই বিষয়ে অকণমান কওক।
1: মোৰ নাটকৰ প্ৰথম ইণ্টাৰভিউ দিবলৈ বীণা দাস মান্না বাইদেউ লৈ গৈছিলে। আৰু বীণা দাস বাইদেউৰ লগত মই ভোগজোৰা নাটক কৰিছিলোঁ আৰু নীলাম্বৰ এইবিলাক নাটক মানে বুৰঞ্জীমূলক বহুত নাটক কৰিছিলোঁ। সৰ্বেশ্বৰ চক্ৰৱৰ্তী, অৰূপ চক্ৰৱৰ্তী, নীল চক্ৰৱৰ্তী সকলোৰে লগতো কৰিছিলোঁ। আৰু তেতিয়াই মানে শৰত বৰঠাকুৰতো আছিলে, সকলোকে লগ পাইছিলোঁ, ফুলবৰা বাইদেউক লগ পাইছিলোঁ, আৰু বীণা দাস বুলি আৰু এগৰাকী আছিলে, সেইজনকো লগ পাইছিলোঁ। বহুতো আৰ্টিষ্টক তেওঁলোকৰ লগত মই মানে বিভিন্ন ধৰণৰ নাটক, বুৰঞ্জীমূলক বা সাধাৰণ নাটক কৰিছিলোঁ।
0: আপুনি বহুতো গীত লিখিছে, আমি কিছু আভাস পালোঁ আৰু আমি জানো যে আপুনি এতিয়া গীত গাবলৈ অলপ অসুবিধা পায়, তথাপিও আগ্ৰহত আপুনি গান গাই শুনাইছে, যদিও আপোনাৰ ডিঙিৰ অস্ত্ৰোপচাৰ হৈ গৈছিল বা এতিয়া বয়সো হৈ আহিছে। আপুনি কৈছে, মাজে মাজে কৈ থাকে আপুনি যে মোৰ ভঙা টিঙৰ নিচিনা মাতটো হৈছে, তথাপিও আমি বিচাৰিম আপুনি লিখা গীত। আপুনি কৈছে দুখৰ গীতো বহুতো লিখিছোঁ, এটি গীত আপুনি যদি অলপ শুনাই ভাল লাগিব।
1: তাৰ আগতে মই ষ্টেজত গান গাওঁতে শ্ৰোতাসকললৈ এটা এড্ৰেছ কৰিছিলোঁ, সেইটো অকণমান কৈ দিওঁ।
0: ঠিক আছে।
1: সুৰ

ভৰি মই কিন্তু মোৰ সমাজখন একতা আকৌ আগৰ দৰে হোৱাটো বিচাৰোঁ, সেইকাৰণে গাইছিলোঁ। অ ককাটি চব পাহৰি বিহু পাতোৱা, চুকা পাই গৰা বৰ অসমখন আকৌ গঢ়োৱা। অ ককাটি চব পাহৰি বিহু পাতোৱা, চুকা পাই গৰা বৰ অসমখন আকৌ গঢ়োৱা। চুটিয়া বৰাহী মৰাণ মটক বামুণ কুচ কলিতা,

0: মাল চবে অসমীয়া, ন পমুৱা ন অসমীয়া, ইয়াতে আহি ৰল তই মই হে পৰ হলো পৰে আপোন হল। মান অভিমান এৰি আজি বিহু পাতোৱা, চুকা পাই গৰা বৰ অসমখন আকৌ গঢ়োৱা। অ ককাইটি চব পাহৰি বিহু পাতোৱা, চুকা পাই গৰা বৰ অসমখন আকৌ গঢ়োৱা।
1: গীতৰ মাজেৰে আপুনি সম্প্ৰীতিৰ কথা কৈছে, আকৌ সকলো একেলগ হৈ মৰমৰ এনাজৰিৰে বান্ধ খাই সকলোৱে বৰ অসমখন আমি ধৰি ৰাখিব লাগিব, আমি সকলো মিলিজুলি থাকিব লাগিব, সেই আহ্বান আপুনি গীতৰ মাজেৰে কৰিছে। খুব ভাল লাগিছে আপোনাৰ সৈতে কথা পাতি। আৰু এটা গীতৰ কলি আপুনি যদি শুনাই।
0: মোৰ স্বামী ঢুকোৱাৰ পাছত সঁচা কথা ক'বলগীয়া, মানসিক যদিও মানুহক দেখুৱাই মই ভাঙি পৰা নাই, মনে মনে কেতিয়াবা খুবেই ভাঙি পৰোঁ। সেই পটভূমিতে মই বহুত গীতো লিখিছোঁ, তবে তাৰে মাজত এটি গীত শুনাওঁ।

0: তিনিটা খণ্ডত আপোনাৰ বৰ্ণিল জীৱন পৰিক্ৰমাৰ আমি বহুখিনি কথা পাতিলোঁ, আৰু আমি তিনিটা খণ্ডতো আপোনাৰ গোটেই জীৱনটোৰ কথা সামৰি ল'ব নোৱাৰিলোঁ। তথাপি আমি যিহেতু আমাৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত অনুষ্ঠান দি শেষ কৰিব লাগিব, গতিকে এই খণ্ডটি আমি ইয়াতে সামৰিব লাগিব। আমি আশা কৰিছোঁ আপুনি সৰুৰে পৰা খুব সাহসী আছিল, প্ৰতিটো কথাতে আপুনি কেতিয়াও হাৰ মনা নাই, সদায় আগবাঢ়ি যাবলৈ প্ৰয়াস কৰিছিল আৰু জীৱনত কেতিয়াও আপুনি না কোৱা নাই। আৰু আজি আপুনি এই গীতটি গাই কিছু আৱেগিক হৈছে বাৰু, সেই কথাটো আমি অনুভৱ কৰিছোঁ আপোনাক, আৰু বিশেষ আৰু একো কথা নকওঁ। আমি আশা কৰিছোঁ আপোনাৰ জীৱনটো আপুনি সুখেৰে থাকক, হাঁহি মাতি থাকক, আপুনি আনৰ অনুপ্ৰেৰণা হৈ থাকক, সেয়া আমি কামনা কৰিছোঁ। আৰু খুব ভাল লাগিল আপোনাৰ সৈতে এই তিনিটা খণ্ডত আপোনাৰ জীৱনটোৰ বিষয়ে আমি যিখিনি কথা গম পালোঁ, সঁচাকৈ শ্ৰোতাসকলেও খুব ভাল পাইছে। আপুনি ভালে কুশলে থাকক, সেয়াই আমি কামনা কৰিছোঁ।
1: ধন্যবাদ, আপোনালোকৰ আশীৰ্বাদ শিৰত লৈ মই জীয়াই থকাৰ সাহস গোটাম বাকী সময়খিনি।
0: আমি অনুষ্ঠানি সামৰোঁ আপোনাৰ এটি গীতেৰে। আপুনি কোনটো গীত শুনালে এতিয়া ভাল পাব?
1: মই যেতিয়া চিকিৎসালয়ত আছিলোঁ, জগন্নাথৰ সপোন দেখি যেতিয়া মই পুৰীলৈ গৈছিলোঁ, তাত ৰথ যাত্ৰাৰ সময় আছিলে। ৰথ যাত্ৰাৰ সময়ত মই গৈ পাওঁতে জগন্নাথ ৰথত উঠি গুচি গৈছিলে। তেতিয়া মোৰ হৃদয়ৰ পৰা এটা জগন্নাথ যে গুচি গ'ল দেখা যে নাপালোঁ, তেতিয়া মই এটা গীত লিখিছিলোঁ, উৰিয়াতে লিখিছিলোঁ। আৰু সেইটো পাছতে মীৰাণ্ডা চৌধুৰীয়ে গাইছে। এইটো তাৰ আগতে মই দুষাৰিমান এনেই মোৰ মাতেৰে কৈ ৰথে

0: so gondi sabari.
1: আপোনাৰ সৈতে যি কথোপকথন আমাৰ হ'ল ইয়াতে সামৰিছো আৰু এই গীতটোৰে আমি শ্ৰোতাসকলৰ পৰা বিদায় লৈছো ভালে কুশলে থাকিব আপুনি
0: ধন্যবাদ

সাধক সুন্দৰৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰথমগৰাকী মহিলা কণ্ঠশিল্পী, গীতিকাৰ, অভিনেত্ৰী তথা অসম আৰক্ষীৰ প্ৰথমগৰাকী মহিলা সহকাৰী উপ পৰিদৰ্শক ৰেণু দত্ত বৰফুকনৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় তথা শেষ খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ৰামধেনু। ঘোষক ঘোষিকাই ভালপোৱা গীতৰ অনুষ্ঠানটি আগবঢ়াইছে শীৰ্ষা ফুকনে।

প্ৰযোজিত আৰু আব্দুল মজিদ পৰিচালিত কলা বগা অসমীয়া ছবি চামেলি মেমচাব নিৰ্মাণ হৈছিল অসমৰ চাহ বাগিচাৰ পটভূমিত। মুক্তি পোৱা বছৰতে অৰ্থাৎ 1975 চনত ছবিখনৰ বাবে ডক্টৰ ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল আৰু চামেলি মেমচাব ছবিখনে লাভ কৰিছিল অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা। ছবিখনৰ গীতকেইটিও বৰ মনোৰম।

নমস্কাৰ প্ৰিয় শ্ৰোতা, আজিৰ ৰামধেনুলৈ আপোনাক আদৰণি জনাইছোঁ। আজিৰ ৰামধেনু আৰম্ভ কৰিব খুজিছোঁ চামিলি মেমচাব ছবিৰ এটি গীতেৰে, সেউজ বোলছবি সন্থা।

ৰাজকুমাৰ হিৰাণী পৰিচালিত থ্ৰী ইডিয়টছ ছবিখনৰ জনপ্ৰিয়তাৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। ছবিখনৰ দৰে ইয়াৰ গীতকেইটিও শ্ৰোতাৰ বৰ আদৰৰ। থ্ৰী ইডিয়টছ ছবিৰ পৰা যি টি গীত আজিৰ ৰামধেনুৰ অংশ কৰি আপোনালৈ আগবঢ়াবলৈ লৈছোঁ, সেই গীতটি গাইছে সোনু নিগম আৰু শ্ৰেয়া ঘোষালে। শুনকচোন।

এই স্পৰ্শকাতৰ সমস্যাক বিষয় হিচাপে লৈ নিৰ্মাণ কৰা এখন ছবি তাৰে জমিন পাৰ। জনপ্ৰিয় অভিনেতা আমিৰ খানৰ দ্বাৰা পৰিচালিত আৰু অভিনীত ছবিখনে শ্ৰিত্তমোদীৰ বিপুল সমাদৰ লাভ কৰিছিল। শিশুৰ মনস্তত্ব বুজি পোৱাটো যে এটা কলা, সেই কথা আমি এই ছবিখনৰ পৰা বুজিব পাৰোঁ।

70-80 দশকত অনাতাঁৰ কেন্দ্ৰ আৰু গ্ৰামোফোন যোগে জনপ্ৰিয় হোৱা এটি কণ্ঠৰ নাম নীলিমা খাতুন। সুকীয়া কণ্ঠ আৰু গায়নশৈলীৰে অসমীয়া সংগীতৰ ক্ষেত্ৰখনলৈ নীলিমা খাতুনে আগবঢ়াই দিয়া বহুকেইটি গীতৰ জনপ্ৰিয়তা আজিও অক্ষুণ্ণ আছে। কৃতি শিক্ষক হিচাপে ৰাজ্যিক বঁটা লাভ কৰা নীলিমা খাতুন কণ্ঠশিল্পী হিচাপেও শ্ৰোতাৰ বৰ আদৰৰ।

এটি এটি ক্ষণ যেন মুকুটাৰে ধন, এনেয়ে হেৰুৱালে নাহে উভতি, এয়া যেন জীৱন জীয়াৰ অমোঘ মন্ত্ৰ। গীতত এনে চেতনা, শব্দৰ গঞ্জনা, কেৱল ভূপেন হাজৰিকাৰ সৃষ্টিতহে সম্ভৱ।

চাওঁতে চাওঁতে আজিলৈ ৰামধেনু সামৰাৰ সময় হ'ল। মণিৰত্নম পৰিচালিত গুৰু ছবিৰ পৰা মই সদায় শুনি ভাল পোৱা এটি গীত আপোনালোকলৈ আগবঢ়াই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।

আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া সময় নিশা 10:30 গৈছে। লগালগে অন্ত পৰিল আজিৰ অনুষ্ঠান প্ৰচাৰৰ। কাইলৈৰ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:30। আজিলৈ বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।